এয়া আকাশবাণী তেজপুৰ। আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 19 তাৰিখ, 2026 খ্ৰীষ্টাব্দৰ 3 জুন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

জন মুৰে কৈছিল, গৰলৰ এটোপালে এজন মানুহক এবাৰ মৃত্যু ঘটাব পাৰে, কিন্তু এখন বেয়া কিতাপে এক দীঘলীয়া সময়ৰ বাবে মানুহৰ মনক বিষাক্ত কৰি তুলিব পাৰে।

0: the movement of people. In women's cricket, England sailed to a 6-wicket win over India in the third and final T20 international to clinch the series 2-1 at the County Ground, Taunton in England last night. India felt confident after taking 3 early wickets, but a commanding partnership helped them with ease. And that is the end of this news bulletin.
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা
2: সাহিত্যৰ শক্তিৰ বিষয়ে ক'বলৈ গৈ সাহিত্যিক নকুল চন্দ্ৰ ভূঞাই লিখিছিল, যুগ পৰিৱৰ্তনশীল, সাহিত্যও পৰিৱৰ্তনশীল। যুগৰ প্ৰভাৱ সদায় আমাৰ সাহিত্যত পৰি আহিছে। সময়ে জাহ নিয়াব নোৱাৰে এটা যুগ যেতিয়াই জীয়াই থাকে সাহিত্যৰ বুকুত। বাস্তৱ জগতৰ প্ৰভাৱ সাহিত্যিকৰ লিখনিত পৰিবই। বৰ্তমান যুগ সংগ্ৰামৰ যুগ। প্ৰত্যেক কথাতে আমি সংগ্ৰাম কৰিবলগীয়া হৈছে, খোৱামুঠিৰ কাৰণে, নিজৰ ভাষাটোৰ কাৰণে, নিজৰ দেশখনৰ কাৰণে, দুৰ্নীতিৰ বিপক্ষে, লাভখোৰ সুতখোৰৰ বিপক্ষে। আমাৰ আজি সমস্যা বহুত। এই সমস্যাৰ মাজত যি সাহিত্য সৃষ্টি হৈছে তাতো এই সমস্যা সোমাই গৈছে। দেশৰ জনগণৰ যি আৰ্থিক সংকট আছে, ব্যৱহাৰিক সামাজিক ক্ষেত্ৰত যি সমস্যা আছে, সেইবিলাকৰ প্ৰতিফলন হ'ব লাগে সাহিত্যত। কাৰণ সাহিত্যই যেতিয়া সহানুভূতি সৃষ্টি কৰিব পাৰে, তেতিয়াই জনসাধাৰণ সাহিত্যৰ প্ৰতি সজাগ হয়। বহুতো সাহিত্যিকে আজি সাহিত্য চৰ্চাত হাত দিছে, কিন্তু তেওঁলোকৰ সাহিত্যক ৰাইজে সিমান অনুমোদন কৰা নাই, তেওঁলোকৰ সাহিত্যত কিছুমান ধাৰ কৰা ত্ৰুটি থকাৰ বাবে। ঐকান্তিকতাহীন, অভিজ্ঞতাহীন সাহিত্য কেতিয়াও কালজয়ী হ'ব নোৱাৰে। অসমত 14-15 শতিকাত ৰাজতন্ত্ৰৰ শাসনযন্ত্ৰত যদিও তেতিয়া ব্যভিচাৰ সোমোৱা নাছিল, আমাৰ সমাজত কিন্তু অনীতি অত্যাচাৰৰ প্লাৱন হৈছিল। আৰু 1 শতিকামান সেই ব্যভিচাৰ চলি থকা হলে শাসন প্ৰণালীত ব্যভিচাৰ সোমাই দেশখনো হয়তো ধ্বংস কৰিলেহেঁতেন। অসমত তেতিয়া বৌদ্ধা শাক্ত আচাৰ নীতি ইমান তললৈ গৈছিল যে মানুহে মানৱতা হেৰুৱাই পেলাইছিল। আমাৰ সমাজ খণ্ড বিখণ্ড হৈ পৰিছিল। নৈতিক চৰিত্ৰ ক্ৰমান্বয়ে নিম্নমুখী গতিত ধাৱমান হৈছিল। অসমীয়া জাতিটোৰ সৌভাগ্যৰ বাবেই এনেতে ঈশ্বৰ প্ৰেৰিত মহাপুৰুষ শংকৰদেৱৰ আবিৰ্ভাৱ হ'ল। মৌমাখিয়ে ফুলৰ মৌ সংগ্ৰহ কৰাৰ দৰে শংকৰদেৱ, মাধৱদেৱ আৰু তেওঁলোকৰ অনুগামীসকলে ভাগৱত পুৰাণ আৰু অন্যান্য পুৰাণৰ পৰা সাৰ বস্তুলৈ অপূৰ্ব সাহিত্যৰাজি ৰচনা কৰিলে। ইয়াৰ উপৰিও মহাপুৰুষ শংকৰদেৱে গীতা ভাগৱত আদিৰ আদৰ্শত বৈষ্ণৱ ধৰ্মক নতুন গঢ় দি সৰ্বভাৰতীয় ধৰ্মৰ সৈতে যোগসূত্ৰ স্থাপন কৰিলে। সেই সময়ত এফালে সত্ৰ, আনফালে ৰাজসভা, এই দুটা বিভিন্ন পৰিৱেশত অসমীয়া সাহিত্য ৰচিত হৈছিল। এই মহিমাময়ী শংকৰী সাহিত্যই তেতিয়াই সমাজৰ কুনীতি কু আচৰণ মহিমূৰ কৰি সমাজৰ তথা অসমীয়া মানুহৰ মন সুস্থ পবিত্ৰ কৰি সমাজৰ আদৰ্শ সাম্যভাৱ মানৱতা সহনশীলতা দাঙি ধৰি জাতি বৰ্ণ নিৰ্বিশেষে আমি যে এখন দেশৰ এটা জাতি তাক শিকাই দিলে। শংকৰী সাহিত্যৰ শক্তিয়ে আজিও আমাৰ অসমীয়া জাতিটোক বান্ধি ৰাখিছে। আমি এতিয়া এনে সুস্থ সাহিত্য ৰচনা কৰিব লাগে যি সাহিত্যই সমাজত ভূমিকম্পৰ সৃষ্টি কৰিব, যি ভূমিকম্পত সমাজৰ অহিতকাৰী পাপীবিলাক ধ্বংস হ'ব। সাম্যবাদ আৰু সমাজবাদী আদৰ্শেৰে ৰচিত সাহিত্যইহে সৰ্বসাধাৰণ জনগণৰ আৰু দেশৰ বৃহত্তৰ স্বাৰ্থৰ উপকাৰ সাধন কৰিব।
1: মুকুতামালা, আজিৰ মুকুতামালা নকুল চন্দ্ৰ ভূঞাৰ ৰচনাৰ পৰা লোৱা হ'ল।

আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ শিল্পী অশ্বিনী ভিৰে দেশপাণ্ডে। এটি খেয়াল ৰাগ আহিৰ ভৈৰৱ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে অশ্বিনী ভি দেশপাণ্ডেৰ কণ্ঠৰ অহিৰ ভৈৰৱ ৰাগৰ এটি খেয়াল শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক আজিৰ অনুষ্ঠান পৰিস্থিতি।

আজি পুৱা 9:20 প্ৰভাতী তৰংগ অনুষ্ঠানৰ অতিথি বিশেষজ্ঞ চিকিৎসক ডাক্তৰ সাত্যকী শইকীয়াৰ সৈতে আসন্ন বিশ্ব পৰিৱেশ দিৱস তথা হৃদৰোগ, মধুমেহ, কৰ্কট, দীৰ্ঘদিনীয়া শ্বাস প্ৰশ্বাসজনিত ৰোগ, ষ্ট্ৰোক আদিৰ ক্ষেত্ৰত পৰিৱেশৰ প্ৰভাৱ সম্পৰ্কে কথা পাতিব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠানটি এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। নিশা 9:30 সাহিত্য চোৰা অনুষ্ঠানত ডক্টৰ ৰূপশ্ৰী গোস্বামীৰ গল্প আৰু মধুমিতা বৰুৱা শইকীয়াৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ পাঠ যুগুতাই আগবঢ়াব স্মৃতিৰেখা শইকীয়াই। দিনৰ 12:30 আইডিৰ বুলনি অনুষ্ঠানৰ লগ পাওঁ হকীতানৰ অতিথি ক্ৰীড়াবিদ ৰঞ্জিতা ফুকন গগৈ, সাক্ষাৎ গ্ৰহণ নিভাৰাণী ৰয়ৰ। পুৱা 7:30 স্মৃতিৰ দিনলিপি অনুষ্ঠানত কৌস্তুভমণি শইকীয়াৰ সৈতে সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি শুনিবলৈ পাব, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 8:30 গীতিমালিকাৰ শিল্পী পাৰ্বিন চুলতানা চাৰুগোহাঁই, বিউটি শৰ্মা বৰুৱা, মুনীন দত্ত আৰু মধুমতী গোস্বামী। পুৱা 9:15 জিলাৰ ৰেহৰূপ, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমাংগ। দিনৰ 11:05 পৰাগমালা লাইভ, 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ঐতিহ্য শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 নীলিমা খাতুনৰ কণ্ঠৰ আধুনিক গীত, 1:20 মহেশ্বৰ নাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি শুনিবলৈ পাব।

দিনৰ 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত কমল কটকীৰ স্পেনিছ গীটাৰ বাদন, 1:50 তুলিকা মহন্তৰ কণ্ঠৰ লোকগীত, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 তৰালী শৰ্মাৰ কণ্ঠৰ আধুনিক গীত, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান। বিয়লি 5:25 গয়া মহিলাৰ অনুষ্ঠানত নলবাৰী জিলাৰ বদুৰকুচি অঞ্চলত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান। অনুষ্ঠানটিত স্বাৱলম্বী মহিলা কামিনী শৰ্মাৰ সৈতে সাক্ষাৎকাৰ শুনিবলৈ পাব প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত অসমত মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্ব সম্পৰ্কে এক আলোচনাত ভাগ ল'ব অপৰ্ণা দাস আৰু মধুমিতা কলিতাই, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 আৰু 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত জ্ঞান বৰদলৈৰ কণ্ঠৰ তিৱা গীত, 8:02 ধাৰাবাহিক নাট উদয় ভানুৰ চৰিত্ৰৰ সপ্তম খণ্ড, মূল উপন্যাস মামণি ৰয়চম গোস্বামীৰ, অনাতাৰ অভিযোজনা আৰু প্ৰযোজনা ব্ৰজেন বৰাৰ। নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত, 10:00 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত গীতিকাৰ কবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ জীৱনৰ বিষয়ে কিছু কথা আগবঢ়াব ইন্দ্ৰজিৎ দাসে। আজিৰ অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: জনসাধাৰণৰ স্বাস্থ্য সজাগতাৰ দিশত এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সহযোগত আকাশবাণী গুৱাহাটীৰ অনন্য প্ৰয়াস। আজি প্ৰভাতী তৰংগ অনুষ্ঠানৰ অতিথি বিশেষজ্ঞ চিকিৎসক ডাক্তৰ সাত্যকী শইকীয়া। আসন্ন বিশ্ব পৰিৱেশ দিৱস তথা হৃদৰোগ, মধুমেহ, কৰ্কট, দীৰ্ঘদিনীয়া শ্বাস প্ৰশ্বাসজনিত ৰোগ, ষ্ট্ৰোক আদিৰ ক্ষেত্ৰত পৰিৱেশৰ প্ৰভাৱ, এই সম্পৰ্কে বিভিন্ন কথা বিতংকৈ জানিবলৈ শুনিবলৈ নাপাহৰিব প্ৰভাতী তৰংগ ইন্দ্ৰজিৎ দাসৰ সৈতে আজি পুৱা 9:20ৰ পৰা মহাবাহু শাখাত। একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 FM ৰ 100.8 MHz।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভারতী গুৱাহাটীর বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 600-3166-944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-3166-944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-3166-944।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: বিশ্ব চাইকেল দিবস, আজি বিশ্ব চাইকেল দিবস। 2018 চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে 3 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় বিশ্ব চাইকেল দিৱস হিচাপে ঘোষণা কৰিছিল। 2 শতিকা ধৰি ব্যৱহাৰ হৈ অহা চাইকেলে মানৱ জাতিক দেখুৱাই দিয়া স্বাস্থ্যৰ বাবে ইতিবাচক দিশ, উপযোগিতা, সৰলতা, স্বচ্ছতাৰ লগতে ইয়াৰ প্ৰদূষণমুক্ত বৈশিষ্ট্যই আদি বিভিন্ন কাৰণত এই দিৱসটি পালন কৰাৰ বিশেষ গুৰুত্ব আছে। পিছে বৰ্তমান আমি যিখন চাইকেল দেখোঁ বা যিখন চাইকেল ব্যৱহাৰ কৰোঁ সেইখন প্ৰথমতে এনেকুৱা নাছিল। চাইকেল শব্দটোৰ সম্পূৰ্ণ নাম হৈছে বাইচাইকেল। ইয়াৰ অৰ্থ হ'ল দুচকীয়া গাড়ী। যান্ত্ৰিক বাহনৰ বাটকটীয়া আৰু সৰ্বত্ৰ ব্যৱহৃত বাহন হ'ল বাইচাইকেল। 1960 চনত ফৰাচী দেশৰ দ্য চিভৰাগ নামৰ এজন লোকে সৰ্বপ্ৰথম কাঠৰ 2টা চকা থকা এনেধৰণৰ যান এখন নিৰ্মাণ কৰিছিল। দীঘলীয়াকৈ নিৰ্মাণ কৰা এইখন যানৰ গোলাকাৰ কাঠৰ চকা 2টা আন এডোখৰ দীঘলীয়া কাঠেৰে সংযোগ কৰা হৈছিল। কাঠডোখৰত কোনোমতে এজন মানুহে বহিবলৈ ঠাই পাইছিল আৰু তাত বহি ভৰিৰে মাটিত হেঁচুকি দিলে যানখন আগুৱাই গৈছিল। ইয়াৰ পাছত 1779 চনত জাৰ্মানীতো এনেধৰণৰ এখন যান নিৰ্মাণ কৰা হৈছিল। ইয়াৰ নাম দিয়া হৈছিল ভেলোচাইপিড। 1817-18 চনত ইংলেণ্ডৰ জন ডেনিছ নামৰ এজন লোকে ভেলোচাইপিড আৰ্হিৰে এখন দুচকীয়া যান সাজিলে। এইখন যানৰ চকা 2টা আছিল লোহাৰ। তদুপৰি চকা 2টাৰ সন্মুখৰ চকাটোত দীঘল কাঠ এডোখৰ এনেকৈ সংযোগ কৰা হৈছিল যাতে চালকে ইচ্ছা কৰিলে যানখন শুৱে বয়ে ঘূৰাব পাৰে। আধুনিক কালৰ ষ্টিয়াৰিঙৰ সূত্ৰপাত এনেদৰেই ঘটিছিল। যানখনৰ সমাজত চালক বহাৰ সুবিধা আছিল। সেই সময়ৰ বহু চৌখিন লোকে এই যানখন চলাবলৈ লৈছিল আৰু এই যানখনৰ তেওঁলোকে নাম দি লৈছিল হবি হৰ্চ, অৰ্থাৎ চখৰ ঘোঁৰা। ইয়াৰ পাছত 1869 চনত ইংলেণ্ডৰ চিলাই মেচিন নিৰ্মাণ কৰা এটা কোম্পানীয়ে পেনি ফাৰ্ডিং নামৰ এবিধ চাইকেল নিৰ্মাণ কৰে। এবিধ চাইকেলৰ সন্মুখৰ চকাটোতকৈ পিছৰ চকাটো আছিল অতিশয় সৰু। সন্মুখৰ চকাটোৰ ওপৰতে আৰোহী বহাৰ ব্যৱস্থা কৰিছিল। এবিধ চাইকেল বৰ বেগেৰে চলি

আছিল যদিও বিপদৰ সম্ভাৱনাও আছিল বহুত। হঠাৎ খুন্দা খালে বহু সময়ত চাইকেলৰ আৰোহী দূৰৈত ছিটিকি পৰিছিল। সেই সময়তে ফ্ৰান্সৰ পিয়েৰ লা লিমা নামৰ এজন ব্যৱসায়ীয়ে অক্ষদণ্ড অৰ্থাৎ এক্সেল আৰু পেডেল সাঙুৰি চাইকেলৰ বিশেষ পৰিৱৰ্তন সাধন কৰিছিল। কিন্তু সেইখন চাইকেলত উঠিলে গাত এনে জোকাৰণি লাগিছিল যে মানুহে ইয়াৰ নাম দিছিল বন চেকাৰ বুলি, অৰ্থাৎ হাড় কোপোৱা গাড়ী। চাইকেলৰ টায়াৰ ওলাইছিল 1870 চনত। 1878 চনত কাউপাৰ নামৰ এজন চাইকেল সজা লোকে ৰবৰৰ চকা আৰু বল বিয়েৰিং থকা চাইকেলৰ নমুনা এটা বজাৰত উলিয়াই দিছিল। এনেদৰে ক্ৰমান্বয়ে চাইকেলৰ ৰেহৰূপ সলনি হ'বলৈ ধৰে। 1885 চনত ইংলেণ্ডৰ ৰোভাৰ কোম্পানীয়ে ৰোভাৰ নামেৰে দুটা সম আকৃতি আৰু সম আকাৰৰ চকা থকা চাইকেল নিৰ্মাণ কৰে। ইয়াৰ 3 বছৰৰ পাছত 1888 চনত জন বয়েড ডানলপে বতাহ ভৰাব পৰা ফোপলা টায়াৰ আৱিষ্কাৰ কৰে। ডানলপৰ এই আৱিষ্কাৰে কেৱল চাইকেলৰ ক্ষেত্ৰতে নহয় চকা শিল্পলৈ বিশেষ পৰিৱৰ্তন আনে। এনেদৰেই গিয়েৰ, চেইন, ফ্ৰী হুইল আৰু ফোপলা ৰবৰৰ চকাৰে 1888 চনত আধুনিক বাইচাইকেলৰ নিৰ্মাণ হয়। ফ্ৰী হুইলৰ প্ৰয়োগে চালকক অনবৰতে পেডেল মৰা কষ্টৰ পৰা মুক্তি দিয়ে আৰু অৱশেষত চাইকেল ইচ্ছামতে ৰখাব পৰা ব্ৰেক প্ৰথা আৱিষ্কাৰ হয়। এনেদৰে 1890 চনৰ পৰা আধুনিক নিৰাপদ চাইকেলৰ প্ৰচলন আৰম্ভ হয়। চাইকেলত কোনো ইন্ধনৰ প্ৰয়োজন নহয়, আনহাতে ই কোনো প্ৰদূষণৰো সৃষ্টি নকৰে। ব্ৰিটেইনত চলোৱা এক সমীক্ষা মতে চাইকেল চালনে মানুহক হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ ভয়াৱহতাৰ পৰা 46% আশংকা কমাই আনে। আমি যদি মটৰ গাড়ীৰ পৰিৱৰ্তে চাইকেল চলাবলৈ আৰম্ভ কৰোঁ তেন্তে 5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰোঁতে আমি যি 1 কিলোগ্ৰাম কাৰ্বন ডাই অক্সাইড নিৰ্গমন কৰোঁ সেইটো আমি হ্ৰাস কৰিব পাৰিম। যদি 1000 নিযুত লোকে গাড়ীৰ পৰিৱৰ্তে চাইকেলেৰে যাতায়াত আৰম্ভ কৰে তেন্তে বায়ুমণ্ডলত নিৰ্গমন হোৱা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ 1000 নিযুত টন কমাব পৰা যাব। লগে লগে হ্ৰাস পাব পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ পৰিমাণ, হ্ৰাস পাব মেৰু অঞ্চলৰ গ্লেচিয়াৰৰ গলনৰ প্ৰক্ৰিয়া। পৃথিৱীৰ ভিতৰত সবাতোকৈ সৰহসংখ্যক লোকে বাইচাইকেল ব্যৱহাৰ কৰে নেডাৰলেণ্ডত। সেই দেশত 25% যাতায়াত চাইকেলেৰে কৰা হয়। আমাৰ দেশেও চাইকেল চালনাৰ ক্ষেত্ৰত বিশ্বৰ প্ৰথম স্থান দখল কৰিব নোৱাৰেনে? আজিৰ বিশ্ব চাইকেল দিৱসৰ দিনাৰ পৰাই যদি আমি চাইকেল চলাবলৈ আৰম্ভ কৰোঁ, স্কুল, কলেজ, কাৰ্যালয় বা বজাৰলৈ যাওঁতে চাইকেল চলাই যাওঁ, তেতিয়া এই অভ্যাসে আমাৰ নিজৰ স্বাস্থ্য ভালে ৰখাৰ উপৰিও পৃথিৱীৰ স্বাস্থ্যৰো উন্নতি ঘটাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট

0: indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানে।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে। জনজাতি কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত আজি নতুন দিল্লীত এখন ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সন্মিলনৰ উদ্বোধনী সত্ৰত ভাষণ দিব। ভেনেজুৱেলাৰ ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগছ চাৰিদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব। বাংলাদেশৰ বিদেশ মন্ত্ৰী খলিলুৰ ৰহমান ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক অধিৱেশনৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। গুজৰাটৰ চুৰাটৰ বৰদলি চহৰৰ সমীপত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত 8 জন লোকৰ মৃত্যু হৈছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ মহিলা টি20 ক্ৰিকেট শৃংখলাৰ কালি অনুষ্ঠিত তৃতীয় তথা অন্তিমখন খেলত ইংলেণ্ডে 6 উইকেটত জয়ী হৈ 2-1 শৃংখলা হস্তগত কৰে। জনজাতি কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত আজি নতুন দিল্লীৰ সংহত জাতি উন্নয়ন সংস্থা আৰু সংহত জনজাতি উন্নয়ন প্ৰকল্পসমূহৰ শক্তিশালী কৰাৰ উদ্দেশ্যে এখন ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সন্মিলনৰ উদ্বোধনী সত্ৰত ভাষণ দিব। চলিত বৰ্ষৰ জনজাতীয় গৰিমা উৎসৱৰ অংশ হিচাপে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ নেনো চায়েন্স আৰু ইঞ্জিনিয়াৰিং চেণ্টাৰত ভাৰ্চুৱেল ব্যৱস্থাৰে এটা প্ৰশিক্ষণ কেন্দ্ৰও মুকলি কৰিব। তেওঁ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ একলব্য আদৰ্শ আৱাসিক বিদ্যালয় স্থাপন কৰা 75টা মহাকাশ পৰীক্ষাগাৰো মুকলি কৰিব। এই সন্মিলনত সমগ্ৰ দেশত জনজাতি উন্নয়নৰ বাবে প্ৰতিষ্ঠানগত ব্যৱস্থাসমূহ অধিক শক্তিশালী কৰা সন্দৰ্ভত আলোকপাত কৰা হ'ব। 26খন ৰাজ্য আৰু 4খন কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰতিনিধিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিব। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰৰ অধ্যক্ষতাত আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনা চমুকৈ পি এম অজয় সন্দৰ্ভত কেন্দ্ৰীয় পৰামৰ্শদাতা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত আঁচনিখনৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে সমগ্ৰ দেশত অনুসূচিত জাতিৰ লোকসকলৰ আৰ্থসামাজিক বিকাশ উন্নত কৰাৰ বিভিন্ন কৌশল সন্দৰ্ভত আলোচনা কৰা হ'ব। আলোচনাত পি এম অজয় আঁচনিৰ ৰূপায়ণ অধিক শক্তিশালী কৰাৰ লগতে অধিক সংখ্যক যোগ্য হিতাধিকাৰীয়ে যাতে আঁচনিখনৰ সুফল লাভ কৰিব পাৰে তাক নিশ্চিত কৰাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হ'ব। এই আঁচনিৰ অধীনত বাকী থকা প্ৰায় 32,000 গাঁৱৰ বাবে আদৰ্শ গ্ৰামৰ লক্ষ্যত উপনীত হোৱা সন্দৰ্ভতো আলোচনা কৰা হ'ব। ভেনেজুৱেলাৰ ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগছ চাৰিদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব। তেওঁৰ সৈতে দেশখনৰ বৈদেশিক পৰিক্ৰমা, অৰ্থনীতি, বিত্তীয় আৰু বিজ্ঞান প্ৰযুক্তি মন্ত্ৰীকে ধৰি এটা উচ্চস্তৰীয় প্ৰতিনিধিৰ দলো ভাৰত ভ্ৰমণলৈ আহিব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ

ৰন্ধিৰ জয়ছৱালে কয় যে এই ভ্ৰমণৰ সময়ত শ্ৰীমতী ৰড্ৰিগছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। এই বৈঠকত বাণিজ্য, বিনিয়োগ, শক্তি, পুনৰ ব্যৱহাৰযোগ্য শক্তি, স্বাস্থ্য যতন আদি বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ন ন দিশ সন্দৰ্ভত আলোচনা কৰা হ'ব। বাংলাদেশৰ বিদেশ মন্ত্ৰী খলিলুৰ ৰহমানক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক অধিৱেশনৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে। অহা ছেপ্টেম্বৰত তেওঁৰ এবছৰীয়া কাৰ্যকাল আৰম্ভ হ'ব। অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত খলিলুৰ ৰহমানে কয় যে তেওঁ মানৱ অধিকাৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ কাম কাজসমূহ আগবঢ়াই নিব আৰু তেওঁৰ কাৰ্যকালত সকলো সদস্য ৰাষ্ট্ৰৰ সৈতে সহযোগিতাৰে কাম কৰি যাব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ বাবে হোৱা নিৰ্বাচনত খলিলুৰ ৰহমানে 99টা ভোট লাভ কৰাৰ বিপৰীতে ছাইপ্ৰাছৰ বহুপাক্ষিক বিষয়সমূহৰ বিশেষ ৰাষ্ট্ৰদূত এণ্ড্ৰিয়াছ কাকৰিছে 91টা ভোট লাভ কৰে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 193খন সদস্য ৰাষ্ট্ৰই আজি 2027-28 কাৰ্যকালৰ বাবে 15-দেশীয় নিৰাপত্তা পৰিষদৰ 5গৰাকী নতুন অস্থায়ী সদস্য নিৰ্বাচন কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক অধিৱেশনৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা বাংলাদেশৰ বিদেশ মন্ত্ৰী ডঃ খলিলুৰ ৰহমানক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে ভাৰত আৰু বাংলাদেশৰ মাজৰ বহুপাক্ষিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ডঃ ৰহমানৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ তেওঁ আগ্ৰহী। চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে চৰকাৰে আবেদনৰ আহ্বান কৰিছে। অহা 31 জুলাই এই আবেদন জমা দিয়াৰ শেষ দিন ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি আৰু বিজ্ঞান প্ৰযুক্তিৰ লগতে বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে ৰাষ্ট্ৰপতিৰ দ্বাৰা এই শিশুসকলক সন্মানীয় বঁটা প্ৰদান কৰি অহা হৈছে। awards.gov.inত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে জনসাধাৰণে ইয়াৰ বাবে আবেদন কৰিব পাৰিব বুলি মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। গুজৰাটৰ চুৰাটৰ বৰদলি চহৰৰ সমীপত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত 8 লোকৰ মৃত্যু হৈছে। মহাৰাষ্ট্ৰ ৰাজ্যিক পথ পৰিবহণ নিগমৰ 2 বাছৰ মাজত মুখামুখিকৈ সংঘৰ্ষ লগাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। এই দুৰ্ঘটনাটোত আহত 15জনতকৈও অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইফালে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটত সংঘটিত এই দুৰ্ঘটনাৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে নিহতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি এই কঠিন সময়ত তেওঁলোকৰ সাহস আৰু শক্তিৰ বাবে প্ৰাৰ্থনা জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নিহতসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি কয় যে দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান চলি আছে আৰু কৰ্তৃপক্ষই সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াই আছে। লগতে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ পৰিয়ালবৰ্গলৈ 2,00,000 টকা আৰু আহতসকলক 50,000 টকাকৈ আৰ্থিক সাহায্য দিয়াৰ কথাও ঘোষণা কৰা হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে তেলেংগানা ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে কালি নতুন দিল্লীৰ তেলেংগানা ভৱনত আয়োজিত এখন প্ৰদৰ্শনী মুকলি কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীনবীনে কয় যে ৰাজ্যখনে চহকী সাংস্কৃতিক ঐতিহ্য, সৃষ্টিশীলতা আৰু ঔদ্যোগিক উৎসাহৰ বাবে বিশেষ স্বীকৃতি লাভ কৰিছে। এই প্ৰদৰ্শনী তেলেংগানাৰ সাংস্কৃতিক ঐতিহ্যৰ লগতে দেশৰ সভ্যতাগত ঐতিহ্য সন্দৰ্ভত আলোকপাত কৰা হ'ব। কালিৰ কাৰ্যসূচীত তেলেংগানাৰ বিজেপিৰ সভাপতি এম ৰামচন্দ্ৰ ৰাও উপস্থিত আছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি নতুন দিল্লীত নেপালৰ ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টীৰ অধ্যক্ষ ৰবি লামিছানেৰ নেতৃত্বত অহা প্ৰতিনিধি দলৰ এখন বৈঠকত মিলিত হয়। এই বৈঠকতেই শ্ৰীশ্বাহে ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টীয়ে শেহতীয়াকৈ লাভ কৰা নিৰ্বাচনী সফলতাৰ বাবে লামিছানেক অভিনন্দন জ্ঞাপন কৰাৰ লগতে নেপালৰ নতুন চৰকাৰৰ সফল কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। বৈঠকৰ সময়ত দুয়োপক্ষই ভাৰত আৰু নেপালৰ মাজৰ ঐতিহাসিক আৰু বিশেষ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে। লগতে পাৰস্পৰিক সহযোগিতা, জনসাধাৰণৰ মাজৰ সম্পৰ্ক আৰু দ্বিপাক্ষিক অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে দুয়োপক্ষই একেলগে কাম কৰি যোৱাৰ সংকল্প লয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি মেক্সিকোৰ বিদেশ মন্ত্ৰী ৰবেৰ্টো ভেলাস্কোৰ আলভাৰেজৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাত ডঃ জয়শংকৰে মেক্সিকোৰ নতুন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে দায়িত্ব

0: গ্ৰহণ কৰা আলভাৰেজক অভিনন্দন জ্ঞাপন কৰে। ডঃ জয়শংকৰে কয় যে দুয়োগৰাকী নেতাই ভাৰত আৰু মেক্সিকোৰ মাজৰ দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰাৰ উপৰি বিভিন্ন বহুপক্ষীয় মঞ্চত ঘনিষ্ঠভাৱে কাম কৰাৰ ক্ষেত্ৰতো সন্মতি প্ৰকাশ কৰিছে। লগতে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অনাগত দিনবোৰত আৰু অধিক সুদৃঢ় হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। দিল্লীৰ এখন আদালতে কালি চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত 5 অভিযুক্তৰ ন্যায়িক জিম্মাৰ ম্যাদ 15 বৃদ্ধি কৰিছে। বিশেষ ন্যায়াধীশ অজয় গুপ্তাই অভিযুক্ত মুংগিলাল, বিকাশ বিলাল, দীনেশ বিৱাল, জয়েশ যাদৱ আৰু ধনঞ্জয় লোখাণ্ডেৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধিৰ বাবে CBIয়ে দাখিল কৰা আবেদন গ্ৰহণ কৰে। উল্লেখযোগ্য যে পদাৰ্থ বিজ্ঞানৰ অধ্যাপক মনীষা সঞ্জয় হাৱালদাৰ, শিশু চিকিৎসক ডাঃ মনোজ শিৰুৰে আৰু পদাৰ্থ বিজ্ঞানৰ শিক্ষক তেজছ হৰ্ষদ কুমাৰক 14 বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। CBIয়ে প্ৰশ্নকাকত ফাদিলৰ গোচৰৰ সংক্ৰান্তত এতিয়ালৈকে 13 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। যোৱা মাহত নীটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই 3 মে'ত অনুষ্ঠিত এই পৰীক্ষা বাতিল কৰিছিল। এই পৰীক্ষা 21 জুনত পুনৰ অনুষ্ঠিত হ'ব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ মহিলা T20 ক্ৰিকেট শৃংখলাৰ কালি অনুষ্ঠিত তৃতীয় তথা অন্তিমখন খেলত আয়োজক দেশ ইংলেণ্ডে 6 উইকেটে জয়ী হৈ 2-1 শৃংখলা হস্তগত কৰে। ভাৰতৰ মহিলা দলটোৱে খেলখনৰ প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 180 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে 18 অভাৰ আৰু 3টা বলতেই 4 উইকেটৰ বিনিময়ত 184 ৰাণ সংগ্ৰহ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। জনজাতি কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত আজি নতুন দিল্লীত এখন ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। ভেনেজুৱেলাৰ ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগ 4-দিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ মহিলা T20 ক্ৰিকেট শৃংখলাৰ কালি অনুষ্ঠিত তৃতীয় তথা অন্তিমখন খেলত ইংলেণ্ডে 6 উইকেটে জয়ী হৈ 2-1 শৃংখলা হস্তগত কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধাৰৰ। এয়া শুনক আজি পুৱা।

0: এলফ্রেড এডলাৰে কৈছিল, নিজৰ নীতি বা আদৰ্শ অনুযায়ী জীৱন যাপন কৰাতকৈ তেনে আদৰ্শৰ কাৰণে যুদ্ধ কৰাটো বেছি সহজ কাম। প্ৰিয় শ্ৰোতা, আজি হৈছে বিশ্ব চাইকেল দিৱস। প্ৰতি বছৰে জুন মাহৰ 3 তাৰিখে সমগ্ৰ বিশ্বজুৰি এই দিৱস পালন কৰা হয়। 2018 চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 3 জুন তাৰিখটোক বিশ্ব চাইকেল দিৱস হিচাপে উদযাপন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। চাইকেল ব্যৱহাৰৰ সুফলৰ বিষয়ে সজাগতা সৃষ্টি কৰিবৰ বাবে এই দিৱস উদযাপন কৰা হয়। এই দিৱস সম্পৰ্কে আজি আমাক কৈছে চাইক্লিং মেয়ৰ আৰ্চেল আখতাৰে।
1: আজি বিশ্ব বাইচাইকেল দিৱস। এই দিৱসটো 2018 চনত UN ইউনাইটেড নেশ্যনছে ডিক্লেয়াৰ কৰিছিলে। ইয়াৰ মেইন উদ্দেশ্যটো আছিলে যে চাইক্লিংটো এনেকুৱা এটা প্ৰমোট কৰাৰ কাৰণে, যিটো অকল আমাৰ স্বাস্থ্যৰ কাৰণে নহয়, স্বাস্থ্য পাৰ্টটো আমি চবেই জানো, বুজি পাওঁ, নিজৰ স্বাস্থ্যৰ লগতে নিজৰ পৰিৱেশৰ স্বাস্থ্য, নিজৰ নগৰ চহৰৰ স্বাস্থ্যৰ কাৰণেও কথাটো কৈছে। যে তাৰ কথাটো হৈছে যে চাইকেলখন তাৰমানে আমাৰ নিজে চলাম, কিন্তু চলাই আমি কত চলাম, কি কাৰণে চলাম? যদি আমি স্বাস্থ্যৰ কাৰণে চলাওঁ, ৰাতিপুৱা চলাব পাৰো, আৰু যদি আমি চাইকেলখন লৈ পেলাই আমি যি নিজৰ ওচৰৰ পৰা তো জেগাৰ পৰা যাব পাৰো, আমাৰ আজিকালি এতিয়া চহৰত যদিও ডাঙৰ হৈছে, প্ৰায়বিলাক চহৰত আমাৰ মেইন কামৰ জেগাবিলাক স্কুল কলেজ হওক, অফিচ হওক, বন্ধু বান্ধৱৰ ঘৰ বা বজাৰ হাট, এইবিলাক এতিয়াও আমাৰ খুব বেছি আমাৰ 1-2

0: কিলোমিটাৰ ডিষ্টেঞ্চৰ ভিতৰতে আছে। এইবিলাক কামৰ কাৰণে আমি যদি চাইকেলখন লৈ যাব পাৰো, তেতিয়া এই চাইকেলৰ একচুৱেলি ইম্পৰ্টেঞ্চ তেতিয়া একো নাই বুলিব। কাৰণ বুজি পাইছো যে আমাৰ ইয়াতে বাৰু আমাৰ যি ইয়াতে চহৰবিলাক আমাৰ নিচিনা জেগাত চহৰবিলাকত আমাৰ এতিয়া যিটো চাইক্লিঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো নাই, যিটো আমি বাহিৰত দেখা পাওঁ নাই, কিন্তু তাৰ কথাটো এইটোৱে হৈছে যে এজ চিটিজেন আমি যদি সৰু সৰু কামৰ কাৰণে চাইকেলখন লৈ যাবলৈ চেষ্টা কৰোঁ, ৰাতিপুৱা চলোৱা কথাটো ঠিকে আছে, কিন্তু এনেকুৱা কামৰ কাৰণে লৈ যাবলৈ চেষ্টা কৰিম, তেতিয়া আমি গম পাওঁ যে একচুৱেল চেলেঞ্জেছখিনি ক'ত ক'ত আছে। এতিয়া আমি এটা ডিমাণ্ড কৰিম যে আমাক চাইক্লিং ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে, কাৰণ আমি এতিয়া প্ৰায়খিনি মানুহ আমি গাড়ীৰ ওপৰত বেছি ডিপেণ্ডেণ্ট হৈ গৈছো। ৱৰ্ল্ড বাইচাইকেল ডে মেইন উদ্দেশ্যটো আছিলে এটা, আমি চাইকেলৰ ইম্পৰ্টেঞ্চটো নিজৰ শৰীৰৰ কাৰণে নহয়, নিজৰ পৰিৱেশ আৰু নিজৰ চহৰ নগৰৰ কাৰণে যদি তাৰ ইম্পৰ্টেঞ্চটো বুজি পাওঁ, আমি তাৰ ডিমাণ্ড কৰোঁ, চৰকাৰ যদি কওঁ, চৰকাৰে যদি ইনভেষ্ট কৰে, তেতিয়া তাৰ একচুৱেল ফলাফলটো ওলাই পৰিব। তো এতিয়া আমি এখন ষ্টাৰ্টিং ষ্টেজতে আছো, এইটো এইবাৰ 9 বছৰ হ'ল। মোৰ আশা আছে যে আৰু নেক্সট 10 বছৰত আমি ইয়াতে আৰু বহুত ইম্প্ৰুভ হৈ যাব। আশা কৰোঁ যিখিনি শ্ৰোতাই শুনি আছে কথাখিনি বুজি পাব, নিজে অকণ চেষ্টা দিব। তো চবৰে চেষ্টাৰে আমি আগুৱাই যাব পাৰিম চাইক্লিংটো ইম্পৰ্টেঞ্চটো আমাৰ চহৰ নগৰ বা নিজৰ স্বাস্থ্যৰ কাৰণে ল'বলৈ। ধন্যবাদ।
1: আমাৰ সৈতে সেয়া আছিল চাইক্লিং মেয়ৰ আৰ্চেল আখতাৰ। আজি অসমৰ এগৰাকী শিক্ষাবিদ, প্ৰবন্ধকাৰ, অধ্যাপক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ স্মৃতি দিৱস। তেখেতে অসমীয়া সাহিত্য সংস্কৃতিলৈ বিভিন্ন লিখনিৰ যোগেদি বৰঙণি আগবঢ়াই থৈ গৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তথা বৈষ্ণৱ ধৰ্মৰ বহুল প্ৰচাৰ তেখেতে কৰিছিল। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে বৃন্দাবনত শ্ৰীমন্ত শংকৰদেৱ সেৱা সংঘৰ মন্দিৰ আৰু যাত্ৰীনিবাস স্থাপনত আগভাগ লৈছিল। উত্তৰ গুৱাহাটীত তেখেতে আনন্দ সমিতি স্থাপন কৰিছিল। এই সমিতিৰ উল্লেখযোগ্য কাম আছিল এখন আলোচনা চক্ৰ আৰু আনন্দৰাম পুথিভঁৰাল স্থাপনৰ যোগেদি অসমীয়া ভাষা সাহিত্যৰ উন্নতি সাধন কৰা। তেখেতে প্ৰধানকৈ ধৰ্মীয় সাহিত্য চৰ্চা কৰিছিল। ছাত্ৰাৱস্থাৰে পৰা মিলন, চেতনা, আবাহন আদি আলোচনীত প্ৰবন্ধ পাতি লিখিবলৈ আৰম্ভ কৰা লেখাৰুৱে প্ৰৱেশিকা পৰীক্ষা দি উঠি শ্ৰী শ্ৰী ৰামকৃষ্ণৰ উপদেশ পুথি এখন বাংলা ভাষাৰ পৰা অসমীয়ালৈ ভাঙনি কৰিছিল। তেখেতে 1970 চনত ধিঙত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সপ্তত্ৰিংশ অধিৱেশনত সভাপতিত্ব কৰিছিল। আজি গল্পকাৰ, ঔপন্যাসিক, শিক্ষাবিদ লক্ষ্মীনন্দন বৰাৰো স্মৃতি দিৱস। ৰামধেনু যুগত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰি তেখেতে পিছলৈ উপন্যাস ৰচনা কৰিছিল। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰা লক্ষ্মীনন্দন বৰাই 1988 চনত পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। 1996 চনত অসম সাহিত্য সভাৰ বোকাখাত অধিৱেশনত তেখেতে সভাপতিৰ আসন শুৱনি কৰিছিল। 2015 চনৰ 26 জানুৱাৰীৰ দিনা পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল লক্ষ্মীনন্দন বৰাক। তেখেতৰ উপন্যাস গঙা চিলনীৰ পাখিৰ আধাৰত পদুম বৰুৱাই নিৰ্মাণ কৰিছিল একে নামৰ চলচ্চিত্ৰখন। বলুকাত বিজুলী, উত্তৰ পুৰুষ, বিশেষ এৰাতি, পতন, নায়ক অধিনায়ক মৎস্যকন্যা, মেঘত মাদল বাজে, মাটিত মেঘৰ ছাঁ, নিষিদ্ধ চেতনা ইত্যাদি হৈছে তেখেতে ৰচনা কৰা কেইখনমান উপন্যাস। জ্ঞানপীঠ বঁটা বিজেতা প্ৰথমগৰাকী ভাৰতীয় সাহিত্যিক গোবিন্দা শংকৰ কুৰূপ, চমুকৈ জি শংকৰ কুৰূপৰ আজি উপজা দিন। জ্ঞানপীঠ সন্মান পোৱা জি শংকৰ কুৰূপ আছিল মালায়ালম ভাষাৰো প্ৰথমগৰাকী সাহিত্যিক। ওৰাকুজল শীৰ্ষক কাব্য সংকলনৰ বাবে 1965 চনত তেখেতে এই বঁটা লাভ কৰিছিল। মালায়ালম সাহিত্যত তেখেতক মহাকবি জি অভিধাৰে বিভূষিত কৰা হৈছে। 1968 চনত তেখেতক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰিছিল। 1963 চনত বিশ্ব দৰ্শনম শীৰ্ষক কাব্য সংকলনৰ বাবে কেন্দ্ৰীয় সাহিত্য একাডেমী বঁটা লাভ কৰিছিল জি শংকৰ কুৰূপে। 1967 চনত তেখেতক পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰা হয়। 2003 চনত ভাৰতীয় ডাক বিভাগে জি শংকৰ কুৰূপৰ স্মৃতিত ডাক টিকট প্ৰৱৰ্তন কৰিছিল। তেখেতৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ আছিল পূজা পুষ্পম, সন্ধ্যা ৰাগম, গদ্যপহৰম, ৰাকুইলুকল ইত্যাদি। 1940 চনত জন্ম হয় ভাৰতীয় অধিবক্তা তথা মানৱ অধিকাৰ আৰু লিংগ সমতা কৰ্মী ইন্দিৰা জয়সিঙৰ। 2009 চনত তেখেতে ভাৰতৰ অতিৰিক্ত চলিচিটৰ জেনেৰেল পদত অধিষ্ঠিত হৈছিল। এই পদত নিযুক্তি লাভ কৰা তেখেত আছিল প্ৰথমগৰাকী মহিলা। 2018 চনত তেখেতে ফৰ্চুন আলোচনীয়ে প্ৰকাশ কৰা বিশ্বৰ 50 গৰাকী মহান নেতাৰ তালিকাত 20তম স্থান লাভ কৰিছিল। 2005 চনত ভাৰত চৰকাৰে ইন্দিৰা জয়সিঙে আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে ৰাজহুৱা পৰিক্ৰমা শিতানত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰিছিল। ইন্দিৰা জয়সিঙে মহিলাৰ বিষয়ে কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিছিল।

0: আছিল। তেখেতে ইনষ্টিটিউট অফ এডভান্স লিগেল ষ্টাডিজ লণ্ডনৰ ফেলোশ্বিপ লাভ কৰিছিল আৰু নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ এগৰাকী ভ্ৰমণকাৰী অধ্যাপক আছিল। দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াত আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ চেম্পিয়ন হিচাপে ৰাষ্ট্ৰলৈ তেখেতৰ সেৱাৰ স্বীকৃতিস্বৰূপে তেখেতক ৰটাৰী মানৱ সেৱা বঁটা প্ৰদান কৰা হৈছিল। ইন্দিৰা জয়সিঙৰ আজি উপজা দিন। জাৰ্মান ভাষাৰ এগৰাকী ঔপন্যাসিক চুটিগল্প লেখক ফ্ৰান্স কাফকাৰ মৃত্যু হয় 1924 চনত। তেখেতক বিংশ শতিকাৰ সাহিত্যৰ অন্যতম লেখক হিচাপে গণ্য কৰা হয়। তেখেতৰ শ্ৰেষ্ঠ কৰ্মসমূহ হৈছে দ্য মেটামৰফচিছ, দ্য ট্ৰায়েল, দ্য কেষ্টল ইত্যাদি। আজি ফ্ৰান্স কাফকাৰ স্মৃতি দিৱস। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1844 চনত অন্তিমযোৰা অক চৰাই হত্যা কৰা হৈছিল। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক ইংৰাজ চৰকাৰে নাইট উপাধি প্ৰদান কৰিছিল 1915 চনত। অষ্ট্ৰিয়াৰ চিকিৎসক তথা প্ৰকৃতিবিদ জিঅ'ভান্নি এণ্টনিঅ' স্কোপোলিৰ জন্ম হয় 1723 চনত। আমেৰিকাৰ বিট আন্দোলনৰ কবি এলেন গিনজবাৰ্গৰ জন্ম হয় 1926 চনত। তুৰ্কী কবি আৰু লেখক নাজিম হিকমতৰ মৃত্যু হয় 1963 চনত। ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু গান্ধীবাদী কিশিভাই পেটেলৰ মৃত্যু হয় 1994 চনত। বিশ্ববিখ্যাত বক্সিং খেলুৱৈ মহম্মদ আলীৰ মৃত্যু হয় 2016 চনত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: প্ৰিয় শ্ৰোতা, যোগাসন শিতানত আজি আগবঢ়াইছো আমাৰ চকুজুৰি সুস্থ ৰখাৰ বাবে কৰিব পৰা ব্যায়াম সম্পৰ্কে। এই বিষয়ে কৈছে যোগ প্ৰশিক্ষক নবনীতা গোস্বামীয়ে।
1: নমস্কাৰ শ্ৰোতাসকল, আজি আমি চকুৰ বাবে আন এটা ব্যায়াম লৈ আহিছো, সেইটো হৈছে চকুৰ মাছাজ। যিকোনো ধ্যানাসনত বহি ল'ব পাৰে, চেয়াৰত বহি ল'ব পাৰে, বা আপুনি যদি কৰ্মক্ষেত্ৰত থাকে বহি থকা অৱস্থাতো আপুনি এই অভ্যাসটো কৰিব পাৰে। প্ৰথমতে চকুদুৰি জপাই ল'ব, দুখন হাতৰ তৰ্জনী আৰু বুঢ়া আঙুলিৰে প্ৰথমতে চেলাউৰিকেইটা মাছাজ কৰিব। লাহে লাহে, খুব লাহে লাহে চেলাউৰিকেইটা মাছাজ কৰিব, 4-5 বাৰ লাহে লাহে মাছাজ কৰিব। ইয়াৰ পিছত আমাৰ বুঢ়া আঙুলিকেইটা ওপৰৰ পৰা লাহে লাহে চকুৰ পতাত মাছাজ কৰি দিব। দুখন হাতৰ বুঢ়া আঙুলিকেইটালৈ চকুৰ ওপৰৰ ভাগ, চকুৰ পতাকেইটা লাহে লাহে মাছাজ কৰিব, ভিতৰৰ পৰা বাহিৰলৈকে এনেদৰে 5 বাৰমান অভ্যাস কৰিব। ইয়াৰ পিছত আপোনাৰ তৰ্জনী আঙুলিকেইটা চকুৰ গুৰিকেইটা মাছাজ কৰিব। খুব লাহে লাহে কৰিব যাতে কোনো ধৰণৰ আঘাত নাপায়, কাৰণ চকুকেইটা আমাৰ খুবেই কোমল, চকুৰ ভিতৰ অংশ একেবাৰে কোমল, সেয়েহে তাত যাতে কোনো আঘাত সৃষ্টি নহয় একেবাৰে লাহে ধীৰে কৰিব। এনেদৰে চকুৰ ওপৰ আৰু তলৰ অংশত মাছাজ কৰা হোৱাৰ পিছত লাহে লাহে চকুকেইটা ঘূৰাবলৈ আৰম্ভ কৰিব। চকুৰ মণিকেইটা সোঁফালৰ পৰা বাওঁফাললৈ লাহে লাহে বৃত্তাকাৰত ঘূৰাব আৰম্ভ কৰিব। প্ৰথমতে ঘড়ীৰ কটাৰ দিশত 10 বাৰ কৰা হ'লে বিপৰীত দিশত 10 বাৰ কৰিব। এনেদৰে কিছু সময় কৰাৰ পিছত চকুজুৰি বন্ধ কৰিব। একেৰাহে 1 মিনিটমান সময় চকুজুৰি বন্ধ কৰি ৰাখিব, তাৰপিছত লাহে লাহে চকু খুলিব পাৰে।
0: আমাৰ সৈতে সেয়া আছিল যোগ প্ৰশিক্ষক নবনীতা গোস্বামী।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: বিশেষ লোক আদালত সমাধান সমাৰোহ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21-22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
1: জনসাধাৰণৰ স্বাস্থ্য সজাগতাৰ দিশত এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সহযোগত আকাশবাণী গুৱাহাটীৰ অনন্য প্ৰয়াস। আজি প্ৰভাতী তৰংগ অনুষ্ঠানৰ অতিথি বিশেষজ্ঞ চিকিৎসক ডাঃ সাত্যকী শইকীয়া। আসন্ন বিশ্ব পৰিৱেশ দিৱস তথা হৃদৰোগ, মধুমেহ, কৰ্কট, দীৰ্ঘদিনীয়া শ্বাস প্ৰশ্বাসজনিত ৰোগ, ষ্ট্ৰোক আদিৰ ক্ষেত্ৰত পৰিৱেশৰ প্ৰভাৱ, এই সম্পৰ্কে বিভিন্ন কথা বিতংকৈ জানিবলৈ শুনিবলৈ নাপাহৰিব প্ৰভাতী তৰংগ ইন্দ্ৰজিৎ দাসৰ সৈতে। আজি পুৱা 9:20 পৰা মহাবাহু শাখাত, একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। কালি কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মিছন চেনেহজুৰি অসম মুগা ৰেচম USPৰ শুভাৰম্ভণি কৰে। নিৰ্বাচনৰ প্ৰতিশ্ৰুতি অনুসৰি চাহ শ্ৰমিকক ভূমিৰ অধিকাৰ প্ৰদানৰ পিছত একোটাকৈ গৃহ প্ৰদানৰ লক্ষ্যৰে কালি নতুন দিল্লীত কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। অহা 8 জুনৰ পৰা জুবিন গাৰ্গ হত্যা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। 8 জুনৰ পৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গ হত্যা গোচৰত সাক্ষী তথা এজাহাৰকাৰীসকলৰ সাক্ষ্য গ্ৰহণ কৰা হ'ব। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অনুষ্ঠিত হ'ব নতুন মন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠান। 5 জুনৰ দিনৰ 12:45 অনুষ্ঠিত হ'ব এই শপতগ্ৰহণ অনুষ্ঠান। ভাৰতৰ মাটিত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই যাবলৈ এইবাৰ নতুন আৰু অতি ভয়ংকৰ জাল মেলিছে পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISI। সমগ্ৰ দেশজুৰি সুৰক্ষা বাহিনীৰ মাজত জাৰি কৰা হৈছে হাই এলাৰ্ট। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী প্ৰশাসন বিভাগে লোক নিৰ্মাণ বিভাগৰ বৰ্তমানৰ সচিব সঞ্জীৱ শ্যামক আয়ুক্ত আৰু বিশেষ সচিব হিচাপে নিযুক্তি দিয়া হৈছে। বিধানসভাৰ বিৰোধী দলপতিৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৱাজেদ আলী চৌধুৰীয়ে। 3 দিনীয়া যুদ্ধবিৰতিৰ অন্ত পৰাৰ পিছতে ইউক্ৰেইনৰ ওপৰত পুনৰ বৃহৎ আক্ৰমণ। ৰাছিয়াৰ মিছাইল ড্ৰোনৰ আঘাতত শিশুসহ 21 নিহত। খেলৰ পিছত আছে ইণ্ডোনেছিয়া অপেন ছুপাৰ 1000 টুৰ্ণামেণ্টৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে ভাৰতৰ তাৰকা শ্বাটলাৰ PV সিন্ধু। ফিডেৰ ক্লাছিকেল দবাৰ বিশ্ব ৰেংকিঙত একমাত্ৰ ভাৰতীয় হিচাপে শীৰ্ষ 10 ভিতৰত স্থান পাইছে অৰ্জুন এৰিগাচিয়ে। প্ৰিয় শ্ৰোতা, আজি পোৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটি ইমানতে সামৰিছো। নমস্কাৰ।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু স্মৃতিৰ দিনলিপি।
1: এই অনুষ্ঠানত আজিৰে পৰা প্ৰচাৰ কৰিবলৈ লোৱা হৈছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক কৌস্তুবণি শইকীয়াৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। এয়া শুনক কৌস্তুবমণি শইকীয়াৰ স্মৃতিৰ দিনলিপিৰ প্ৰথম খণ্ড।
2: শইকীয়া ডাঙৰীয়া নমস্কাৰ।
3: হয় নমস্কাৰ।
2: আপোনাক বহুদিনৰ মূৰত লগ পাইছোঁ ষ্টুডিঅ'ত।
3: হয়,
2: আগেয়ে আপুনি ইয়াত কৰ্মৰত অৱস্থাত ষ্টুডিঅ'ত সঘনাই ভুমুকি মাৰিছিলেই, আজি বহুদিনৰ মূৰত ষ্টুডিঅ'ত প্ৰৱেশ কৰিছে, অনুভৱটো কেনেকুৱা হৈছে প্ৰথমে সেই কথাটো জানি লওঁ।
3: আগতে মই এই কেন্দ্ৰৰ বিষয়ববীয়া হিচাপে এই কেন্দ্ৰত আছিলোঁ, কেতিয়াবা মাইক্ৰফোনৰ সন্মুখত মাত কথা দিছিলোঁ। এতিয়া মই ইয়াৰ পৰা অৱসৰ ল'লোঁ, এতিয়া অৱসৰকালীন জীৱন। এতিয়া আহি এটা নষ্টালজিক যিটো কয় আৰু তেনেকুৱা এটা অনুভৱ হৈছে। এতিয়া বহুত পুৰণা মুখ দেখিছোঁ, দুই এষাৰ কথা পাতিছোঁ, বেৰেও কথা কৈছে, এতিয়া মোৰ ষ্টুডিঅ'ৰ বেৰেও এতিয়া মোৰ লগত কথা পাতিছে, সেয়াই অনুভৱ।
2: আমি যিসকলে আকাশবাণীত কাম কৰোঁ তেওঁলোকৰ এটা অভিজ্ঞতা হয়, যিগৰাকী ব্যক্তিৰ সৈতে ষ্টুডিঅ'ৰ এনেকৈ মজিয়াত বহি কথা পাতোঁ, আমি দুআষাৰ কথা পতাৰ পিছতে গম পাওঁ তেখেতে মাইক্ৰফোনটো লৈ কিমান অভ্যস্ত বা কিমান অনভ্য

0: যথেষ্ট। আপোনাক দেখিলেই গম পাওঁ মাইক্ৰফোনটোৰ লগত আপোনাৰ পৰিচয় কিমান গভীৰ, গতিকে আমি দেখিয়েই গম পাইছোঁ যে মাইক্ৰফোনটো সম্পৰ্কে তাৰ অস্তিত্ব আপোনাৰ কাৰণে খুব গুৰুতৰ নহয়। সেইখিনি খুব প্ৰয়োজনীয় কথা যেতিয়া আমি এই ধৰণৰ কথা বতৰাত আমি নিজকে নিমগ্ন কৰি লওঁ। শইকীয়া ডাঙৰীয়া, আপোনাক প্ৰথমে সোধোঁ আপোনাৰ ব্যক্তিগত পৰিচয়ৰ কথা সোধোঁ, আপুনি মূলতে ক'ৰ মানুহ বাৰু?
1: মই গোলাঘাটৰ মানুহ, গোলাঘাট জিলাৰ কমাৰবন্ধা, এখন সৰু ঠাই, সৰু অঞ্চল। সেই কমাৰবন্ধাত মোৰ জন্ম হৈছিলে 1956 চনত জন্ম হৈছিল 5 ছেপ্টেম্বৰত। আৰু তাতেই মই প্ৰাইমেৰী স্কুলো ওচৰতে মোৰ ঘৰৰ লগতে লগা প্ৰাইমেৰী স্কুল কমাৰবন্ধা বালিকা নিম্ন বুনিয়াদী বিদ্যালয়, তাতে মই প্ৰাইমেৰী পঢ়িছিলোঁ। আৰু তাৰপিছত
0: যদিও আপুনি বালক আছিল,
1: বালক, এই স্কুলখনৰ নামেই বালিকা বুলি হেৰি আছিল। আৰু সমুখতে আছিল কমাৰবন্ধা হাইস্কুল, এতিয়া মানে উচ্চতৰ মাধ্যমিক বিদ্যালয় হৈছে, সেইখনতে মই হাইস্কুলীয়া শিক্ষা সাং কৰিছিলোঁ। তাৰপিছত 72 চনত মেট্ৰিক পাছ কৰি মই কটন কলেজত আহিছিলোঁ, তাতে বিজ্ঞান পঢ়িছিলোঁ, প্ৰাগ বিশ্ববিদ্যালয় বিজ্ঞান, ইয়াতে পঢ়ি, ইয়াতে কিন্তু বিজ্ঞান মই শেষ কৰি, মই আচলতে কলাৰ প্ৰতিহে মোৰ ধাউতি বেছি আছিল যদি বিজ্ঞান পঢ়িবলৈ আহিছিলোঁ, গতিকে বিজ্ঞান পাছ কৰিলোঁ মই। পাছ কৰি আৰু মই বিজ্ঞান নপঢ়িলোঁ, নপঢ়ি পেলাই তেতিয়া দেউতাই ক'লে যে যদি তই আৰু ছায়েন্স নপঢ় কিবা লাইন টাইনতো যোৱা নহ'ল, গতিকে যদি ডিগ্ৰী পঢ় তেতিয়া আমাৰ লোকেল কলেজত পঢ়া পইচাও বাচিব। সেইবুলি গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়, তাতে মই স্নাতক এডমিশ্যন ল'লোঁ, নাম লগালোঁ। তাতে মই অসমীয়াত সন্মান, অসমীয়াত মেজৰ বুলি যিটো কয় আৰু অনাৰ্ছ, সেইটো অনাৰ্ছ লৈ পেলাই মই বি এ পঢ়িলোঁ তাতে। আৰু 78 চনত মই বি এ পাছ কৰিলোঁ। আৰু 79 চনত মই গুৱাহাটী ইউনিভাৰ্চিটিত অসমীয়াৰ স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰিলোঁ। আৰু তাৰপৰা মই এম এ পাছ কৰিলোঁ। আৰু সেই ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতেই, তাৰো আগতে এটা মই সৰু কথা এটা ক'ব খুজিছোঁ, মই যেতিয়া কটনত পঢ়ি থাকোঁ তেতিয়া মই এবাৰ ৰেডিঅ'লৈ অহাৰ মোৰ এটা সুযোগ মিলিছিল। তেতিয়া যুৱবাণীৰ যিটো অনুষ্ঠান, সেই অনুষ্ঠানত মোক মানে তেতিয়া ইয়াৰ যুৱবাণীৰ যিজন প্ৰযোজক আছিল নবীন বৰুৱা, তেখেতে এটা ৰেগিং সম্পৰ্কীয় এটা প্ৰগ্ৰেম কৰিছিলে, ইণ্টাৰভিউ বেছ। তাত বিভিন্ন গুৱাহাটীৰ বিভিন্ন কলেজৰ পৰা এজন এজন ছাত্ৰ মাতি আনি, কটনৰ পৰা এজন, আৰ্যৰ পৰা এজন, বি বৰুৱাৰ পৰা এজন, মেডিকেল কলেজৰ পৰা এজন, ইঞ্জিনিয়াৰিং কলেজৰ পৰা, এনেকৈ আনি ইয়াতে গ্ৰুপ ৰেগিং সম্পৰ্কত এটা ডিছকাশ্যন, আলোচনা, সেইটোত মই আহিছিলোঁ কটনৰ পৰা প্ৰতিনিধিত্ব কৰি। আৰু সেইটোৱে মোৰ ৰেডিঅ'ৰ প্ৰথম পদাৰ্পণ, মানে অনুষ্ঠান কৰিছিলোঁ তেতিয়া। তাৰপিছত যেতিয়া ইউনিভাৰ্চিটিত পঢ়োঁ, তেতিয়া মই যুৱবাণীৰ যিটো অস্থায়ী ঘোষক, কেজুৱেল এনাউন্সাৰ বুলি কয়, সেইটোতো মই উত্তীৰ্ণ হৈ পেলাই কেইদিনমান যুৱবাণীৰ অস্থায়ী ঘোষক হিচাপে মই সেৱা আগবঢ়াইছিলোঁ। তাৰপিছত তেনেকৈ দিন বাগৰি গ'ল, মই স্নাতকোত্তৰ পাছ কৰিলোঁ। পাছ কৰি কেইদিনমানৰ কাৰণে মই জালুকবাৰীত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, যিখন জালুকবাৰীত এতিয়া হাইস্কুল, পিছলৈ উচ্চতৰ হৈছে, সেইখনত মই ছমাহৰ কাৰণে শিক্ষকতা চাকৰি কৰোঁ, শিক্ষক আছিলোঁ। হিতেশ ডেকা তেতিয়া সহকাৰী প্ৰধান শিক্ষক আছিল, তেখেতক লগ পাইছিলোঁ। তাৰপিছত তাতে কেইদিনমান কাম কৰাৰ পিছত যেতিয়া এম এ ৰিজাল্ট ওলাল, তাৰপিছত হাজোত এখন কলেজ আছে, সুৰেণ দাস মহাবিদ্যালয় বুলি, হাজো সুৰেণ দাস মহাবিদ্যালয়, সেইখনত মানে চাকৰি পাই পেলাই মই সেই তাতে প্ৰবক্তা হিচাপে যোগদান কৰিলোঁ। কিন্তু তাত মই বেছি দিন থকা নাই, এবছৰমান চাকৰি কৰিছিলোঁ। আৰু সেই সময়ত আন্দোলনৰ, অসম আন্দোলনৰ জোৰদাৰ সময় আছিল। সেই এবছৰমান তাত চাকৰি কৰি থাকোঁতে, ইতিমধ্যে মই ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে অসম চৰকাৰৰ যিটো সাংস্কৃতিক সঞ্চালকালয়, কালচাৰেল এফেয়াৰ্ছ, তাতে এটা পাব্লিকেশ্যন এছিষ্টেণ্ট, প্ৰকাশন সহায়ক এটা পদবীত মই মানে ইণ্টাৰভিউ দিছিলোঁ। তাৰপিছত মই কলেজত চাকৰি কৰি থাকোঁতে, যিহেতু এই কলেজখন তেতিয়া ভেঞ্চাৰ লেভেলত আছিল, গতিকে মোক পইচা লাগিছিল, তাতে যিখিনি পইচা দিছিলে মোটামুটি মোৰ জেব খৰচ হৈছিল। তে এই চাকৰিটোত মই ইণ্টাৰভিউ দি থৈছিলোঁ ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে। তেতিয়া তাতেই কলেজত কৰি থাকোঁতে মই গম পালোঁ চাকৰিটোত মানে মই ছিলেক্ট হৈছোঁ, 1 নম্বৰত মোৰ নাম আছে। তেতিয়া মই খবৰ ল'লোঁ, খবৰ ল'লত ইয়াতে গম পালোঁ যে মই ছিলেক্ট হৈছোঁ। তাৰপিছত পুলিচ ভেৰিফিকেশ্যন হ'ল, তাৰপিছত মোক চাকৰিটো দিলে আৰু মই চাকৰিটো ইয়াত জইন কৰিলোঁ। মই

0: কলেজ এৰি ইয়াতে প্ৰকাশন সহায়ক হিচাপে মই জইন কৰিলোঁ। আৰু ইয়াত তেতিয়া নতুন এটা শাখা আছিলে প্ৰকাশন বিভাগ কালচাৰেল এফেয়াৰ্ছৰ, তেতিয়া মোক ছুপাৰিণ্টেণ্ডেণ্টগৰাকীয়ে কৈছে যে এইটো তুমি যিহেতু কোৱালিফাইড ল'ৰা গতিকে এইটো প্ৰস্তুত কৰাখিনিও আমি পাব্লিকেশ্যন অফিচাৰ প্ৰকাশন বিষয়া আহি এটা পষ্টো মানে আহিব, ক্ৰিয়েট হোৱা নাই এতিয়াও আহিব, তিনিমাহমানৰ পিছত আহিব, হয়তো যদি আহে তেতিয়া তুমি তালৈ তোমাক হয়তো সেইটো পষ্টলৈ যাব পাৰিবা, ইণ্টাৰভিউ হ'ব, তথাপি তুমি ইণ্টাৰভিউ দিব পাৰিবা। তেতিয়া মই যোগদান কৰিলোঁ, কৰাৰ পিছত হয় অলপ দিনৰ পিছতেই এই প্ৰকাশন বিষয়া পদটোৰ মানে আহিল চেংচন হৈ আহি মই সেই অফিচিয়েল যিটো প্ৰচিডিঅ'ৰ সেইমতে আকৌ সাক্ষাৎকাৰত বহিলোঁ, মই সেই চাকৰিটো পালোঁ। তাৰপিছত প্ৰকাশন বিষয়া হিচাপে মই সাংস্কৃতিক সঞ্চালকালয়ত মই 83 চনৰ পৰা 89 চনলৈকে তাত মই
1: কাম কৰিলোঁ।
0: আৰু কাম কৰি থাকোঁতেই তেতিয়া কিন্তু সেই চাকৰি কৰি থাকোঁতে ইতিমধ্যে মোৰ ৰেডিঅ'ৰ লগত যোগাযোগ আছেই, আৰু মোক মাজে মাজে যুৱবাণীৰ প্ৰগ্ৰেম কৰিবলৈ মাতে। শেষৰ ফালে মোক

0: আহে তেতিয়া তুমি তালৈ তোমাক হয়তো সেইটো পোষ্টলৈ যাব পাৰিবা, ইণ্টাৰভিউ হ'ব, তথাপি তুমি ইণ্টাৰভিউ দিব পাৰিবা। তো মই যোগদান কৰিলোঁ, কৰাৰ পিছত হয় অলপ দিনৰ পিছতেই এই প্ৰকাশন বিষয়া পদটোৰ মানে আহিল চেংচন হৈ, আহি মই সেই অফিচিয়েল যিটো প্ৰচিডিয়ৰ সেইমতে আকৌ সাক্ষাৎকাৰত বহিলোঁ, মই সেই চাকৰিটো পালোঁ। তাৰপিছত প্ৰকাশন বিষয়া হিচাপে মই সাংস্কৃতিক সঞ্চালকালয়ত মই 83 চনৰ পৰা 89 চনলৈকে তাত মই
1: কাম কৰিলোঁ। হয়,
0: আৰু কাম কৰি থাকোঁতেই তেতিয়া কিন্তু সেই চাকৰি কৰি থাকোঁতে ইতিমধ্যে মোৰ ৰেডিঅ'ৰ লগত যোগাযোগ আছেই, আৰু মোক মাজে মাজে যুৱবাণীৰ প্ৰগ্ৰেম কৰিবলৈ মাতে। শেষৰ ফালে মোক কথিকা বিভাগত মানে মই কবিতাও 2-4 লিখিছিলোঁ, গতিকে কথিকা বিভাগত মোক মানে নিৰ্মল দত্ত কথিকা বিভাগৰ প্ৰযোজক আছিল, তেখেতে মোক কবিতা পঢ়িবলৈ মাতিছিল, কেতিয়া গল্প পঢ়িবলৈ মাতে, কেতিয়াবা কবিতা পঢ়িবলৈ মাতে, তেনেকৈও ৰেডিঅ'লৈ মাজে মাজে আহিছিলোঁ। এদিন মানে তাত মই কালচাৰেল এফেয়াৰ্ছত চাকৰি কৰি থাকোঁতেই কমল শৰ্মা, আমাৰ ইয়াৰে প্ৰয়াত কমল শৰ্মা, তেখেত সহকাৰী তেতিয়া অনুষ্ঠান কাৰ্যবাহী আছিল, তেওঁ মাজে মাজে ৰবীন্দ্ৰ ভৱনলৈ যায়, ৰবীন্দ্ৰ ভৱনত ৰেডিঅ'ৰ প্ৰগ্ৰেম হৈ থাকে, হল বুক কৰিব লাগে, কিবা কিবি কামত যায়। যাওঁতে এদিন মোৰ তাত ৰুমত গ'ল, গৈ পেলাই মোক ক'লে, ঐ ল'ৰা, মোক আৰু খুব ধেমালি কৰি পেলাই মোক কৈছে, ঐ ল'ৰা, মৰমো কৰিছিল, হেৰি নহয় ৰেডিঅ'ত চাকৰি ওলাইছে, কৰিবি নেকি? মই বোলো কি চাকৰি, বোলে প্ৰগ্ৰেম এক্সিকিউটিভৰ চাকৰি ওলাইছে, কিন্তু লাষ্ট ডেট পাৰ হ'ল, কিন্তু অসমৰ কাৰণে কিন্তু কিবা 7 নে কিবা বহাই থোৱা আছে, যদি কৰা APSCৰ পৰা ফৰ্ম আনি পেলাই এপ্লাই কৰিব পাৰা। এতিয়া মই তেওঁ ক'লত মই APSCৰ পৰা গৈ UPSCৰ ফৰ্ম আনিলোঁ, ফৰ্ম আনি পেলাই মই এপ্লাই কৰিলোঁ। তাৰপিছত অলপ দিনৰ পিছত
1: এইখিনি কথা এটা কৈ থৈ দিওঁ, দৰাচলতে ইয়াৰ ফৰ্মহে APSCৰ পৰা আনিব লাগে, কিন্তু এই সাক্ষাৎকাৰ দৰাচলতে UPSCৰ পৰা হয়,
0: নহয় UPSCৰ ফৰ্ম সেই সময়ত মানে APSC অফিচত
1: দিছিলে, সেইটো কথা বহুত
0: সেই সময়ত মই ফুজোদাকো যেতিয়া ডিব্ৰুগড়ত কাম কৰি আছিলোঁ, মই ফুজোদাকো APSC অফিচৰ পৰা ফৰ্ম যোগাৰ কৰি পেলাই তালৈ পঠিয়াই দিছিলোঁ, তেতিয়া মানে APSC অফিচত UPSC ফৰ্ম পাইছিলে। তাৰপিছত মই হেৰি হ'লোঁ, সেই তাতে আবেদন কৰিলোঁ, কৰিলত 1987 চনৰ 12 মে' তাৰিখে মোক তাৰ পৰা মাতিলে আৰু মই দিল্লীলৈ যাত্ৰা কৰিলোঁ, আৰু 15 মে' তাৰিখে সেই লোকসেৱাৰ পৰীক্ষাত মই অৱতীৰ্ণ হ'লোঁ, আৰু তাৰপিছত অলপ পিছতে খবৰ আহিলে মই নিৰ্বাচিত হৈছোঁ, আৰু 1989 চনৰ 5 মে' তাৰিখে মই আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠান কাৰ্যবাহী হিচাপে যোগদান কৰিলোঁ।
1: হয়,
0: এইখিনিয়ে মোৰ
1: এইখিনি হৈছে আপোনাৰ ৰেডিঅ'ত প্ৰথম পদাৰ্পণ, মানে তাৰ আগতে আপুনি আহিছে।
0: হয়,
1: কিন্তু এই কথাখিনি কৈ থাকোঁতে আপুনি দুগৰাকী ব্যক্তিৰ নাম লৈছিলে, নবীন বৰুৱা আৰু নিৰ্মল দত্ত।
0: হয়,
1: নবীন বৰুৱাক পাইছোঁ একেটা অনুষ্ঠানতে, তেখেতেও আমাৰ সৈতে কথা পাতিছে। নবীন বৰুৱাৰ কথা কিছু জানো, নিৰ্মল দত্ত সম্পৰ্কে খুব বেছি কথা আলোচনা হোৱা নাই। আপুনি কৈছে তেখেত কথিকাৰ
0: প্ৰযোজক আছিল,
1: প্ৰযোজক আছে, এতিয়া তেখেতে সাধাৰণতে একোজন প্ৰযোজকে তেওঁৰ নিজৰ ধৰণে প্ৰগ্ৰামটোৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানটো চোৱা চিতা কৰে, গতিকে আপোনাক তেতিয়া কি ধৰণৰ কথাৰ ওপৰত আলোকপাত কৰা হৈছিল তেতিয়াৰ কথিকাবিলাকত?
0: মই যেতিয়া 1989 চনৰ 5 মে' তাৰিখে ইয়াতে যোগদান কৰিলোঁ, যোগদান কৰাৰ দিনাখনেই তেতিয়া PK সিংচং আছিলে কেন্দ্ৰ সঞ্চালক আৰু দেৱ কুমাৰ নাথ আছিলে সহকাৰী কেন্দ্ৰ সঞ্চালক। অলপ পিছতে সহকাৰী কেন্দ্ৰ সঞ্চালক দেৱকুমাৰ নাথে মোক ৰুমলৈ মাতি নিলে, কোঠালৈ মাতি নিলে, বহুৱালে, কৈছে তুমি নতুনকৈ যোগদান কৰিছা, ভাল পাইছোঁ হেন তেন। তাৰপিছত অলপ পিছতে নিৰ্মল দত্তকো মাতি নিলে, আমাক নিৰ্মল দত্তও গ'ল, তাৰপিছত মোৰ লগত চিনাকি কৰি দিলে, মই আগতে চিনি পাওঁ তথাপিও আৰু ফৰ্মেলি ক'লে আৰু। তাৰপিছত মোক ক'লে যে তুমি আজি ইয়াত আমাৰ যোগদান কৰিছা, আৰু এই যে নিৰ্মল দত্তক তুমি জানাই, মই বোলো হয় লগ পাইছোঁ, তেখেতে 3 মাহৰ পিছত অৱসৰ ল'ব, গতিকে এই তুমি তেখেতে অৱসৰ লোৱাৰ পিছত আমি ভাবিছোঁ তেখেতৰ যি মানে যিটো বিষয় চাই কথিকা বিভাগ, কথিকা বিভাগটো তুমি চাব লাগিব, গতিকে আমি তেনেকৈ ভাবিছোঁ, গতিকে এই তেখেতে অৱসৰ লোৱালৈকে তুমি তেখেতৰ কাষৰ টেবুলত বহিবা আৰু তেখেতৰ প্ৰতিটো কাম, প্ৰতিটো তেখেতৰ পদক্ষেপ, কেনেকৈ কাম বন কৰে, বিভাগটো চলাই, সেইখিনি তুমি শিকি ল'বা, এপেণ্টিছ যিটো আৰু। সেইদিন ধৰি মই নিৰ্মল দত্তদা অৱসৰ লোৱালৈকে তেখেতৰ টেবুলৰ কাষত মোৰ টেবুলখন দি দিলে, তাতে বহি তেখেত যি কৰি আছে মই চাই থাকোঁ, ষ্টুডিঅ'লৈ যায় মই লগে লগে যাওঁ।

0: চাওঁ, কেনেকৈ কি কৰে চাওঁ। সেই নিৰ্মল দত্তই আচলতে মোৰ অনাতাঁৰ কেন্দ্ৰৰ এই কাৰ্যাৱলীৰ মানে এই যিটো কাম পথ প্ৰদৰ্শক গুৰু বুলি ক'ব পাৰি সেয়াই আৰু।
1: এতিয়া আপোনাৰ তাৰ আগৰ সময়ছোৱাত যেতিয়া আপুনি যুৱবাণীত আহিছিলে বা কলেজৰ ছাত্ৰ হিচাপে ইয়াত কিবা এটা আলোচনাত আহিছিলে, তেতিয়া আপুনি যিটো মনোভাৱ লৈ আহিছিলে আৰু ইয়াত যেতিয়া চৰকাৰী চাকৰিয়াল হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে, এই দুটা অৱস্থাৰ ভিতৰত পৰিৱৰ্তন কিমানখিনি হৈছিল আপোনাৰ?
0: আচলতে মই এনেই আগৰ পৰা মানুহজন লাজগুৰীয়া আছিলোঁ, বৰকৈ মানে যিটো ইণ্ট্ৰোভাৰ্ট বুলি কয়, বৰকৈ মানে কথা বতৰা ফৰফৰাই নকওঁ আৰু। কিন্তু ৰেডিঅ'ত আহি ইয়াতে যোগদান কৰি মোৰ সেই যিটো লাজগুৰীয়া ভাৱটো নোহোৱা হ'ল, সংকুচিত যিটো ভাৱ, মাইক্ৰফোনৰ সন্মুখতে কথা কোৱাৰ যিটো ভাৱ বা কাৰোবাৰ লগত সাক্ষাৎকাৰত বহাৰ কাৰণে যিটো লাগে, স্মাৰ্টনেছ লাগে, সেইটো মোৰ নোহোৱা হ'ল।
1: সেইটোতো সেইটো ব্যক্তিগত ক্ষেত্ৰ। মই সোধা কথাটোৰ আৰু এটা অৰ্থ আছিল, যেতিয়া কলেজীয়া ছাত্ৰ হিচাপে আহে বা যুৱবাণীৰ এজন ঘোষক হিচাপে আহে, তেতিয়া আপুনি কিছুমান পৰিকল্পনা কৰি নিজেও আহে, তাৰপিছত ইয়াত আহি দেখিব আপোনাৰ যিগৰাকী বিষয়াই আপোনাৰ কাম কাজ তদাৰক কৰিছে, তেওঁ ক'ব এইখিনি নক'বা, সেইখিনি ক'বা, এই ধৰণৰ কথা ক'বা, সেই ধৰণৰ কথা নক'বা, আপোনাৰ মনত কিছুমান প্ৰশ্ন জাগে, কিয় এইটো ক'ব নোৱাৰি, এইটো আলোচনা কৰিব পৰা বিষয় কিয় নোৱাৰি, এই প্ৰশ্নটোৰ উত্তৰ তেওঁ সিজন মানে আপোনাৰ তদাৰককাৰী বিষয়াজনৰ মনত থাকে। তেনেকুৱা এটা অৱস্থালৈ আপুনি আহিল, আপুনি গম পালে এতিয়া আপুনি কিন্তু চৰকাৰী প্ৰতিনিধি। মই সেই পৰিৱৰ্তনটোৰ কথা সুধিছোঁ।
0: এইটো পৰিৱৰ্তনটো আচলতে নিজে নিজে মই নিজৰ ভিতৰত আয়ত্ত কৰি ল'লোঁ, মানে নিজেই যেনেধৰণে বিচাৰে বিভাগটোৱে, যেনেধৰণে বিচাৰে তেনেধৰণেই মই আচলতে খাপ খাই পৰিলোঁ।
1: দৰাচলতে বিভাগটোৱে কি বিচাৰে সেইটো
0: কোনো কৈ নিদিয়ে,
1: সেইখিনি কিন্তু নিজে বুজি ল'ব লাগে। আৰু আমাক যে এটা এটা আমাক যে ইণ্টাৰভিউ লয়, পৰীক্ষা লয়, তাৰ মাজেৰে আমাক এইটোও চোৱা হয় যে চৰকাৰী আঁচনি মতে বা চৰকাৰী দৃষ্টিভংগী মতে এই মানুহজনে বা এই ল'ৰাজনে আমাক কামখিনি দিব পাৰিবনে নাই, সেই কথাটো চোৱা হয়। আৰু সেইটোৰ লগত খাপ খাই ল'ব পৰাটো কিন্তু খুব ডাঙৰ এটা সফলতা। ঠিক আছে, আজি প্ৰথম আপোনাৰ ৰেডিঅ'ত কেনেকৈ আপোনাৰ পদাৰ্পণ হ'ল সেইখিনি কথা পাতিছোঁ। প্ৰথম আহি আপুনি দায়িত্ব ল'লে কথিকাৰ, তাৰপিছত আপোনাৰ বহুত ইণ্টাৰেষ্টিং কথা আছে জানো, যিহেতু আপুনি নিজেও এগৰাকী শিল্পী, কথাশিল্পী, কবিতাৰ শিল্পী, আপুনি গানৰ লগত জড়িত, আপুনি নাটকৰ লগত জড়িত, এই বিষয়বিলাক লাহে লাহে আমাৰ ইয়াতে খোল খাব। কিন্তু আজি আমি শেষৰ পিনে আহিছোঁ প্ৰথম খণ্ডটিৰ। প্ৰথম খণ্ডত আপোনাৰ চমু পৰিচয় এটা হ'ল। আমাৰ এই স্মৃতিৰ দিনলিপি অনুষ্ঠানটিত আমি শেষত আপোনাৰ মনৰ ৰুচি কেনেকুৱা আছিল, কি ধৰণৰ গীত ভাল পাইছিল, তাৰে এটা উমান লওঁ, এটা গীত শুনি আমি সেই গীতেৰে খণ্ডটো সামৰোঁ। কোনটো গীত আমাক শুনাব?
0: হয়, মই আচলতে এটা গীতৰ লগত খুব একাত্ম হওঁ, মই নিজেই মানে গীতটো নিজেই শুনিলে খুব নিজকে তাত মানে বিচাৰি পাওঁ। সেই গীতটো হ'ল মই এই মাটিৰে ল'ৰা, সেইটো হ'ল ভূপেন হাজৰিকাৰ গীতটো। সেই গীতটো মই নিজেও শুনি ভাল পাম আৰু ভাবোঁ শ্ৰোতাসকলেও সেই গীতটি শুনি নিজকে বিচাৰি পাব গীতটোৰ মাজত।
1: আৰু আজি এই খণ্ডটিৰ পৰা আমি বিদায় লৈছোঁ আপোনাৰ পৰা, আৰু ইয়াৰ পিছৰ খণ্ডত আপোনাক লগ পাম। হয়।

0: স্মৃতিৰ দিনলিপি। অনুষ্ঠানটি ডিমান পৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক কৌস্তুভমণি শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। কৌস্তুভমণি শইকীয়াৰ স্মৃতিৰ দিনলিপিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: Work from home, অধিক বেতন, মাত্র এটা ক্লিকতে। আরে ওয়াহ,
6: ফসিলে
7: অসিনাকি লিংকত ক্লিক নকৰিব। RBI এ কয়
8: জানি রক, সতর্ক হৈ রক।
9: তোর লড়াটুক এতিয়া বহুত সুস্থ দেখা গৈছে।
10: হয়,
9: সঠিক চিকিৎসায় সকলো সলনি কৰি দিলে। পিছে এনে যত্ন কত পালি?
10: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
9: অ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
10: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
9: অ, সঁচাকৈ বৰ ভাল কথা, কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

জনসাধাৰণৰ স্বাস্থ্য সজাগতাৰ দিশত এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সহযোগত আকাশবাণী গুৱাহাটীৰ অনন্য প্ৰয়াস। আজি প্ৰভাতী তৰংগ অনুষ্ঠানৰ অতিথি বিশেষজ্ঞ চিকিৎসক ডাক্তৰ সাত্যকী শইকীয়া। আসন্ন বিশ্ব পৰিৱেশ দিৱস তথা হৃদৰোগ, মধুমেহ, কৰ্কট, দীৰ্ঘদিনীয়া শ্বাস প্ৰশ্বাসজনিত ৰোগ, ষ্ট্ৰোক আদিৰ ক্ষেত্ৰত পৰিৱেশৰ প্ৰভাৱ, এই সম্পৰ্কে বিভিন্ন কথা বিতংকৈ জানিবলৈ শুনিবলৈ নাপাহৰিব প্ৰভাতী তৰংগ ইন্দ্ৰজিৎ দাসৰ সৈতে আজি পুৱা 9:20 পৰা মহাবাহু শাখাত। একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব।

আজি নিশা 9:30 বজাৰ সাহিত্যচোৰা অনুষ্ঠানত শুনিবলৈ পাব ডক্টৰ ৰূপশ্ৰী গোস্বামীৰ গল্প আৰু মধুমিতা বৰুৱা শইকীয়াৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

8:30 বজাত গীতিমালিকা অনুষ্ঠানত শুনিবলৈ পাব পারবিন সুলতানা, চাৰু গোহাঁই, বিউটি শর্মা বৰুৱা, মুনীন দত্ত আৰু মধুমতী গোস্বামীৰ কণ্ঠৰ গীত।

9:15 শুনিবলৈ পাব জিলা ৰেহৰূপ। পুৱা 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ শুনিবলৈ পাব।

0: প্রতিখন ঘরের বাণী আকাশবাণী, সকলোরে হৃদয়ের বাণী আকাশবাণী। আমি আগবাড়ি আপনার সঙ্গে অন্তরঙ্গ সম্পর্ক গড়বলে মাত্র এটা ক্লিকতে আমার কেন্দ্রবর অনুষ্ঠান লাইভ মন কি বাত, সংগীত, নাটক, খেল আর প্রতিটি পলর নির্ভরযোগ্য বাতর সঙ্গে আমার ওয়েবসাইট আকাশবাণী ডট জিওভি ডট ইনত। নতুন ভারত ন রূপত আকাশবাণী।
1: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্নিং নিউজ শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় নতুন দিল্লিত কালি অসমৰ বাচকবনিয়া মুগা শিল্পৰ প্রসার আৰু এই শিল্পৰ বিকাশৰ বাবে 400 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ চেনেহজুৰি শীর্ষক মুগা অভিযানৰ শুভারম্ভ করে। অনুষ্ঠানত ডোনার মন্ত্রী জ্যোতিরাদিত্য সিন্ধিয়া আৰু কেন্দ্রীয় বস্ত্র ৰাজ্যমন্ত্রী পবিত্র মার্ঘেৰিটা উপস্থিত থাকে। অসমৰ মুগা শিল্পক গোলকীয় ব্র্যান্ড হিচাপে প্রতিষ্ঠা করার উদ্দেশ্যে আরম্ভ করা এই অভিযানৰ অধীনত মুগা রেশমৰ রপ্তানি 2000 কিলোগ্রামতকৈও অধিক, মুগা সূতাৰ প্রতি মূল্য প্রতি কিলোগ্রামত 30,000-45,000 টকালৈ বৃদ্ধি, 5টা আধুনিক রিলিং ইউনিট তথা বিশেষ মুগা সূতা কটা মিল স্থাপন আৰু 5,000 হেক্টৰ ভূমিত সোম আৰু শোৱালু গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই উপলক্ষে ডঃ শর্মায় কয় যে এই অভিযানে ৰাজ্যৰ হাজাৰ হাজাৰ কৃষক, শিপিনী আৰু শিল্পীৰ জীৱন জীৱিকা সুৰক্ষিত কৰিব আৰু 1,180টা কৃষক ইণ্টাৰেষ্ট গোট আৰু 30টা কৃষক উৎপাদন সংস্থা গঠনেৰে মুগা উৎপাদন আৰু শিপিনীসকলক আৰ্থিকভাৱে সবল কৰি তুলিবলৈ চেষ্টা কৰা হ'ব। অসমৰ যুগমীয়া মুগা শিল্পক বিশ্ব বজাৰত বিশ্বাসযোগ্য আৰু অভিলাষী ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিবলৈ শিপিনীসকলক ডিজিটেল ব্যৱস্থাৰ সৈতে সুসংঘবদ্ধ কৰা আৰু বিশ্বৰ ক্ৰেতাসকলৰ বাবে মান নিশ্চিত কৰাত সহায়ক হোৱাকৈ GI প্ৰমাণীকৰণত মনোনিৱেশ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত ডোনাৰ মন্ত্ৰী শ্ৰী সিন্ধিয়াই কয় যে 11টা উপাদান সন্নিৱিষ্ট এই অভিযানৰ মাধ্যমেৰে মুগাপালক, হস্তশিল্পী, বস্ত্ৰশিল্পী আৰু স্থানীয় ব্যৱসায়ীসকলক ন্যায্য প্ৰাপ্য দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ মুগা শিল্প সন্মান সহকাৰে লৈ যোৱা হ'ব। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰি অসমৰ কৃষি আন্তঃগাঁথনি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰে। আলোচনাত কৃষি আন্তঃগাঁথনি পুঁজি অধিক ব্যৱহাৰ, শীতলীকৃত সংৰক্ষণ ব্যৱস্থা, উন্নত বজাৰ সংযোগ, যান্ত্ৰিক কৃষি পদ্ধতি আৰু শক্তিশালী যোগান শৃংখলা গঢ়ি তোলাৰ বিষয়ত আলোচনা কৰা হয়। অসমৰ কৃষকসকলে যাতে এই উন্নত সুবিধাসমূহ লাভ কৰিব পাৰে সেই বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীৰ সহযোগিতা বিচাৰে।
4: We have come together for the launch of Mission Seneh Zori that seek to unlock the true value of one of Assam's most precious treasures, Muga silk. Among this, Muga, the golden silk of Assam, which has been accorded the geographical indication tag, occupies a truly special place. Nearly 90% of the world's Muga silk is produced in Assam. Mission Seneh Zori aims to transform Assam's Muga ecosystem from a fragmented traditional sector into a globally recognized luxury value chain by 2028. Establish 5 modernized reeling units and a dedicated Muga spun mill. Regenerate 5,000 hectares of som and swallow plantation.
3: আলোচনাকালত ৰাজ্যখনত কৃষক কল্যাণমূলক

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাইছো বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ।

0: সুস্থ হয়ে থাকক, সজাগ হয়ে থাকক। অ্যাপোলো এক্সেল কেয়ার হসপিটালের বিশেষজ্ঞ চিকিৎসকর তত্ত্বাবধানত অ্যাপোলো প্রো হেলথ প্রিভেন্টিভ হেলথ চেকআপ প্যাকেজ, শিশুর পড়া জ্যেষ্ঠ নাগরিক সকলের বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
2: এপোলো এক্সেল কেয়ার হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰ সমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হবলগীয়া এই লোক আদালতত অংশ লবলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হল।
4: শেষত শুনক মধুমতী গোস্বামীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কৰবী ডেকা হাজৰিকাৰ।

জনসাধাৰণৰ স্বাস্থ্য সজাগতাৰ দিশত এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সহযোগত আকাশবাণী গুৱাহাটীৰ অনন্য প্ৰয়াস। আজি প্ৰভাতী তৰংগ অনুষ্ঠানৰ অতিথি বিশেষজ্ঞ চিকিৎসক ডাক্তৰ সাত্যকী শইকীয়া। আসন্ন বিশ্ব পৰিৱেশ দিৱস তথা হৃদৰোগ, মধুমেহ, কৰ্কট, দীৰ্ঘদিনীয়া শ্বাস প্ৰশ্বাসজনিত ৰোগ, ষ্ট্ৰোক আদিৰ ক্ষেত্ৰত পৰিৱেশৰ প্ৰভাৱ, এই সম্পৰ্কে বিভিন্ন কথা বিতংকৈ জানিবলৈ শুনিবলৈ নাপাহৰিব প্ৰভাতী তৰংগ ইন্দ্ৰজিত দাসৰ সৈতে আজি পুৱা 9:20 পৰা মহাবাহু শাখাত। একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসমৰ বাচক বনীয়া মুগা শিল্পৰ প্ৰসাৰ আৰু বিকাশৰ উদ্দেশ্যে আৰম্ভ হোৱা চেনেজৰী শীৰ্ষক মুগা অভিযানে ৰাজ্যৰ 2.5 লাখ হিতাধিকাৰীক উপকৃত কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজিদ আলী চৌধুৰীলৈ আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা। 64 কোটি টকা ব্যয়েৰে গোলাঘাট জিলাত শীঘ্ৰে অসমৰ প্ৰথমটো অগৰ উদ্যোগ স্থাপনৰ প্ৰস্তুতি। আৰু ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ পি ভি সিন্ধুৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত অসমৰ বাচক বনীয়া মুগা শিল্পৰ প্ৰসাৰ আৰু এই শিল্পৰ বিকাশৰ বাবে 411 কোটি টকা ব্যয় সাপেক্ষ চেনেহজুৰি শীৰ্ষক মুগা অভিযানৰ শুভাৰম্ভ কৰে। এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যৰ 2.5 লাখ হিতাধিকাৰী উপকৃত হ'ব। শুভাৰম্ভ অনুষ্ঠানত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকে। অসমৰ মুগা শিল্পক গোলকীয় ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা এই অভিযানৰ অধীনত মুগা ৰেচমৰ ৰপ্তানি 2000 কিলোগ্ৰামতকৈ অধিক, মুগা সূতাৰ মূল্য প্ৰতি কিলোগ্ৰামত 30-45 হাজাৰ টকালৈ বৃদ্ধি, 5টা আধুনিক ৰিলিং ইউনিট তথা বিশেষ মুগা সূতা কটা মিল স্থাপন আৰু 5000 হেক্টৰ ভূমিত সোম আৰু শোৱালু গছপুলি ৰোপণৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই উপলক্ষে ডঃ শৰ্মাই কয় যে এই অভিযানে ৰাজ্যৰ হাজাৰ হাজাৰ কৃষক, শিপিনী আৰু শিল্পীৰ জীৱন জীৱিকা সুৰক্ষিত কৰিব আৰু 1180টা কৃষক ইণ্টাৰেষ্ট গোট আৰু 30টা কৃষক উৎপাদন সংস্থা গঠনেৰে মুগা উৎপাদন আৰু শিপিনীসকলক আৰ্থিকভাৱে সবল কৰি তুলিবলৈ চেষ্টা কৰা হ'ব। অসমৰ যুগমীয়া মুগা শিল্পক বিশ্ব বজাৰত বিশ্বাসযোগ্য আৰু অভিলাষী ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিবলৈ শিপিনীসকলক ডিজিটেল ব্যৱস্থাৰ সৈতে সুসংগবদ্ধ কৰা আৰু বিশ্বৰ ক্ৰেতাসকলৰ বাবে মান নিশ্চিত কৰাত সহায়ক হোৱাকৈ GI প্ৰমাণীকৰণত মনোনিৱেশ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই অনুষ্ঠানত ডোনাৰ মন্ত্ৰী শ্ৰী সিন্ধিয়াই কয় যে 11টা উপাদান সন্নিৱিষ্ট এই অভিযানৰ মাধ্যমেৰে মুগাপালক, হস্তশিল্পী, বস্ত্ৰশিল্পী আৰু স্থানীয় ব্যৱসায়ীসকলক ন্যায্য প্ৰাপ্য দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ মুগা শিল্পক সন্মান সহকাৰে লৈ যোৱা হ'ব। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰি অসমৰ কৃষি আন্তঃগাঁথনি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাকালত কৃষি আন্তঃগাঁথনি পুঁজি অধিক ব্যৱহাৰ, শীতলীকৃত সংৰক্ষণ ব্যৱস্থা, উন্নত বজাৰ সংযোগ, যান্ত্ৰিক কৃষি পদ্ধতি আৰু শক্তিশালী যোগান শৃংখলা গঢ়ি তোলা বিষয়ত আলোচনা কৰা হয়। অসমৰ কৃষকসকলে যাতে এই উন্নত সুবিধাসমূহ লাভ কৰিব পাৰে, সেই বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীৰ সহযোগিতা বিচাৰে।
2: We have come together for the launch of Mission Seneh Zori that seek to unlock the true value of one of Assam's most precious treasures, Muga silk. Nearly 90% of the world's Muga silk is produced in Assam. Mission Sanajori aims to transform Assam's Muga ecosystem from a fragmented traditional sector into a globally recognized luxury value chain by 2028. Establish 5 modernized reeling units and a dedicated Muga spun mill. Regenerate 5,000 hectares of som and swalu plantation.
1: গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। সেইদিনা দিনৰ 12:45 শপত গ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। অৱশ্যে মন্ত্ৰীসভাত কোন বিধায়কে স্থান লাভ কৰিব

0: সেই বিষয়ে কোনো তথ্য সদৰি কৰা হোৱা নাই। উল্লেখযোগ্য যে যোৱা 12 মে'ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্ত নেওগ আৰু চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত লৈছিল। মন্ত্ৰীসভা গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মিলিত হৈছে। কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীক আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা প্ৰদান কৰা হৈছে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এখন পত্ৰযোগে শ্ৰীচৌধুৰীক এই মৰ্যাদা প্ৰদান কৰে। বিৰোধী দলপতি হিচাপে ৱাজেদ আলী চৌধুৰীয়ে কাৰ্যালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
1: আমাৰ ছেক্ৰেটাৰী ডাঙৰীয়াই স্পীকাৰৰ এপ্ৰুভেল লৈ পেলাই অৰ্ডাৰখন দিলে। কাৰ্যালয় এতিয়া আগৰ যিটো কাৰ্যালয় আছিল সেইটোৱেই মষ্ট প্ৰবলি দিব। স্পীকাৰৰ কাৰণেতো অপজিচন লিডাৰৰ যিখিনি কেবিনেট ষ্টেটাছ গোটেই সেইখিনি আমি পাম বুলি ইতিমধ্যে ছেক্ৰেটাৰী ডাঙৰীয়াই কৈছিল। গতিকে আপোনালোকৰ জৰিয়তে আমি আমাৰ অধ্যক্ষ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এলঅপি দিয়াটো তেখেতৰ ডিস্ক্ৰিপশ্যন আছে, এলঅপি হিচাপে মই স্বীকৃতি পালোঁ। গতিকে আজিৰ পৰা আমি গোটেই অসমৰ ৰাইজৰ লগত যোগাযোগ স্থাপন কৰা এটা সুবিধা পাম বুলি আশা ৰাখিছোঁ।
0: গোলাঘাট জিলাত শীঘ্ৰে অসমৰ প্ৰথমটো অগৰ উদ্যোগ স্থাপন কৰা হ'ব। ডোনাৰ মন্ত্ৰালয় আৰু উত্তৰ পূব আঞ্চলিক কৃষি বিপণন নিগম লিমিটেড চমুকৈ নেৰামেকৰ সহযোগত পাইলট প্ৰকল্প হিচাপে 64 কোটি টকা ব্যয়েৰে এই উদ্যোগ নিৰ্মাণ কৰা হ'ব। এই প্ৰকল্পত প্ৰত্যক্ষভাৱে প্ৰায় 7,000 যুৱক যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰকল্পৰ বাবে শিক্ষিত যুৱক যুৱতীসকলক এবছৰীয়া বিশেষ কাৰিকৰী প্ৰশিক্ষণ প্ৰদানৰো ব্যৱস্থা কৰা হৈছে। এই উদ্যোগে অগৰ বা সাঁচি গছৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে। অহা 5 জুনত বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ বাবে ৰাজ্যৰ বিভিন্ন জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি চলাইছে। সৰুপথাৰত বন বিভাগৰ সহযোগত পৰহিলৈৰ পৰা 17 জুনলৈকে 5 লাখ গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ লক্ষ্য লৈ এই অভিযান আৰম্ভ কৰা হ'ব। অভিযানকালত মেহগনিকে ধৰি বিভিন্ন মূল্যৱান গছৰ পুলি ৰোপণ কৰা হ'ব বুলি তেওঁ কয়। তদুপৰি উৰিয়ামঘাটৰ হাতীডুবিৰ 100 বিঘা ভূমিত জুবিন গাৰ্গ নাহৰ উদ্যান গঢ়ি তোলা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। এই অভিযান সন্দৰ্ভত বিধায়কগৰাকীয়ে এইদৰে কয়।
2: আমাৰ বিশ্ব পৰিৱেশ দিৱস আছে 5 জুন তাৰিখ, তাৰ লগত সংগতি ৰাখি আৰু বন বিভাগৰ সহযোগত আমি সৰুপথাৰত প্ৰথম পৰ্যায়ত 2.5 লাখ গছপুলি বিনামূলীয়াকৈ বিতৰণৰ সিদ্ধান্ত লৈছো। 5 তাৰিখৰ পৰা 17 তাৰিখলৈকে এই 2.5 লাখ গছপুলি বিতৰণ কৰা হ'ব। প্ৰত্যেক পঞ্চায়তত 10,000কৈ গছপুলি আমি মজুত ৰাখিম আৰু সেই পঞ্চায়তৰ অন্তৰ্গত ৰাইজে বিনামূলীয়াকৈ গছপুলিসমূহ আহৰণ কৰিব পাৰিব। আমি আশা কৰিছোঁ সৰুপথাৰৰ প্ৰকৃতি সুৰক্ষা আৰু সুস্থিৰ কৰাৰ ক্ষেত্ৰত ই এক খুব ভাল পদক্ষেপ হিচাপে পৰিগণিত হ'ব। তাৰ লগতে উৰিয়ামঘাটৰ 1 নং হাতীডুবিত প্ৰায় 100 বিঘা মাটিত জুবিন গাৰ্গৰ স্মৃতিত নাহৰ উদ্যান প্ৰতিষ্ঠা কৰিব খুজিছোঁ গছপুলি ৰোপণেৰে। 5,000 গছপুলি আমি নাহৰ গছ একে ঠাইতে ৰোপণ কৰি জুবিন গাৰ্গ নাহৰ উদ্যান নামেৰে নামকৰণ কৰিব বিচাৰিছোঁ। সেই কামো আৰু 2-3 দিনৰ ভিতৰতে আৰম্ভ হ'ব।
0: বিশ্ব পৰিৱেশ দিৱস উপলক্ষে দৰং জিলাৰ মঙলদৈ, খাৰুপেটীয়া আৰু চিপাঝাৰ পৌৰসভাই নিজ নিজ এলেকাত সজাগতা সভা, চাফাই অভিযান, আৱৰ্জনা ব্যৱস্থাপনা আৰু গছপুলি ৰোপণকে ধৰি কেইবাটাও কাৰ্যসূচী ৰূপায়ণৰ বাবে সাজু হৈছে। এই কাৰ্যসূচীসমূহৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ, বহনক্ষম আৱৰ্জনা ব্যৱস্থাপনা আৰু জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণৰ প্ৰতি পৌৰসভাসমূহৰ দায়বদ্ধতা নিশ্চিত কৰা হ'ব। উল্লেখযোগ্য যে পৰহিলৈ বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যখনত প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য চৰকাৰে স্থিৰ কৰিছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, বনাঞ্চল উদ্ধাৰ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অহা 8 জুনত আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে 4 জন সাক্ষীক তলব কৰিছে। আদালতে এই গোচৰ সংক্ৰান্তত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক 8 জুনত আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে ফাষ্টট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। 8 জুনৰ পৰা ফাষ্টট্ৰেক আদালতত দৈনিক বিচাৰ প্ৰক্ৰিয়া চলিব। গোলাঘাট জেলার মেরাপানী আর বৃহত্তর দৈয়াং অঞ্চলত কৃষকে সম্মুখীন হওয়া অবস্থা সন্দর্ভত কালি কৃষি বিভাগের একটা দলে অঞ্চল উপস্থিত হয়ে পরিস্থিতির বুঝ লয়। উল্লেখযোগ্য যে অঞ্চল বিলাহীর মূল্য প্রতি কিলোগ্রামত এটকা দুটকালে হ্রাস পার পরিপ্রেক্ষিত কৃষকসকলে উৎপাদিত বিলাহী পথারত পেলাই দিবলে বাধ্য হওয়া বলে অভিযোগ উত্থাপিত হয়েছে। কৃষকে সম্মুখীন হওয়া লোকসান, ন্যায্য মূল্য আর স্থায়ী বজার ব্যবস্থার দাবিত

0: প্ৰতিনিধি এটা দলে জিলা কৃষি বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল। ইয়াৰ পাছতে কৃষি উন্নয়ন বিষয়া উৰ্মি ফুকনৰ নেতৃত্বত কৃষি বিভাগৰ এটা দলে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ভ্ৰমণ কৰি ক্ষেত্ৰভিত্তিক পৰিদৰ্শন আৰু জৰীপৰ কাম আৰম্ভ কৰিছে। ক্ষয়ক্ষতিৰ পৰিমাণ নিৰূপণ কৰি ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত জৰীপ গুৰুত্বপূৰ্ণ হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। ডিব্ৰুগড়ৰ খনিকৰত পুনৰ নিৰ্মাণ কৰি উলিওৱা মহাত্মা গান্ধী শিশু উদ্যানখন কালি বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী প্ৰশান্ত ফুকনে আনুষ্ঠানিকভাৱে মুকলি কৰে। শিশু উদ্যানখন সুপৰিকল্পিত আৰু আধুনিক ৰূপত পুনৰ নিৰ্মাণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিকাশমূলক আঁচনিৰ অধীনত প্ৰায় 3 কোটি টকা ব্যয়েৰে এই প্ৰকল্প ৰূপায়ণ কৰা হৈছে। উদ্যানখন মুকলি কৰি প্ৰশান্ত ফুকনে কয় যে এই উদ্যানখন ডিব্ৰুগড় চহৰৰ সৌন্দৰ্য বৰ্ধনৰ লগতে ডিব্ৰুগড়বাসীৰ বাবে মনোৰম বিনোদনস্থলী হিচাপে গঢ় লৈ উঠিব। বিধায়কগৰাকীয়ে লগতে কয় যে ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড় মহানগৰক সুন্দৰকৈ গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। উদ্যানখনৰ উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে ডিব্ৰুগড়ত ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰ বিধানসভা ভৱনকে ধৰি উচ্চপদস্থ বিষয়াৰ কাৰ্যালয় নিৰ্মাণ চলি আছে। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে বিভিন্ন জিলাত প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে। মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি লোকপিয়ল 2027ৰ গৃহ তালিকাভুক্তি আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হয়। জিলা আয়ুক্ত সৃষ্টি সিংহৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী কাৰ্যসূচীত জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ লগতে লোকপিয়লৰ লগত জড়িত বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। লোকপিয়ল বিভাগৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুখ্য প্ৰশিক্ষক তথা যুটীয়া সঞ্চালক বিকাশ নাথ আৰু ডি পি এ নাঞ্জু ইংলেঙে ডিজিটেল গণনা আৰু তথ্য সংগ্ৰহ পদ্ধতি সম্পৰ্কে বিস্তৃত প্ৰশিক্ষণ প্ৰদান কৰে। উল্লেখযোগ্য যে দেশত প্ৰথমবাৰৰ বাবে ডিজিটেল আহিলা আৰু অনলাইন মঞ্চৰ জৰিয়তে এই লোকপিয়ল সম্পন্ন হ'ব। 2 আগষ্টৰ পৰা নাগৰিকৰ বাবে স্বপিয়ল আৰু 17 আগষ্টৰ পৰা আনুষ্ঠানিক গৃহ তালিকাভুক্তি আৰম্ভ হ'ব। মূল জনসংখ্যা পিয়ল অহা বছৰৰ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ পি ভি সিন্ধুৱে নিজৰ প্ৰথমখন খেলত জয়লাভ কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। অৱশ্যে পুৰুষৰ ছিংগলছৰ শাখাত ভাৰতৰ লক্ষ্য সেন প্ৰথম ৰাউণ্ডতে পৰাজিত হ'বলগীয়া হয়। পুৰুষৰ ছিংগলছত আজি এইচ এছ প্ৰণয়ে আয়াৰলেণ্ডৰ খেলুৱৈৰ বিৰুদ্ধে আৰু আয়ুষ ছেট্টীয়ে চীনৰ খেলুৱৈৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে পুৰুষৰ ডাবলছত ভাৰতৰ সত্বিক সাইৰাজ ৰাংকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে মালয়েছিয়াৰ যুটীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। মিক্সড ডাবলছত ৰোহন কাপুৰ আৰু ঋত্বিকা শিৱানীৰ যুটীটোৱে টাইৱানৰ যুটীৰ বিৰুদ্ধে খেলিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: চি বি এছ ই পৰীক্ষাত অন্তহীন বেমেজালি, ৰাজ্যত মিছন চেনেহজুৰিৰ শুভাৰম্ভ, 8 জুনৰ পৰা জুবিন গাৰ্গ হত্যাৰ বিচাৰ প্ৰক্ৰিয়া, 5 জুনত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, ব্যাপক আয়োজন দিছপুৰত আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। মুগাক বিশ্ব দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে কালি ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই চেনেহজুৰি শীৰ্ষক অভিযান শুভাৰম্ভ কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা, দৈনিক জনমভূমি, দি আছাম ট্ৰিবিউন আদি প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। আন্তঃদেশীয় নদীত বান্ধ বন্ধাৰ অঘোষিত প্ৰতিযোগিতাই দক্ষিণ এছিয়ালৈ বিপদ কঢ়িয়াই আনিছে বুলি এটা গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ কৰিছে দৈনিক অগ্ৰদূত কাকতে। অসমৰ ফল মূলত নিষিদ্ধ কাৰ্বাৰিল কীটনাশক ন্যায়ালয়ে নমুনা পৰীক্ষাৰ বাবে নিৰ্দেশ দিয়াৰ পাছতো খাদ্য সুৰক্ষা আৰু কৃষি বিভাগে নিজৰ দায়িত্ব পালনত ব্যৰ্থ হোৱাৰ বাতৰি দৈনিক অসম কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। চলিত বৰ্ষৰ চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ ফলাফলত ব্যাপক বিসংগতি পোহৰলৈ অহাৰ পাছত চি বি এছ ইৰ অধ্যক্ষ আৰু সচিবক অপসাৰিত কৰাৰ বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমত অকল্পনীয় হাৰত বৃদ্ধি, ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ, এই শীৰ্ষক এটা বিশেষ বাতৰি প্ৰকাশ কৰিছে অসমীয়া খবৰ কাকতখনে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰত বাংলাদেশ সীমান্ত পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে ত্ৰিপুৰালৈ আহিব। বাতৰিটো দ্য চেণ্টিনেল কাকতৰ। যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ে 2টাকৈ ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাৰ এটা বাতৰি দৈনিক জনভূমি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: ধন্যবাদ নিৰুপমা বৰঠাকুৰ। ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামৰ সৰ্বানন্দ সোণোৱাল ক্ৰীড়া প্ৰকল্পত কাইলৈৰ পৰা চতুৰ্থ লিবাৰ্টি কাপ মহিলা টি টুৱেণ্টি প্ৰাইজমণী ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এম্পাৱাৰ এন জি অ' আৰু এইচ এম স্পৰ্টছ ক্লাবৰ উদ্যোগত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহযোগত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ আজি পুৱা 6:20 গুৱাহাটীৰ বাসগৃহত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা প্ৰিয়দা গগৈৰ মৃত্যুৰ সময়ত বয়স আছিল 96 বছৰ। শেষকৃত্যৰ বাবে প্ৰিয়দা গগৈৰ নশ্বৰ দেহ যোৰহাটৰ চেলেংহাটৰ ঘৰলৈ লৈ যোৱা হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰ্জ্য

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসমৰ বাচকবনীয়া মুগা শিল্পৰ প্ৰসাৰ আৰু বিকাশৰ উদ্দেশ্যে আৰম্ভ হোৱা চেনেজুৰী শীৰ্ষক মুগা অভিযানে ৰাজ্যৰ 2.5 লাখ হিতাধিকাৰীক উপকৃত কৰিব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীলৈ আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা। 64 কোটি টকা ব্যয়েৰে গোলাঘাট জিলাত শীঘ্ৰে অসমৰ প্ৰথমটো অগৰ উদ্যোগ স্থাপনৰ প্ৰস্তুতি। আৰু ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ পি ভি সিন্ধুৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরু।
1: নমস্কার, জিলা ৰেহৰূপত আজি শুনক কামৰূপ মহানগৰ জিলাৰ ৰেহৰূপ। আজিৰ জিলাৰ ৰেহৰূপত আমাক সংগ দিছে কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা হেমন্ত বৰাই। দেশ বিদেশৰ লক্ষ লক্ষ ভক্তৰ অপেক্ষাৰ অৱসান ঘটাই অহা 22 জুনৰ পৰা মা কামাখ্যা মন্দিৰত আৰম্ভ হ'ব অম্বুবাচী মেলা। বিগত বৰ্ষসমূহৰ দৰে অম্বুবাচী মেলা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰৰ লগতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। এই সন্দৰ্ভত আমাৰ কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা হেমন্ত বৰাৰ পৰা শুনোৱা হওক।
2: দেশৰ 51খন শক্তিপীঠৰ ভিতৰত অন্যতম গুৱাহাটীৰ মা কামাখ্যা মন্দিৰত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা আৰম্ভ হ'ব। পূৰ্বৰ দৰে এইবাৰো অম্বুবাচী মেলা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে ইতিমধ্যে বিভিন্ন বিভাগসমূহৰ সহযোগত যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। অম্বুবাচী মেলা সন্দৰ্ভত মন্ত্ৰী অৰ্জুনদা নেওগে অলপতে আৰক্ষী, সাধাৰণ প্ৰশাসন বিভাগ, শিক্ষা বিভাগ, পৰিবহণ বিভাগ, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ, লোক নিৰ্মাণ বিভাগ, স্বাস্থ্য বিভাগ, বিদ্যুৎ বিভাগ, নগৰ উন্নয়ন বিভাগ, পৰ্যটন বিভাগ, ৰেল আদি বিভাগৰ বিষয়ৰ সৈতে আলোচনাত মিলিত হৈছে। এনে আলোচনাত অম্বুবাচী মেলাৰ সময়ত দেশ বিদেশৰ পৰা আহিবলগীয়া ভক্তসকলৰ সুবিধা হোৱাকৈ সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই সদৰি কৰা অনুসৰি 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে ভক্তৰ বাবে বন্ধ হৈ পৰিব মা কামাখ্যাৰ দুৱাৰ। অৰ্থাৎ 23, 24 আৰু 25 জুনত মা কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে ভক্তৰ বাবে বন্ধ থাকিব। নিবৃত্তিৰ পিছত 26 জুনৰ পুৱা দেৱী স্নানকে ধৰি আনুষাংগিক কাৰ্য সমাপনৰ পিছত ভক্তৰ বাবে মা কামাখ্যাৰ দুৱাৰ মুকলি হ'ব। উল্লেখযোগ্য যে নীলাচল পাহাৰৰ বুকুত অৱস্থিত মা কামাখ্যা মন্দিৰলৈ অম্বুবাচী মেলাৰ সময়ত লক্ষ লক্ষ দেশী বিদেশী ভক্তৰ সমাগম হয়।
1: স্বচ্ছ সৰ্বেক্ষণ 2026ত গুৱাহাটী মহানগৰী শীৰ্ষস্থানত অধিষ্ঠিত কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমে এলেকাভিত্তিক স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। স্বচ্ছতা প্ৰতিযোগিতা উপলক্ষে পৌৰ নিগমে নাগৰিক সমিতি, উন্নয়ন সমিতিকে ধৰি বিভিন্ন ক্লাব সংঘসমূহৰ বাবে ইতিমধ্যে আকৰ্ষণীয় পুৰস্কাৰ ঘোষণা কৰিছে। এই সন্দৰ্ভত আমাৰ সংবাদদাতাৰ এক প্ৰতিবেদন।
2: স্বচ্ছ সৰ্বেক্ষণ 2026ত গুৱাহাটীক শীৰ্ষস্থানত অধিষ্ঠিত কৰাৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগমে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। নগৰখনৰ মহিলা সমিতি, উন্নয়ন সমিতি, নাগৰিক সমিতি আৰু বিভিন্ন ক্লাব সংঘ সামৰি এলেকাভিত্তিক স্বচ্ছতা প্ৰতিযোগিতা ঘোষণা কৰা হৈছে। এই প্ৰতিযোগিতাৰ জৰিয়তে পৰিষ্কাৰ পৰিচ্ছন্নতা, সেউজীয়া আৰু স্বাস্থ্যসন্মত গুৱাহাটী গঢ়াৰ ক্ষেত্ৰত নাগৰিক সমাজৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ লক্ষ্য লোৱা হৈছে। নিগমে ঘোষণা কৰা অনুসৰি প্ৰতিযোগিতাত 100-300টা পৰিয়াল সামৰি থকা মহিলা সমিতি, উন্নয়ন সমিতি, নাগৰিক সমিতি আৰু ক্লাবসমূহে অংশগ্ৰহণ কৰিব পাৰিব। স্বচ্ছতা প্ৰতিযোগিতাৰ বাবে ধাৰ্য কৰা মুঠ নম্বৰ হৈছে 150। আৱৰ্জনা পৃথকীকৰণ, পৰিষ্কাৰ, নলা নৰ্দমা, মুকলি, আৱৰ্জনামুক্ত এলেকা, গছপুলি ৰোপণ, সামাজিক সচেতনতা, পেলনীয়া জাবৰৰ পৰা পচন সাৰ উৎপাদনৰ ব্যৱস্থা, পৰিষ্কাৰ পথ আৰু নান্দনিক সৌন্দৰ্য বৰ্ধনৰ দৰে বিভিন্ন মানদণ্ডৰ ওপৰত স্বচ্ছতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। বিশেষভাৱে উন্নয়ন সমিতিৰ সিদ্ধান্ত অনুসৰি দোকান, ঘৰ আৰু দেৱালয়সমূহত অসম ৰাজ্যিক ফুল কপৌফুলৰ বেঙুনীয়া ৰং ব্যৱহাৰ কৰি নান্দনিক সৌন্দৰ্য বৰ্ধন কৰিলে সৰ্বাধিক 50 নম্বৰ লাভ কৰিব পাৰিব। পৌৰ নিগমে ঘোষণা কৰা অনুসৰি স্বচ্ছতা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ হিচাপে 3,00,000 টকা, দ্বিতীয় পুৰস্কাৰ হিচাপে 2,00,000 টকা আৰু তৃতীয় পুৰস্কাৰ হিচাপে 1,00,000 টকা থাকিব।
1: গুৱাহাটী মহানগৰীত কৃষি কৰ্মৰে উজ্বলি উঠিবলৈ সক্ষম হৈছে উদীয়মান কৃষক বিজয় লালুং। কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ অধীনত কৃষি কৰ্ম কৰি অহা বিজয় লালুং এতিয়া বহুজনৰ বাবে আদৰ্শ হৈ পৰিছে। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: কামৰূপ মহানগৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত হাতগাঁও কৃষি চক্ৰৰ বুন্দাৰ উদীয়মান যুৱ কৃষক বিজয় লালুঙে কৃষি কৰ্মৰ জৰিয়তে উজ্বলি উঠিবলৈ সক্ষম হৈছে। কৃষি বিভাগৰ আঁচনিৰ অধীনত লালুঙে 2021 চনত 2.5 বিঘা মাটিত ড্ৰেগন ফুলৰ খেতি আৰম্ভ

0: ভকৰে। তেওঁ এই খেতিৰ পৰা প্ৰায় 3000 কুইণ্টেল ড্ৰেগন ফল উৎপাদন কৰি বজাৰত বিক্ৰী কৰিবলৈ সক্ষম হয়। ইয়াৰ পৰা আৰ্থিকভাৱে যথেষ্ট লাভৱান হৈছে কৃষকগৰাকী। বিভাগৰ তৰফৰ পৰা লালুঙক কৃষি কৰ্মত সহযোগিতাৰ বাবে ভাৰ্মিবেট ড্ৰেগন ফলৰ পুলি লগতে RIDF PMKSY আঁচনিৰ অধীনত বিভিন্ন সময়ত গ্ৰীণ হাউচ, সৌৰ পেনেল, স্প্ৰে মেচিন আৰু মালচিং চিটো যোগান ধৰা হয়। কেৱল ড্ৰেগন ফলৰ খেতিয়ে নহয়, লালুঙে বগৰী, অমিতা, নেমু, আম, তামোল, কল আদিৰ খেতি কৰিও স্বাৱলম্বনৰ দিশত আগবাঢ়ি গৈছে।
1: জিলাৰ ৰেহৰূপত আজিলৈ ইমানেই। কাইলৈ পুৱা 9:15 বজাত লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ শুনিলে। আজি কামৰূপ মহানগৰ জিলাৰ ৰেহৰূপ শুনিবলৈ পালে। আমাৰ সৈতে আছিল কামৰূপ মহানগৰ জিলাৰ আমাৰ সংবাদদাতা হেমন্ত বৰা।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈয়ে বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: বিশেষ লোক আদালত সমাধান সমাৰোহ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হবলগীয়া এই লোক আদালতত অংশ লবলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হল।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো প্ৰভাতী তৰংগ। অনুষ্ঠানটিৰ আঁত ধৰিছে ইন্দ্ৰজিৎ দাসে। আজিৰ প্ৰভাতী তৰংগ অনুষ্ঠানটি এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপল' প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

নমস্কাৰ প্ৰিয় শ্ৰোতা, সুপ্ৰভাত। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি বুধবাৰ। আজি আমি প্ৰভাতী তৰংগ অনুষ্ঠানটি প্ৰচাৰ কৰিম এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত। আপোনালোকে জানেই যে আকাশবাণী গুৱাহাটী আৰু এপ'ল' এক্সেল কেয়াৰ হাস্পাতালে যুটীয়াভাৱে ৰাইজৰ মাজত স্বাস্থ্য সজাগতাৰ দিশত আমি প্ৰতি

সপ্তাহে অনুষ্ঠান প্ৰচাৰ কৰি আহিছো আৰু এই প্ৰয়াসৰ অংশ হিচাপে আজিও আমি এটা বিশেষ বিষয় লৈ কথা পাতিবলৈ আপোনালোকৰ সৈতে আজি মাইক্ৰফোনৰ সন্মুখলৈ আহিছোঁ। মই ইন্দ্ৰজিৎ দাস আপোনালোকক জনাওঁ, আজি আমাৰ ছ'চিয়েল মিডিয়াত পোনপটীয়াকৈ অনুষ্ঠান দি একে সময়তে প্ৰচাৰ হ'ব। এই দায়িত্বত আছে ডিম্পুল বৰগোহাঁই, আমাৰ ষ্টুডিঅ'ত মোক সহযোগ কৰিব মিতালী বৰবৰাই, ডিউটি ৰুমত আছে বিনীতা ডেকা, নিয়ন্ত্ৰণ কক্ষত আছে আতিকুৰ ৰহমান, মনোজ হাজৰিকা, আনোৱাৰ আলী, ট্ৰান্সমিটাৰত আছে তিলক চন্দ্ৰ দাস আৰু বিজয় দাস, এফ এম ট্ৰান্সমিটাৰত কৌস্তভ দাস। শ্ৰোতাসকল, 5 জুন বিশ্ব পৰিৱেশ দিৱস, পৰিৱেশ দিৱস আৰু লগতে 7 জুন, 7 জুনৰ কথাটো কৈ থওঁ যে কৰ্কট ৰোগত আক্ৰান্ত হৈ যিসকলে এই যুঁজখনত জয়ী হৈ ওলাই আহিব পাৰিছে সেইসকলৰ জীৱনটোক উদযাপন কৰাৰ বাবেই এটা ৰাষ্ট্ৰীয় দিৱস পালন কৰা হয়। এই দুয়োটা দিৱসৰ সৈতে সংগতি ৰাখি আজি আচলতে আমি পৰিৱেশগত স্বাস্থ্য আৰু আমাৰ সুস্বাস্থ্যৰ দিশত কি ধৰণে আমি আগবাঢ়িব লাগে সেই সম্পৰ্কে কথা পাতিবলৈ আজিৰ এই অনুষ্ঠানটো আমি প্ৰচাৰ কৰিছোঁ আৰু আপোনালোকে পোনপটীয়াকৈ অনুষ্ঠানত ভাগ ল'ব পাৰিব। এই অনুষ্ঠানটিত আপোনালোকে ফেচবুক পেজতো যিহেতু পাই থাকিব, গতিকে আপোনালোকৰ ক'বলগীয়া কথাখিনি, এই বিষয়টোৰ সৈতে সাদৃশ্য থকা কথাখিনি আপোনালোকে ইয়াত লিখিব, তেতিয়া আমাৰ অতিথিৰ পৰা আমি পোনে পোনে কথাখিনি জানিবলৈ প্ৰয়াস কৰিম। আমি 9:30 বজাৰ পৰা পোনপটীয়াকৈ এই বিষয়ত কথা পাতিম। আমি অপেক্ষা কৰিছোঁ কিছু শ্ৰোতা ফেচবুক পেজলৈ আহিব আৰু ইতিমধ্যে যিসকলে ৰেডিঅ' ছেটত শুনিবলৈ আৰম্ভ কৰিছে বা এপ যোগে যিসকলে শুনি আছে, এ আই আৰ ৰেডিঅ' অথবা নিউজ অন এ আই আৰ এপত যদি যিসকলে শুনি আছে বা যিসকলে ৰেডিঅ' ছেটটো কাষত লৈ একান্তমনে আমাৰ অনুষ্ঠানটো শুনিবলৈ বহিছে, কোনোবা হয়তো কাৰ্যালয়লৈ ওলাই গৈছে বা কোনোবা ঠাইলৈ ওলাই গৈছে, গাড়ীত এই সময়ত 101.6 মেগাহাৰ্জত টিউন কৰি আপোনালোকে আমাৰ অনুষ্ঠানটো, আপোনালোকৰ অতি প্ৰিয় অনুষ্ঠানটি আপোনালোকে শুনিবলৈ আৰম্ভ কৰিছে। প্ৰতিগৰাকী শ্ৰোতা প্ৰত্যেকেই আমাৰ বাবে অতি আদৰৰ। আপোনালোকৰ আগ্ৰহৰ মাজেৰে আমি এই এক বৰ্ণিল পৰিক্ৰমা পাৰ কৰিছোঁ। আকাশবাণী 1948 চনৰ 1 জুলাইৰ পৰা আমি জুন মাহ আৰম্ভ হৈছে, জুলাইৰ 1 তাৰিখে আকৌ আমি আমাৰ প্ৰতিষ্ঠা দিৱস পালন কৰিম। এক দীঘলীয়া গৌৰৱময় যাত্ৰাত আকাশবাণীয়ে ৰাইজৰ প্ৰতি দায়বদ্ধভাৱে সেৱা আগবঢ়াই আহিছে আৰু আপোনালোকৰ গঠনমূলক দিহা পৰামৰ্শ আমাৰ এই যাত্ৰা পথৰ লগৰী। শ্ৰোতাসকল, বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আকাশবাণী গুৱাহাটীও এটি বিশেষ অনুষ্ঠান আমি আয়োজন কৰিছোঁ। এই অনুষ্ঠানটো হ'ব মৰিগাঁও জিলাৰ ভুৰাগাঁৱৰ হৰিচৰণ চৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অহা 5 জুনৰ দিনা। সেইদিনাখন আমি তাত, আৰু এইবাৰৰ যিটো মূল বিষয়বস্তু বিশ্ব পৰিৱেশ দিৱসৰ, সেয়া হৈছে আমাৰ ভৱিষ্যতৰ বাবে, জলবায়ুৰ বাবে, প্ৰকৃতিৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমি কিদৰে দায়বদ্ধভাৱে আমি প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হ'ব পাৰোঁ, এই কথাখিনিকে আমি আলোচনা কৰাৰ বাবে এয়া এইবাৰৰ মূল বিষয়বস্তু। আৰু ইয়াত মূল বক্তা হিচাপে অংশগ্ৰহণ কৰিব মায়ং আঞ্চলিক কলেজৰ সহকাৰী অধ্যাপক ডক্টৰ উৎপল নাথ, আৰু তাত পৰিৱেশ সম্পৰ্কীয় কুইজ এখন আমি পৰিচালনা কৰিম। সেই পৰিচালকৰ দায়িত্বত থাকিব শৈলেন বৈশ্য। অহা 5 জুন সেইদিনাখন হৰিচৰণ চৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ভুৰাগাঁও মৰিগাঁৱত আমি আচলতে এই অনুষ্ঠানটিৰ আয়োজন কৰিছোঁ আৰু আপোনালোকক আমি আশা কৰিম যে আপোনালোকেও পৰিৱেশৰ প্ৰতি সজাগ হৈ দায়বদ্ধভাৱে কামখিনি কৰিব আৰু প্ৰকৃতি পৰিৱেশৰ প্ৰতি এটা কথা মন কৰিব যে পৰিৱেশৰ সৈতে আমি যদি সামঞ্জস্য ৰক্ষা নকৰোঁ, পৰিৱেশটো কেৱল এই আমাৰ যি পৃথিৱীখন, এই ধৰাখন কেৱল আমাৰ বাবেই নহয়, কেৱল মানুহৰ বাবেই নহয়, গছ গছনি চৰাই চিৰিকটি জীৱ জন্তু সকলো লগ লাগিহে আমি এই পৰিৱেশটোত আমি একেলগে জীয়াই থাকিব লাগিব। যদি কোনোবা এটা অংশ নোহোৱা হৈ যায় তেতিয়া ভাৰসাম্য বিনষ্ট হ'ব, সেই কথাটো আমি সকলোৱে অনুধাৱন কৰিব লাগিব। গছ গছনি আমাৰ যদি কিবা প্ৰয়োজন আপোনালোকে কাটিছে, লগতে গছপুলি ৰোপণ কৰিব লাগিব যাতে প্ৰকৃতি সেউজ হৈ থাকে, ধৰণীখন ধুনীয়া হৈ থাকে। অসমলৈ যেতিয়া বাহিৰৰ পৰা ব্যক্তি আহে তেওঁলোকে সকলোৱে সেউজ অসমখনকে দেখে। আজিকালি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নমাৰ লগে লগে যিটো নতুন টাৰ্মিনেল, সেই টাৰ্মিনেললৈ যেতিয়া আহে, অহাৰ লগে লগে গোটেইখন সেউজীয়া পৰিৱেশৰ মাজেৰে বিভিন্ন ঠাইৰ পৰা অহা ব্যক্তিসকল ওলাই আহে। তেওঁলোকে আহিয়েই এটা সেই এটা যেন পৰিৱেশ এটা অনুভৱ কৰে যে আকাশবাণী ইয়াত অসমখন কেনেকুৱা সেউজ। গতিকে আমি অসমখন সেউজ কৰি ৰাখিব লাগিব, আমি প্ৰদূষণৰ পৰা মুক্ত হৈ থাকিব লাগিব, সকলোখিনি কথাই আজি আমি পাতিম। কাৰণ আমাৰ সৈতে যিগৰাকী আছে আজিৰ আমাৰ অতিথি, তেখেত ইণ্টাৰনেল মেডিচিনৰ এগৰাকী বিশেষজ্ঞ চিকিৎসক আৰু তেখেতৰ নামটো ক'লে আপোনালোকে জানিব যে যিসকল চিকিৎসকৰ বিশেষ সুনাম আছে আৰু এই স্বাস্থ্যখণ্ডত যিসকলৰ বিশেষ নাম আছে, তেনেকুৱা এগৰাকী অতিথিক আজি আমাৰ মাজলৈ, আমি তেনেকুৱা এগৰাকী বিশেষজ্ঞ চিকিৎসকক আজি আমি আমাৰ মাজলৈ আমন্ত্ৰণ জনাই আনিছোঁ আকাশবাণীয়ে। তেখেতসকলক আমাৰ অনুষ্ঠানৰ মাজেৰে আপোনালোকে যাতে পোনপটীয়াভাৱে তেখেতৰ সৈতে বাৰ্তালাপ কৰিব পাৰে, বিভিন্ন মাধ্যম বাৰ্তা প্ৰেৰণ কৰি হ'লেও, তেতিয়াহ'লে কথাটো আৰু বেছি ভাল হয়। তেখেত হ'ল ডাক্তৰ সাত্তকী শইকীয়া। তেখেতৰ সৈতে আপোনালোকক আমি চিনাকি কৰাই দিম। বংকিম চন্দ্ৰ দাস ৰঙিয়া তিনিআলি লাচিত নগৰৰ পৰা, জিন্তু কোচ আপুনি ঢকুৱাখানাৰ পৰা অনুষ্ঠান চাবলৈ আৰম্ভ কৰিছে, ৰণ্টু ডেকা চন্দ্ৰমা

0: বিশ্বন্দ্ৰমাদেৱী মঙলদৈৰ পৰা আমাৰ নগৰগী নিয়মীয়া শ্ৰোতা ধ্ৰুৱজ্যোতি কলিতা, আজিৰ পৰিস্থিতিত বিভিন্ন ধৰণৰ কৃত্ৰিম খাদ্যৰ লগতে আৱতৰীয়া খাদ্য প্ৰতিদিনে মানুহে গ্ৰহণ কৰিবলৈ বাধ্য হৈছে, এইটো কাৰকে স্বাস্থ্য সমস্যাক জটিল ৰূপ ধাৰণ কৰাত অৰিহণা যোগাইছে নেকি, এই সম্পৰ্কেও আমি পাতিম। শ্বিলঙৰ পৰা অনুষ্ঠান শুনিবলৈ আৰম্ভ কৰিছে কবিতা ডেকাই, আদিত্য দোলাকাষৰীয়া তেখেত শিৱসাগৰৰ পৰা, মই যদি ভুল কৰা নাই। আজিৰ অনুষ্ঠানটো শুনি আমি উপকৃত হ'ম বুলি আশা কৰিছোঁ। গতিকে আপোনালোক আহিছে, আপোনালোকে বাৰ্তা প্ৰেৰণ কৰিব। এটা কথা আমি আশা কৰিম, যিখিনি বিষয়ত আমি কথা পাতিম সেই বিষয়ৰ সৈতে সংগতি থকা কথা যদি আপোনালোকে অৱতাৰণা কৰে, তেতিয়াহ'লে আমি আচলতে কথাখিনি আগবঢ়াই লৈ যাবৰ কাৰণে আমাৰ সুবিধা হ'ব। ডাক্তৰ সাত্তকী শইকীয়া দেৱক আজিৰ অনুষ্ঠানৰ মাজলৈ আমি আদৰণি জনাইছোঁ।
1: নমস্কাৰ।
0: আমি কৈছোঁ যে এগৰাকী বিশেষজ্ঞ চিকিৎসক আৰু তেখেতৰ সৈতে আমি পোনে পোনে বিভিন্ন কথা পাতিব পাৰিম। আৰু এটা কথা চাওক, আমাৰ বিশ্ব পৰিৱেশ দিৱস আমি উদযাপন কৰিম 5 তাৰিখে, 7 তাৰিখে যিসকলে কৰ্কট ৰোগত আক্ৰান্ত হৈ এই যুঁজখনত জয়ী হৈ ওলাই আহিছে তেওঁলোকৰ জীৱনটোক উদযাপন কৰাৰ বাবে যিটো ৰাষ্ট্ৰীয় দিৱস পালন কৰা হয় সেই সম্পৰ্কে আমি কথা পাতিম। আচলতে আমাৰ বিভিন্ন ধৰণৰ ৰোগ যেনে হৃদৰোগ, ডায়েবেটিছ, কৰ্কট ৰোগ, দীৰ্ঘদিনীয়া শ্বাস প্ৰশ্বাসজনিত ৰোগ, ষ্ট্ৰোক, এনেকুৱা অসংক্ৰামক ৰোগ যি আন এজনৰ পৰা আন এজনলৈ সোঁচৰি নাযায়, তেনেকুৱা ৰোগসমূহ, এই ৰোগসমূহৰ ক্ষেত্ৰত পৰিৱেশৰনো কি ভূমিকা, পৰিৱেশ পৰিস্থিতিয়ে ইয়াৰ ওপৰত কি প্ৰভাৱ পেলায়, বা কি কি আমি সাৱধানতা ল'ব লাগে, আমি কিয় ইয়াৰ পৰা মুক্ত হৈ থাকিবলগীয়া বাবে পৰিৱেশৰ প্ৰতি আমি সচেতন হ'ব লাগে, এই সকলোখিনি কথা পাতিম। কাহিলীপৰাৰ পৰা কল্পনা কলিতা সংযুক্ত হৈছে আজিৰ অনুষ্ঠান ভাবি, খুব সুন্দৰ হওক সেই কামনাৰে ভুৱনেশ্বৰ বৈশ্য, আপোনালোকে যেতিয়া বাৰ্তাটো লিখিব নিজৰ ঠাই কোন ঠাইৰ পৰা আপোনালোকে লিখিছে, আৰু যিসকল শ্ৰোতাই দুখ প্ৰকাশ কৰে যে ফেচবুকত নামটো নাহে, কিন্তু তেখেতসকলক কৈছোঁ আপোনালোক সকলোৱে অনুষ্ঠানে শুনি থাকক। এতিয়া আমি আলোচনাৰ মাজলৈ আমি যাম। 5 তাৰিখে আমি বিশ্ব পৰিৱেশ দিৱস পালন কৰিম। এই বিশ্ব পৰিৱেশ দিৱস পালনৰ যিটো গুৰুত্ব আৰু জনস্বাস্থ্যৰ ক্ষেত্ৰত ই কিদৰে প্ৰাসংগিক, প্ৰথমে সেই কথাখিনিৰ পৰা আৰম্ভ কৰিছোঁ আপোনাৰ পৰাই। প্ৰথমে সেই কথাখিনি আমি শুনি লওঁ।
1: আমি যোৱা শতকত, এতিয়াতো আমাৰ এইটো বছৰ হ'ল 2026, আমি যোৱা শতকত প্ৰথম বিশ্ব হিচাপে আমি ধৰিব পাৰিলোঁ যে আমাৰ যিটো পৰিৱেশৰ আমাৰ শাৰীৰিক, মানসিক, সামাজিক, তাৰ ওপৰত আমাৰ যিটো হেলথ, তাৰ ওপৰত এটা খুব ডাঙৰ প্ৰভাৱ আছে। এইটো বিশ্বৰ বেলেগ বেলেগ জেগাত গম পালে যে আমি বিচাৰোঁ বা নিবিচাৰোঁ সকলো মানুহে ইজনে সিজনৰ ওপৰত এটা প্ৰভাৱ তোলে, আৰু আমাৰ আমি যেনেকৈ থাকোঁ বা আমাৰ দেশখন যেনেকুৱা, সেই প্ৰভাৱটো অন্য দেশলৈও তাৰ এটা বস্তুটো বিয়পি যায়, যিটোৰ কাৰণে 1972 চনত প্ৰথম ষ্টকহোমত ইন ছুইডেন, তাত আটাইতকৈ প্ৰথম যিখন আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ দিৱস হিচাপে, দিৱস তেতিয়াও হোৱা নাছিলে, এখন ডাঙৰ সভা এখন পাতিলে, য'ত তেওঁলোকে চবেই কথা পাতিলে যে আমি বিশ্ব হিচাপে আমাৰ যিটো পৰিৱেশ সেইটোৰ বিষয়ে আমি আলোচনা কৰা উচিত নেকি। আৰু সেই যিখন সভা আছিলে সেইখনৰ প্ৰায় প্ৰথম যে বিশ্ব পৰিৱেশ দিৱস বুলি এটা দিৱস অনুষ্ঠিত কৰা দৰকাৰ, সেইটোৱে প্ৰথম আৰম্ভ হ'ল। আৰু 1973 চনত জুনৰ 5 তাৰিখ, কাৰণ 5 তাৰিখে সেই প্ৰথম সভাখন আৰম্ভ হৈছিলে, সেইকাৰণে 5 তাৰিখ দিনটো ল'লে, জুনৰ 5 তাৰিখ সেই দিনটো উল্লেখযোগ্য কৰিলে, আৰু তেতিয়াৰ পৰাই এই বিশ্ব পৰিৱেশ দিৱসটো উদযাপন কৰা হৈছে। এতিয়া আমি সকলোৱে জানো এই কথাটো, স্কুলত পঢ়াই আমি চবেই পঢ়োঁ, ছ'চিয়েল মিডিয়াত ইয়াৰ বিষয়ে বহুত ডিস্কাশ্যন হয়, আমি জানো যে পৰিৱেশৰ আমাৰ ওপৰত এটা ডাঙৰ প্ৰভাৱ আছে, আমাৰ চিকিৎসাৰ ওপৰত আছে, আমাৰ স্বাস্থ্যৰ ওপৰত আছে, আৰু অকল আমাৰ ফিজিকেল হেলথ যিটো তাৰ ওপৰত নহয়, আমাৰ মানসিক অৱস্থা, আজিকালি ল'ৰা ছোৱালী ডাঙৰ হৈ আহোঁতে তেওঁলোকৰ মানসিক অৱস্থা, তেওঁলোকৰ এডুকেশ্যন, তেওঁলোকৰ লাৰ্ণিং, এইবিলাকৰ চবৰে ওপৰত পৰিৱেশৰ এটা ডাঙৰ প্ৰভাৱ আছে। তাৰ কাৰণে মানুহ অলপ সজাগ হৈছেও, কিন্তু সজাগতাটো এতিয়াও আৰু বাঢ়িবলৈ দৰকাৰ, আৰু হয়তো সেই সজাগতাটোৰ লগত কিছুমান কথাত আমি আৰু অলপ গুৰুত্ব দিয়া উচিত যে এই প্ৰভাৱটোৱে আমাক কেনেকৈ এফেক্ট কৰে। এই বছৰৰ যিটো শ্লোগান দিছে, প্ৰত্যেক বছৰে এটা এটা থিম এটা দিয়ে, এই বছৰৰ যিটো শ্লোগান সেইটো কৈছে যে ইনস্পায়াৰ্ড বাই নেচাৰ ফৰ ক্লাইমেট ফৰ আৱাৰ ফিউচাৰ, তাৰমানে আমাৰ যিটো দৃষ্টিকোণ সেইটো আগলৈ দিছে, ভৱিষ্যতলৈ দিছে, যাতে আমাৰ যিটো সৰু চাম যিটো এতিয়া ডাঙৰ হৈ আহিছে তেওঁলোকে যাতে এখন ভাল পৃথিৱী পাওক, তেওঁলোকৰ যাতে মানসিক সন্তুলন থাকক, তেওঁলোকৰ যাতে স্বাস্থ্য ভাল হওক, সেইটো কথা ভাবি পেলাই যাতে আমি আগবাঢ়ি যাব পাৰোঁ, আমাৰ দেশখনক প্ৰদূষণমুক্ত কৰিব পাৰোঁ, আৰু আমাৰ পৰিৱেশৰ ওপৰত, অকল আমাৰ ভৌতিক পৰিৱেশ নহয়, আমাৰ ফিজিকেল এনভাইৰনমেণ্টেই অকল নহয়, আমাৰ সামাজিক পৰিৱেশ, আমাৰ মানসিক পৰিৱেশ, আমাৰ সাংস্কৃতিক পৰিৱেশ, গোটেইবিলাকৰ ওপৰত যাতে আমি অলপ এটেনশ্যন দিব পাৰোঁ।
0: হয়, কথাখিনি তেখেতে বৰ সুন্দৰকৈ বুজাই কৈছে, আৰু ইতিমধ্যে আমাৰ আৰু কিছু শ্ৰোতা সংযুক্ত

0: হৈছে ভদ্ৰাৱতী বৰ্মন, আপুনি আপোনাৰ অনুষ্ঠানলৈ আহিছে সবিতা কলিতা, ভুৱনেশ্বৰ বৈশ্য, কিৰণ চন্দ্ৰ নাথ, কিৰণ চন্দ্ৰ নাথ আপুনি জেংৰাই মাজুলীৰ পৰা অনুষ্ঠান শুনিবলৈ আৰম্ভ কৰিছে, চৌধুৰীপাৰা দৰঙৰ পৰা আজি গুৰুত্বপূৰ্ণ বিষয় অনুষ্ঠানী শুনি আছো মুকুল হাজৰিকা, বৰ্ষাপাৰা গুৱাহাটীৰ পৰা মামু মাইনা ৰশ্মিৰেখাই অতিথিক নমস্কাৰ জনাই বাৰ্তা প্ৰেৰণ কৰিছে, অনুষ্ঠানলৈ আহিছে কিৰোত কুমাৰ শৰ্মা, ভদ্ৰাৱতী বৰ্মনে এটা কথা কৈছে, কিছু ক্ষেত্ৰত প্লাষ্টিকৰ অপব্যৱহাৰে পৰিৱেশ ধ্বংস কৰি আহিছে যেন লাগিছে, এই কথাখিনিও আমি বিতংকৈ পাতিম। আৰু আগতে যিটো এটা কথা কৈছে কৃত্ৰিম খাদ্য অবতৰীয়া খাদ্য আমি যে গ্ৰহণ কৰিবলৈ বাধ্য হৈছোঁ সেই কথাটো স্বাস্থ্য সমস্যাত জটিল ৰূপ ধৰাত অৰিহণা যোগাইছে নেকি, এই কথাখিনিও আমি পাতিম। কিন্তু আমাৰ পৰিৱেশে আমাৰ সামগ্ৰিক স্বাস্থ্যক কিদৰে প্ৰভাৱিত কৰে যদি আমি সেইটো কথা অলপ বুজিবলৈ চেষ্টা কৰোঁ আপোনাৰ পৰা?
1: বহুত ধৰণে কৰে, কেইটামানটো আপোনালোকে একপোনপটীয়াকৈ নিজেই বুজি পায়। যোনদিনাই আপুনি দেখিব বতৰ বেয়া হয়, যোনদিনাই আজিকালি AQI বুলি পেলাই আপোনালোকৰ মোবাইলতে এটা নম্বৰ এটা আহে, এয়াৰ কোৱালিটি ইণ্ডেক্স, সেই নম্বৰটো যেতিয়া খুব বেছি উচ্চ হৈ যায়, যেতিয়া 100 ওপৰলৈ যায়, আমাৰ ইয়াততো এতিয়া 300লৈকে গৈছে এয়াৰ কোৱালিটি ইণ্ডেক্সটো, সেইটো হোৱাৰ লগে লগে আপোনালোকে নিজে অনুভৱেই কৰে, উশাহ ল'বলৈ অসুবিধা হয়, যাৰ এজমা বা COPD এনেকুৱা ৰোগ আছে তেওঁলোকে কেতিয়াবা সেইটো বেছি হৈ যায়, হস্পিটেললৈ যাবলগীয়া হয়। ছ' এইটো খুব পোনপটীয়াভাৱে আমি যিটো বতাহ উশাহ লওঁ প্ৰত্যেক দিনা, সেই বতাহৰ যেতিয়া কোৱালিটিটো, তাৰ যিটো অৱস্থাটো যদি বেয়া হৈ যায়, আমি লগে লগে আমি নিজেই গম পাওঁ, আমি অনুভৱ কৰোঁ। আমাৰ যিটো আমি পানী প্ৰত্যেকদিনা আমি যিটো পানী খাওঁ, সেই পানীটো যদি ভাল পানী নহয়, ছেফ ড্ৰিংকিং ৱাটাৰ যদি নহয়, সেইটোৱে আমাৰ বহুত ধৰণৰ ৰোগ তাৰ পৰা হ'ব পাৰে। অকল ইনফেকচিয়াছেই নহয়, কিছুমান পয়জনাছ এলিমেণ্টো থাকে, আৰ্চেনিক থাকে কেতিয়াবা পানীত, অন্যান্য কিছুমান হেভি মেটেল পয়জনিং থাকে পানীত, সেইবোৰ যদি আমি কেতিয়াবা প্ৰেৰণ কৰোঁ তেতিয়াহ'লে সেইবিলাকৰ পৰাও আমাৰ কিছুমান ৰোগ হ'ব পাৰে। আৰু কিছুমান অলপ ইনডাইৰেক্ট এফেক্টো থাকে, এইটো আমি কথা পাতিম হয়তো, আমাৰ এতিয়া গোটেই পৰিৱেশটো যেতিয়া বদলি গৈ থাকে, মানে আপুনি গাঁৱৰ যদি পৰিৱেশৰ কথা ভাবে, তাত যেনেকুৱা ধৰণকৈ মানুহে নিজৰ জীৱনটো যাপন কৰে, আজিকালি আমি আৰ্বান যিটো আমাৰ চহৰৰ ভিতৰত যিটো পৰিৱেশ থাকে সেইটো লাহে লাহে বদলি হৈ গৈছে, মানুহৰ চোতাল নাইকিয়া হৈ গৈছে, মানুহে ৰাতিপুৱা খোজকাঢ়িবলৈ ওলাবলৈ বননি এডোখৰ নাইকিয়া হৈ গৈছে, মানুহে হাই ৰাইজ ফ্লেটত থকা আৰম্ভ কৰিছে য'ত খিৰিকী ভেণ্টিলেটৰ এইবিলাক আজিকালি কমি গৈছে, চ' আপোনাৰ যিটো বতাহ চলাচল কৰে সেইটো নাইকিয়া হৈ গৈছে। তাৰ লগতে মানুহৰ মনৰ যিবিলাক ভাৱ থাকে সেইবিলাকো বদলিছে, মানুহৰ ষ্ট্ৰেছ লেভেল যিটো থাকে সেইটো বদলি হৈ গৈছে। চ' সৰু সৰু ধৰণে, কিছুমান খুব ডিৰেক্ট ধৰণে য'ত আপোনাৰ বতাহ বা আমাৰ মাটিৰ যিটো অৱস্থা, য'ত আপুনি আমি যিবিলাক ধান আমি বা দাইল আমাৰ যিবিলাক শস্য হয় সেইবিলাকৰ যিটো প্ৰদূষণ হয়, তাৰ পৰা আমাৰ খাদ্যত যিটো মানে প্ৰব্লেম হয় সেইটো, লগতে আমাৰ পানীৰ অসুবিধাটো, এইবিলাক খুব ডিৰেক্টলি আমাৰ হেলথ এফেক্ট কৰে। কিন্তু কিছুমান আছে ইনডাইৰেক্ট এফেক্ট এটা হয়, আমাৰ যিটো লাইফষ্টাইল হৈ গৈছে, আমি যিটো ধৰণকৈ থাকোঁ, আমাৰ প্ৰত্যেকদিনা আমাৰ যিটো স্কেডিউল আমি ফ'ল' কৰোঁ, সেই বস্তুটোৰ ওপৰতো ল'ৰা ছোৱালীৰ পৰা মানে প্ৰাপ্তবয়স্ক মানুহৰলৈকে চবকে সেইটো এফেক্ট কৰে, আমাৰ মেণ্টেল হেলথটো বেছিকৈ এফেক্ট কৰে সেইটোৱে। আৰু এইবিলাক চব কিন্তু পৰিৱেশৰ লগতে জড়িত। চ' আমি যেতিয়া পৰিৱেশ বুলি ভাবোঁ, সুদা আমি পানীখিনি আমাৰ চাফা হয়নে নহয়, বা আমি ৰাতিপুৱা উঠি পেলাই দুটা দীঘল উশাহ লৈছোঁনে নাই, অকল সেইখিনিতে সীমিত কৰিলে নহ'ব, তাৰ লগতে আমি অন্যান্য যিখিনি আমাৰ লাইফষ্টাইল এফেক্ট থাকে সেইখিনি বস্তুৰ ওপৰতো অকণমান মন দিব লাগিব। আৰু আমি অৱেৰনেছ এটা আনিব লাগিব, সজাগ হ'ব লাগিব যে আমি কি ধৰণকৈ পেলাই আমি জি আছোঁ, আৰু আমাৰ ৰেগুলাৰ আমি যিটো স্কেডিউল, আমি এক্সাৰচাইজ পাইছোঁনে নাই, আমাৰ সৰু ল'ৰা ছোৱালীবিলাকে কিহত মন দিছে বা দিয়া নাই, মোবাইল কিমানকৈ চাইছে, তাৰ ওপৰত কিমান এটেনশ্যন দিছে, এই কথাবিলাকৰ ওপৰতো মন দিয়াটো দৰকাৰ
0: হয়। কথাখিনি খুব ধুনীয়াকৈ কৈছে তেখেতে, বুজাই কৈছে পৰিৱেশৰ পৰা আমি কি ধৰণে প্ৰতিটো ক্ষেত্ৰতে উদাহৰণৰ সৈতে তেখেতে বুজাই দিছে কথাখিনি। ভদ্ৰাৱতী বৰ্মন, আপুনি দুদিনৰ ফালেও কেতিয়াবা আমাৰ আকাশবাণী অনুষ্ঠান কৰিবলৈ অনুৰোধ জনাইছে, নিশ্চয়কৈ আপোনালোকে সহযোগ কৰিলে নিশ্চয় তাতো হ'ব। নিত্যানন্দ ডেকাই কৈছে খুব ভাল লাগিছে কথাখিনি, আপোনাৰ কথাখিনি খুব ভাল পাইছে তেখেতে বাৰ্তা প্ৰেৰণ কৰিছে। মধুচন্দা শইকীয়া বৈশ্য সোণাৰীৰ পৰা আমাৰ অতিথিগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ, অতি প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ বিষয় আলোচনা হৈছে বুলি কৈছে। গুৱাহাটী উলুবাৰীৰ পৰা ৰেডিঅ'ৰ জৰিয়তে অনুষ্ঠানটি শুনি আছোঁ, অতি উপযোগী অনুষ্ঠান, ভাল লাগিছে বুলি মালবিকা চক্ৰৱৰ্তীয়ে বাৰ্তা প্ৰেৰণ কৰিছে। আমি আজি আৰম্ভণিতে ছাৰ এটা কথা পাতিছোঁ যে অসংক্ৰামক ৰোগ, নন কমিউনিকেবল ডিজিজ যিখিনি আছে, এই অসংক্ৰামক ৰোগ বুলি যদি আমি প্ৰথমে কওঁ, আৰু সেয়া আমি শেহতীয়াকৈ আমি বিভিন্ন যেতিয়া লেখা পঢ়োঁ তাত কয় যে বিশ্বজুৰি এই অসংক্ৰামক ৰোগৰ সমস্যাটো ভয়াৱহ ৰূপ ধাৰণ কৰিছে, গতিকে এই অসংক্ৰামক ৰোগ বুলি ক'লে আমি সাধাৰণতে কি বুজোঁ, বা বিশ্বত কিয় এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে, এই কথাটো অলপ বুজাই কওকচোন।
1: ঠিক আছে, অসংক্ৰামক ৰোগ মানে নন ইনফেকচিয়াছ ডিজিজ,

এতিয়া যোৱা শতকৰলৈকে ভাৰতৰ প্ৰধান হেলথ যিকেইটা চেলেঞ্জ আছিলে সেইকেইটা সংক্ৰামক ৰোগৰ পৰা আছিলে। সৰু ল'ৰা ছোৱালীৰ আমাৰ ইয়াত ইনফেকশ্যন হৈছিলে, আমি বেছিভাগ মানুহ দেশখনত ঢুকাইছিলে সংক্ৰামক ৰোগৰ পৰা, সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰ মানুহৰলৈকে। আমাৰ ইয়াত হেপাটাইটিছ, মিজলছ, পলিঅ', ইনফেকশ্যাছ ডিজিজ, ৰেচপিৰেটৰী ডিজিজ, নিউমনিয়া, ডায়েৰিয়া, কলেৰা, এনেকুৱা ধৰণৰ যিবিলাক বেমাৰ আছে, যিবিলাক আকৌ প্ৰদূষণৰ লগত কিন্তু খুব ওতঃপ্ৰোতভাৱে জড়িত দেই, মই এইবিলাক ইম্পৰ্টেণ্ট নহয় বুলি ক'ব খোজোঁ।

0: infectious disease, respiratory disease, pneumonia, diarrhea, cholera, এনেকুৱা ধৰণৰ যিবিলাক বেমাৰ আছে, যিবিলাক আকৌ প্ৰদূষণৰ লগত কিন্তু খুব উত্তপ্ৰোতভাৱে জড়িত দেই, মই এইবিলাক ইম্পৰ্টেণ্ট নহয় বুলি ক'ব খোজা নাই, কিন্তু এইবিলাকে প্ৰধান কাৰণ আছিল যিবিলাক, যি কাৰণে আমাৰ মানে ভাৰতৰ হেল্থ চেলেঞ্জ বুলি যদি কওঁ সেইকেইটাই প্ৰধান চেলেঞ্জ আছিলে। কিন্তু লাহে লাহে আমি চবে বুজিব ধৰিলোঁ যে আমি ভাল পানী খাব লাগে, আমি নিজকে স্বাস্থ্য হিচাপে আমি দেখভাল কৰিব লাগে, এইবিলাক আমি কৰোঁতে এই যিবিলাক সংক্ৰামক ৰোগ আছে এইবিলাকৰ পৰিমাণবিলাক কমি আহিলে। আমাৰ ইমিউনাইজেশ্যন এটা স্কেডিউল আছে, চ' ইমিউনাইজেশ্যন যেতিয়া ল'ৰা ছোৱালী কৰা আৰম্ভ কৰিলে সংক্ৰামক ৰোগবিলাক কমা আৰম্ভ কৰিলে। কিন্তু যেতিয়াই ছ'চাইটি এখন অলপ প্ৰস্পৰ কৰে, যেতিয়া মানুহৰ হাতত পইচা আহে, যেতিয়া মানুহৰ আৰ্থিক অৱস্থা ভাল হয়, তেতিয়াই অসংক্ৰামক ৰোগ যিবোৰ আছে সেইবিলাকৰ লাহে লাহে বৃদ্ধি হয়। এতিয়া বেছিভাগ যিবিলাক ৱেষ্টাৰ্ণ দেশ বুলি আমি যেতিয়া কওঁ সেইবিলাক জেগাত সংক্ৰামক ৰোগৰ প্ৰকোপ বৰ বেছি নহয়, তেওঁলোকৰ প্ৰধানমতে তেওঁলোকৰ অসংক্ৰামক ৰোগৰহে প্ৰকোপ বেছি, যিটো বস্তু এতিয়া আমি ভাৰতত দেখিবলৈ পাইছোঁ। কিয় দেখিবলৈ পাইছোঁ? কাৰণ যেতিয়াই ছ'চাইটি এখন আৰ্থিকভাৱে যেতিয়া ডেভেলপ কৰে তেতিয়াই আমাৰ খোৱাৰ পদ্ধতি বদলি যায়, আমি কি ধৰণকৈ কি ধৰণৰ কাম কৰোঁ সেইটো বদলি যায়, আমাৰ পৰিৱেশ বদলে, আমি কি ধৰণকৈ থাকোঁ সেইটো বদলে, আৰু সেই তেতিয়া সেই ৰোগবিলাক হোৱাৰ এটা চান্স থাকে, কাৰণ মানুহবিলাক বেছি সময়ৰ কাৰণে জীৱিত থাকে। চ' যিমানেই বেছি দিন জীৱিত থাকে সেই অসংক্ৰামক ৰোগবিলাক আমি চকুৰে বেছি দেখা পাওঁ। এতিয়া অসংক্ৰামক ৰোগ কেনেকুৱা ধৰণৰ? ধৰক এজমা, ধৰক COPD, COPD হ'ল এটা চিগাৰেট খালে বা খুব বেছি প্ৰদূষণ, যেতিয়া বতাহত প্ৰদূষণ থাকে তাৰ পৰা যিটো হাওঁফাওঁৰ যিটো বেমাৰ হয়, লাংজৰ যিটো বেমাৰ হয় সেইটোক COPD বুলি কয়। দেখাত এজমাৰ নিচিনাই কিন্তু তাৰ যিটো পেথলজি থাকে সেইটো অলপ বেলেগ। তাৰপিছত আমাৰ হৃদৰোগ, আমি যেতিয়া কৰোনাৰী আৰ্টাৰী ডিজিজ বুলি কওঁ, যিটো দি মানুহৰ হাৰ্ট এটেক হয়, বা কেঞ্চাৰ, এতিয়া আপোনালোকে চবেই দেখিছে, মানুহৰ চাগে ঘৰে ঘৰে দেখিছে যে কেঞ্চাৰ, কোনোবা নহয় কোনোবা এজন মানুহ হয় ছাৰ্ভাইভাৰ থাকে, নহ'লে কোনোবা হয়তো কেঞ্চাৰত হেৰুৱাইছেও মানুহক, চ' তাৰ হেৰিটো বাঢ়িছে, ইঞ্চিডেঞ্চটো বাঢ়িছে। চ' এনেকুৱা যিবিলাক অসংক্ৰামক ৰোগ থাকে এইবোৰৰ যিহেতু আমি এটা স্পেচিফিক কাৰণ বিচাৰি নাপাওঁ, বহুত কাৰণ থাকে এইবোৰ হোৱা। এতিয়া ইনফেকশ্যন এটা হ'লে আমি দেখা পাওঁ যে এটা বেক্টেৰিয়া আছে বা এটা ভাইৰাছ আছে, সেইটোৱে ইনফেকশ্যন কৰিছে, আমি এণ্টিবায়'টিক দিওঁ বা এণ্টিভাইৰেল দিওঁ, ইনফেকশ্যনটো ভাল হ'লে মানুহজনে ভাল পাই যায়। কিন্তু অসংক্ৰামক ৰোগ যিবিলাক থাকে সেইবিলাক আপুনি সদায় এটা দৰৱ দি ভাল কৰি দিব নোৱাৰে, তাৰ যিটো ট্ৰিটমেণ্ট থাকে সেইটো এটা বৰ দীঘলীয়া হয়, আৰু দৰৱৰ সৈতে মানুহজনৰ লাইফষ্টাইলটো বদলোৱা দৰকাৰ হৈ যায়, কাৰণ এইবিলাকক লাইফষ্টাইল ডিজিজ বুলি কয়, কাৰণ লাইফষ্টাইলৰ পৰিৱেশৰ তাৰ ওপৰত এটা খুব ডাঙৰ প্ৰভাৱ এটা থাকে। আৰু সেই ৰোগবিলাক আমি দেখিছোঁ এতিয়া অকল অসমতে নহয় গোটেই ভাৰততে সেই ৰোগবিলাক বাঢ়িব ধৰিছে। এইটো হৈছে আমাৰ খোৱাৰ পদ্ধতিবিলাক বদলাৰ কাৰণে, আমি কি ধৰণৰ খাদ্য খাওঁ বা বজাৰত কি ধৰণৰ খাদ্য এভেইলেবল আছে, ফাষ্ট ফুড যিটো আমি খোৱা আৰম্ভ কৰিছোঁ, যিবিলাক ল'ৰা ছোৱালীয়ে ভাল পায় খাই পেলাই, আগৰ যিবিলাক আমি অলপ আমাৰ হেলডি চইচেছ আছিলে বা আমি নাছিলে, আচলতে আমি খাব ইচ্ছা কৰিলেও আমি আগতে নাপাইছিলোঁ, এতিয়া সেই গোটেই যিবিলাক খাদ্যবস্তু সেইবিলাক আজিকালি এভেইলেবল, তেনেকুৱা দোকান খুলিছে বহুত, সেইবিলাক জেগাত আমি খাবলৈও সুবিধাটো হৈ গৈছে, সহজতে সেই বস্তুবিলাক এভেইলেবল, আৰু খুব বেছি আমি আগতে নিজৰ জীৱনটো জীৱৰ কাৰণে অলপ পৰিশ্ৰম কৰিবলৈ দৰকাৰ আছিলে, আজিকালি সেই দৰকাৰবিলাক কমি গ'ল। আগতে এটা জেগাৰ পৰা এইটো জেগালৈ যাবলৈ আপুনি খোজকাঢ়ি গৈ বাছ ষ্টেণ্ডলৈ গৈ বাছখনত উঠি অকণমান ঠেলা হেঁচা কৰি পেলাই আপুনি আপোনাৰ কৰ্মস্থল পায়গৈ, আজিকালি আমি AC গাড়ীত বহি পেলাই খুব সহজে গৈ ঘৰটো পাওঁ, ঘৰে ঘৰে আজিকালি AC থাকে, ওলাই যাবলৈ আমাৰ ইচ্ছা নাযায় গৰম কাৰণে, আমি বেছিভাগ সময় বাহিৰত গৈ খেলা ধূলা কৰাতকৈ ল'ৰা ছোৱালীয়ে আজিকালি TV-ৰ আগত বহিব ভাল পায়, তাতকৈ বেছি মোবাইলত গেম খেলি ভাল পায় বা মোবাইলটো চাই ভাল পায়, চ' মানুহৰ লাইফষ্টাইল যিটো আছে সেইটো খুব এটা বেলেগ ধৰণকৈ পেলাই বদলি গৈছে, যিটোৰ কাৰণে এই অসংক্ৰামক ৰোগবিলাক তেনেকুৱা ধৰণৰ লাইফষ্টাইলত বেছিকৈ আমি দেখা পাওঁ, আৰু সেইকাৰণেই এতিয়া ভাৰতত এই অসংক্ৰামক ৰোগবিলাক বাঢ়িব ধৰিছে। বিশ্বত এতিয়া অসংক্ৰামক ৰোগৰ যিটো প্ৰভাৱ সেইটো আটাইতকৈ বেছি, 75% মৰ্টেলিটি, তাৰমানে মানুহবিলাক যিটো ৰোগেৰে ঢুকায় 75% মৰ্টেলিটি হ'ল অসংক্ৰামক ৰোগৰ মৰ্টেলিটি। সংক্ৰামক ৰোগৰ এতিয়া মৰ্টেলিটিটো বহুত কমি আহিছে, সেইকাৰণে পপুলেশ্যনো বাঢ়িছে, কাৰণ মানুহ পটককৈ আজিকালি ঢুকাই নাযায়, বহুত ধৰণৰ আমাৰ দৰৱ আছে দিবৰ কাৰণে, কিন্তু অসংক্ৰামক ৰোগবিলাক কেনেকৈ আমি ট্ৰিট কৰিব লাগে সেইটোৰ কিন্তু আমি খুব ভাল এতিয়াও আমাৰ নিয়ম ওলোৱা নাই, আৰু সেইটোৰ এতিয়া যিটো ইঞ্চিডেঞ্চ আছে সেইটো বাঢ়িহে গৈছে।
1: হয়, কথাখিনি নিশ্চয় আপোনালোকেও বুজি পাইছে, ময়ো কথাখিনি শুনি আছোঁ, ইমান ধুনীয়াকৈ তেখেতে কথাখিনি কৈছে। এগৰাকী শ্ৰোতাই কথাটো লিখিছে, পুৱাৰ সম্ভাষণ জনাইছোঁ, বনশ্ৰী হাজৰিকাই কৈছে, ইমান সুন্দৰকৈ ছাৰে কথাখিনি কৈ গৈছে, শুনি ভাল লাগিছে। সাধাৰণতে চিকিৎসকসকলে ইমান সলসলীয়াকৈ শুদ্ধ অসমীয়াত ক'বলৈ অলপ অসুবিধা পোৱা যায়।

0: অসমীয়া বৰ ভাল নহয়, ক্ষমা কৰিব দেই, মই মাজত বহুত ইংৰাজী শব্দ,
1: কিছুমান শব্দটো ছাৰ ইংৰাজীতে হ'ব লাগিব,
0: কিন্তু আপোনালোকে বুজি পালে হ'ল, মই এইটোৱে বিচাৰিছো যে বুজি পাওক আপোনালোকে।
1: তেওঁ এটা কথা কৈছে যে অতিমাত্ৰা গৰমৰ বাবে উচ্চ ৰক্তচাপ মানে ৰক্তচাপ বৃদ্ধি হয় নেকি কথা জানিব বিচাৰিছে, কাৰণ গৰমৰ দিন বাঢ়ি আহিছে, তেলমা এম খাওঁ, গৰম আৰু বাঢ়িলে খোৱাৰ ক্ষেত্ৰত কিবা বাধা আহিব নেকি?
0: বাধা নাহে, যদি আপুনি আপোনাৰ উচ্চ ৰক্তচাপ ব্লাড প্ৰেছাৰৰ কাৰণে যদি তেলমা এম খায় ভালদৰে সেইটো খাই থাকক, আপোনাক কোনোবা ডাক্তৰে হয়তো দিছে খাবৰ কাৰণে, কিন্তু যিকেইটা দিনত বেছি গৰম থাকে বা যি যোন মানুহে দৰৱ খায়ো আছে ব্লাড প্ৰেছাৰৰ কাৰণে, নেভাবিব যে দৰৱটো খাই থকাৰ কাৰণেই মোৰ ব্লাড প্ৰেছাৰটো কণ্ট্ৰলত আছে। খুব দৰকাৰ ব্লাড প্ৰেছাৰ, ডায়েবেটিজ এনেকুৱা ধৰণৰ বেমাৰবিলাকত যিহেতু খুব সহজে আপুনি প্ৰেছাৰটো চেক কৰিব পাৰে, যিহেতু খুব সহজে আপুনি নিজৰ চুগাৰটো চাব পাৰে, দৰৱ খাই থাকিলেও মাজে মাজে ব্লাড প্ৰেছাৰ আৰু চুগাৰটো চাই থাকিব, যিকেইটা দিনত আপোনাৰ গাটো বেয়া লাগে সেইকেইটা দিনত ডেফিনেটলি আপুনি ব্লাড প্ৰেছাৰ আৰু চুগাৰটো চাব। কেতিয়াবা এনেকুৱা হ'ব পাৰে যে খুব বেছি যেতিয়া গৰম পৰে উচ্চ ৰক্তচাপ বাঢ়িবও পাৰে, বা আপুনি যদি খুব বেছি ঘামিছে তেতিয়া আপোনাৰ ৰক্তচাপটো কমিও যাব পাৰে। ছ' সেইদিনা যিটো দৰৱ আপুনি প্ৰত্যেকদিনা খায় সেই দৰৱটোৰ প্ৰভাৱটো অলপ বেলেগ হ'ব পাৰে। ছ' যিদিনা আপোনাৰ গা বেয়া লাগে, যিদিনা আপুনি দেখিছে যে খুব বেছি গৰম পৰিছে, স্পেচিয়েলি যদি আপুনি বয়সীয়াল, বয়সীয়াল মানুহে এইটো কৰাটো খুব দৰকাৰ, কাৰণ তেওঁলোকৰ ওপৰত গৰমৰ হেঁচাটো বহুত বেছিকৈ পৰে, ডেকা মানুহ এজনে সেইটো সহ্য কৰিব পাৰে, বয়সীয়াল মানুহে সদায় নোৱাৰে। ছ' বয়সীয়াল মানুহ হ'লে ডেফিনেটলি আপোনাৰ যদি গা বেয়া লাগে, যদি আপুনি দৰৱ খায়ো আছে, ব্লাড প্ৰেছাৰটো চেক কৰি পেলাই চাব আৰু সেইটো নোট কৰি ৰাখিব, যিকেইটা খুব বেছি গৰম দিন সেইকেইটাত চুগাৰ আৰু ব্লাড চুগাৰ ব্লাড প্ৰেছাৰ চোৱাটো আৱশ্যক, দৰকাৰী
1: হয়। কথাখিনি বনশ্ৰী হাজৰিকা আপোনাৰ কথাখিনি তেখেতে বুজাই দিলে আৰু নিশ্চয় কথাখিনি আপুনি বুজি পাইছে। মুকুল হাজৰিকাই কৈছে প্ৰতিখন দোকানতে সৰু ল'ৰা ছোৱালীবোৰক আকৰ্ষিত কৰিবলৈ আঁৰি থোৱা ৰং বিৰঙৰ চিপছ জাতীয় পেকেজিং খাদ্যবোৰে ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলায়, এইটো কথা জানিব বিচাৰিছে আপোনাৰ।
0: এইটোত ভাল একোৱেই নাই, মই মানে যদি ক'ব পাৰিলোঁ হয় ভাল প্ৰভাৱ পেলায় বুলি, মানে হয়তো ল'ৰা ছোৱালীবিলাকে ভাল পেলায় হয়, কিন্তু নাই ভাল প্ৰভাৱ। মই জানো খাবলৈ ভাল, ময়ো হয়তো কেতিয়াবা খাই ভাল পাওঁ, কিন্তু আপুনি একেবাৰে খাবলৈ নিদিয়াটো চাগে কৰিব নোৱাৰিব, কিন্তু আপুনি যিমান পাৰে কমাই খাবলৈ দিব লাগিব, চ' লিমিট কৰিব লাগিব। ল'ৰা ছোৱালীক চিপছৰ পেকেটটো ৰিৱাৰ্ড হিচাপে কেতিয়াও নিদিব, তাতকৈ আপুনি সৰু চকলেটৰ টুকুৰা এটা দিয়াটো মানে কম বেয়া যদি চিপছ দিয়াতকৈ, কাৰণ চিপছৰ প্ৰব্লেমটো হ'ল যে যিটো তেলত ভাজে বা যি ধৰণৰ তেওঁলোকে পদাৰ্থ ইউজ কৰে সেইটো শৰীৰৰ কাৰণে ভাল নহয়, আৰু বস্তুটো ডিজাইনটোৱে এনেকৈ বনাইছে যে আপুনি সুদা সৰু পেকেট এটা খাই পেলাই আপুনি কেতিয়াও ছেটিছফাইড নহয়, আপুনি তাৰপিছত আৰু বিচাৰিব, আৰু খাবলৈ ইচ্ছা যায়, আৰু এইটো খুব সহজে এভেইলেবল। ছ' মানে কৰাৰ ভিতৰত আপুনি হেবিটটো যদি নকৰায় তেতিয়াহ'লে আপোনাৰ কণ্ট্ৰল কৰিবলৈ সহজ হ'ব, কিন্তু এবাৰ যদি হেবিট হৈ যায় আৰু ঘৰত যদি চবেই খায় তেতিয়াহ'লে তেওঁলোকক প্ৰিভেণ্ট কৰিব আপুনি নোৱাৰিব। ছ' এইটো অকল সৰু ল'ৰা ছোৱালীৰ কাৰণে নহয়, কিন্তু গোটেই পৰিয়াল হিচাপে আপোনালোকে অলপ লিমিট কৰিব লাগিব, খোৱাটো খুব ভাল নহয়, তাৰ মুখত ভাল লাগে, জিভাখনত ভাল লাগে, আনন্দ পোৱা যায়, কিন্তু তাৰ বাহিৰে আপোনাৰ স্বাস্থ্যৰ কাৰণে কিন্তু বৰ ভাল নহয়।
1: কথাটো নিশ্চয় আপুনি হাজৰিকাদেৱ আপুনি বুজি পাইছে। ধ্ৰুৱজ্যোতি কলিতাই এটা আৰম্ভণিতে কথা লিখিছিল যে আজিৰ পৰিস্থিতিত বিভিন্ন ধৰণৰ কৃত্ৰিম খাদ্যৰ লগতে অবতৰীয়া খাদ্য প্ৰতিদিনে মানুহে গ্ৰহণ কৰিবলৈ বাধ্য হৈছে, এই কথাটোৱে আমাৰ স্বাস্থ্য সমস্যা জটিল ৰূপ ধাৰণ কৰাত অৰিহণা যোগাইছে নেকি?
0: কিছু পৰিমাণে যোগাইছে, কিন্তু অকণমান আমিও দায়ী, কাৰণ আমিনো অবতৰীয়া আমি খাদ্যটো খাবলৈ বিচাৰোঁ কিয়? আমি বিচাৰোঁ কাৰণে বজাৰত সেই অবতৰীয়া খাদ্যটো এভেইলেবল হয়, আমি যদি নিবিচাৰোঁ তেওঁলোকে তেতিয়াহ'লে নেবেচিলে হয়। আমি যদি এতিয়া যেতিয়া আমৰ ছিজন নাথাকে, এতিয়া আমৰ ছিজন, খুব সুন্দৰ সুন্দৰ আম ওলাইছে বেলেগ বেলেগ জেগাৰ, কিন্তু যেতিয়া আমৰ ছিজন নাথাকে তেতিয়া যদি আমি আম বিচাৰোঁ তেতিয়াহ'লে চেষ্টা কৰিব বজাৰৰ যিকেইজনে বিজনেছ কৰে তেওঁলোকে আবতৰীয়াকৈ পেলাই আমটো ৰাখি থৈ গেছেৰে পকাই পেলাই আমাক খুৱাব চেষ্টা কৰিব। ছ' সেইটো কাৰণে মই ভাবোঁ আমিও অলপ দায়ী, আমি যদি চিনি পাওঁ যে এইকেইটা বস্তু ছিজনৰ বস্তু নহয় আৰু আমি যদি সেইটো নিবিচাৰোঁ বজাৰত তেতিয়াহ'লে হয়তো সেইটো ইমান বেছি চেলো নহ'ব, সেইটো আমি নিজে এৱেৰনেছ হোৱাটো দৰকাৰ। আৰু বতৰীয়া যিবিলাক ফল থাকে সেইবিলাক খোৱাটো খুব দৰকাৰ। আমাৰ অসমত এতিয়া বহুত ধৰণৰ ফল আছে যিটো বতৰত ওলায়, লেটেকু, পনিয়ল, এনেকুৱা ধৰণৰ বস্তু যিটো ভাৰতৰ অন্য জেগাত নাপায়, এইবিলাকৰ এটা ডেফিনিট এটা কাৰণ থাকে যিটোৰ কাৰণে সেই বতৰত সেই ধৰণৰ ফলটো ওলায়, যেনে বগৰী এটা পাৰ্টিকুলাৰ সময়ত ওলায় আৰু সেইটো তেতিয়া খোৱাটো দৰকাৰ, কাৰণ এইটো স্বাস্থ্যৰ কাৰণে ভাল সেইটো সময়ত খোৱাটো। আৰু আবতৰীয়া যিবিলাক আছে সেইবিলাক এভইড কৰাটো ভাল, কেতিয়াবা ৰিলিজিয়াছ কিছুমান কাৰণ

0: থাকে যিবিলাক কাৰণত মানুহে বিচাৰে ফলবিলাক, সেইটো অলপ বেলেগ কথা। আপুনি কোনোবা এদিনা কাঁচিত যদি ফল এটা খালে তেতিয়াহ'লে ইমান অপকাৰ নকৰে, কিন্তু ৰেগুলাৰভাৱে যদি আপোনালোকে আবতৰীয়া বস্তু খায় তেতিয়াহ'লে হয়তো স্বাস্থ্যৰ কাৰণে ভাল নহয়।
1: হয়, আৰু এটা কথা, ইমৰাণ হুছেইন মিণ্টু তেখেতৰ বাৰ্তাটি পঢ়ি লৈছোঁ, মাৰৈ চিপাছেৰৰ পৰা চাই আছে আৰু ৰেডিঅ'টো একে সময়তে অনুষ্ঠানটি শুনি আছে। এটা অত্যন্ত স্পৰ্শকাতৰ বিষয়ৰ আজি অনুষ্ঠানটি সজোৱা হৈছে, শুনি ভাল লাগিছে, তেওঁ ভাল পাইছে, খুব গুৰুত্বপূৰ্ণ এটা বিষয়ত আমি কথা পাতিছোঁ। বেলতলৰ পৰা ধ্ৰুৱজ্যোতি কলিতাই আৰু এটা কথা কৈছে যে পৰিৱেশ শুদ্ধিকৰণৰ বাবে আমি বিভিন্ন ধৰণৰ ৰাসায়নিক বীজাণুনাশক দ্ৰব্য ব্যৱহাৰ কৰাৰ উপৰিও ৰ'দ আদিৰ পৰা সুৰক্ষিত হৈ থকাৰ বাবে প্ৰসাধন হিচাপে অনেক কৃত্ৰিম ৰাসায়নিক দ্ৰব্য আমি ব্যৱহাৰ কৰোঁ। স্বাস্থ্যৰ ওপৰত এই কথাবোৰে বিৰোধ
0: এক্সেলেণ্ট কুৱেশ্যন, আপুনি খুব ভাল প্ৰশ্ন সুধিছে। কাৰণ যিটো আপুনি সুধিছে, আজিকালি আপুনি যদি গ্ৰচাৰী ষ্ট'ৰ এটালৈ সোমাই যায় আপুনি দেখিব যে লাইচল, আপোনাৰ যিমানবোৰ এই ছাৰ্ফেচ ক্লিনাৰ, স্পেচিয়েলি মোৰ মই ভাবোঁ ক'ভিডৰ পিছত আমিতো আৰু বেছি অলপ অবছেছড হৈ গৈছোঁ যে চব বস্তুতে আমি ছেনিটাইজাৰ ইউজ কৰিব চেষ্টা কৰোঁ, চব সময়তে আমি কিবা এটা ডিছইনফেক্টেণ্ট চলিউশ্যন এটা দি আমি ছাৰ্ফেচ চাফা কৰিব চেষ্টা কৰোঁ। এইটো দৰকাৰী নহয়। চফা থকা আৰু ডিছইনফেক্ট কৰাৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে। ডিছইনফেক্ট কৰিলে আমি এটা কেমিকেল এটা ইউজ কৰোঁ যিটো দি আমি বেক্টেৰিয়াবিলাক চব মাৰি পেলাওঁ। এতিয়া দেখাত শুনিবলৈ ভাল লাগে যে ইকলাই বেক্টেৰিয়াটো মাৰি দিলোঁ, মোৰ টেবুলখন চাফা হৈ গ'ল বা মোৰ কিচেন টপটো চাফা হৈ গ'ল, কিন্তু সেইটোৱেই কেতিয়াবা আমাক নিগেটিভ এফেক্ট এটাহে কৰিব পাৰে। আপুনি আচৰিত হ'ব যে আমেৰিকাত আৰু ছুইডেনত এই দুটা জেগাত তেওঁলোকে গৱেষণা কৰিছে যে ল'ৰা ছোৱালী, সৰু ল'ৰা ছোৱালী যোনে খুব বেছি চাফা পৰিবাৰত যেতিয়া ডাঙৰ হয় তেওঁলোকৰ এজমা হোৱা চান্সটো বেছি। তাৰমানে আপুনি যদি ল'ৰা ছোৱালীবিলাকক একদম সৰু থাকোঁতে যদি খুব বেছি চাফাকৈ ৰাখে, তাৰমানে একেবাৰেই এক্সপ'জাৰ নিদিয়ে, কোনো যদি বালি ধূলিৰ লগত যদি সিহঁতৰ কণ্টেক্টত নাহে, তেতিয়াহ'লে তেওঁলোকৰ আগলৈ সেই বস্তুবিলাকৰ প্ৰতি এটা এলাৰ্জি ডেভেলপ হয়। কাৰণ নেচাৰেল যিটো এক্সপ'জাৰ হয় মাটিৰ পৰা, বালিৰ পৰা, আমাৰ যিটো নেচাৰেল আমি বাহিৰত গৈ খেলোঁ, ঘাঁহৰ লগত আমাৰ যিটো কণ্টেক্ট হয়, সেই বস্তুটো হোৱাটো খুব দৰকাৰ। আমি যেতিয়া ফুলনি এখনলৈ যাওঁ, আমাৰ হাতত গোবৰ লাগিলে, কিবা এটা লাগিলে, সেই বস্তুবিলাক খুব দৰকাৰ হোৱাটো, কাৰণ সেইটোৰ পৰা আমাৰ ইমিউনিটিটো ডেভেলপ হয়, আমাৰ শৰীৰটোৱে চিনি পায় যে কিবিলাক বস্তু ভাল, কি বস্তুবিলাক বেয়া। সেইটোৰ পৰা যদি আমি বঞ্চিত ৰাখোঁ তেওঁলোকক, তাৰমানে আমি ঘৰৰ ভিতৰতো এতিয়া যদি কনষ্টেণ্টলি যদি লাইচল ইউজ কৰে, অনবৰত যদি ডিছইনফেকশ্যন কৰি থাকে, তেতিয়াহ'লে আচলতে সেইটো বেয়াহে, সেইটো বেয়া প্ৰভাৱ এটা পৰিব পাৰে। আগলৈ গৈ ইমিউনিটি ছাপ্ৰেছ হৈ থাকিব পাৰে, আগলৈ গৈ পেলাই এজমা হোৱা চান্সটো বেছি, এলাৰ্জিক ডিছঅৰ্ডাৰৰ চান্স বহুত বেছি বাঢ়ি যায়। সেইকাৰণে আপুনি একদম খুব ভাল প্ৰশ্ন সুধিছে। এখন চাফা কাপোৰেদি পানী লৈ পেলাই আপুনি বস্তু এটা চাফা কৰা আৰু তাৰ লগত এসোপা লাইচল ঢালি পেলাই সেইটো মুচি দিয়াৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে। হয়তো ডিছইনফেকশ্যন কৰা চব সময়ত দৰকাৰ নাথাকে। আমি ৰেগুলাৰ চাবোন এটুকুৰা লৈ পেলাই যদি হাতখন ধুওঁ, হাতখন সিমানেই চাফা হ'ব যিমান আপুনি তাত এসোপা ডেটল বা চেভলন ঢালি পেলাই যদি চাফা কৰে। সেইটো চাৰ্জাৰী কৰাৰ আগতে ডাক্তৰ এজনে কৰে, কাৰণ তেওঁৰ হাতখনত এটাও বেক্টেৰিয়া নাথাকাটো বিচাৰিব, কিন্তু আমি ঘৰত ৰেগুলাৰলি সেইটো কৰাৰ কোনো দৰকাৰ নাই। চ' ৰেগুলাৰ যিটো ক্লিনলিনেছ আছে সেইটো কৰা দৰকাৰ, কিন্তু এক্সেছিভ ছেনিটাইজেশ্যন ভাল নহয়।
1: হয়, নিশ্চয় আপুনি এই কথাটো উত্তৰ পালে। এই কথাখিনি সঁচাকৈ জানিবলগীয়া, আমি বহুতে ছাৰ এই কামটোৱে কৰোঁ, আপুনি যিটো কথা কৈছে।
0: হয়, গতিকে কোভিডৰ সময়ত মানুহে আৰু ভয় খালে আচলতে, সেইকাৰণে ঘৰৰ বাহিৰত এতিয়াও দেখোঁ মই ছেনিটাইজেশ্যন এটা বটল এটা থৈ দিয়ে, ঘৰত সোমোৱাৰ আগতে হাতখন ছেনিটাইজ কৰি সোমাবলৈ, দৰকাৰ নাই কিন্তু ইমান বেছি ছেনিটাইজ কৰিবলৈ।
1: উত্তম কুমাৰ চাহুৱে কৈছে যে খুব ভাল এটা আলোচনা বুলি কৈছে, এনভাইৰনমেণ্ট ইজ নট অনলি এবাউট ফৰেষ্ট কনজাৰ্ভেশ্যন, ইট ইজ ডিপলি কানেক্টেড উইথ নেচাৰ এণ্ড হিউমেন মেণ্টেল কনচিয়াছনেছ।
0: এবছলিউটলি, একদম সঁচা কথা কৈছে। এনভাইৰনমেণ্ট বুলি ক'লে আমি সদায় গছপুলিৰ কথা ভাবোঁ, কাৰণ চবতে আমি সেইটোৰ কথাই শুনো, গছ ৰুব লাগে এনভাইৰনমেণ্ট, মানে এনভাইৰনমেণ্ট অকল গছ নহয়, এনভাইৰনমেণ্ট আপোনাৰ যিটো পৰিৱেশ বুলি যেতিয়া আমি কওঁ, আচলতে আমি আৰু এনভাইৰনমেণ্টটো খুব ছেপাৰেট নহয়, আমি নিজকে ফিল কৰোঁ ভিতৰত, আমি আমাৰ কনচিয়াছনেছ এটা আছে কাৰণে আমি নিজকে ছেপাৰেট যেন লাগে, কিন্তু আমি কনষ্টেণ্টলি আমি ইণ্টাৰেক্ট কৰি আছোঁ ফিজিকেল এনভাইৰনমেণ্টৰ লগত, মানে আমি কানেক্ট কৰি আছোঁ, লগতে আমাৰ মেণ্টেল এনভাইৰনমেণ্ট এটা চলি আছে যিটোৰে আমাক চাগে আৰু বেছি প্ৰভাৱ কৰে। আমি কি ধৰণৰ বস্তু কনজিউম কৰিছোঁ, আমি মোবাইলত কি চাইছোঁ, মানুহৰ লগত ৰিলেশ্যনশ্বিপবিলাক আমাৰ কেনেকুৱা, ফেমিলিৰ ৰিলেশ্যনশ্বিপছ কেনেকুৱা, আমাৰ কৰ্মস্থলত আমি আমাৰ কলিগছৰ লগত আমাৰ ৰিলেশ্যনশ্বিপ কেনেকুৱা, তাত আমি কি অৱস্থাত থাকোঁ, এই চবৰে এটা ইম্পেক্ট থাকে, আমাৰ হেলথৰ ওপৰত থাকে, আমাৰ মনৰ ওপৰত থাকে। সদায় যেতিয়া মই পেচেণ্ট দেখা পাওঁ, বেছিভাগ পেচেণ্টৰ কিবা এটা এনভাইৰনমেণ্টেল ইছ্যু এটা সদায় থাকে, কিছু কেতিয়াবা আমাৰ কণ্ট্ৰলৰ বাহিৰত হয়, কেতিয়াবা কিন্তু আমি নিজেই যদি অকণমান চেষ্টা কৰোঁ আমাৰ কণ্ট্ৰললৈ আমি আনিব পাৰোঁ সেই বস্তুটো, আমি পজিটিভ ধৰণকৈ পেলাই আমি সেইটোক ইনফ্লুৱেঞ্চো কৰিব পাৰোঁ। সেইকাৰণে এনভাইৰনমেণ্ট সঁচাকৈ অকল আপোনাৰ গছপুলিকেইডাল বা

0: আপোনাৰ বাহিৰৰ পানীখিনি কেনেকুৱা বা মাটিখিনি কেনেকুৱা অকল সেইটো নহয়, তাতকৈ বেছি সূক্ষ্ম, মোৰ নুৱান্সড এনভাইৰনমেণ্টৰ যিটো আমাৰ বুজনি, আৰু তেনে সেই যদি আউটলুকটো থাকে তেতিয়াহ'লে সহজ হ'ব আৰু মানে বেনিফিটো বেছিকৈ হ'ব।
1: হয়, নিশ্চয় কথাখিনি আপুনিও আপুনি যিটো কথা কৈছে সহমত পোষণ কৰি আমাৰ ডাক্টৰ শইকীয়াদেৱেও কথাখিনি চাহুদেৱ তেখেতেও সেই কথাখিনিকে কৈছে। গতিকে কেৱল গছপুলি ৰোপণ কৰাটোৱেই পৰিৱেশ নহয়, আমি ফৰেষ্ট কনজাৰ্ভেশ্যনৰ কথাই আমি পাতি থাকিলে নহ'ব। পৰিৱেশ বুলি ক'লে আমাৰ চাৰিওফালৰ বিভিন্ন সময়ত আমাৰ কি কি হৈ আছে, আনকি কাৰ্যালয়লৈ আহি আপুনি মানসিকভাৱে কি ধৰণে আছে, তাত কি চাপত আছে, গতিকে সকলোখিনি কথাই নিৰ্ভৰ কৰিব। আৰু আমি পৰিৱেশৰ পৰা আমি কোনো কাৰণে পৃথক নহয়, আমিও এটা অংশ। অঞ্জলি দাস, বহুত কথা জানিব পাৰিছোঁ, ধন্যবাদ ছাৰ, কাহিলীপাৰাৰ পৰা কৈছোঁ, তেখেতে ধন্যবাদ জনাইছে,
0: ধন্যবাদ,
1: কথাখিনি ধুনীয়াকৈ কৈছে। ছাৰ, আপুনি এটা কথা কৈছিল এয়াৰ কোৱালিটি ইনডেক্সৰ কথা কৈছিল, আজিকালি এইটো আমি প্ৰায় মোবাইলটো খুলিলে তাতো পাওঁ বা বিভিন্ন ৰাজ্যত এনেকুৱা আমি দেখিবলৈ পাইছোঁ, কেতিয়াবা কেতিয়বা অড ইভেন নম্বৰৰ গাড়ী চলাবলগীয়া হৈছে, পৰিৱেশ দিল্লীত যদি এনেকুৱা এটা অৱস্থা এটা হৈ যায়, বা বিভিন্ন সময়ত আমি ধৰি লওক দীপান্বিতাৰ সময়তে হওক আমি দেখোঁ পিছদিনা ধোঁৱা ধোঁৱা হৈ যায় গোটেই পৰিৱেশটো, বহুতৰ কাৰণে প্ৰব্লেম হৈ যায়, সমস্যা হৈ যায়। গতিকে এই ক্ষেত্ৰত এটা কথা মই জানিব বিচাৰিছোঁ ছাৰ, এই যে বায়ু প্ৰদূষিত হৈ গ'ল, তাৰপৰা পানীয়ে হওক বা চি অ' পি ডিয়ে হওক, হৃদৰোগেই হওক বা ষ্ট্ৰোক হওক, এইবিলাকৰ ক্ষেত্ৰত ই কি ধৰণে অৰিহণা যোগে, আপুনি কৈছিলে প্ৰদূষণে আচলতে এইবিলাকৰ প্ৰভাৱ পেলায়, এই কথাটো অলপ বুজাই দিয়ক।
0: এটা হ'ল যে আপোনাৰ যদি আমি লাংজৰ কথা পাতোঁ, আপুনি এজমা আৰু চি অ' পি ডি ক'লে, সেইটোত একদম ডিৰেক্ট পোনপটীয়াকৈ পেলাই এফেক্ট কৰে, কাৰণ আচলতে অকল কাৰ্বন ডাই অক্সাইড নহয়, আমি যেতিয়া মানে বায়ু প্ৰদূষণৰ কথা পাতোঁ আমি সদায় ভাবোঁ যে কাৰ্বন ডাই অক্সাইডৰ কথা পাতোঁ, যে চি অ' টু এমিশ্যন, চি অ' টু এমিশ্যন চবেই তাৰ বিষয়ে কথা কয়। চি অ' টুতকৈও বেছি ইম্পৰ্টেণ্ট এটা আছে যিটোক কয় পাৰ্টিকুলেট মেটাৰ। পাৰ্টিকুলেট মেটাৰ হ'ল যিটো বস্তু আপুনি চকুৰে দেখা পায়, আপুনি যে ধোঁৱা ধোঁৱা দেখা পায়, কাৰ্বন ডাই অক্সাইডটো চকুৰে দেখা নাপায়। চ' আপুনি যদি কাৰ্বন ডাই অক্সাইড বহুত বেছিও আছে বতাহত আপুনি গম নাপাব সেইটো, কিন্তু পাৰ্টিকুলেট মেটাৰটো চকুৰে দেখা পায়। চ' দিল্লীলৈ যেতিয়া গৈ পেলাই ৰাতিপুৱা চকুটো মেলি বাহিৰলৈ চাই যেতিয়া বেলিটো দেখা নাপায়, গোটেইখন যেতিয়া ফগ হৈ থকাৰ নিচিনা দেখা পায়, সেইটোৱে হ'ল পাৰ্টিকুলেট মেটাৰ। কেতিয়াবা আমাৰ গুৱাহাটীটো হয়, গড়চুকৰ ফালে আৰু বেছিকৈ হয়, য'তে ৰাস্তা বনাইছে, য'ত ফ্লাইঅভাৰ বনাইছে তাত আৰু বেছিকৈ হয়, কাৰণ মাটিৰ পৰা যিটো মাটি খান্দি থয় ট্ৰাকবিলাকে সেইটো ওপৰলৈ উৰুৱাই দিয়ে, আৰু তাৰপিছত আপুনি দেখিব যে গোটেই বতাহখিনি তেনেকুৱা হৈ যায় দেখিবৰ কাৰণে। কেতিয়াবা যদি ধুমুহা আহে তেতিয়া দেখা পায়, কাৰণ সেই আপোনাৰ অ'পেন যিবিলাক চেণ্ট থাকে সেইবিলাক বতাহলে উৰি যায়। চ' পাৰ্টিকুলেট মেটাৰৰ প্ৰব্লেমটো কি হয়, আমাৰ নাকৰ যিবিলাক নোম থাকে, নোমবিলাকে নিয়মমতে পাৰ্টিকুলেট মেটাৰ উলিয়াব লাগে, বাহিৰলৈ ৰাখে আমাৰ যাতে শৰীৰৰ ভিতৰলৈ পাৰ্টিকুলেট মেটাৰ সোমাই নাযায়। কিন্তু খুব ল' চাইজৰ যিবিলাক পাৰ্টিকুলেট মেটাৰ থাকে, খুব সৰু সূক্ষ্ম যিবিলাক পাৰ্টিকুলেট মেটাৰ থাকে, সেইবিলাক আমাৰ নাকেৰে সোমাই একেবাৰে লাংজৰ ভিতৰৰ আটাইতকৈ যিটো সৰু, কাৰণ লাংজৰ ভিতৰলৈ যেতিয়া সোমাই যায় সোমোৱা বাটবিলাক সৰু হৈ হৈ গৈ থাকে, ফাইনেলি লাষ্ট যিটো পইণ্ট থাকে য'ত গেছ এক্সচেঞ্জ হয়, য'ত কাৰ্বন ডাই অক্সাইড ব্লাডৰ ভিতৰলৈ যায় আৰু কাৰ্বন ডাই অক্সাইড ব্লাডৰ পৰা বাহিৰলৈ আহে আৰু আপোনাৰ অক্সিজেন ব্লাডৰ ভিতৰলৈ সোমায়, সেইটোক এলভিঅ'লাই বুলি কয়। এইবিলাক সৰু সৰু বেলুনৰ নিচিনা, খুব সূক্ষ্ম আৰু খুব পাতল তাৰ স্কিনখন, তাত গৈ পেলাই এই সৰু সৰু একদম মাইক্ৰনজৰ চাইজৰ যিবিলাক পাৰ্টিকুলেট মেটাৰ থাকে সেইবিলাক তাত গৈ সোমাই যায়গৈ। সোমাই গৈ তাত বাটবিলাক বন্ধ কৰি দিয়ে, বন্ধ কৰিলেই লগে লগে যাৰ এলাৰ্জি থাকে তেওঁলোকৰ এলাৰ্জিটো বাঢ়ি যায়। চ' সৰু বাটবিলাক যিবিলাক থাকে সেইবিলাক বন্ধ হৈ যায়, উশাহ ল'বলৈ অসুবিধা পায়, কেতিয়াবা সেইফালেদি সোমাই তেজলৈকো সোমাই যায়, আৰু তেজলৈ যেতিয়া সোমাই যায় তেতিয়া ইনফ্লেমেশ্যন কৰে। আপোনালোকে হয়তো শুনিছে যিটো প্ৰদাহ যিটো হয়, ইনফ্লেমেশ্যন যিটো শৰীৰত, আজিকালি সেইটো আটাইতকৈ ডাঙৰ কথা, আমি সেইটোৰ কথাই কনষ্টেণ্টলি পাতি থাকোঁ, ক্ৰনিক ইনফ্লেমেশ্যন। ক্ৰনিক ইনফ্লেমেশ্যন বেছিভাগ নন কমিউনিকেবল ডিজিজৰ যদি গুৰিটোলৈ যায় চবতে ক্ৰনিক ইনফ্লেমেশ্যন থাকে। আপুনি আৰ্থ্ৰাইটিছ কওক, হাৰ্টৰ বেমাৰৰ কথা কওক, ষ্ট্ৰকৰ কথা কওক, চবতে ইনফ্লেমেশ্যন, বেলেগ বেলেগ জেগাত ইনফ্লেমেশ্যন হয়। যদি আপোনাৰ আৰ্টেৰীৰ ভিতৰত ইনফ্লেমেশ্যন হয় তেতিয়াহ'লে ব্লাড ক্লট হোৱা চান্স বাঢ়ি যায়, যদি জইণ্টছত ইনফ্লেমেশ্যন হয় আৰ্থ্ৰাইটিছ হয়, চব জেগাতে লিভাৰত যদি ইনফ্লেমেশ্যন হয় ফেটি লিভাৰ হয়। চ' আলটিমেটলি ইনফ্লেমেশ্যনটো একদম বেচিছত আছে, আপোনাৰ ক'ৰ বস্তুটো প্ৰব্লেমটো হ'ল ইনফ্লেমেশ্যন, আৰু এই পাৰ্টিকলবিলাক যেতিয়া তেজত সোমাই যায় সেইবিলাকে গৈ ইনফ্লেমেশ্যন কৰিব পাৰে। চ' ঠিক তেনেকৈ আপোনাৰ অকল সেইকাৰণে লাংজেই নহয়, যদি লাংজৰ উশাহ ল'বলৈ অসুবিধাটো দিয়ে খুব ডিৰেক্টলি, কাৰণ আমি সেই বস্তুবিলাক বুকুলৈ সোমাই যায় এলাৰ্জি কৰি পেলাই লাংজটো বন্ধ হৈ যায়, কিন্তু তেজলৈ যদি সোমাই যায় সেইটো আপোনাৰ হাৰ্টলৈ যাব পাৰে, লিভাৰলৈ যাব পাৰে, কিডনীলৈ যাব পাৰে, চব জেগালৈ গৈ তাত ইনফ্লেমেটৰী প্ৰচেছটো যেতিয়া ষ্টাৰ্ট হয় তেতিয়া আপুনি গম নোপোৱাকৈ ভিতৰে ভিতৰে বেমাৰটো বিয়পি বিয়পি গৈ থাকে। চ' বহুত মানুহৰ কাৰণে গম নাপায়। আমি আজিকালি দেখা পাওঁ যে মাইকী মানুহ, বহুত মাইকী মানুহ মই দেখা পাইছোঁ যোনে স্মোক নকৰে, আৰু তেওঁলোকৰ যেতিয়া আমি লাঙৰ যেতিয়া চিটি স্কেন এখন কৰোঁ দেখিবলৈ যেন 20 বছৰ স্মকিং কৰা মানুহ এজনৰ নিচিনা চিটি স্কেন দেখা পাওঁ। চ' তেওঁলোকক আমি সোধোঁ তেতিয়া যে জুইত খোৱা বনাইছিল নেকি।

0: নাই, আমিতো গেছতেই ৰান্ধো। কিন্তু স্মোক নকৰা মাইকী মানুহ এগৰাকীৰ যদি লাংছটো 20 বছৰ চিগাৰেট খোৱা মানুহ এজনৰ নিচিনা লাংছ হৈ যাব পাৰে, তেতিয়া তাৰমানে ভাবক আপুনি বতাহত প্ৰদূষণ কি ধৰণকৈ আছে। চ' তাৰমানে আপুনি উশাহ যদি বেয়া বতাহ থাকে, মোৰতো ভাবোঁ দিল্লীত এতিয়া বাহিৰলৈ ওলাই গৈ আপুনি জাষ্ট উশাহ যদি লয় হয়তো 5টা 6টামান চিগাৰেট খোৱাৰ নিচিনা হ'ব দিনে, ইমান বেছি প্ৰদূষণ আছে। চ' আৰু আচৰিতভাৱে আপুনি যদি top 50 cities যদি চাই, যদি আমি প্ৰদূষণৰ এয়াৰ কোৱালিটিৰ কথা কওঁ, top 50 most polluted cities যদি আপুনি ইণ্টাৰনেটত চাই, তাৰে 30খন চিটি ভাৰতত, তাৰে 18খন চিটি পাকিস্তানত। আগতে চাইনাত বহুত আছিলে, এতিয়া চাইনাত কিন্তু 5খন নে 6খনহে আছে, কাৰণ তেওঁলোকে তাৰ প্ৰতি মেজাৰ্ছ ল'লে। আগতে যদি আপুনি চাই, এতিয়াৰ পৰা 20 বছৰ আগতে যদি বেইজিঙৰ ফটো চাই, একদম আমাৰ দিল্লীৰ নিচিনা আছিল দেখিবলৈ। তেওঁলোকে কিন্তু বহুত মেজাৰ্ছ ল'লে এতিয়া চাফা কৰিবৰ কাৰণে। আপুনি ইউৰোপৰ 1খনো চিটি নাপায়, আমেৰিকাৰ 1খনো চিটি নাপায়, অষ্ট্ৰেলিয়াৰ 1খনো চিটি নাপায়, চব এছিয়াত। এই গোটেই প্ৰদূষণ প্ৰব্লেমটো এতিয়া এছিয়া চেণ্ট্ৰিক হৈ আছে, কাৰণ আমি এতিয়াও যি আমাৰ পাৱাৰ জেনেৰেট কৰা যিবিলাক নিয়ম আছে সেইবিলাকত আমাৰ সেই যি মানে গভৰ্ণমেণ্টেল যিখিনি আমাক দৰকাৰ যে আমি প্ৰদূষণ নকৰোঁ, সেই যিবিলাক এই বস্তুবিলাক আমাৰ হাতত নাই আচলতে। এই বস্তুবিলাক মানে পলিচি লেভেলত আছে। চ' এতিয়াও সেই প্ৰদূষণটো হৈ আছে কিন্তু। চ' আমাৰ আটাইতকৈ আমাৰ বৰ্ণিহাট top 3ত আছে, আমাৰ গুৱাহাটীৰ ওচৰৰ বৰ্ণিহাট top 3 আমাং দ্য top 3 most polluted cities ইন দ্য ৱৰ্ল্ড। 1 নম্বৰত আছিলে, এতিয়া মই দেখিছোঁ 3 নম্বৰলৈ গৈছে, কিন্তু 1 নম্বৰখন এতিয়াও ভাৰতৰে এখন জেগা। চ' আপুনি ভাবক যদি প্ৰথম যদি 50ৰ ভিতৰত 30খন চিটি যদি ভাৰতৰ চিটি হয় মষ্ট পলিউটেড, সেইটো গৌৰৱ কৰিবলগীয়া কথা নহয়। এতিয়া মানে আমি নিজেই কিবা এটা হয়তো আমি কৰিব পৰা নাই, বা আমাৰ গভৰ্ণমেণ্টে কিবা এটা কৰিব পৰা নাই এইটো বদলাবৰ কাৰণে। আৰু এইটোৱে আমাৰ স্বাস্থ্যৰ ওপৰত এটা ডিৰেক্ট ইম্পেক্ট কনষ্টেণ্টলি দি আছে। আমি যিখিনি এডাল্ট হৈ গ'লোঁ, আমাৰ মানে সৌভাগ্যবশতঃ সৰু থাকোঁতে এনভাইৰণমেণ্ট ভাল আছিলে, আমিতো বাৰু কোনোমতে আমি বাছি ওলাই গৈছোঁ। কিন্তু সৰু চামৰ কথা ভাবক, যিবিলাক এতিয়া ডাঙৰ হৈ আহিছে, তেওঁলোকৰ যদি এতিয়াৰ পৰাই লাঙৰ প্ৰব্লেম হয়, এতিয়াৰ পৰাই যদি হাৰ্টৰ প্ৰব্লেম হয়, এতিয়াৰ পৰাই এতিয়া মেটাবলিক চিনড্ৰম, আমি সেইটোৰ কথাও হয়তো পাতিম, সেইবিলাক বেমাৰ যদি এতিয়া আৰম্ভ হয়, তেতিয়াহ'লে তেওঁলোকৰ ফিউচাৰটো কেনেকুৱা হ'ব? তেওঁলোকৰ যিবিলাক সপোন আছে, যিবিলাক কাম কৰিম বুলি ভাবিছে, শৰীৰটোৱে যদি নাথাকে, ভালকৈ যদি কাম নকৰে, তেওঁলোকে সেইবিলাক বস্তু কেনেকৈ এচিভ কৰিব? দেশ হিচাপে আমি আগবাঢ়িম কেনেকৈ যদি তেনেকুৱা হয়? চ' এইটোৰ এটা ডাঙৰ প্ৰভাৱ আছে আমাৰ ল'ৰা ছোৱালীবিলাকৰ ওপৰত। আৰু হয়তো আমি গম পাম next 10 বছৰৰ ভিতৰত, সেই চাম যেতিয়া ডাঙৰ হৈ আহিব। কিন্তু কিবা এটা আমি সজাগ হোৱা দৰকাৰ, আমি সতৰ্ক হোৱা দৰকাৰ, আৰু কিবা কৰা দৰকাৰ এইটোৰ কাৰণে। এতিয়া
1: খুব ভাল লাগিছে কথাখিনি ছাৰে, সঁচাকৈ আমাক আজি এই কথাবিলাকে জোকাৰি গৈছে। আচলতে আমি নিজকে প্ৰশ্ন কৰিব লাগিব, কি কৰি আছোঁ আমি? কল্পনা আমিন শৰ্মাই কৈছে মঙলদৈৰ পৰা, নমস্কাৰ ছাৰৰ কথাখিনি শুনি ইমান যে ভাল লাগিছে, সেৱা এটা জনাবলৈ মন গৈছে।
0: ধন্যবাদ, আশীৰ্বাদ কৰিব।
1: ছাৰৰ দৰে ডাক্তৰ আমাৰ অত্যন্ত প্ৰয়োজন বুলি কল্পনা আমিন শৰ্মাই কৈছে। পংকজ বৰঠাকুৰে কৈছে, কিছুমান লোকে চাফা চাফা কৰি থাকোঁতে OCD বা শুচি বায়ুগ্ৰস্ত ৰোগ হয়, সেয়ে কেনেকৈ সাৱধান হ'ব পাৰি আগতীয়াকৈ? মানে কিছুমানে ইমানেই চাফা হৈ থাকিব বিচাৰে যে তেওঁলোকে OCD হৈ, গতিকে সেই কথাটো তেওঁ কৈছে যে কেনেকৈ সাৱধান হৈ থাকিব পাৰি, সেই কথাটো জানিব বিচাৰিছে। গীতালী দেশে কৈছে, ধন্যবাদ ছাৰ, বহুত উপকৃত কৰিছে আজিৰ অনুষ্ঠানটোৱে, খুব ভাল পাইছে। হিমানী কলিতাই বাৰ্তা প্ৰেৰণ কৰিছে। অনিমা মিধুৱে কৈছে, অতি সুন্দৰ অনুষ্ঠান শুনি আপ্লুত হৈছোঁ, এনেকুৱা গঠনমূলক আলোচনাই ৰেডিঅ' প্ৰেমী শ্ৰোতাক যথেষ্ট উপকৃত কৰে। ধন্যবাদ আকাশবাণী গুৱাহাটী, আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিজ্ঞজনৰ লগতে আলোচনাৰ মাধ্যমেৰে সমজুৱাক উপকৃত কৰা হৈছে, তাৰ বাবে আমি কৃতজ্ঞতা জ্ঞাপন কৰিম এপ'লো এক্সেল কেয়াৰ হাস্পাতালক, তেওঁলোকে আমাক সহযোগ কৰি এই অনুষ্ঠানী প্ৰচাৰ আমি কৰিছোঁ। সবিতা কলিতাই কৈছে, অতিথিগৰাকীক নমস্কাৰ জনাইছোঁ, ভাল ভাল কথা শিকিব পাৰিছোঁ, বিভিন্ন সমস্যাৰ সমাধান আপুনি বিশ্লেষণ কৰিছে বুলি অতিথিগৰাকীক কৈছে, আমি বহুত উপকৃত হৈছোঁ, মহিলাসকলৰ ক্ষেত্ৰত সুন্দৰকৈ তেখেতে বুজাই দিছে, সুন্দৰ অনুষ্ঠানটিত সুন্দৰ মন্তব্য প্ৰকাশ কৰিছে, খুব ভাল পাইছে আপোনাৰ কথাখিনি, সঁচাকৈ খুব ভাল আৰু সকলোকে উপকাৰ কৰিব পৰা। এই কথাটো যেতিয়া কালিৰে পৰা আমি ঘোষণা কৰি আছিলোঁ যে আমি পৰিৱেশ সম্পৰ্কে কথা পাতিম, তেতিয়া আমাৰ বিশিষ্ট সংগীত শিল্পী জেপি দাস তেখেতে ফোন কৰিছিল। ফোন কৰি তেখেতে কৈছে যে তোমালোকে পৰিৱেশৰ কথা যেতিয়া পাতিবা, তেতিয়া ভূপেন দাৰ এটা গান আছে, যিটো গান সঁচাকৈ তেওঁ মুক্ত হাৱাৰ কথা কৈছে, সেই গানটো অলপ বজাই শুনাবাচোন, তেখেতে কৈছিল। গতিকে আমি অলপ গানটো শুনি লওঁ। জেপি দাস তেখেতে বিশিষ্ট সংগীত শিল্পী, তেখেতে আমাক কৈছে, সংগীতজ্ঞ আমাৰ আকাশবাণীৰ এগৰাকী অতি পুৰণি এগৰাকী বিষয়া, যিগৰাকী অৱসৰ গ্ৰহণ কৰিলে কিন্তু আকাশবাণীৰ সৈতে তেখেতৰ বহু সম্পৰ্ক, এক আত্মিক সম্পৰ্ক এতিয়াও প্ৰতিটো অনুষ্ঠানত তেখেতে আহে। তেখেতে কিন্তু এই অনুষ্ঠানৰ কথা গম পায়ে কৈছে যে ভূপেন্দাৰ সেই গানটো বজাবচোন, তাত তেখেতে মুক্ত হাৱাৰ কথা কৈছে, এই যে মুক্ত হাৱা, আহকচোন আমি গানটো অলপ শুনি লওঁ। আজিৰ অনুষ্ঠানটি এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে।

0: আমি আকৌ আলোচনাৰ মাজলৈ আহিছোঁ। মুক্ত হাৱাৰ কথা শুনিলোঁ, প্ৰদূষিত হাৱা মানে মুক্ত হাৱাই আমাক কিমান উপকাৰ কৰে। ভূপেন দা গীতৰ মাজেৰেও কৈ থৈ গৈছে, অঞ্জলি দাস, দুৰ্ভাগ্যবশতঃ ময়ো কাহ আদিত ভুগি আছোঁ বহুদিন ধৰি, ভৱিষ্যতৰ কথা ভাবি শংকিত হওঁ বুলি তেখেতে উল্লেখ কৰিছে। মধুচন্দ শইকীয়া অৱশ্য সোণাৰীৰ পৰা তেখেতে কৈছে, ছাৰৰ কথাখিনি যথেষ্ট উপকৃত কৰিছে, আমাক বৰ সুন্দৰকৈ ছাৰে কথাখিনি বুজাই দিছে, ছাৰলৈ প্ৰণাম জনাইছোঁ বুলি তেখেতে উল্লেখ কৰিছে। নিভাৰাণী হাজৰিকা, নমস্কাৰ, সুপ্ৰভাত, অনুষ্ঠানটো চাই আছোঁ, দৰকাৰী বিষয়ে আলোচনা হৈছে, ধন্যবাদ আকাশবাণী গুৱাহাটী, ধন্যবাদ একেলগে আমিও জনাইছোঁ আমাৰ এপ'লো এক্সেল কেয়াৰ হাস্পাতালক এই সহযোগৰ বাবে। আমি আৰু এটা কথা, আজিকালি কৰ্কট ৰোগৰ কথা, আমি 7 তাৰিখে দিৱস এটা উদযাপন কৰা হয়, ৰাষ্ট্ৰীয় দিৱস, যে কৰ্কটৰ পৰা মুক্ত হৈ যিসকলে এই যুঁজখনৰ পৰা জয়ী হৈ আহিলে তেখেতসকলৰ জীৱনটোক উদযাপন কৰা হয়। এই কৰ্কট ৰোগৰ ক্ষেত্ৰত পৰিৱেশ প্ৰদূষণৰ যদি আমি দীৰ্ঘদিন ধৰি তাৰ মুখামুখি হৈ থাকোঁ, ইয়ে কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে নেকি, এই কথাটো জানিব বিচাৰিছোঁ।
1: আপোনাক যদি সৰু চমুকৈ যদি উত্তৰ দিওঁ, কৰে, দুটামান মই উদাহৰণো দিম কেনেকৈ কৰে। আৰু ইয়াৰ ওপৰত এতিয়া বহুত গৱেষণাও চলি আছে যে কি ধৰণৰ কৰ্কট ৰোগত খুব ডিৰেক্ট ইনফ্লুৱেঞ্চ এটা আছে। আপুনি হয়তো দেখা পাইছে যে কৰ্কট ৰোগৰ ভাৰতত স্পেচিয়েলি যিটো আগতে যিমান হৈছিলে, আমি ইনচিডেন্স বুলি কওঁ, যিমান নতুন পেচেণ্ট আমি দেখা পাওঁ কৰ্কট ৰোগৰ, সেইটো ডেফিনেটলি বৃদ্ধি হৈছে। আৰু বৃদ্ধি হোৱাটোৰ লগত আমি এতিয়া কজ আৰু এছ'চিয়েশ্যন দুটা বস্তু থাকে, আমি যেতিয়া গৱেষণা কৰোঁ যে কাৰণটো আমি ধৰিব পাৰিছোঁ নেকি, আৰু লগত আমি এছ'চিয়েশ্যনটো চাওঁ যে কি কথাৰ লগত একেলগে বস্তুটো ৰিলেটেড। কাৰণ কজ ক'বৰ কাৰণে খুব টান, সেইটোৰ কাৰণে আমি যেনেকুৱা ধৰণৰ ট্ৰায়েলবিলাক কৰোঁ সেইবিলাক খুব ষ্ট্ৰিক্ট ট্ৰায়েলছ হয়, কেতিয়াবা আমি খুব সঠিকভাৱে যে এইটোৱেই কাৰণ বুলি ক'বলৈ টান। কিন্তু ডেফিনেটলি আপুনি দেখা পাইছে যে লাং কেঞ্চাৰ, ব্ৰেষ্ট কেঞ্চাৰ, বহুত সময়ত অভেৰিয়ান কেঞ্চাৰ, এইবিলাকৰ লিম্ফোমা, এনেকুৱা ধৰণৰ যিবিলাক বেমাৰ আছে, কৰ্কট ৰোগ আছে, বেলেগ বেলেগ ধৰণৰ কৰ্কট ৰোগ আছে, সেইবিলাক ডেফিনেটলি বৃদ্ধি পাইছে। আমিয়ে দেখা পাইছোঁ হস্পিটেলত, আগতে যিমান আমাৰ পেচেণ্ট থাকিছিলে কৰ্কট ৰোগৰ, এতিয়া তাতকৈ বেছি হৈছে। আপুনি হয়তো দেখাও পাইছে কিমান নতুন নতুন হস্পিটেল হ'ল কৰ্কট ৰোগৰ, এতিয়া স্পেচিয়েলাইজড কেঞ্চাৰ হস্পিটেল আমাৰ চৰকাৰে বনাইছে অসমত, 7খনকৈ নতুন হস্পিটেল বনাইছে, ৰেফাৰেল চেণ্টাৰ বনাইছে, কাৰণ আগতে যিহেতু এনেকুৱা হস্পিটেলবোৰ নাছিলে, বেছিভাগ পেচেণ্ট বাহিৰলৈ গৈছিলে ট্ৰিটমেণ্টৰ কাৰণে। কিন্তু কৰ্কট ৰোগটো হোৱাৰ পাছত ট্ৰিটমেণ্ট কৰা আৰু কৰ্কট ৰোগটো প্ৰিভেণ্ট কৰিব পৰা, সেই দুটাৰ মাজতে এটা ডাঙৰ পাৰ্থক্য আছে। আৰু কিছুমান সৰু সৰু বস্তু আছে যিবিলাক বস্তু হয়তো কৰিলে প্ৰিভেনশ্যনত সহায় হ'ব। চিগাৰেট খোৱা, কোনো বেনিফিট নাই,

মানে মই এইটো প্ৰত্যেকজন পেচেণ্টক কওঁ, যদি কোনোবাই আপোনালোকে ধূম্ৰপান কৰে, চিগাৰেট খায়, আজিকালি যিমান পাৰে চৰকাৰেও ফটো এখন দি দিয়ে চিগাৰেটৰ পেকেটটোৰ ওপৰত, খুব বেয়া ফটো এখন দিয়ে, মুখত কেঞ্চাৰ হৈ যোৱা বা কিবা ভয় খুৱাবলৈকে দিয়ে মানুহক। তথাপিও মই দেখোঁ যে এটা নতুন কিবা এটা চাম এটা আছে ইয়াং ল'ৰা ছোৱালীৰ মাজত, ছোৱালীও স্পেচিফিকেলি, কাৰণ মোৰ ঘৰৰ বাহিৰতে অফিচ এটা আছে, মই দেখা পাওঁ তাত মানে ল'ৰা ছোৱালীবিলাক, বি পি অ' অফিচ এটা আছে, বহুত ল'ৰা ছোৱালী আহি তাত কাম কৰে। বেছিভাগে মই দেখা পাওঁ যে কিবা কাৰণে তেওঁলোকে চিগাৰেট, খুব চিগাৰেট খায়, আৰু এইটোৰ কোনো হেল্থ বেনিফিট নাই, মানে দেৰ ইজ ন' পজিটিভ এফেক্ট আপোনাৰ চিগাৰেট খোৱাৰ। আৰু এইটো অকল কৰ্কট ৰোগেই নহয়, লাংছটো নষ্ট কৰি পেলাব, প্ৰদূষণটো কেতিয়াবা আমি নিজেই প্ৰদূষণ ক্ৰিয়েট কৰি নিজৰ মাইক্ৰ' এনভাইৰনমেণ্টৰ ভিতৰত প্ৰদূষণ কৰোঁ। এতিয়া চিগাৰেটটো যেতিয়া আমি জ্বলাই লওঁ, সেইটো এটা কনচিয়াছ চইচ এটা লৈছোঁ আমি, আমি ডিচাইড কৰিছোঁ যে আমি নিজৰ এনভাইৰনমেণ্টটো আমি নিজেই পলিউট কৰিম বুলি পেলাই লৈছোঁ। সেইটো আপুনি সামাজিক প্ৰদূষণৰ কথা দূৰত থাকিল, আমি নিজেই ভাবিলোঁ যে আমি আমি নিজকে আমি এতিয়া পলিউট কৰিম বুলি পেলাই আমি মানে স্মোকটো ইনহেল কৰোঁ। চ' সেইটো এটা ডেফিনেট ডিৰেক্ট কনচিকুৱেঞ্চ হয় লাং কেঞ্চাৰৰ, বা অকল লাং কেঞ্চাৰে নহয়, ইছ'ফেজিয়েল কেঞ্চাৰ, আমাৰ খাদ্যনলীৰ যিটো হেৰি থাকে, কৰ্কট ৰোগ থাকে, সেইটোও বাঢ়ে। ষ্টামাক কেঞ্চাৰ, সেইটোও বাঢ়ে। কিছুমান ধৰণৰ মাইকী মানুহৰ গাইনেক'লজিকেল কেঞ্চাৰ, স্মোক স্মকিঙত, সেইটো সেইবিলাকো বাঢ়ে। চ' অকল যে বোলে লাং কেঞ্চাৰে হ'ব তেনেকুৱা কথা নহয়। ছেকেণ্ড হ'ল যে প্লাষ্টিকৰ যিটো ইনফ্লুৱেঞ্চ হৈছে আমাৰ লাইফত, যিটো মই ভাবোঁ যোৱা 30 বছৰত সাংঘাতিক ধৰণকে পেলাই বাঢ়ি গৈছে, এতিয়ালৈকে তাৰ স্পেচিফিক আমি কজবিলাক বিচাৰি পোৱা নাই। আমি অন্য কিছুমান বস্তু পাইছোঁ, এণ্ড'ক্ৰিনলজিকেল কিছুমান বেমাৰ পাইছোঁ, স্পেচিয়েলি এনিমেলছত পাইছোঁ, যিবিলাকে প্লাষ্টিক কনজিউম কৰে নেচাৰত থকা, বেঙত পাইছোঁ, মাছত পাইছোঁ, মেৰিন এনিমেলছত পাইছোঁ, কাৰণ সাগৰত গৈ পেলাই প্লাষ্টিকবিলাক ডাঙৰ ডাঙৰ গোট খাই পেলাই, পেচিফিক অ'চেনত এখন ডাঙৰ এটা এৰিয়া আছে কিমান কিলোমিটাৰ যুক্ত, য'ত অকল প্লাষ্টিক ওপঙি থাকে, কাৰণ অ'চেন কাৰেণ্টবিলাকে প্লাষ্টিকবিলাক তালৈ লৈ যায়। চ' তাত হুইলে খায়, মেমেলছবিলাকে খায়, তেওঁলোকৰ ভিতৰত আমি বহুত ধৰণৰ এণ্ড'ক্ৰিনলজিকেল এবনৰ্মেলিটি দেখা গৈছে। আৰু আই এম শ্যৰ যে এইবিলাক বস্তু হয়তো মানুহৰো হৈ আছে, আমি হয়তো ঠিক সঠিকভাৱে পিন পইণ্ট কৰিব পৰা নাই কেনেকৈ হৈছে, কিন্তু প্লাষ্টিক এক্সপ'জাৰ যিমান পাৰে সেইটো কমাওক। মই দেখোঁ আজিকালি বটলত পানী লৈ যোৱাটো এটা খুব মানে খুব ফেশ্বনেবল হৈ গৈছে, আৰু পটককৈ হয়তো খোৱা পানী বাহিৰত নাপালে আমি বটলেদি খাওঁ। যিমান পাৰে ঘৰৰ পৰা গ্লাছৰ বটল এটাত নিব বা ষ্টীলৰ বটল এটাত নিব, প্লাষ্টিকৰ বটলত পানী জেনেৰেলি যিমান পাৰে নাখাব। আৰু সেই বটলটো কেতিয়াবা আমি গাড়ীৰ ভিতৰত থৈ দিওঁ, থ'লে গাড়ীখন যেতিয়া গৰম হৈ যায়, কেতিয়াবা গাড়ীখন 50 ডিগ্ৰী 60 ডিগ্ৰীলৈকে গৰম হৈ যায়, যেতিয়া গাড়ীখনত বহে সেই আহি পেলাই দেখা পায় ছিটটো কিমান গৰম হৈ থাকে, সেই প্লাষ্টিকৰ বটলটো কিন্তু সেই ছিটৰ ওপৰতে থাকে, থাকি যিমানেই আপুনি গৰম কৰিব বটলটো, তাৰ পৰা কিছুমান কেমিকেল আছে যিটো পানীলৈ ওলাই যায়, তাৰপিছত সেই পানীটোকে আমি খাওঁ। বিছফিনল এ বুলি এটা প্ৰডাক্ট আছে, যিটোৱে ডিৰেক্ট এটা এফেক্ট আছে কেঞ্চাৰৰ ওপৰত, ডিৰেক্ট এফেক্ট আছে এণ্ড'ক্ৰিনলজিৰ ওপৰত। চ' কি ধৰণৰ প্লাষ্টিক ইউজ কৰিছে, যিমান দূৰ পাৰে প্লাষ্টিক মাইক্ৰ'ৱেভ অ'ভেনৰ ভিতৰত নভৰাব। প্লাষ্টিকৰ খোৱাত যদিও লিখে তলত মাইক্ৰ'ৱেভ ছেফ বুলি পেলাই, প্লাষ্টিকৰ বাচনত খোৱা দি পেলাই মাইক্ৰ'ৱেভ অ'ভেনত নভৰাব। আজিকালি চবৰে ঘৰে ঘৰে মাইক্ৰ'ৱেভ থাকে, আইনাৰ বাচনত দিব বা আপুনি ক্লেৰ বাচনত দিব, পৰ্চিলিনৰ বাচনত দিব, য'ত ছেফ, মাইক্ৰ'ৱেভ ছেফ হয় সেইবিলাক আচলতে। কিন্তু প্লাষ্টিকৰ বাচনত মাইক্ৰ'ৱেভ বহুত বেছি গৰম কৰে মাইক্ৰ'ৱেভটোৱে, আৰু তাৰ পৰা লিচিং হ'ব পাৰে খোৱাটোৰ ভিতৰলৈ। আৰু কিছুমান বস্তু আছে, যেনে আমাৰ নৰ্থ ইষ্টত যদি আপুনি চাই, আমি পোৰা বস্তু খাই ভাল পাওঁ, পোৰা মাংস, এইটোৰ এটা ডিৰেক্ট এফেক্ট এটা আছে। মাংস পুৰি পেলাই আজিকালি দেখোঁ, মই যিমান ট্ৰেড ফেয়াৰলৈ যাওঁ বা যিমান মেলা হয়, চবতে দেখোঁ যে পোৰা মাংস বেচে, পোৰা প্ৰন, পোৰা মাছ, গৰৈ মাছ পিটিকা, ময়ো খাই খুব ভাল পাওঁ। কিন্তু পোৰা যিটো মাংস থাকে সেইটো যদি ক'লা হৈ যায় পুৰি পেলাই, সেই যিটো অঙঠাৰ নিচিনা হৈ যায়, সেই বস্তুটো কাৰ্চিনোজেনিক। চ' তাত এটা চেঞ্জ হয়, ফেটটো বদলি যায়, আৰু স্পেচিয়েলি যদি মাংসটোত যদি ফেট থাকে আৰু সেইটো যদি গৈ জুইত পৰে, তাৰ পৰা যিটো ভেপাৰ আহে ওপৰলৈ, সেইটোত কাৰ্চিনোজেন থাকে। চ' আজিকালি সেইকাৰণে বাহিৰতো খুব তেওঁলোক কেয়াৰফুল হৈছে যে গ্ৰিলিং যেতিয়া কৰে, আগতে অলপ মাইক্ৰ'ৱেভত গৰম কৰি লয়, অকণমান মাংসটো কুক কৰি লয়, বা মেৰিনেট যদি কৰে, যেনে আপুনি যদি নেমু দি দিয়ে, অলিভ অইল দি দিয়ে, এনেকুৱা ধৰণৰ ভাল বস্তু এটা যদি মেৰিনেট কৰে, তেতিয়াহ'লে সেই পাৰ্টিকুলাৰ কাৰ্চিনোজেনটো প্ৰডাকশ্যনটো কমি থাকে। চ' মাংস যেতিয়া খোৱা যায়, যিহেতু আমি বাহিৰত খাওঁ, সেই বস্তুবিলাকৰ ওপৰত অলপ কেয়াৰফুল হোৱাটো ভাল, যে কি ধৰণৰ মাংস আমি খাইছোঁ। নৰ্থ ইষ্টত ইছ'ফেজিয়েল কেঞ্চাৰ যিটো কয়, ইছ'ফেজিয়েল কেঞ্চাৰ খুব কমন। মই এণ্ডস্কপি কৰোঁ, মোৰ যদি দিনটোত যদি মই 10টা এণ্ডস্কপি কৰোঁ, মোৰ মিনিমাম 2টা বা 3টা কেঞ্চাৰ ওলায়, খাদ্যনলীৰ কেঞ্চাৰ। চ' প্ৰত্যেকদিনে ভাবক, যদি মই 2টা বা 3টা, 10টাৰ ভিতৰত যদি দুজন বা 3জন মানুহৰ যদি খাদ্যনলীৰ কেঞ্চাৰ ওলায়, তাৰমানে ইয়াত কিমান বেছি ইছ'ফেজিয়েল কেঞ্চাৰ। চ' সেইটো আমাৰ হয়তো

0: খাদ্য পদ্ধতিৰ লগত কিবা এটা লিংক থাকিব পাৰে। বহুত মানুহ যিবিলাক আহে তেওঁলোক ট্ৰাইবেল, আমাৰ ট্ৰাইবেল এৰিয়াবিলাকৰ মানুহ হয়। চ' কিবা এটা মোৰ লাগে হয়তো যিটো তেওঁলোকে ড্ৰিংক কৰে, আপং খায় বা তাত যি যি ধৰণৰ খাদ্য খায়, কিবা এটা কানেকশ্যন এটা হয়তো থাকিব পাৰে, বা ভাইৰেল ইনফেকশ্যনৰ লগতো কানেকশ্যন থাকিব পাৰে। আমি যি ধৰণকৈ তামোল খাওঁ, তামোলৰ লগত যিটো চূণ খাওঁ বা ধপাত খাওঁ, তাৰ হয়তো এফেক্ট এটা থাকিব পাৰে। সেইটোৰ লগত অৰেল কেঞ্চাৰৰ খুব ক্লজ এছ'চিয়েশ্যন আছে, হয়তো ইছ'ফেজিয়েল কেঞ্চাৰৰ এটা খুব ক্লজ কানেকশ্যন থাকিব পাৰে। চ' এনেকুৱা ধৰণৰ যিবিলাক বস্তু আছে, তাৰমানে আমি প্ৰদূষণ বুলি যেতিয়া কওঁ বা এনভাইৰনমেণ্ট বুলি যেতিয়া কওঁ, আমি সদায় বাহিৰলৈ চাওঁ, আমাৰ বাহিৰৰ এনভাইৰনমেণ্টটোৰ কথা ভাবোঁ যিটো দি আমাৰ ভিতৰলৈ বস্তুটো সোমাই আহিছে। আমাৰ ভিতৰতো এনভাইৰনমেণ্ট এটা আছে, আমাৰ শৰীৰটোৰ ভিতৰতো এটা এনভাইৰনমেণ্ট আছে যিটো আমাৰ কণ্ট্ৰলত আছে, সেইটো যাতে আমি পলিউট নকৰোঁ, জানি শুনি যাতে পলিউট নকৰোঁ। চ' এনেকুৱা ধৰণৰ বস্তুবিলাক যেতিয়া আমি কৰোঁ, হেবিট হিচাপে কৰোঁ, কেতিয়াবা আমাৰ খাই ভাল লাগে, কিন্তু যিমান পাৰে এই বস্তুবিলাক লিমিট কৰিব, যিটো বস্তু আপুনি জানে যে নিজৰ কাৰণে বেয়া। আজিকালি ডেকাচামৰ মাজত ড্ৰিংকিং আৰু আপোনাৰ হেৰি কনজামশ্যন, চিগাৰেট কনজামশ্যন, এই দুটা উদ্ভুত ধৰণকৈ বাঢ়িছে। এই দুটা বস্তু তেওঁলোকে বুজি পোৱাটো উচিত যে এইকেইটা বস্তুৰ লং টাৰ্ম হেল্থ বেনিফিট একো নাই। মানে ইমান বেছি মই দেখা পাওঁ ডেকা ল'ৰা ছোৱালী, 30 বছৰীয়া ল'ৰা যাৰ লিভাৰ বেয়া হৈ গৈছে, ইয়াং ছোৱালী যাৰ চিগাৰেট খাই খাই পেলাই আপোনাৰ লাংছ বেয়া হৈ গৈছে, এই বস্তুটো আপোনাৰ মানে নিজে কৰি লোৱা বেমাৰ এইবিলাক। চ' আমি লোকক দোষ দিলে কি হ'ব, এইবিলাক বস্তু আমি নিজৰ এনভাইৰনমেণ্টটো আমি নিজেই নষ্ট কৰিছোঁ। চ' এইখিনি যদি অলপ সজাগতা হয়, যদি বুজি পায় যে আগলৈ কিন্তু খুব চাফাৰিং হ'ব, মানে মই COPD থকা যিখিনি মানুহ দেখোঁ তেওঁলোকৰ কেঞ্চাৰ নাই, কিন্তু প্ৰত্যেকটো উশাহৰ কাৰণে যেতিয়া তেওঁলোকে কষ্ট পায়, উশাহ এটা ল'বৰ কাৰণে যেতিয়া মানে তেওঁলোকে দৰৱ ইউজ নকৰাকৈ উশাহ ল'ব নোৱাৰে, সেইটোৰ নিচিনা কষ্টদায়ী বেলেগ কথা নাই। বেলেগ বেমাৰ আপোনাৰ কম বেছি হৈ থাকিব পাৰে, কিন্তু আপুনি চলি থাকিব পাৰিব, কিন্তু প্ৰত্যেকটো উশাহৰ কাৰণে যদি আপুনি কষ্ট কৰিব লাগে, সেইটো কেনেকুৱা ধৰণৰ বেমাৰ হ'ব? তাতকেতো হয় কেঞ্চাৰ হৈ পেলাই মানুহজন হয়তো মৰি যোৱাই বেছি ভাল, ইমান কষ্ট পায় পিছলৈ, তেতিয়া ৰিয়েলাইজ কৰে যে মই হয়তো মোৰ ডেকা বয়সত খাব নালাগিছিল, চিগাৰেটটো খাব নালাগিছিল। কিন্তু ডেকা হৈ থাকে যেতিয়া, তেতিয়া বুজি নাপায়, তেতিয়া দেখা নাপায় ফিউচাৰটো কেনেকুৱা হ'ব পাৰে। আৰু এতিয়া হয়তো সেই মানে ফূৰ্তিৰ হেৰিত বা নিজৰ সংগৰ লগত থাকি পেলাই তেনেকুৱা ধৰণৰ বস্তু প্ৰেৰণ কৰে, কিন্তু এই বস্তুবিলাক মই ভাবোঁ মাক দেউতাকেও বুজোৱা উচিত। আৰু আজিকালি ল'ৰা ছোৱালী নিজে জানে, তেওঁলোকে ছ'চিয়েল মিডিয়া কনজিউম কৰে, চব জেগাতে এই বস্তুবিলাক এভেইলেবল, ইনফৰ্মেশ্যন ইজ এভেইলেবল, নকৰাটো ভাল
1: হয়। নিবাৰণী হাজৰিকা, আপোনাৰ বাৰ্তাটো ইতিমধ্যে পঢ়িছোঁ, অজয় চক্ৰৱৰ্তী খুব ভাল পাইছে, পংকজ বৈশ্যই কৈছে যে খুব সুন্দৰ বিশ্লেষণ, তেওঁ অভিনন্দন জনাইছে। আৰু তেওঁ এটা কথা জানিব বিচাৰিছে, উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগৰ বাবে শৰীৰত বা ছালত ঘাঁ বা ফোঁহা হ'ব পাৰে নেকি, সেই কথাটো তেওঁ জানিব বিচাৰিছে।
0: উচ্চ ৰক্তচাপৰ কাৰণে নহয়, কিন্তু মধুমেহ ৰোগৰ কাৰণে ডেফিনেটলি হ'ব পাৰে। উচ্চ ৰক্তচাপৰ যিটো প্ৰভাৱ পৰে সেইটো হাৰ্টত পৰে, কেতিয়াবা আপোনাৰ হাৰ্টটো যদি বেয়া হয় লাংছত পৰিব পাৰে, ষ্ট্ৰ'ক হ'ব পাৰে, এনেকুৱা ধৰণৰ বস্তু হ'ব পাৰে, কিন্তু ছালত জেনেৰেলি ঘাঁ নহয় যদি কণ্ট্ৰলত থাকে। কিন্তু ডায়েবেটিছ হ'লে ডেফিনেটলি হ'ব পাৰে, কাৰণ ডায়েবেটিছ যেতিয়া হয় আপোনাৰ ইমিউনিটিটো কমি যায়, যদি ঘাঁ এটা লাগে সেইটো শুকাবলৈ সময় বেছি লাগিব। ভৰিত যদি ঘাঁ লাগে, ডায়েবেটিক ফুট বুলি আমি কওঁ, সেইটো একদম এটা স্পেচিফিক কণ্ডিশ্যন য'ত আপোনাৰ ভৰিৰ ঘাঁ নুশুকায়, কাৰণ নাৰ্ভবিলাক নষ্ট হৈ যায়, ব্লাড ভালকৈ চলাচল নকৰে, তেজ চলাচল নকৰে ভৰিলে। চ' মধুমেহ ৰোগত ডেফিনেটলি ছালৰ ঘাঁ হ'ব পাৰে।
1: ৰিণু ভট্টাচাৰ্যই কৈছে যে আজিৰ অতিথিগৰাকীক নমস্কাৰ জনাইছোঁ, অতি প্ৰাসংগিক বিষয়ৰ অনুষ্ঠান আজি, তেখেতৰ কথাখিনি বৰ্তমান সময়ত অতি গভীৰ আৰু আমি সকলোৱে মানিব লাগিব, নহ'লে আমি আচলতে ৰোগীয়া জাতিলৈ পৰিণত হ'ম।
0: হয়, তেখেতে এই কথা, আমি কিছু পৰিমাণে ৰোগীয়া জাতি হ'বলেই ধৰিছোঁ, সেইকাৰণে আমি সজাগ যদি নহওঁ, মোৰ সৰু, আমাৰ যিটো মানে মোৰ সৰু ল'ৰা এটা আছে, তাক যেতিয়া মই চাওঁ আৰু লগৰ যেতিয়া মই স্কুললৈ যাওঁ, ল'ৰা ছোৱালীবিলাকক দেখা পাওঁ, মোৰ চিন্তা লাগে যে সিহঁতৰ ফিউচাৰটো কেনেকুৱা হ'ব, কাৰণ এইবিলাক বস্তু আমিয়ে হয়তো শিকাব লাগিব, কিন্তু আজিকালি সমাজখন এনেকুৱা হৈ গৈছে। আৰু সিহঁতৰ আগতে আমাৰ খুব সহজ আছিল, আমি স্কুলৰ পৰা আহোঁ, আমি দৌৰ মাৰি ওলাই যাওঁ, বাহিৰত খেলিবলৈ যাওঁ, ফুটবল খেলোঁ, ক্ৰিকেট খেলোঁ, গধূলি সময়ত আহোঁ, হাত মুখ ধুই বহি পঢ়া শুনা কৰোঁ। আজিকালি ল'ৰা ছোৱালীয়ে নকৰে, আজিকালি ল'ৰা ছোৱালী ফ্লেটত থাকে, কোনো ল'ৰা ছোৱালীৰ লগত কোনো কানেকশ্যনেই নাই, বন্ধু নাই, কোনো মানে তেওঁ সিহঁতৰ যিটো ছ'চিয়েল এনভাইৰনমেণ্ট থাকে সেইটো একদম সলনি হৈ গ'ল। আহিয়ে টিভিৰ মুখত বহিব খোজে বা মোবাইলটো খুলি ল'ব খোজে, খাওঁতেও মোবাইলটো চাব খোজে। চ' এইবিলাক বস্তুৰ আপোনালোকে জানি আচৰিত খাব যে য'ত এই মোবাইলবিলাকৰ যিবিলাক সিহঁতে বস্তু চায়, চিলিকন ভেলী, চিলিকন ভেলীত, কেলিফৰ্ণিয়াত 16 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ স্ক্ৰীন ইউজ কৰাটো মানা। চ' চিলিকন ভেলীৰ যোনবিলাকে ডিজাইন কৰে প্ৰগ্ৰামবিলাক, তেওঁলোকেই জানে যে স্ক্ৰীনখন যে ল'ৰা ছোৱালীৰ কাৰণে কিমান বেয়া। চ' সিহঁতৰ আটাইতকৈ ধনী যিকেইখন স্কুল আছে, সেইকেইখন

0: ফোনত স্ক্ৰীণ এলাউড নহয়। আমি কিন্তু ইয়াত মানে মই এনভাইৰনমেণ্টৰ ওলোটা দিশটো দেখুৱাইছোঁ যে আমি পেপাৰলেছ, আমি এটা ভাবোঁ যে পেপাৰলেছটো খুব ভাল বস্তু যে আমি গছ নাকাটো, কিন্তু পেপাৰলেছ কৰিবলৈ গৈ পেলাই যে আমি স্ক্ৰীণৰ ওপৰত ডিপেণ্ডেণ্ট হৈ গৈছোঁ, যে আমি ভাবিছোঁ যে পেপাৰ নিলিখাটো ভাল, পেপাৰ ইউজ নকৰাটো ভাল, কিন্তু ল'ৰা ছোৱালীবিলাকে যেতিয়ালৈকে পেপাৰত লিখি কথাটো নিশিকে তেওঁলোকৰ নুবুজে। এইটোৰ ওপৰত এতিয়া বহুত ৰিচাৰ্চ আছে যে স্ক্ৰীণখনত চাই পেলাই কথা এটা যেতিয়া শিকে সেইটো কথা এটা লিখি পেলাই বুজাৰ মাজত তাৰ মাজত সাংঘাতিক পাৰ্থক্য এটা আছে। চ' ছুইডেনত, নৰৱেত, স্কেণ্ডিনেভিয়ান যোনকেইখন দেশ আছে য'ত তেওঁলোকে পেপাৰলেছ হৈ গৈছিলে, চবতে এতিয়া পেপাৰ ঘূৰি আহিছে। তেওঁলোকে স্ক্ৰীণ বেন কৰিছে, ছ'চিয়েল মিডিয়া বেন কৰিছে বিফ'ৰ দি এজ অফ 16, কাৰণ তেওঁলোকে এতিয়া দেখা পাইছে যে তাৰ অদ্ভুত এফেক্টটো কি হৈছে ল'ৰা ছোৱালীৰ ওপৰত, ব্ৰেইনৰ ওপৰত এফেক্টটো কি হৈছে। ল'ৰা ছোৱালীয়ে যিবিলাকে ছ'চিয়েল মিডিয়া কনজিউম কৰে বা যদি গেমছ খেলে, তেওঁলোকৰ ব্ৰেইনটোৰ FMRI বুলি পেলাই এটা পৰীক্ষা আছে, ফাংচনেল MRI, য'ত আমি ব্ৰেইনৰ এক্টিভিটি মেজাৰ কৰিব পাৰোঁ। তেওঁলোকৰ যদি ব্ৰেইনৰ এক্টিভিটিৰ যদি আপুনি ফটোখন চায় আৰু কোকেইন এডিক্ট এটাৰ যদি ফটোখন চাই দেখিবলৈ একে, কাৰণ সেই গেমটোৱে আমাৰ যিটো ৰিৱাৰ্ড ছিষ্টেম থাকে, ড্ৰাগছ খালে আমাৰ যিটো ৰিৱাৰ্ড ছিষ্টেম এক্টিভেট হয় একেটা ছিষ্টেম এফেক্ট হয়। চ' আপুনি দেখা পাব, সেইকাৰণে যদি বাচ্চা এটা আছে ঘৰত, সৰু বাচ্চা এটা যদি আছে, মোবাইলটো আপুনি লৈ ল'বচোন খেলি থকা মোবাইলটো, তাৰপিছত তাৰ ৰিয়েকশ্যনটো চাব কেনেকুৱা হয়। কিছু সময়ৰ কাৰণে এটা সাংঘাতিক বিহেভিয়াৰেল এটা ৰিয়েকশ্যন এটা হয়, এনেকুৱা হয় যেন মানে মোৰ পৰা আপুনি ড্ৰাগটো লৈ গুচি গ'ল, মোৰ ফিক্সটো লৈ আপুনি গুচি গ'ল, তেনেকুৱা ধৰণৰ ৰিয়েকশ্যন এটা হয়। আৰু এইবিলাকৰ এটা বিহেভিয়াৰেল ইম্পেক্ট এটা থাকে, আৰু এইটোৱে আপোনাৰ লাৰ্ণিং এফেক্ট কৰিব, সিহঁতৰ ফ'কাচিং এবিলিটিটো এফেক্ট কৰিব, সিহঁতে কিমান বুজি পায় সেইটো এফেক্ট কৰিব, আৰু এইবিলাক চবৰে গোটেই জীৱনত এটা ডাঙৰ এফেক্ট এটা হ'ব। কাৰণ সেইবিলাক ব্ৰেইনটোৱে যদি ভালকৈ কাম নকৰে, যদি ফ'কাছেই নাথাকে, যদি এটেনশ্যনেই নাথাকে, যদি কথা বুজিব পৰা ক্ষমতাটোৱে যদি নাথাকে, তেতিয়াহ'লে শিকিব কেনেকৈ, নিজে ক্ৰিয়েটিভিটি ক'ৰ পৰা আহিব, তেওঁলোকে নিজে নতুন বস্তু বনাব কেনেকৈ। এই বস্তুবিলাকৰ ওপৰত হয়তো মানুহে ইমান বেছি এটেনশ্যন দিয়া নাই, কিন্তু আমি যিহেতু তেনেকুৱা পেচেণ্ট দেখা পাই থাকোঁ, আমাৰ চকুত আগতে পৰে, এইটো কিন্তু এটা ডাঙৰ এপিডেমিক এটা আহি আছে। চ' আমি যেতিয়া এনভাইৰনমেণ্টৰ কথা কওঁ, মেণ্টেল এনভাইৰনমেণ্ট, ছ'চিয়েল এনভাইৰনমেণ্ট, কি ধৰণৰ এনভাইৰনমেণ্টত ল'ৰা ছোৱালী ডাঙৰ হৈছে, এইটো এটা সাংঘাতিক এটা চেলেঞ্জ আমাৰ আহি আছে আগলৈ।
1: আমাৰ সময় শেষ হৈ আহিছে, 9 মিনিট সময় আছে, কিন্তু মই ছাৰৰ কথাখিনি শুনি, আমি বহু কথা পাতিবলগীয়া আছিল, কিন্তু ছাৰে কোৱা প্ৰতিটো কথা, এটা এটা শব্দ অতি গুৰুত্বপূৰ্ণ। আজি মণিমা শৰ্মা, আপুনি ছাৰৰ পৰা বহু নজনা কথা জানিব পাৰিছোঁ, ভনীতা বিনীতা ডেকা, আপুনি খুব ভাল অনুষ্ঠান চাই আছোঁ বুলি কৈছে, ভদ্ৰাৱতী বৰ্মনে, এইটো ছাৰ মই বুজি পোৱা নাই, LGE ছেৰাম, জোখতকৈ
0: IgE ছেৰাম, চ' ইমিউনোগ্লোবুলিন ই, সেইটো এলাৰ্জিৰ এটা মাৰ্কাৰ, যদি আপোনাৰ
1: কি সমস্যা হ'ব পাৰে জানিব,
0: সমস্যা বেলেগ একো নহয়, কিন্তু সেইটোৱে দেখায় যে আপোনাৰ এলাৰ্জি হোৱা অলপ চান্সটো বেছি। IgEটো দেখি পেলাই ভয় নাখাব, ডাক্তৰজনক সুধিব, যদি আপোনাৰ এলাৰ্জি আছে, কেতিয়াবা ৰেস্পিৰেটৰী এলাৰ্জি হয়, নাকৰ এলাৰ্জি থাকিব পাৰে বা উশাহৰ অসুবিধা থাকিব পাৰে, কেতিয়াবা ছালৰ এলাৰ্জি থাকিব পাৰে, তেতিয়াহ'লে তাৰ কাৰণে দৰৱ আছে। কিন্তু বাই ইটছেল্ফ অকল IgE নম্বৰটো চাই পেলাই ভয় নাখাব যদিও বেছি আছে।
1: হয় ছাৰ, এতিয়া আমি জীৱনশৈলী কথা অলপ পাতোঁ, জীৱনশৈলীৰ সৈতে জড়িত কিছুমান মানে ৰোগ বুলিয়েই ক'লোঁ আমি, যে মেদবহুলতা, ডায়েবেটিছ, ছাৰ উচ্চ ৰক্তচাপ, কিন্তু এতিয়া যে নগৰীকৰণ হৈছে, এই নগৰীকৰণে ইয়াত পৰোক্ষভাৱে হ'লেও কিছু প্ৰভাৱ পেলাইছে নেকি, এনেকুৱা জীৱনশৈলীগত যিটো
0: পেলাইছে নেকি নহয়, আটাইতকৈ বেছি সেইটোৱে প্ৰভাৱ পেলাইছে। আমি যিবিলাক এতিয়া আমাৰ নামটোৱে সেইটো মেটাবলিক ডিজিজ বুলি কওঁ, মেটাবলিক চিনড্ৰোম, যদি আপুনি চাই, আৰু আজিকালি আমি হৃদৰোগ, কিডনি ৰোগ, মানে আপোনাৰ বৃক্কৰোগ, আপোনাৰ পেটত ফেট জমা হোৱা, ফেটি লিভাৰ, চবেই যোনে আল্ট্ৰাচাউণ্ড কৰিছে হয়তো দেখা পাইছে যে গ্ৰেড 1 ফেটি লিভাৰ এটাৰ ডায়েগনচিছ চবেই পায়, গ্ৰেড 2 ফেটি লিভাৰ হ'লে অলপ চিন্তাটো বেছিকৈ লাগে। এই গোটেই যিবিলাক বেমাৰ আছে ইটোৰ লগত সিটো কানেক্টেড, আৰু এইবিলাক চব আমাৰ লাইফষ্টাইলৰ লগত ৰিলেটেড। কাৰণ আপুনি যদি দেখা পায়, আগতে আমাৰ মানে গোটেই আমাৰ দিনটো যিধৰণকৈ আমি থাকোঁ, গোটেই আমাৰ স্কেডিউলটোৱে এতিয়া বদলি গ'ল। আমি এতিয়া এক্সাৰচাইজ কৰিবলৈ জিম এটালৈ যাব লাগে, জিমটোলৈ অকল নাযাওঁ, জিমটোলৈ গৈ এক্সাৰচাইজ কৰি তাৰপিছত ফিজিকেল ট্ৰেইনাৰ এজনেও থাকে, যোনে পৃথিৱীৰ আপোনাৰ ছাপ্লিমেণ্ট সোপা খাবলৈ কয়, সেইটো লৈ পেলাইও সৰু ডেকা চামৰ এটা প্ৰব্লেম আছে, ইউৰিক এচিড বাঢ়ে, ছাপ্লিমেণ্টৰ আৰু অন্য বহুত প্ৰব্লেম কিছুমান আছে, কিন্তু সেইটো বিভাগলৈ এতিয়া নাযাওঁ। কিন্তু এক্সাৰচাইজ নকৰা, তাৰমানে আমাৰ ঘৰত যিহেতু আমি খুব ছেডেণ্টেৰী হৈ গৈছোঁ, আৰ্বানাইজেশ্যন হোৱাৰ লগে লগে আমাৰ লাইফটো খুব ছেডেণ্টেৰী হৈ গ'ল, ছেডেণ্টেৰী মানে আমি চলা ফিৰা খুব কমকৈ কৰোঁ, আৰু আমি ৰাতিপুৱাৰ পৰাই আপুনি দেখিব উঠি পেলাই আমাৰ যিটো এক্টিভিটি, আধা ঘণ্টা এঘণ্টাৰ ভিতৰত আমি খোৱা চোৱা বনাই, ল'ৰা ছোৱালী হয়তো স্কুললৈ যায়, অফিচলৈ যোৱা যায়, গা ধুই আমি ওলাই যাওঁ, গাড়ীত বহি যাওঁ, গোটেইখিনি সময় অফিচত গাড়ীত বহি থাকোঁ, গাড়ীত আকৌ ঘূৰি গুচি আহোঁ ঘৰ।

0: ঘৰলৈ আহি পেলাই আমি আবেলিৰ যিখিনি কাম থাকে, টিভি চালোঁ, চিনেমা চালোঁ, কিবা এটা চালোঁ, খোৱা বোৱা কৰিলোঁ। চ' আমাৰ ফিজিকেল এক্টিভিটি বুলিলে হাৰ্ডলি এনি ফিজিকেল এক্টিভিটি হয়, আৰু এইটো খুব ক্ল'জলি কানেক্টেড। এতিয়া পেটৰ চাইজটো মই একদম সহজ আপোনাক এটা উপায় এটা দিছোঁ, যিখিনি মতা মানুহ আছে আপোনালোকৰ যদি ইণ্ডিয়ান কণ্টেক্সটত আপোনালোকৰ যদি পেটৰ চাইজটো নাইটোৰ ওপৰত আপুনি পেটটো জুখি চাব, 37 ইঞ্চিতকৈ যদি বেছি আপুনি মেটাবলিক চিনড্ৰম হোৱাৰ চান্স খুব বেছি। মাইকী মানুহ যদি হয় 35 ইঞ্চিতকৈ যদি বেছি তেতিয়াহ'লে মেটাবলিক চিনড্ৰম হোৱাৰ ৰিস্কটো খুব বেছি। মেটাবলিক চিনড্ৰম মানে কি, ফেট যেতিয়া জমা হয় আমাৰ গাৰ ভিতৰত, পেটৰ ভিতৰত যিটো ফেট জমা হয় সেইটোক এপল শ্বেপড অবেচিটি বুলি কয়, দেখিবলৈ আপেলটোৰ নিচিনা হৈ যায়। ভৰিত বা যেতিয়া কঁকালত জমা হয় তেতিয়া পেয়াৰ শ্বেপড অবেচিটি বুলি কয়, চ' দেখিবলৈ নাচপতিটোৰ নিচিনা হয়। চ' নাচপতিটোৰ নিচিনা হোৱাটো ইমান বেছি বেয়া নহয়, কিন্তু আপেলটোৰ নিচিনা যিটো অবেচিটি হয়, তাৰমানে পেটটো যেতিয়া ওলাই যায়, পেটৰ ভিতৰত থকা ফেটখিনি মেটাবলিকেলি এক্টিভ হয়। চ' তাৰ পৰা ইনফ্লামেটৰী মিডিয়েটৰ বুলি কয়, কেমিকেল কিছুমান ওলায় যিটো ডাইৰেক্টলি লিভাৰলৈ যায়, হাৰ্টলৈ যায়, কিডনিলৈ যায়, আৰু সেইটোৱে ইনফ্লামেশ্যন কৰে। আৰু আমি দেখা পাইছোঁ যে তেওঁলোকৰ প্ৰথমতে আৰম্ভ হয় ইনচুলিন ৰেজিষ্টেঞ্চ। চুগাৰ যদি নৰ্মেলো থাকে, ইনচুলিনৰ লেভেলটো শৰীৰত বাঢ়ি থাকে, সেইটোৱে প্ৰথম ষ্টেপ ল'লে শৰীৰে ডায়েবেটিছ হ'বৰ কাৰণে। আৰু সেইটোৰ লগতেই দেখা পাব লাহে লাহে ডায়েবেটিছ হ'ব, কিডনিটোত এফেক্ট হ'ব, লিভাৰৰ ভিতৰত ফেট জমা হ'ব। আৰু এতিয়া লিভাৰ চিৰ'ছিছ বুলি যিটো আমি কওঁ, যেতিয়া লিভাৰ একদম ডেমেজ হৈ যায়, আটাইতকৈ প্ৰধান কাৰণ হ'ল নন এলকহলিক ফেটি লিভাৰ, তাৰমানে মদ নাখায় তেওঁলোকে, ফেটি লিভাৰ হৈ পেলাই যিটো চিৰ'ছিছ হয় সেইটো আটাইতকৈ কমন হৈ পৰিছে এতিয়া। চ' এইটো এই গোটেইবিলাক বস্তু হৈছে কাৰণ আমাৰ গোটেই লাইফষ্টাইলটো বদলি গৈছে, আমাৰ খোৱাৰ পদ্ধতি বদলি গৈছে। আপুনি যদি গ্ৰ'চাৰী ষ্ট'ৰ এখনলৈ যায়, আগতে আমি শাক পাচলি কিনিছিলোঁ, বজাৰলৈ গৈ বেগ এটা নিওঁ, তাত আমি পাচলি কিনি আনো। আজিকালি আপুনি গ্ৰ'চাৰী ষ্ট'ৰত যদি সোমায় পাচলিবিলাক বিচাৰিয়ে নাপাব, আপুনি মেইনলি পাব কি, প্ৰি মেড পৰাঠা, আপুনি চিকেন নাগেটছ পাব, আপুনি শিখ কাবাব পাব, আৰু চব পেকেটত ভৰাই থোৱা পাব, যিটো আপুনি গৈ মাইক্ৰ'ৱেভত গৰম কৰি খাই দিব পাৰে। সহজ কৰি দিলে চব, কিন্তু এই গোটেই খাদ্যবিলাক আপোনাৰ কাৰণে আচলতে বেয়া, আৰু এইবিলাকে চবেই মেটাবলিক চিনড্ৰমটো বঢ়ায়। বেছিভাগ ময়দাৰ বস্তু, আপুনি ল'ৰা ছোৱালী আজিকালি দেখা পাওঁ কোক, পেপচি, স্প্ৰাইট নহ'লে সিহঁতৰ অসুবিধা। এটা একাপ কোক যদি আপুনি 45 মিনিটৰ পৰা 1 ঘণ্টা যদি ট্ৰেডমিল এটাত দৌৰে, যিখিনি কেলৰি বাৰ্ণ কৰিব, এটা কেন কোকত থাকে, তাৰমানে 1 কেন কোক যদি খায় আপুনি 1 ঘণ্টা দৌৰিব লাগিব সেইখিনি কেলৰি নাইকিয়া কৰিবৰ কাৰণে। চ' যোনে ৰেগুলাৰলি কোক খাই আছে, তাৰমানে আপুনি ভাবক কিমান কেলৰি সোমাইছে, আৰু 1 ঘণ্টা দৌৰিছে কেইটা মানুহে, তাৰমানে আপোনাৰ কনষ্টেণ্টলি এটা কেলৰি ৰিচ এনভাইৰনমেণ্ট এটাত আছে, আৰু সেই এনাৰ্জিখিনি যেতিয়া আপুনি খৰচ নকৰে, আমাৰ জিনছবিলাকে নাজানে আমাৰ শৰীৰটো এতিয়াও কেভমেন মেণ্টেলিটিত আছে। চ' শৰীৰটোৱে কি ভাবে, যেতিয়া আমি খাদ্য দিওঁ শৰীৰটো, শৰীৰটোৱে ভাবে মই নেক্সট আহাৰ পামনে নাপাম মই নাজানো, যিমানখিনি এক্সট্ৰা এনাৰ্জি আছে মই এইখিনি ষ্ট'ৰ কৰিব লাগে। চ' লগে লগে সেই এনাৰ্জিখিনি নি ফেট বনাই পেলাই পেটত ষ্ট'ৰ কৰি থৈ দিয়ে, তাৰ আমি 4 ঘণ্টা মূৰত আকৌ বহি লৈ পেলাই ধুনীয়াকৈ খাওঁ, আকৌ সেইখিনি ষ্ট'ৰ হ'ল। চ' যেতিয়ালৈকে আমি বাৰ্ণ নকৰোঁ, যেতিয়ালৈকে আমি এইখিনি যেতিয়া স্পেণ্ড নকৰোঁ এনাৰ্জিটো, এইখিনি ষ্ট'ৰ হৈ হৈ গৈ থাকিব। চ' বেছিভাগ সময়ত দেখিব, যেতিয়ালৈকে মানুহবিলাক অকণমান ডেকা অৱস্থাত থাকে, দৌৰা দৌৰি কৰি আছে, খেলা ধূলা কৰি আছে, অলপ লাহি হৈ থাকে, যেতিয়া এক্টিভিটি লেভেলটো কমি যায়, কাৰণ খোৱাটোতো কমি নাযায়, খোৱাটোতো বেছিভাগে মানে বেছ ভালকেই খোৱা যায়, আজিকালি মানে খোৱাৰ অভাৱ বেছিভাগ মানুহৰ নাই, চ' এই লাইফষ্টাইল ডিজিজবিলাক বাঢ়া আৰম্ভ হৈছে। চ' ইণ্ডিয়া বৰ ইনফেমাছলি ইজ নোন এজ দ্য ডায়েবেটিছ কেপিটেল অফ দ্য ৱৰ্ল্ড, কাৰণ ইয়াত আটাইতকৈ বেছি ডায়েবেটিছ পেচেণ্ট আছে। আৰু আমাৰ যিটো পপুলেশ্যন 1.5 বিলিয়ন, নেক্সট 10 বছৰত এক্সপ্লোচিভ ডায়েবেটিছৰ এটা হেৰি হ'ব। আৰু অকল ডায়েবেটিছেই নহয়, ডায়েবেটিছ আছে মানে তাৰ লগত ফেটি লিভাৰ আছে, তাৰ লগত হাৰ্ট ডিজিজ আছে, তাৰ লগত কিডনী ডিজিজ আছে, আৰু এই গোটেইবিলাক বস্তু একেলগে থাকে, সেইকাৰণে আমি সেইটোৰ নাম আজিকালি মেটাবলিক চিনড্ৰম বুলি কওঁ। আৰু মেটাবলিক চিনড্ৰম অৱস্থাত, তাৰমানে গোটেই ডিজিজটো হৈ যোৱাৰ আগতে যদি আপুনি কিছুমান বস্তু কৰে, তেতিয়াহ'লে প্ৰিভেণ্ট কৰা এটা উপায় থাকে।
1: ছাৰ কি ক'ম, বহুত কথা এতিয়া আমি নিজেও পেটৰ জুখি চাব লাগিব
0: মই সেইকাৰণে দিছোঁ, যাতে ঘৰত মানুহে গৈ নিজে জুখি পেলাই চাব পাৰে।
1: আপোনাৰ কাষত বহি থাকোঁতে ছাৰ এতিয়া মই নিজে অলপ অনুভৱ কৰিছোঁ, আৰু যোৱাখনত ডক্টৰ শৰ্মা, প্ৰদীপ শৰ্মা ছাৰ আহিছিলে, তেখেতেও কৈছিল যে এক্সাৰচাইজ কৰাটো আচলতে এটা মেজিক পিলৰ নিচিনা যিকোনো ৰোগৰ ক্ষেত্ৰতে।
0: আৰু এক্সাৰচাইজটো মানে কেনেকুৱা জানে, আমি এতিয়া মই যেতিয়া কওঁ পেচেণ্টক এক্সাৰচাইজ কৰোঁ, বহুতে কয় মই কৰোঁ, এক্সাৰচাইজটো কেনেকুৱা, মই আবেলি গৈ পেলাই লাহেকৈ ওচৰ চুবুৰীয়াৰ ঘৰৰ মুখেৰে খোজকাঢ়ি আহিলোঁগৈ, সেইটো এক্সাৰচাইজ নহয়, সেইটো মানসিক হেৰিৰ কাৰণে ভাল, মানে চাইক'লজিকেল হেলথৰ কাৰণে ভাল, কিন্তু এক্সাৰচাইজ কৰিবলৈ আপুনি ঘামিব লাগিব, হাৰ্ট ৰেট বাঢ়ি 120ৰ ওপৰত যাব লাগিব, আপুনি এক্সাৰচাইজ কৰি যেতিয়া শেষ হয় এনেকুৱা লাগিব লাগিব যে মই ঘৰলৈ গৈ এতিয়া গা ধুওঁ, তেতিয়াহে এক্সাৰচাইজ

0: এক্সাৰচাইজ। ছ' অলপ ইণ্টেন্স ফিজিকেল এক্টিভিটি কৰিলেহে তাৰমানে আপুনি আপোনাৰ শৰীৰটোক ট্ৰিক কৰিব লাগিব যে মই ফেটখিনি ইউজ কৰোঁ। তে সেইটো যেতিয়ালৈকে নকৰে, শৰীৰটোৱে যদি এভেইলেবল যিটো আপুনি এনাৰ্জি দি থৈছে সেইটোৱেখিনি খাই যদি শৰীৰটো ছেটিছফাইড, ষ্ট'ৰ্ড এনাৰ্জিখিনি ইউজ কৰাটো কোনো মানে দৰকাৰ নাই নহয়। ছ' এই ষ্ট'ৰ্ড এনাৰ্জি ইউজ কৰিবলৈ খোৱাটো কমাব লাগিব আৰু এক্সাৰচাইজটো সিমান গুণে বঢ়াব লাগিব যাতে ষ্ট'ৰ্ড এনাৰ্জিটো ইউজ হয়। সেই বস্তুটো বেছিভাগ মানুহে বুজি নাপায়।
1: আফজাল আলী, তেওঁ আপোনাক ধন্যবাদ জনাইছে। ছালমা হুছনা, তেখেতে কৈছে ছাৰৰ কথাখিনিৰ পৰা আজি বহু কথাই ক্লিয়াৰ হৈছে বুলি কৈছে, ধন্যবাদ জনাইছে। অৰ্চনা কলিতাই কৈছে ছাৰ, ছাত্ৰ ছাত্ৰীৰ মোবাইল ব্যৱহাৰক লৈ যিখিনি কথা কৈছে আপুনি, সেয়া সঁচাকৈ গুৰুত্বপূৰ্ণ। আমাৰ অসমতো এই ক্ষেত্ৰত অভিভাৱক, বিদ্যালয় কৰ্তৃপক্ষ তথা চৰকাৰে সচেতনতামূলক ব্যৱস্থা লোৱাৰ প্ৰয়োজন আহি পৰিছে। বহু কিশোৰ কিশোৰী মোবাইলৰ অপব্যৱহাৰৰ ফলত মানসিক স্বাস্থ্যৰ প্ৰভাৱ পৰিছে বুলি অৰ্চনা কলিতাই লিখিছে। দেবেন নাথে খুব ভাল পাইছে আপোনাৰ কথাখিনি। অৰ্চনা কলিতা, ছাৰৰ প্ৰতিটো কথাই আমাক আজি লাভান্বিত কৰিছে, আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিছে। মুকুল ভাগৱতী কৈছে বিষয়টো সময় উপযোগী হৈছে, ছাৰক মই ফিজিকেলি লগ পাইছিলোঁ মালিগাঁৱৰ LCDত। ছাৰক আৰু আকাশবাণীক ধন্যবাদ জনাইছোঁ সুন্দৰ এটা অনুষ্ঠান উপহাৰ দিয়াৰ বাবে। পৰিণীতা শইকীয়াই কৈছে সুন্দৰ অনুষ্ঠান, প্ৰতিগৰাকী শ্ৰোতাই অনুষ্ঠানে শুনা উচিত, প্ৰতিগৰাকী দৰ্শকে চোৱা উচিত। আৰু আজি যিসকলে এতিয়া মন্তব্য প্ৰেৰণ কৰি আছে বা চাই আছে অনুষ্ঠানটি, কোনোবাই হয়তো মন্তব্য লিখা নাই, কিন্তু আপোনাক সকলোৱে শ্বেয়াৰ কৰক যাতে সৰহ সংখ্যক লোকে এই অনুষ্ঠানটি চাব পাৰে। ছাৰ, শেষত আমাৰ অনুষ্ঠান সামৰিবৰ সময় হ'ল, কিন্তু আপুনি পৰিৱেশ অনুকূল হৈ থাকিবৰ বাবে আমিনো কি ধৰণে পদক্ষেপ ল'ব লাগে, আমি কিদৰে সজাগ হ'ব লাগে আৰু নিৰোগী হৈ থাকিবৰ কাৰণে পৰিৱেশগত স্বাস্থ্যৰ সৈতে সামঞ্জস্য ৰক্ষা কৰি আমি কিদৰে নিৰোগী হৈ থাকিব পাৰোঁ, শেষত আপুনি শ্ৰোতাসকলক কি ক'ব বিচাৰিব?
0: মই মানে এটাই কথা ক'ম যে আপোনালোকে সুস্বাস্থ্য হস্পিটেল আৰু ডাক্তৰৰ চেম্বাৰত নিবিচাৰিব। ডাক্তৰৰ চেম্বাৰৰ হস্পিটেলত যেতিয়ালৈকে আপোনাৰ যাবলৈ হৈছে তাৰমানে আপোনাৰ অলৰেডি স্বাস্থ্য মানে বেয়া হৈছে। ছ' আপুনি সুস্বাস্থ্য বিচাৰক, প্ৰথম সজাগতাটো আনক। আপুনি বেলেগ একো নকৰিলে আপুনি চিম্পলি অৱেৰ হওক যে আপুনি দিনটোত কেনেকৈ আপোনাৰ স্কেজুলটো চলিছে, আপুনি কি কৰে, ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে আপোনাৰ স্কেজুলটো কি, আৰু আপোনাৰ চাৰিওফালে যিখিনি পৰিয়ালৰ মানুহ আছে তেওঁলোকে কি কৰি আছে। প্ৰথম যদি সেই সজাগতাটো আহে, আপুনি নিজেই দেখা পাব যে ক'ত মানে প্ৰব্লেমবিলাক আছে। মোৰ নিজৰ জীৱনতো আছে দেই, মই আপোনালোকক কৈছোঁ মানে এইটো নহয় যে মই খুব মানে আইডিয়েল কিবা এটা জীৱন জ্ঞাপন কৰিছোঁ, মই পৰা নাই কৰিবৰ কাৰণে, ময়ো চেষ্টা কৰিছোঁ, কিন্তু এটলিষ্ট অৱেৰনেছটো যদি আহে তেতিয়াহ'লে আপোনাৰ কৰিবলৈ মটিভেশ্যনটো হ'ব। কিছু পৰিমাণে প্ৰত্যেকদিনা ৰেগুলাৰ অলপ এক্সাৰচাইজ কৰা দৰকাৰ। কি খাইছে, কি ধৰণৰ খাদ্য খাইছে, কেনেকুৱা ধৰণৰ পদ্ধতিৰে বনাইছে, কি ধৰণৰ তেল ইউজ কৰিছে, এই বস্তুবিলাকৰ ওপৰত অলপ ধ্যান দিয়ক। আৰু ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে তেওঁলোকক আপুনি এক্সাম্পল কৰিব লাগিব। মোৰ মানে পৰিবাৰে সদায় কয় যে তেওঁক ল'ৰাটোক কথাটো বুজাবলৈ চেষ্টা বেছিকৈ নকৰিবা, নিজে কামটো কৰি পেলাই দেখুওৱা, সি নিজেই নিজেই ফ'ল' কৰিব। সেইটোৱে এতিয়া কৰিবলৈ চেষ্টা, তাক মই সাঁতুৰিবলৈ চেষ্টা কৰোঁ লৈ যাবৰ কাৰণে, খেলা ধূলা কৰিবলৈ অলপ চেষ্টা কৰোঁ। নিজেই কৰিলেহে ল'ৰাটোৱে কৰিব বা ছোৱালীজনীয়ে কৰিব। ছ' অকল যদি আপুনি কয় যে এইটো কৰিবা বা এইটো নকৰিবা, যেনে মোবাইলটো, যদি আপুনি নিজেই মোবাইলটো চাই দিনে ৰাতিয়ে, আৰু যদি বাচ্চাটোক কয় যে মোবাইলটো নুচুবা, তেতিয়াহ'লে নোচোৱাকৈ নাথাকিব। ছ' নিজেই যদি আমি ডিচিপ্লিনটো আনিব পাৰোঁ তেতিয়াহ'লে আমি লোককো এফেক্ট কৰিব পাৰিম। কিন্তু সজাগতাটো আনক, এক নম্বৰ বস্তু, আৰু সুস্বাস্থ্য ঘৰত আৰম্ভ কৰক, ডাক্তৰৰ চেম্বাৰত নহয়।
1: ধন্যবাদ জনাইছোঁ ছাৰ ডক্টৰ সাত্তকী শইকীয়া, আপোনাক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমি এপ'ল' এক্সেল কেয়াৰ হাস্পাতালক।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'ল' প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'ল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
1: শ্ৰোতাসকল, আপোনাৰ সকলো ভালে কুশলে থাকক সেই আশাৰে আজিৰ প্ৰভাতী তৰংগ অনুষ্ঠানী সামৰিব বিচাৰিছোঁ। নিয়ন্ত্ৰণ কক্ষত এতিয়া আছে কিশোৰ কুমাৰ শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন, বিশ্বদেৱ স্বৰ্গীয়াৰী, এফ এম ট্ৰান্সমিটৰ সিদ্ধেশ্বৰ বড়ো, ট্ৰান্সমিটৰ ৰমেন কুমাৰ শৰ্মা, মৃগাংক কৃষ্ণাত্ৰয় বিজিৎ শৰ্মা, ছ'চিয়েল মিডিয়াত সহযোগ কৰিলে ডিম্পল বৰগোহাঁই, মোক ষ্টুডিঅ'ত সহযোগ কৰিলে মিতালী বৰবৰাই, ডিউটি ৰুমত বিনীতা ডেকা। আপোনালোক সকলো ভালে কুশলে থাকক। আজিৰ অনুষ্ঠানটিৰ প্ৰভাতী তৰংগৰ পৰা মই ইন্দ্ৰজিৎ দাসে বিদায় লৈছোঁ। নমস্কাৰ।

প্ৰভাতী তৰংগ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি আগবঢ়ালে ইন্দ্ৰজিৎ দাসে। আজিৰ অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ।

0: কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তত কালি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধি আৰু মেঘালয়ৰ প্ৰতিনিধিৰ মাজত সীমান্ত কেন্দ্ৰিক সমস্যা সমাধানৰ বিষয় লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। দুয়ো ৰাজ্যৰ সীমান্তৱৰ্তী তাপাতত থকা অসম আৰক্ষীৰ অস্থায়ী ছাউনীত আয়োজিত বৈঠকত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী স্নিউ ভালাংধাৰ উপস্থিত থাকে। এই বৈঠকত সীমান্তৱৰ্তী তাপাত আৰু লাপাং আবগাঁৱৰ ৰাইজৰ মাজত হোৱা চাৰিদফীয়া শান্তি চুক্তিৰে সীমা বিবাদ নিষ্পত্তিৰ পথ প্ৰশস্ত কৰা হয়। এই চুক্তি অনুসৰি মেঘালয়ৰ লাপাং আব গাঁৱৰ ৰাইজে তাপাত অঞ্চলত থকা পৰ্বতৰ পাদদেশত থকা পূৰ্বতে কাৰ্বি ৰাইজৰ পৰা ক্ৰয় কৰা সমতল ভূমিতহে কৃষি কাৰ্য কৰিব পাৰিব। দ্বিতীয়তে তাপাতৰ কাৰ্বি লোকসকলে পাহাৰীয়া অঞ্চলৰ লগতে এঢলীয়া ভূমিত ঋতু অনুযায়ী বিভিন্ন কৃষি কাৰ্য সম্পন্ন কৰিব। তৃতীয়টো চুক্তি অনুসৰি সীমান্ত কেন্দ্ৰিক বিষয়ক স্থায়ী সমাধান সংশ্লিষ্ট ৰাজ্যৰ উচ্চ পৰ্যায়ৰ বিষয়ে অঞ্চলভেদে সমাধান কৰিব। চতুৰ্থতে দুয়ো ৰাজ্যৰ সীমান্ত অঞ্চলত শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে সীমান্তৱৰ্তী গাঁওবাসী দায়বদ্ধ হ'ব বুলি কোৱা হৈছে। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। সেইদিনা দিনৰ 12:45 শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। অৱশ্যে মন্ত্ৰীসভাত কোন বিধায়কে স্থান লাভ কৰিব সেই বিষয়ে কোনো তথ্য সদৰী কৰা হোৱা নাই। উল্লেখযোগ্য যে যোৱা 12 মে'ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্তা নেওগ আৰু চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত লৈছিল। মন্ত্ৰীসভা গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হৈছে। আজি বিশ্ব বাইচাইকেল দিৱস। পৰিৱেশ সুৰক্ষা আৰু স্বাস্থ্য ৰক্ষাৰ অন্যতম উপায় হিচাপে চাইকেলৰ ব্যৱহাৰ তথা ব্যয়সাধ্য, সহজ, নিৰ্ভৰযোগ্য আৰু পৰিৱেশ অনুকূল পৰিবহণৰ মাধ্যম হিচাপে চাইকেল চলোৱাৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ 3 জুনত এই দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই তুৰ্কমেনিস্তান চৰকাৰৰ এটা প্ৰস্তাৱ মৰ্মে এই দিৱস পালনৰ সিদ্ধান্ত লৈছিল। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে সেউজ ভৱিষ্যতৰ বাবে চাইকেল চলোৱা, কাৰ্বন নিৰ্গমন ৰোধ কৰা, যানজট দূৰ কৰা আৰু সুস্থ তথা বহনক্ষম নগৰীয়া জীৱন সৃষ্টিৰ ক্ষেত্ৰত চাইকেলৰ বিশেষ গুৰুত্ব আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS কোষৰ উদ্যোগত আজি বিশ্ববিদ্যালয়খনৰ মুখ্য দুৱাৰৰ পৰা চাইকেল সমদল উলিওৱা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই এই সমদলৰ শুভাৰম্ভ কৰে। সমদলত বিশ্ববিদ্যালয়খনৰ NSS কোষৰ কাৰ্যবাহী সমন্বয়ক ৰঞ্জন কুমাৰ কাকতি, অধ্যাপক অখিল ৰঞ্জন দত্ত আৰু ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। সমদলকাৰীসকলে 15 কিলোমিটাৰ পথ চাইকেলেৰে পৰিভ্ৰমণ কৰে। এই সন্দৰ্ভত পঞ্জীয়ক উৎপল শৰ্মাই এইদৰে কয়।
1: পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা এই চাইকেল ৰেলী আমাৰ ছাত্ৰ সমাজ তথা বিশ্ববিদ্যালয় পৰিয়াল আৰু আমাৰ সমূহ ৰাইজৰ দৃষ্টান্তমূলক এটা নিদৰ্শন, কিয়নো চাইকেল অবিহনে আচলতে আমি গাঁৱলীয়া জীৱন আমি যাপন কৰিব পৰা নাছিলোঁ এটা সময়ত, আৰু আজি বাইকৰ যিটো পয়োভৰ হৈছে সেইটোৱে চাইকেলৰ বহুত ম্লান কৰিছে। কিন্তু শৰীৰৰ তথা পৰিৱেশক ৰক্ষা কৰাৰ কাৰণে, শৰীৰৰ এটা এক্সাৰচাইজ, সুস্বাস্থ্য ৰক্ষা কৰাৰ উপৰিও আৰু পৰিৱেশ ৰক্ষাৰ কাৰণে চাইকেলৰ খুব প্ৰয়োজনীয়। ই এটা পৰিৱেশ ৰক্ষা, জিৰ' কাৰ্বনৰ কথা কৈ আছো, গুৱাহাটী বিশ্ববিদ্যালয় কেম্পাছত জিৰ' কাৰ্বন নিৰ্গমনৰ কথা কৈছো, তাৰ কাৰণে চাইকেলটো সকলোৰে প্ৰয়োজনীয়। মই ছাত্ৰ ছাত্ৰীসকল তথা বিশ্ববিদ্যালয় পৰিয়ালৰ সকলোকে আহ্বান জনাম যে আমি অন্ততঃ এই অভ্যাসটো আমি ছাত্ৰ ছাত্ৰীৰ মাজত আৰু আমাৰ পৰিয়ালৰ মাজত চাইকেলৰ এই প্ৰচলন আমি যাতে আৰম্ভ কৰিব পাৰোঁ।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত অসমৰ বাচকবনীয়া মুগা শিল্পৰ প্ৰসাৰ আৰু এই শিল্পৰ বিকাশৰ বাবে 411 কোটি টকা ব্যয় সাপেক্ষ চেনেহ জৰী শীৰ্ষক মুগা অভিযানৰ শুভাৰম্ভ কৰে। এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যৰ 2.5 লাখ হিতাধিকাৰীক উপকৃত কৰা হ'ব। শুভাৰম্ভ অনুষ্ঠানত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকে। অসমৰ মুগা শিল্পক গোলকীয় ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা এই অভিযানৰ অধীনত মুগা ৰেচমৰ ৰপ্তানি 2000 কিলোগ্ৰামতকৈ অধিক, মুগা সূতাৰ মূল্য প্ৰতি কিলোগ্ৰামত 30,000-45,000 টকালৈ বৃদ্ধি, 5টা আধুনিক ৰিলিং ইউনিট তথা বিশেষ মুগা সূতা কটা কল স্থাপন আৰু 5,000 হেক্টৰ ভূমিত সোম আৰু শোৱালু গছপুলি ৰোপণৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই উপলক্ষে ডঃ শৰ্মাই কয় যে এই অভিযানে ৰাজ্যৰ হাজাৰ হাজাৰ কৃষক, শিপিনী আৰু শিল্পীৰ জীৱন জীৱিকা সুৰক্ষিত কৰিব আৰু 1,180টা কৃষক ইণ্টাৰেষ্ট গোট আৰু 30টা কৃষক উৎপাদন সংস্থা গঠনেৰে মুগা উৎপাদন আৰু শিপিনীসকলক আৰ্থিকভাৱে সবল কৰা হ'ব। গোলাঘাট জিলাত শীঘ্ৰেই অসমৰ প্ৰথমটো অগৰ উদ্যোগ স্থাপন কৰা হ'ব। ডোনাৰ মন্ত্ৰালয় আৰু উত্তৰ পূব আঞ্চলিক কৃষি বিপণন নিগম লিমিটেড চমুকৈ নেৰামেকৰ সহযোগত পাইলট প্ৰকল্প হিচাপে 64 কোটি টকা ব্যয়েৰে এই উদ্যোগ নিৰ্মাণ কৰা হ'ব। এই প্ৰকল্পত প্ৰত্যক্ষভাৱে প্ৰায় 7,000 যুৱক যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰাৰ সম্ভাৱনা আছে। এই প্ৰকল্পৰ বাবে শিক্ষিত যুৱক যুৱতীসকলক এবছৰীয়া প্ৰশিক্ষণ প্ৰদানৰ দিহা কৰা হৈছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।

ন দায়িত্বত আছে ডিউটি ৰুমত ময়ূৰী দত্ত, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন, বিশ্বদেৱ স্বৰ্গীয়াৰী। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে ৰমেন কুমাৰ শৰ্মা, মৃগাংক কৃষ্ণত্ৰেয়, বিজিত শৰ্মা। এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো, ষ্টুডিঅ'ত মই চয়নিকা। পৰাগমালা লাইভ অনুষ্ঠানটি আগবঢ়াব গুণপ্ৰভা বৰায়।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিৎ প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ঐতিহ্য শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য।
1: ব্ৰহ্মপুত্ৰ এখন মাথো নদী নহয়, সময়ৰ বুকুত বৈ যোৱা এক অন্তহীন গীত। এই ব্ৰহ্মপুত্ৰৰ পাৰতেই গঢ়ি উঠিছে সভ্যতাৰ ভেটি। ইতিহাসৰ এই গৌৰৱময় গাথা সোঁৱৰি ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে সগৌৰৱে মূৰ দাঙি ৰৈছে পুৰণি সভ্যতাৰ বহুতো স্মৃতিচিহ্ন। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰতো আমি বিচাৰি পাওঁ নানা মঠ মন্দিৰ, যাৰ দেৱালৰ প্ৰতিটো শিলত খোদিত আছে পুৰণি ইতিহাসৰ সোণসেৰীয়া স্বাক্ষৰ। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ঐতিহ্য সময়ৰ বুকুত খোদিত এটি অবিনাশী কবিতা,
2: যাৰ প্ৰতিখন গাঁও, প্ৰতিজোপা গছ আৰু প্ৰতিজন মানুহে বুকুত কঢ়িয়াই ফুৰিছে পাৰ হৈ যোৱা অতীতৰ যুগমীয়া ছন্দ।
1: উত্তৰ গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্য অতুলনীয়। বিল, জলাশয়, নদ নদীৰে পূৰ্ণ উত্তৰ গুৱাহাটীক বুকুৰ মাজতে লৈ চাৰিওফালৰ সেউজীয়া পাহাৰবোৰে যেন আদৰেৰে নিচুকাই ৰাখিছে।
2: উত্তৰ গুৱাহাটীৰ ধৰ্মীয় আৰু ঐতিহাসিক স্থানসমূহো অতি গুৰুত্বপূৰ্ণ। এই অঞ্চলত আহোম ৰজাৰ দিনৰ বা তাতোকৈ পুৰণি বহুতো মঠ মন্দিৰ আছে, য'ত আজিও নিয়মিতভাৱে পূজা পাতল কৰা হয়। এই অঞ্চলত আহোম ৰজাৰ দিনৰ বা তাতোকৈ পুৰণি বহুতো মঠ মন্দিৰ তথা দেৱালয় আছে, য'ত আজিও নিয়মিতভাৱে পূজা পাতল কৰা হয়।
1: পুৰণি ইতিহাসৰ আদ বিচাৰি আমি প্ৰথমে উপস্থিত হৈছিলোঁগৈ উত্তৰ গুৱাহাটীৰ সীতাচল পাহাৰত অৱস্থিত দীৰ্ঘেশ্বৰী দেৱালয়ত। এই দেৱালয় ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এখন ঐতিহাসিক শক্তি উপাসনাস্থলী। আহোম স্বৰ্গদেউ শিৱসিংহই নিৰ্মাণ কৰা এই দেৱালয়ক শক্তিপীঠ হিচাপে গণ্য কৰা হয়। ইয়াত শিলৰ বহুতো ভাস্কৰ্য উদ্ধাৰ কৰা হৈছে। দীৰ্ঘেশ্বৰী মন্দিৰ বছৰেকীয়া দুৰ্গা পূজাৰ বাবে বিখ্যাত।
2: মন্দিৰৰ চাৰিওকাষৰ পৰিৱেশ বৰ্ণনা কৰি পৰিচালনা সমিতিৰ সভাপতি নিৰঞ্জন দাসে আমাক এনেদৰে কয়।
3: দীৰ্ঘেশ্বৰী মন্দিৰ ইয়াত আহোম ৰজা ৰায়েশ্বৰ সিংহই 1716 চনত আৰম্ভ কৰিছিলে আৰু 1751 চনত তেওঁ এইটো তোমাৰ প্ৰতিষ্ঠা হয়।

0: কিন্তু ইয়াত প্ৰথমতে আছিলে মাৰ্কণ্ডমুনি, যিয়ে পুৰাণ লিখিছিলে, মাৰ্কণ্ডমুনি ইয়াত আশ্ৰম আছিলে। ইয়াতে তেওঁ বহি ধ্যান কৰিছিলে। ধ্যান কৰোঁতে তেওঁ দেৱী সন্তুষ্ট হৈ তেওঁ সোঁশৰীৰ আজি দেখা দিছিলে। দেখা দিয়াৰ ফলত তেওঁ ইয়াতে অমৰত্ববৰ লাভ কৰিছিলে আৰু ইয়াতে বহি তেওঁ পুৰাণ বেদখন লিখে। আৰু এইটো হ'ল শক্তিপীঠ, ইয়াত বলি বিধান হয়। ইয়াত বিশেষকৈ আমাৰ ডাঙৰ উৎসৱ হ'ল কি, দুৰ্গা মহোৎসৱ, দুৰ্গা দেৱীৰ। ইয়াতে ম'হ বলি হয়, পাৰ হয়, হাঁহ হয়, ছাগলী হয়, মাগুৰ মাছ হয়, তাৰপিছতে তোমাৰ মানকচু, এইবিলাক বলি হয়। আৰু এই দুৰ্গা পূজাত বহুত হাজাৰ হাজাৰ ইয়াত যাত্ৰী হয়, দৰ্শনাৰ্থী হয়। তাৰ পৰা ইয়াত আৰু উৎসৱ হ'ল কি, কালী পূজা, কালী পূজা হয়, তাৰপিছতে হয় গণেশ পূজা, তাৰপিছত শিৱ পূজা, এইকেইটা হয়। ইয়াত লক্ষ্মী আৰু সৰস্বতীৰ পূজা নহয়, আৰু মনসা বুলি নহয়, ইয়াত নাগ পঞ্চমী হয়। আৰু ইয়াৰ এটা বিশেষত্ব আছে কি, আমাৰ দেৱী গৈ মণিকৰ্ণেশ্বৰ দেৱালয়, ৰজাদ্বাৰ স্থিত মণিকৰ্ণেশ্বৰী নদী পাৰতে আছে, সেই তাত গৈ বিয়া হয়।
1: কেতিয়া বিয়া হয়?
0: এইটো মদন চতুৰ্দশীত হয়, মদন চতুৰ্দশীত। হ্যাঁ, আর ইয়ার পরে গিয়ে তেও তাতে বিয়া হয়ে অশোকান্ত বিষ্ণু মন্দির আছে না, অশোকান্ত মন্দির তাদের স্নান করে, গা পা ধুই উঠে আক নগর পরিভ্রমা করে রাইজে ঢোল বেণ্ড পার্টি সকল রাইজে লগ লাগি আহি পেলায় আর পদূলিয়ে পদূলিয়ে ভক্তবরে চাকি বন্তি দিয়ে সেবা সৎকার করে, এনেকা আহি আক ইয়াত স্থাপন করে। আর এই পাহাড়টির নাম সীতাচল পাহাড়, ওচৰতে পুষ্পবদ্ধ আছে, পুষ্পবদ্ধ নাম শুনিছে চাগৈ, যিয়ে নেকি বেয়া হৈছে, সেইটো এনেকৈ গৈ একদম তোমাৰ আজি আমলত আছে যে ব্ৰহ্মপুত্ৰ এইফালে বৈ গৈ তেতিয়া হাজো দক্ষিণ পাৰ হ'ব, বুজিছা নাই? এইখিনি মই আৰু ইয়াত সাতখন ৰাইজৰ অৰিহণা আছে, সাতখন ৰাইজৰ যেতিয়া সেয়া হ'ব গোসানী ফুৰাই আনিব, তাৰপিছত ইয়াতে প্ৰথম দিনাখন থাকি তাৰ পিছদিনাখনে প্ৰথমতে চন্দ্ৰ যায়, তাৰপিছতে যাব তোমাৰ সাতগাঁও লেঙা, লেঙা সাতগাঁও এনেকৈ শুক্তাগুৰি হৈ মান্দাকাটা হৈ ঘূৰি আহিব, তাৰপিছত লাষ্টত জলাহত যাব। এইখিনি সাৰাংশ আৰু সেইটো সম্পৰ্ক সেনেকৈ নাই, কিন্তু পুষ্পভদ্ৰ ঋষি সাপত আহি তেওঁ এই পাহাৰৰ ওচৰতে আহি পেলাই তেওঁ তাতে থাকি গ'ল। আৰু এই দেখিছা যে এনেকৈ গড়টো দেখিছা, তাতে এটা সোঁত এটা আছে, সেই সোঁতটো, সেইটো সোঁতেৰে আকৌ ব্ৰহ্মপুত্ৰই গড়টো, গড় আছেতো, এই গড়টোৰ কাষ সিটো চাইডতে সেইটো আছিলে, এতিয়া একো চিনচাপ নোহোৱাই হৈছে আৰু, ঘৰ দুৱাৰ হৈছেগৈ।
2: মন্দিৰৰ মূল পূজাৰী যজ্ঞেশ্বৰ শৰ্মাই এই মন্দিৰৰ পূজা পাতলৰ বিভিন্ন নীতি নিয়ম সম্পৰ্কে কয়।
3: নমস্কাৰ, আপোনাৰ পৰিচয় জনাব।
4: মোৰ নাম শ্ৰী যজ্ঞেশ্বৰ শৰ্মা, মোৰ ঘৰ হৈছে বাতাচাৰালি পিংগলেশ্বৰ গাঁৱত, মই ইয়াত থাকিবাৰ মোটামুটি আজি প্ৰায় 20 বছৰ হ'ল, এতিয়ালৈকে বৰ্তমান মই মানে পূজা পাতল কৰি আহিছোঁ।
3: আপুনি এই মন্দিৰৰ মূল পুৰোহিত?
4: বৰ্তমান মই মুখ্য পূজাৰীৰ দায়িত্বত আছোঁ। এইখন হৈছে মেইনলি আমাৰ শক্তিপীঠ, আমাৰ গোটেই ভাৰতবৰ্ষতে 51খন পীঠ আছে, এইখন লৈ পেলাই আমাৰ 52খন পীঠ। এইখন হৈছে গুপ্ত কামাখ্যা, অৰ্থাৎ গুপ্ত জাগ্ৰত শক্তিপীঠ। ইয়াৰ বিষয়ে মাৰ্কণ্ডে পুৰাণ আৰু মানে যোগিনী তন্ত্ৰত লিখা আছে, তাত বাইৰে বেলেগ ক'তো লিখা নাই, আৰু সেইবাবে এইখনৰ বিষয়ে সকলো মানুহে নাজানে। আমাৰ বাহিৰত আছে দেৱীৰ পদযুগল, মানে মাৰ্কণ্ডমুনি আশ্ৰম পঢ়ালে এইখন, গতিকে মাৰ্কণ্ডমুনি বাহিৰত মানে সাধনা সিদ্ধি লাভ কৰিছিল, তেতিয়া দেৱী দুৰ্গাই মাৰ্কণ্ডক অমৰত্ব বৰদান দিছিল, আৰু সেইবাবে যিখিনি ঠাইত মানে মাৰ্কণ্ডক অমৰত্ব বৰদান দিছিল, দেৱী দুৰ্গাই য'ত থিয় হৈছিল সেইখিনি ঠাইৰ নাম হৈছিল দেৱীৰ পদযুগল বাহিৰত। আৰু ভিতৰত আছে আমাৰ ইয়াতে সেইফালে আছে আপুনি গণেশ বিগ্ৰহ, এইফালে আছে দুৰ্গা বিগ্ৰহ, এইখন আছে শক্তিপীঠ, এইফালে আছে কালী বিগ্ৰহ, সেইফালে আছে শিৱকুণ্ড। সেই শিৱকুণ্ডত শিৱৰাত্ৰি হয়, ইয়াত দুৰ্গা বিগ্ৰহত দুৰ্গা পূজা হয়, আৰু ইয়াতে শক্তিপীঠত কালী পূজা হয়, আৰু বাহিৰত তোমাৰ মনাহ পূজা হয়, তলৰ গণেশত গণেশ পূজা হয়, বাৰ্ষিক পূজা হিচাপে ইমানখিনি পূজা হয়, আৰু নিত্য পূজা আমাৰ চব পূজা হয়, দুৰ্গা পূজা, কালী পূজা, গণেশ পূজা বা শিৱ পূজা, মনসা পূজা, এইখিনি আমাৰ নিত্য পূজা হয়। বাৰ্ষিক পূজা বেলেগে বেলেগে হয়, আৰু বাহিৰত আমাৰ বলি বিধান ব্যৱস্থা আছে, দুৰ্গা পূজাত বলি হয়, সপ্তমী, অষ্টমী, নৱমী, হাঁহ পাৰ ছাগলী, কোমোৰা, মহ বলি ইত্যাদি বলি হয়, আৰু এনে অন্যান্য কোনোবা ভক্তাই যদি আনে যদি বলি, তেতিয়াহ'লে সময়মতে আমি বলি দিয়া হয়।
2: এই দেৱালয়ৰ দলৈ সম্পাদক কল্যাণ ভট্টাচাৰ্যই এই দেৱালয়ৰ ইতিহাস তথা ভাস্কৰ্যৰ বিষয়ে আমাক এইদৰে কয়।
5: আমাৰ এই যিটো শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়, এইটো আমাৰ মন্দিৰ, এই মন্দিৰটো আমাৰ পৰিয়ালে চলাই আছোঁ। আমাৰ আহোম ৰজা শিৱসিংহই আমাৰ মানে বংশধৰ, পশ্চিমবংগ নদীয়া জিলা শান্তিপুৰ গাঁৱৰ পৰা আমাৰ হলিৰাম ভট্টাচাৰ্যক আহি অসমৰ এই দীৰ্ঘেশ্বৰী মন্দিৰৰ দায়িত্ব দিছিল। এই হলিৰামৰ বংশধৰে আজি পৰ্যন্ত এই দীৰ্ঘেশ্বৰী দেৱালয় চোৱা চিতা কৰি আছে। এইখন হ'ল মেইনলি হ'ল এখন আশ্ৰম, মাৰ্কণ্ডমুনি আৰু বৈশিষ্ঠমুনিয়ে মা কামাখ্যাক দৰ্শন কৰিব গৈছিল। যেতিয়া মা কামাখ্যাত জুনি ভাগ পৰিছে, তেতিয়া মা কামাখ্যাই কৈছিল, তহঁতে মোৰ সন্তান, তহঁতক মই সাক্ষাৎ মই

দৰ্শন দিব নোৱাৰোঁ, যোন বিভাগ পৰিছিলতো অলপ লাজ পায়। সেইকাৰণে তোমালোক দুজনে মাৰকণ্ড মন্দিৰ ক'লে কি, তুমি কীতাচাল পাহাৰত দীৰ্ঘেশ্বৰী আছে, তাতে যাই তুমি মোক ধ্যান কৰা আৰু বৈশিষ্ঠমণিক বৈশিষ্ঠাশ্ৰমত দিব যাব দিলে। তেতিয়া মাৰকণ্ডমণিয়ে ইয়াতে আহি মা দুৰ্গাক ধ্যান কৰিছিল। মাৰকণ্ডমণিৰ বয়স আছিল 12 বছৰ কাল। তেতিয়া মাৰকণ্ডমণিৰ বয়স যেতিয়া 12 বছৰ কাল বুলি জানি কামাখ্যাক মানে দৰ্শন দিব আহিছিল, তেতিয়া কামাখ্যাই এই সীতাচল পাহাৰলৈকে পঠাই দিছিল। এইখন পাহাৰ নাম সীতাচল। ইয়াত যেতিয়া মাৰকণ্ডমণিক ধ্যান কৰিছিল, মা দুৰ্গা সন্তুষ্ট হৈছিল। সেইকাৰণে মাৰকণ্ডমণিৰ যে মৃত্যু হৈছে আজিলৈকে প্ৰবাদ নাই। যদি কোনোবাই এই মন্দিৰত মা ভগৱতী একান্তমান সাধনা কৰে, বহুত দীৰ্ঘদিন আনন্দ মনেৰে জীৱন যাপন কৰিব পাৰে। আৰু যেতিয়া শিৱই নিজৰ সতীৰ দেহাটোলৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ফুৰিছিল, তেতিয়া শ্ৰীকৃষ্ণ সুদৰ্শন চক্ৰেৰে সতীৰ অংগটো কাটি গৈছিল, য'ত একোটা অংগ পৰিছিল, শক্তিৰ ভিতৰত সৃষ্টি হৈছিল। ইয়াত আপোনাৰ সতীৰ সৌৰুখন পৰিছিল, সৌ ভৰি বুলি কয়। এইটো গুপ্ত পীঠ, এইটো ব্যক্ত নহয়। এইটো আমাৰ যি প্ৰবাদ আছে 52 নং পীঠ, ইয়াত এইটো ব্যক্ত নহয়, তাৰমানে এইটো খুব জাগ্ৰত পীঠ। ইয়াত সতীৰ মানে সৌ ভৰিখন পৰিছিল। ইয়াত আমি সতীক লক্ষ্মীনাকালী মা দুৰ্গাৰ ৰূপত মানে ইয়াত পূজা কৰা হয়। ইয়াত দুৰ্গা পূজা, কালী পূজা, মনসা পূজা, যিমান শক্তি পূজা আছে এই শক্তি পূজাবিলাক হয়। এইটো কামাখ্যাৰ অষ্টযোগনীৰ অন্যতম। আৰু ইয়াত আৰু মেইনলি আমাৰ য'ত পীঠ আছে, সেই পীঠত আমি সোমায়ে প্ৰথম পাব গণেশ, তৰুপাই পাব দুৰ্গা, তৰুপাই আমাৰ যিটো মূল পীঠ, যদি সতীৰ সু ভৰিখন সেই পিতৃ হ'ব। পিতৃৰ ওচৰতে আছে আপোনাৰ চলন্ত মানে ভগৱতীৰ বিগ্ৰহ চলন্ত কালী, তাৰপিছত আছে আপোনাৰ শিৱ, শিৱৰ কুণ্ড আছে স্বয়ম্ভু শিৱ। এইখিনি আমাৰ ভিতৰত আছে আৰু বাহিৰত আছে মা পদযুগল। মাৰকণ্ডমণি যেতিয়া মানে দুৰ্গা মা যেতিয়া মাৰকণ্ডমণি আশীৰ্বাদ দিছিল, ইয়াতে দিছিল আশীৰ্বাদ, এইটো দেৱীৰ পদযুগল বুলি কোৱা হয়। তেতিয়া ইয়াত ভৰি চাপটো আছে, এইবিলাক কোনো কৃত্ৰিমতা নাই, এইবিলাক আজি হাজাৰ হাজাৰ বছৰ কালত এই ভৰিখন তাতে আছে। ইয়াত দুৰ্গাই বাঘত আহি মাৰকণ্ডমণি আশীৰ্বাদ দিছিল। তাৰপিছত আছে আপোনাৰ যজ্ঞকুণ্ড, মাৰকণ্ডমণি তাতে যজ্ঞ কৰিছিল। এই যে তলত যে পুখুৰী এটা পাইছে, তাৰপিছত হনুমান আছে, তাৰপিছত গণেশ, আৰু গোটেই এই পাহাৰখন গণেশৰ মূৰ্তিৰে ভৰ্তি। আপুনি য'ত খান্দে তাতে গণেশ পায়। আমি চব এই গোটেই পাহাৰখন আপুনি যদি অলপ জেগা খান্দে গণেশ পাব, গোটেই পাহাৰখনে গণেশ, গণেশৰ মূৰ্তি ভৰ্তি। সেইটো আচলতে নাজানো, গোটেই পাহাৰখনে গণেশৰ মূৰ্তি আৰু মাৰকণ্ড মন্দিৰৰ মূৰ্তি আছে, কিন্তু বেছিভাগ গণেশৰ মূৰ্তি, য'ত খান্দো তাতে গণেশৰ মূৰ্তি ওলায়। আৰু ইয়াত আছে আপোনাৰ সীতাৰ তাঁতশাল, ইয়াত তাঁতশাল আছে ওপৰত আমাৰ এই উঠি আহি সীতাৰ তাঁতশাল। তাতে এটা পৰম্পৰা আছে, আজিকালি নাই, আগৰ শিপিনীবিলাকে আহিলে তাত সূতা দিছিল, সূতা দিলে মানে খুব বোৱনীটো পাকৰ হয় বুলি কৈছিল আৰু।

0: আচলতে নাজানো, গোটেই পাহাৰখনে গণেশ মূৰ্তি আৰু মাৰ্কণ্ড মন্দিৰৰ মূৰ্তি আছে, কিন্তু বেছিভাগ গণেশ মূৰ্তি য'ত খান্দো তাতে গণেশ মূৰ্তি ওলায়। আৰু ইয়াত আছে আপোনাৰ সীতাৰ তাঁতশাল, ইয়াত তাঁতশাল আছে ওপৰত এই আমাৰ এই উঠি আহিয়া সীতাৰ তাঁতশাল। তাতে এটা পৰম্পৰা আছে, আজিকালি নাই, আগৰ শিপিনীবিলাকে আহিলে তাত সূতা দিছিল, সূতা দিলে মানে খুব বোৱনীটো পাকৰ হয় বুলি কৈছিল। আৰু মানে যেতিয়া ঘৰত কাপোৰ বয় তাতে সূতা দি গৈছিল এই সীতাৰ তাঁতশালত, তাতে তাতে দিলে মানে ভাল হয় বুলি কয় আৰু, মানে শিপিনীৰ অৱস্থা হৈ উঠি বুলি কয় আৰু, তেনেকুৱা পৰম্পৰা আছে। শিৱসিংহই তাৰে ৰজাৰো বহুত আগত তেনেকুৱা, এইবিলাক এইবিলাক যে ৱাল যে আছে এইবিলাক ৰজাই কৰাইছিল, ৰজাই ৱাল বনাই এইবিলাক শিল চত আছিল, এইবিলাক ৰজাই ৰজাই পুনৰ নিৰ্মাণ কৰিছিল শিৱসিংহই।
1: দীঘেশ্বৰী দেৱালয়ৰ পাছতেই আমি উপস্থিত হৈছিলোহি উত্তৰ গুৱাহাটীত অৱস্থিত অন্য এক দেৱালয় মণিকৰ্ণেশ্বৰ দেৱালয়ত। মণিকৰ্ণেশ্বৰ দেৱালয় কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ মণিশৈল্য পাহাৰত অৱস্থিত এক ঐতিহাসিক দেৱালয়। এই দেৱালয় ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত। ইটাৰে নিৰ্মিত এই মন্দিৰটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত তৰাসদৃশ শিলৰ মূল ভেটিৰ ওপৰত পুনৰ নিৰ্মাণ কৰা হৈছিল। এই শিলৰ ভেটি দশম একাদশ শতিকাৰ বুলি জনা যায়। মণিকৰ্ণেশ্বৰ দেৱালয়ৰ মূল উৎসৱ হ'ল মহাশিৱৰাত্ৰি। ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত এই মন্দিৰৰ অপৰূপ সৌন্দৰ্যই দেহমন পুলকিত কৰে প্ৰতিজন ভক্ত প্ৰতিজন পৰ্যটকৰ।
2: এই মন্দিৰৰ ইতিহাস সম্পৰ্কে পৰিচালনা সমিতিৰ সম্পাদক দুৰ্গাৰাম দাসে আমাক এনেদৰে কয়।
3: আমি আহি আহি এক খুবেই সুন্দৰ পৰিৱেশত উপস্থিত হৈছোহি। আমাৰ সৈতে আছে মণিকৰ্ণেশ্বৰ দেৱালয়ৰ সম্পাদক, আপোনাৰ পৰিচয় জানিব বিচাৰিম।
4: মোৰ নাম দুৰ্গাৰাম দাস, মণিকৰ্ণেশ্বৰ দেৱালয়ৰ সম্পাদক।
3: আমি আপোনাৰ পৰা জানিব বিচাৰিম এই মণিকৰ্ণেশ্বৰ দেৱালয়ৰ ইতিহাস সম্পৰ্কে আৰু ইয়াৰ প্ৰত্নতাত্ত্বিক দিশ সম্পৰ্কে।
4: ব্ৰহ্মপুত্ৰৰ নিচে কাষতে মণিকৰ্ণেশ্বৰ দেৱালয়, এইটো মণিশৈল্য পাহাৰ, এই মণিশৈল্য পাহাৰতে মণিকৰ্ণেশ্বৰ দেৱালয়। আৰু এইটো আহোম ৰাজত্বৰ আগত ৰজা নৰকে মন্দিৰ প্ৰতিষ্ঠা কৰা বুলি প্ৰবাদ আছে। সেইটো বৰ ভূমিকম্পত দুবাৰে ভাঙি যায়। তাৰপিছত আহোম ৰাজত্বত ৰাজেশ্বৰ সিংহই আকৌ নৰকৈ প্ৰতিষ্ঠা কৰে। তেতিয়াৰ পৰাই মন্দিৰৰ মানে পূজা পাতল ইত্যাদি চলি আছে। আৰু ইয়াতে ৰজা নৰকৰ দিনতেই ইয়াতে বহুত মানে অফিচাৰ আনি ৰাণীসকলক আনি ইয়াতে মানে কেম্পত মানে ৰাজ বন্দী কৰি থোৱা বুলি এটা প্ৰবাদ আছে। তেওঁলোকৰ মণি মুকুতাও তেনেকৈ তেওঁলোকৰ বহুত আছিলে, তাৰে এটা ভঁৰাল বুলি এইটো প্ৰবাদ আছে। আৰু মহাদেৱৰ পাৰ্বতী যেতিয়া ভ্ৰমণ কৰি ফুৰিছিলে সতী দেহাতলৈ, তেতিয়া ইয়াতে কাণৰ লতি পৰা বুলি এটা প্ৰবাদ আছে। সেই হিচাপে মণিকৰ্ণেশ্বৰ দেৱালয়খনৰ নামটো মণিকৰ্ণেশ্বৰ হয় বুলি মানে প্ৰবাদ আছে। তেতিয়াৰ পৰাই মানে দলুৱাই এনেকৈ চলাই আছিলে। আজি প্ৰায় 30 বছৰমান আগৰ পৰাই মানে তাৰ আগৰ পৰাই দলুৱাই সেইটো বাদ বাদ দিলে। এতিয়া বৰ্তমান পৰিচালনা সমিতি আছে, সমিতিখনে পৰিচালনা কৰি চলাই থাকে। আৰু ইয়াতে মেইন হ'ল মেইন উৎসৱ হ'ল শিৱৰাত্ৰি, সেইটো ডাঙৰকৈ মানে জাক জমক মানে পতা হয়। এতিয়া এইটো হৈ গ'ল এবাৰ। আৰু এটা উৎসৱ এটা আছে মদন চতুৰ্দশী তিথি এটা আছে, মদন ভঞ্জী দীঘেশ্বৰী দেৱালয়ৰ পাৰ্বতী শিৱ তেওঁলোকৰে ৰাতি তেওঁ তাৰপৰা দীঘেশ্বৰী তাৰ মূৰ্তি আনি দোলাৰে মূৰ্তি লৈ আহিব, আনি ইয়াতে চাৰাচত পাবই। চাৰাচত মানে দুজনৰে মিলন হোৱা এটা বিবাহ উৎসৱ সেইদিনা উৎসৱ এটা হয়। আৰু এইবাৰ ৰাতিপুৱাটো যাত্ৰী কম হ'ব, এনেকৈ সন্ধ্যা সময়ত হয়। সন্ধ্যা সময়ত হ'লে মানে 1000-1200 মানুহ হয়। আমি বিবাহৰ নিচিনা এটা ৰিচেপশ্যনো কৰোঁ, ভাল এটা পৰিৱেশ।
2: মানে বেলেগ বেলেগ বছৰত বেলেগ বেলেগ সময়ত পালন কৰা,
4: বেলেগ বেলেগ কেতিয়াবা চ'ত মাহত পৰে, কেতিয়াবা বহাগত পৰে। মদন ভোজী তিথি এটা আছে, তিথিতে এই তিথিটো যেতিয়া মিলে তেতিয়া মানে এই উৎসৱটো হয়।
3: আৰু মন্দিৰটোৰ ভিতৰত শিৱলিংগ থকা বুলি আমি গম পাওঁ।
4: এইটো শিৱলিংগৰে হেৰি আছে, এইটো স্বয়ম্ভূ শিৱ বুলি কয়, শিলৰে, তেনেকৈ বেলেগ মূৰ্তি নাই। আৰু মাটিৰ তলৰ পৰাই মানে থকা যেন হেৰি অনুমান এটা হয়। আৰু তাৰে যিটো মানে গাখীৰ বা পানী দিয়াৰ এইটো তাৰে এটা লিংগ এটা আছে, ব্ৰহ্মপুত্ৰত আহি পৰে।
3: আৰু এই মণিকৰ্ণেশ্বৰ যিটো ঘাট, এই ঘাটটোৰ কিবা ইতিহাস আছে নেকি?

0: ঘাটটো এইটো ৰজা দিনৰ ঘাট বুলি এটা হেৰি আছে, সেইকাৰণে ৰজাৰ নাম ৰজাৰ নাম গাঁওখনৰ নামেই ৰজাৰ হৈছে। আৰু সেই ফেৰীঘাটটো নেই ৰজাৰ ফেৰীঘাটেই। আগৰ পৰাই মানে আমি যাৰ পৰা প্ৰথমতে নাও নাও চলিছিলে, নাৱৰ পিছত লঞ্চ চলি আছিলে, মেচিন থকা নাও। এতিয়া ভদভদি এইটো নহয়, ডাঙৰ ডাঙৰ ডাঙৰ ডাঙৰ হেৰি আছিলে, সেইবোৰ চলিছিলে। বৰ্তমান আজি 20 বছৰমান হ'ল নেকি, 20-25 বছৰমান হ'ল এতিয়া আই ডি বুলি মানে ফেৰী চলায়, এতিয়া যেনেকৈ চলি আছে আৰু।
1: তেওঁক
0: মানে দুটাত লৈ বহু মানুহ বেলেগ জলে যায় প্ৰচেষ্টন কৰি দিনৰ পৰাই আগতে সন্ধিয়া পৰা যদি আহে তেতিয়া এটা ইয়াৰ পৰাই 1টা বজাত এটা পৰা প্ৰচেষ্টন কৰি ওলায়, এটা সন্ধিয়া 6 বজাৰ বা 7 বজাৰ বা 7 বজাত আহি পায়। তেতিয়া সেই উৎসৱটো হয়, তাৰপিছত ৰিচেপশ্যন হয়, আকৌ ইয়াৰ পৰা খোজকাঢ়ি অহা যোৱা কৰে। খোজকাঢ়ি গৈ সেইটো অশোকলান্ত মন্দিৰ মন্দিৰৰ ঘাট আছে, ঘাটত গৈ ইয়াৰ পৰা ইয়াত বিবাহ নিচিনা হয়তো তাতে গৈ মানে স্নান কৰে, স্নান কৰি তাৰ পৰা খোজকাঢ়ি সেইফালে মন্দিৰলৈ যায়গৈ। মন্দিৰলৈ যাওঁতে ধৰক আগদিনা 1টা বজাত আহিলে, পিছদিনা ৰাতিপুৱা 5টা বজাত গৈ পায় মন্দিৰ, উত্তৰ ঘাটি গোটেই এৰিয়াটো ভ্ৰমণ কৰি যায়।
1: বিবাহ হবলৈ ইয়ালৈ অহা কিবা বিশেষ কাৰণ আছে নেকি?
0: বিশেষকৈ কাৰণটো আমি গম নাপাওঁ, আমি জনাৰ পৰা মানে ইয়াতে আহে, ইয়াতে আহি মিলন হয়, সেইটোহে জানো আৰু।
1: অতীজৰে পৰা চলি অহা গৈছে এই নিয়মটো,
0: চলি আছে এইটো।
2: ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত উত্তৰ গুৱাহাটীৰ অন্য এক গুৰুত্বপূৰ্ণ ধৰ্মীয় স্থান হৈছে অশ্বক্লান্ত মন্দিৰ। এই দেৱালয়ক গংগাতীৰ্থৰ সমপৰ্যায়ৰ বুলি বিশ্বাস কৰা হয়। ইয়াত সম আয়তনৰ 2টা মন্দিৰ আছে, এটা নামনিৰ ভাগত আৰু আনটো পাহাৰৰ ওপৰ ভাগত। অশ্বক্লান্ত মন্দিৰৰ ইতিহাস সম্পৰ্কে আমাক কৈছে মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি লক্ষেশ্বৰ শৰ্মাই।
3: মই শ্ৰী লক্ষেশ্বৰ দেৱশৰ্মা, সভাপতি আৰু দলৈ বিষ্ণুতীৰ্থ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়। অশ্বক্লান্ত দেৱালয় পৃথিৱীৰ ভিতৰতে কলিকালত এখন শ্ৰেষ্ঠ তীৰ্থ। কৃতাযোগে পুষ্কৰাণী ত্ৰেতায়ন নৈমিক্ষমতম দাপৰেতু কুৰুক্ষেত্ৰ অস্ত্ৰ তীৰ্থ কুলযোগে, অৰ্থাৎ সত্যযুগত পুষ্কৰ তীৰ্থ, ত্ৰেতাত নৈমিকাৰণ্য, দাপৰত কুৰুক্ষেত্ৰ আৰু কলিকালত অস্ত্ৰ তীৰ্থ শ্ৰেষ্ঠ তীৰ্থ বুলি যোগিনী তন্ত্ৰত লিখা আছে। ভগৱান বিষ্ণুৰ সৃষ্টিৰ আজি সমগ্ৰ বিশ্বতে বিৰাজমান। পুৰণি কামৰূপৰ 4খন বিষ্ণু তীৰ্থ যথাক্ৰমে অশ্বক্লান্ত, হয়গ্ৰীৱ মাধৱ, ধুকুৰেশ্বৰ আৰু পাণ্ডুনাথ দেৱালয়। অপৰক্ত শ্লোক পাখিৰে স্বয়ং মহাদেৱে পাৰ্বতীক কৌতূহলবশত সদা প্ৰশ্নৰ উত্তৰ দিছিল। তেওঁ সকলো তীৰ্থৰ ভিতৰত অশ্বক্লান্ত দেৱালয়ক কলিকালত শ্ৰেষ্ঠ তীৰ্থ হিচাপে বৰ্ণনা কৰিছিল। সেই বিষয়ে অশ্বক্লান্তই পৰম জ্ঞান, পৰম তপ, পৰম ব্ৰহ্ম আৰু পৰম পদ দিব পাৰে। এই তীৰ্থ পৰম যোগ, পৰম গুটি আৰু পৰম মোক্ষ প্ৰাপ্তিৰ স্থল। অশ্বক্লান্ত তীৰ্থত ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰ এই 3জন দেৱতা সন্নিহিত হৈ আছে। সেইকাৰণে অশ্ব তীৰ্থৰ সমান পুণ্যদায়ক তীৰ্থ পৃথিৱীত আন ক'তো নাই। অগ্নিৰ উপাসকসকলে 100 বছৰ অগ্নিহোত্ৰ যজ্ঞ কৰিলে যি ফল পায়, কাতি মাহত পূৰ্ণিমা তিথিত এই তীৰ্থত বাস কৰিলে তাৰ সমান ফল পোৱা যায়। এই তীৰ্থ কিয় অশ্বক্লান্ত হ'ল? পিতা কৃষ্ণ আৰু এই বৈষ্ণৱীৰ পুত্ৰ অতি প্ৰভাৱশালী মহাসুৰ নৰক যৌৱন কালতে প্ৰাগজ্যোতিষপুৰৰ ৰজা হয়। ৰজা হৈয়ে তেওঁ স্বৰ্গমূৰ্ত আৰু পাতাল নিজ বাহুবলেৰে কৰায়ত্ব কৰে। তেওঁ 16,000 গোপিনীক হৰণ কৰে। শ্ৰীকৃষ্ণই নাৰদৰ পৰা এই বাৰ্তা লাভ কৰে, তেওঁ নিজে অশ্বচালিত ৰথত সত্যভামাৰ লগত আহি ৰজা নৰকাসুৰৰ লগত তয়ামেৰণ কৰে। শ্ৰীকৃষ্ণই সুদৰ্শন চক্ৰৰ দ্বাৰা সৌভৰীৰ খোজ অশ্বক্লান্তত পেলাই বাহুভৰি উৰ্বসিদ্ধি নৰকাসুৰক বধ কৰে। ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণ শুনি জগতবাসী ভক্তসকলৰ পূৰ্বপুৰুষসকলৰ উদ্ধাৰ কৰিবৰ কাৰণে আৰু নিজ নিজ কামনা বাসনাৰ ফল পাবৰ কাৰণে ব্ৰহ্মপুত্ৰ নদৰ পাৰত পদ স্থাপিত হয়। অশ্বাৰোহণে আক্ৰমণ কৰাৰ কাৰণে অশ্বৰ পদচিহ্ন ব্ৰহ্মপুত্ৰৰ কাষে কাষে শিলৰ ওপৰত আজিও বিদ্যমান। নৰকৰ মৃত স্থানত আজিও অপবিত্ৰ হৈ থাকিল। সেইকাৰণে শ্ৰীকৃষ্ণই ইন্দ্ৰৰ হাতৰ বিচনীখনৰে নৰকৰ এই মৃত স্থানটি থাকি দিয়ে, পূৰ্বশী আৰু উমানন্দৰ মাজৰ ঠাইখিনি। সেইকাৰণে অতি পবিত্ৰ বিষ্ণুপদত স্নান, দান, পিণ্ড, অস্থি কাপন আদি কৰিলে নৰকৰ মৃত স্থানটি দেখা পোৱা নাযায়। ইন্দ্ৰৰ বিচনীৰে গঠিত পৰ্বতখনৰ নাম ইন্দ্ৰকূট, ইন্দ্ৰাচল, বাহাৰ পৰ্বত হিচাপে জনা যায়।

অশ্বক্লান্তে রথক্রান্তে বিষ্ণুক্রান্তে বহুন্ধরে মৃত্তিকে হরঙে পাপং তন্ময়া জন্মানি কৃতং। ভগবান কৃষ্ণই খরাত উঠি নরকরা আক্রমণ করি বিনাশ করা আৰু তেওঁৰ যুদ্ধ কৰা আক্ৰান্ত হৈ এই ঠাইত জিৰণি লৈছিল বাবে এই ঠাইখন অশ্বক্ৰান্ত নামেৰে জনা যায়। আন এক কিংবদন্তী মতে বিদৰ্ভৰ ৰজা ভীষ্মকৰ জীয়ৰী ৰুক্মিণী দেৱীক হৰণ কৰি দ্বাৰকালৈ উভতি যাওঁতে ৰথৰ ঘোঁৰা ক্ৰান্ত হোৱাত ৰথ সহ জিৰণি লৈছিল, সেয়ে এই ঠাইক অশ্বক্ৰান্ত হিচাপে জনা যায়। আন এক প্ৰবাদ মতে অভিমন্যুক বধ কৰা সময়ত সখা শ্ৰীকৃষ্ণই অৰ্জুনক এই ঠাইলৈ লৈ আহিছিল। বহুদূৰ বাট অতিক্ৰম কৰি অহা কাৰণে শ্ৰীকৃষ্ণৰ ৰথৰ ঘোঁৰা ক্লান্ত হোৱাত এই ঠাইত জিৰণি লৈছিল বাবে এই ঠাইখনক অশ্বক্লান্তৰ নামেৰে জনা যায়। বৃন্দাবন ক্ষেত্ৰ এক সূত্ৰৰ মতে কামাখ্যা মায়া চক্ৰৰ প্ৰভাৱত ইয়াৰ ওপৰেদি অহা বিষ্ণুৰ ৰথৰ গতি বৃন্দাবন ক্ষেত্ৰত স্তব্ধ হৈ পৰে। কামাখ্যা কুণ্ডৰ ষোল্ল ক্ৰোপ ব্যাসাৰ্ধ দূৰত্ব জল ৰাখি কামাখ্যা কুণ্ডৰ দৰে পবিত্ৰ হাজোৰ ক্ষয়গ্ৰীৱ বিষ্ণুৰ ক্ষেত্ৰৰ পৰা অশ্বক্লান্তৰ এই অঞ্চল সামৰি ভদ্ৰাশ্ৰবৰ্ষ অঞ্চলক বৃন্দাবন ক্ষেত্ৰ বুলি কোৱা হয়। এই ক্ষেত্ৰতে কৃষ্ণৰ ঘোঁৰা বাৰ বাৰ ক্লান্ত হৈ পৰে, ফলত এই ক্লান্তিৰ আওতাতে শ্ৰীকৃষ্ণৰ ভৰিৰ খোজ অশ্বক্লান্ত প্ৰাংগণত পৰি ৰল। ইয়ে উত্তৰ গুৱাহাটীৰ শিৰৰ ভাগ্য তিলক পৰম বিষ্ণুৰ পদচিহ্ন। প্ৰবাদ মতে গংগা গৈয়া স্পৰ্শ কৰি শেষত অশ্বক্লান্তত আঁঠু নললে হিন্দু ধৰ্মৰ কৰণীয় ধৰ্ম পালন সম্পূৰ্ণ নহয়। ঠিক এনেদৰে দীৰ্ঘেশ্বৰীত থকা দেৱীৰ পদযুগল স্পৰ্শ নকৰিলে শক্তি সাধক সকলৰো সাধনাৰ অন্তিম প্ৰাপ্ত নহয়। এই দুই পদযুগলৰ অৱস্থিতিৰ বাবে উত্তৰ গুৱাহাটীক পূৰ্বকাশী ৰূপেও অভিহিত কৰা হৈছে। অশ্বক্লান্তত দেৱালয়ত থকা মন্দিৰ সম্পৰ্কে এই বৃন্দাবন ক্ষেত্ৰতে আৰু পূৰ্বকাশী অঞ্চলৰ বিৰল প্ৰাকৃতিক দৃশ্যৰাজিয়ে ভৰপূৰ অশ্বক্লান্ত পাহাৰৰ অৱস্থিত কুৰ্মা জনাৰ্দন আৰু অনন্ত হাই নাৰায়ণৰ মন্দিৰে যুগ যুগ ধৰি এক মহিমামণ্ডিত পুণ্যতীৰ্থ হিচাপে পৰিগণিত হৈ আহিছে। গুৱাহাটী মহানগৰী তথা ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে মাজগাঁও অঞ্চলত অশ্বক্লান্ত দেৱালয়ৰ মূল বিগ্ৰহ কুৰ্ম জনাৰ্দন আৰু অনন্ত হাই নাৰায়ণ। এই বিগ্ৰহ অশ্বক্লান্ত পাহাৰৰ দুই ঠাইত অৱস্থিত। কুৰ্ম জনাৰ্দন পীঠ পাহাৰৰ নামনিত ব্ৰহ্মপুত্ৰৰ পাৰত দক্ষিণ পশ্চিম ফালে আৰু অনন্ত হাই নাৰায়ণ মন্দিৰ পাহাৰৰ ওপৰত অংশত অৱস্থিত। কুৰ্ম জনাৰ্দন মন্দিৰটো দৰঙী ৰজা ৰঘুনন্দনে সজাইছিল। কুৰ্ম জনাৰ্দন পীঠটো এটি গহ্বৰত অৱস্থিত, প্ৰায় 4 ফুট গভীৰতাত কুৰ্ম অৱতাৰ দৃশ্যমান। এই মন্দিৰ চলন্তাৰ বাসুদেৱ আৰু গহ্বৰত চক্ৰধাৰী শিৱ আছে। যোগিনী তন্ত্ৰৰ মতে ভগৱান জনাৰ্দন নাগলোকৰ পৰা উত্থিত হৈ এই কুণ্ডত স্নান কৰি এই তীৰ্থক অশ্বক্লান্ত হিচাপে অভিহিত কৰিছিল। আহোম ৰজা শিৱসিংহই অনন্ত হৈ নাৰায়ণ মন্দিৰটো নিৰ্মাণ কৰিছিল। জানিব পৰা মতে 1720 চনৰ পৰা এই মন্দিৰত পূজা সেৱা আৰম্ভণি হয়। অনন্ত হৈ নাৰায়ণ মূৰ্তিটো প্ৰায় 150 চেণ্টিমিটাৰ ওখ, এটি ডাঙৰ শিলত খোদিত কৰা ভাস্কৰ্যৰ এক অপূৰ্ব নিদৰ্শন। অনন্তনাগৰ ওপৰত চতুৰ্ভুজধাৰী বিষ্ণু অনন্তনাগৰ ওপৰত শয়ন কৰি আছে আৰু অনন্তনাগৰ ফনাৰ দ্বাৰা শিৰ আচ্ছাদিত কৰি ৰাখিছে। 4খন হাতত শংখ চক্ৰ গদা পদ্ম আছে। ওচৰৰে 4গৰাকী পৰিচালিকাই বিষ্ণুৰ আলপৈচন ধৰি আছে। তলত 5গৰাকী নাগকন্যা, নাৰায়ণৰ নাভিৰ পৰা চতুৰ্ভুজ ব্ৰহ্মা, ওপৰত মহামায়া আৰু ঊৰ্ধত মধুকৈত্য, শীৰ্ষস্থানত গৰুৰ আৰু নিম্নভাগত পাখিযুক্ত দুটা সিংহৰ মূৰ্তি আছে। এনেদৰে তলৰ অংশত ক্ষীৰ সমুদ্ৰ নদীৰ ওপৰত পুনি, ওপৰত ভেকুলী, ভেকুলীৰ ওপৰত এটি কাঁচ আৰু কাঁচৰ ওপৰত অনন্তনাগৰ কলাপ বিষ্ণুৰ শয়ন, দুয়োকাষে দুটা পদুম ফুল। প্ৰবাদ মতে এই মূৰ্তিটো উজনিৰ কোণ সদাগৰে উজনিৰ মন্দিৰত প্ৰতিষ্ঠা কৰিবলৈ আনি ৰাতি অশ্বক্লান্ত জিৰণি লৈ পুৱা যাবলৈ ওলাওঁতে মূৰ্তি নোহোৱা হয়, ফলত তেওঁক অশ্বক্লান্ত নামত প্ৰতিষ্ঠা কৰিবলগীয়া হয়। দেৱালয়ত থকা বহুবোৰ কুণ্ড আছে বা তীৰ্থসমূহ আছে। সেইসমূহৰ নাম যথাক্ৰমে সীতাকুণ্ড, ব্ৰহ্মকুণ্ড, ব্ৰহ্ম সৰোবৰ কুণ্ড, সিদ্ধিকুণ্ড, গয়াকুণ্ড, চন্দ্ৰকুণ্ড, মানসকুণ্ড, অমৃত বা সৰস্বতী কুণ্ড, ঋণমোচন কুণ্ড, ৰামকুণ্ড, নাগকুণ্ড আৰু সূৰ্যতীৰ্থ। ইতিহাসৰ পথৰ পৰা যদি চোৱা যায় কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজধানী উত্তৰ গুৱাহাটীত থকা বুলি অনুমান কৰা হয়। ষষ্ঠ শতিকাত ধৰ্মপ্ৰাণ বিদ্যোৎসাহী এই সম্ৰাটগৰাকী সংস্কৃতৰ অগাধ পণ্ডিত আছিল। তেওঁ 6গৰাকী পৰিষদক লৈ কাশীৰ বিষ্ণুযজ্ঞত উপস্থিত হৈ তাৰ পূজা পদ্ধতি আকৃষ্ট হৈ অসমতো বিষ্ণু আৰাধনাৰ তেনে পদ্ধতি প্ৰবন্ধন কৰিবলৈ এজন পুৰোহিতক আমন্ত্ৰণ কৰে। কাশীৰ বিদগ্ধ শাস্ত্ৰবিদ নৰোত্তম দ্বিজে ৰজাৰ অনুৰোধত অসমলৈ আহিবলৈ সন্মতি জনাই নৰোত্তম দ্বিজৰ আগমনে অসমৰ ধৰ্মীয় জীৱনত এক নতুন সংযোজন ঘটালে। নৰোত্তমে অশ্বক্লান্তত বিষ্ণুৰ পূজা অৰ্চনা কৰে। সম্ৰাটে বিচৰাত নৰোত্তমে আগ্ৰহ অনুযায়ী উত্তৰ গুৱাহাটীত অশ্বক্লান্ত ক্ষেত্ৰত

0: নৰোত্তম সংস্থাপন, নৰোত্তমক সংস্থাপন দি সংস্কৃত প্ৰকাৰৰ অৰ্থে এখন সংস্কৃত দল প্ৰতিষ্ঠা কৰি দিয়া হয়। এইখিনিতেই উত্তৰ গুৱাহাটীৰ স্বশতিকাত স্থাপিত প্ৰথম শিক্ষানুষ্ঠান। নৰোত্তমজীৰ পৰিণতি হৰিদেৱ, তেখেতে 1843 খ্ৰীষ্টাব্দত হৰিদেৱে সেই সময়ত আহোম ৰজাৰ ৰাজদোষত পৰিছিল। ৰজাৰ সৈন্যৰ পৰা ৰক্ষা হবলৈ তেওঁ নিজ ভগ্নী সুভদ্ৰাক লগত লৈ ভেলেৰে ব্ৰহ্মপুত্ৰ নদীৰে ভটিয়াই আহি 3 দিনৰ অন্তত পূৰ্বৰ পিতৃৰ কৰ্মক্ষেত্ৰ অশোকলান্ত দেৱালয়ত উপস্থিত হৈছিল।
1: আমি আহি আহি উপস্থিত হৈছিলোহি ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে অৱস্থিত কানাই বৰশী বোৱা শিলালিপি থকা ঠাইডোখৰত। অসমীয়া লিপি উত্তৰ পূব ভাৰত কামৰূপ ৰাজ্যৰ এটা স্বতন্ত্ৰ লিপি। ইয়াৰ মূল ব্ৰাহ্মী আৰু তাৰ বিকশিত ৰূপ গুপ্ত লিপি বুলি নিৰ্ধাৰণ কৰা হৈছে। অসমীয়া লিপিটো অসমৰ বিভিন্ন স্থানত উদ্ধাৰ হোৱা শিলালেখ তথা তামৰ ফলিসমূহত ব্যৱহৃত লিপিৰ বিকাশপ্ৰাপ্ত এক ৰূপ। ইয়াৰে কানাই বৰশী বোৱা শিলালিপি বা কানাই বৰশী বোৱা শিলৰ তুৰস্ক ক্ষয়ৰ ফলিখনেই হৈছে এতিয়ালৈ আৱিষ্কৃত সম্পূৰ্ণ অসমীয়া আখৰৰ প্ৰথমখন ফলি। কানাই বৰশী বোৱা শিলালিপি উত্তৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে অৱস্থিত। উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰ মন্দিৰৰ ওচৰত ৰংমহলৰ পূব দক্ষিণ কোণত থকা হাবি কটাই মুকলি কৰোঁতে ফলিখনি উদ্ধাৰ হয়। ফলিখনিৰ প্ৰথম সম্ভেদ দাঙি ধৰে সোণাৰাম চৌধুৰীয়ে। কানাই বৰশী বোৱা শিলৰ তুৰস্ক ক্ষয়ৰ ফলি তুৰস্ক সেনা ধ্বংস হোৱা বতৰাৰ এক ঐতিহাসিক দলিলেই নহয়, এইখন ত্ৰয়োদশ শতিকাৰ অসমীয়া লিপি বিকাশৰ এক প্ৰত্যক্ষ নমুনা। এইখনেই সম্পূৰ্ণ অসমীয়া আখৰত লিখিত প্ৰথমখন ফলি। ইয়াত মুঠতে 3খন শিলালিপি উদ্ধাৰ কৰা হৈছিল। ইয়াৰ প্ৰথমখন শিলালিপিত লিখা আছে যে 1127ৰ চ'ত মাহৰ 13 দিনত কামৰূপলৈ অহা তুৰ্কীসকলক নিপাত কৰা হৈছিল। দ্বিতীয়খন শিলালিপিত উল্লেখ আছে যে স্বৰ্গনাৰায়ণ দেও মহাৰজাৰ অৰ্থাৎ চক্ৰধ্বজ সিংহৰ মন্ত্ৰী বৰগোহাঁই বৰফুকন, বৃহৎ বৰগোহাঁই ফুকন আৰু দিহিঙীয়া সন্দিকৈ ফুকনে ছৈয়দ চানা আৰু ছৈয়দ ফিৰোজক যুদ্ধত হৰুৱাই বধ কৰি ইয়াতে এটি গড় নিৰ্মাণ কৰাইছিল। ইয়াৰ তৃতীয়খন ফলিত লিখা আছে যে স্বৰ্গনাৰায়ণ দেও মহাৰাজৰ অৰ্থাৎ চক্ৰধ্বজ সিংহৰ মন্ত্ৰী বৰগোহাঁই, বৃহৎ গোহাঁই ফুকন আৰু দিহিঙীয়া সন্দিকৈ ফুকনে 1599 শকৰ আঘোণ মাহত ইয়াত এটি গড় নিৰ্মাণ কৰিছিল। উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপি অসমৰ ইতিহাসৰ এক অন্যতম গুৰুত্বপূৰ্ণ দলিল। আহোম ৰজাৰ দিনৰ এক গুৰুত্বপূৰ্ণ অধ্যায় এই শিলালিপিয়ে আমাক কৈ গৈছে। ব্ৰহ্মপুত্ৰ নদী অসমৰ জীৱনৰেখা। এই নদীৰ উত্তৰ পাৰৰ অঞ্চলটো নিজৰ স্বতন্ত্ৰ ঐতিহ্য, সংস্কৃতি আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিশেষভাৱে উল্লেখযোগ্য। উত্তৰ গুৱাহাটীৰ এই অঞ্চলত প্ৰাচীন সভ্যতাৰ বহুতো চিহ্ন আজিও দেখা যায়, যি অসমীয়া জাতিৰ ইতিহাস আৰু পৰিচয়ক সমৃদ্ধ কৰি আহিছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ঐতিহ্য কেৱল অতীতৰ স্মৃতি নহয়, বৰ্তমান আৰু ভৱিষ্যতৰো এক মূল্যৱান সম্পদ। এই ঐতিহ্য সংৰক্ষণ কৰা আমাৰ সকলোৰে দায়িত্ব।
2: ইমান পৰে শ্ৰোতাসকলে, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ঐতিহ্য শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য শুনিলে। যুগুতাই আগবঢ়ালে পম্পী মালাকাৰ আৰু স্নেহা পাঠকে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।
3: আমাৰ যুৱবাণীৰ পৰা শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 12 বজাত হিন্দীত আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।
4: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই লভলীন নিগম। राष्ट्रपति द्रौपदी मुर्मू ने आज नई दिल्ली में जनजातीय विकास पर राष्ट्रीय सम्मेलन का उद्घाटन करते हुए कहा कि जनजातीय सांस्कृतिक रूप से बहुत धनी हैं। उन्होंने कहा कि जनजातीय आत्मसम्मान के साथ जीते हैं। राष्ट्रपति इस समय सम्मेलन को संबोधित कर रही हैं। आइए सुनते हैं उनका संबोधन।
5: खेलकूद में आज भी एक ऐसे वाला कपड़ा का बोल बना के वो खेलते हैं।

0: প্ৰকাশ কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু অসমক উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা সন্দৰ্ভতো আলোচনা কৰে। সামাজিক মাধ্যম এক্সত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আই আই এমৰ প্ৰস্তাৱিত চৌহদ সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী শ্ৰীপ্ৰধানক ৰাজ্যৰ শিক্ষা আন্তঃগাঁথনি উন্নীতকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। প্ৰস্তাৱিত আই আই এমে ৰাজ্যখনক উত্তৰ পূব ভাৰতৰ শিক্ষা গৱেষণা আৰু বিদ্যায়তনিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা ল'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তদুপৰি প্ৰতিষ্ঠানটো স্থাপনৰ ফলত ব্যৱস্থাপনা শিক্ষা, দক্ষতা বিকাশ আদি ক্ষেত্ৰৰো উন্নতি সাধন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী সাক্ষাৎ কৰি তেওঁৰ সৈতে পথ পৰিবহণ বিষয়ক বিভিন্ন কথা আলোচনা কৰে। তেওঁ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদৰ সৈতেও আলোচনাত মিলিত হয়। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তত কালি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধি আৰু মেঘালয়ৰ প্ৰতিনিধিৰ মাজত সীমান্ত কেন্দ্ৰিক সমস্যা সমাধানৰ বিষয় লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। দুয়ো ৰাজ্যৰ সীমান্তৱৰ্তী তাপাতত থকা অসম আৰক্ষীৰ অস্থায়ী ছাউনীত আয়োজিত বৈঠকত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী স্নিউভালাংধাৰ উপস্থিত থাকে। এই বৈঠকত সীমান্তৱৰ্তী তাপাত আৰু লাপাংআপ গাঁৱৰ মাজত ৰাইজৰ মাজত হোৱা চাৰিদফীয়া শান্তি চুক্তিৰে সীমাবাদ নিষ্পত্তিৰ পথ প্ৰশস্ত কৰা হয়। এই চুক্তি অনুসৰি মেঘালয়ৰ লাপাং আপ গাঁৱৰ ৰাইজে তাপাত অঞ্চলত থকা পৰ্বতৰ পাদদেশত তথা পূৰ্বতে কাৰ্বি ৰাইজৰ পৰা ক্ৰয় কৰা সমতল ভূমিতহে কৃষি কাৰ্য কৰিব পাৰিব। দ্বিতীয়তে তাপাতৰ কাৰ্বি লোকসকলে পাহাৰীয়া অঞ্চলৰ লগতে এঢলীয়া ভূমিত ঋতু অনুযায়ী বিভিন্ন কৃষি কাৰ্য কৰিব পাৰিব। তৃতীয়টো চুক্তি অনুসৰি সীমান্ত কেন্দ্ৰিক বিষয়ক স্থায়ী সমাধান সংশ্লিষ্ট ৰাজ্যৰ উচ্চ পৰ্যায়ৰ বিষয়ে অঞ্চলভেদে সমাধান কৰিব। চতুৰ্থতে দুয়ো ৰাজ্যৰ সীমান্ত অঞ্চলত শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে সীমান্তৱৰ্তী গাঁওবাসী দায়বদ্ধ হ'ব বুলি কোৱা হৈছে। অসমীয়া সাহিত্যৰ উজ্জ্বল নক্ষত্ৰস্বৰূপ ডঃ লক্ষ্মীনন্দন বৰাৰ আজি পুণ্যতিথি। গৱেষণালব্ধ সৃষ্টিশীল প্ৰতিভাৰে সাহিত্য জগতক অনন্য শিখৰলৈ লৈ যোৱা ডঃ বৰাই ভাওনা গল্পটিৰে লেখক হিচাপে আত্মপ্ৰকাশ কৰিছিল। ডঃ বৰাই বহুতো অমূল্য গ্ৰন্থ সম্ভাৰেৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি থৈ গৈছে আৰু পঢ়ুৱৈ মনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছে। তেওঁ সাহিত্যৰ মাজেৰে সমাজ, মানুহৰ জীৱন, সংগ্ৰাম, মূল্যবোধ আৰু সময়ৰ স্পন্দনক অনন্য দক্ষতাৰে ৰূপায়িত কৰিছিল। ডঃ লক্ষ্মীনন্দন বৰাৰ কালজয় উপন্যাসসমূহৰ ভিতৰত পাতাল ভৈৰৱী, কায়কল্প, গঙা চিলনীৰ পাখি অন্যতম। সাহিত্যিকগৰাকীক পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে 1988 চনত সাহিত্য একাডেমী বঁটা আৰু কায়কল্পৰ বাবে সৰ্বভাৰতীয় সৰস্বতী সন্মান প্ৰদান কৰা হৈছিল। তেওঁক 2015 চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছিল। ডঃ বৰাই 1996-97 চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুণ্যতিথি উপলক্ষে সাহিত্যিকগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে সৰস্বতী সন্মান প্ৰাপক বৰাদেৱৰ সাহিত্যকৰ্ম, চিন্তা আৰু আদৰ্শ নতুন প্ৰজন্মৰ বাবে সদায় প্ৰেৰণাৰ অম্লান উৎস হৈ থাকিব। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আজি বিশ্ব বাইচাইকেল দিৱস। পৰিৱেশ সুৰক্ষা আৰু স্বাস্থ্য ৰক্ষাৰ অন্যতম আহিলা হিচাপে চাইকেলৰ ব্যৱহাৰ তথা ব্যয়সাধ্য, সহজ, নিৰ্ভৰযোগ্য আৰু পৰিৱেশ অনুকূল পৰিবহণৰ মাধ্যমৰূপে চাইকেল চলোৱাৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ 3 জুনত এই দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই তুৰ্কমেনিস্তান চৰকাৰৰ এটা প্ৰস্তাৱ মৰ্মে এই দিৱস পালনৰ সিদ্ধান্ত লৈছিল। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে সেউজ ভৱিষ্যতৰ বাবে চাইকেল চলোৱা, কাৰ্বন নিৰ্গমন ৰোধ কৰা, যানজট দূৰ কৰা আৰু সুস্থ তথা বহনক্ষম নগৰীয়া জীৱন সৃষ্টিৰ ক্ষেত্ৰত চাইকেলৰ বিশেষ গুৰুত্ব আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ কোষৰ উদ্যোগত আজি বিশ্ববিদ্যালয়ৰ মুখ্য দুৱাৰৰ পৰা চাইকেল সমদল উলিওৱা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই এই সমদলৰ শুভাৰম্ভ কৰে। সমদলত বিশ্ববিদ্যালয়খনৰ এন এছ এছ কোষৰ কাৰ্যবাহী সমন্বয়ক ৰঞ্জন কুমাৰ কাকতি, অধ্যাপক অখিল ৰঞ্জন দত্ত আৰু ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। সমদলকাৰীসকলে 15 কিলোমিটাৰ পথ চাইকেলেৰে পৰিভ্ৰমণ কৰে। এই কাৰ্যসূচী সন্দৰ্ভত এন এছ এছ কোষৰ সমন্বয়কগৰাকীয়ে এইদৰে কয়।
1: চাইকেল দিৱস গোটেই বিশ্বতে আজি আৰম্ভ হৈছে। গোটেই বিশ্বখনত আমাৰ যিটো ফিটনেছ বজাই ৰাখিব পাৰি এই উদ্দেশ্যে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসাৰে আৰু অসম চৰকাৰৰ নিৰ্দেশ অনুসাৰে আমি গুৱাহাটী বিশ্ববিদ্যালয় মজিয়াত সকলো মিলি আমি ইয়াতে বিশ্ব চাইকেল দিৱস উদযাপন কৰিছোঁ। আমি ইয়াতে নিজেও চাইকেল চলাব ওলাই আহিছোঁ, বিশ্ববিদ্যালয় শিক্ষক সমাজ, বিষয়া সন্থা, তাৰপিছতে ছাত্ৰ ছাত্ৰী গোটেই ওলাই আহিছে এটা সজাগতা সৃষ্টি কৰিবৰ কাৰণে, যাতে আমি চাইকেল চলাই নিজৰ যিটো ফিটনেছখিনি বজাই ৰাখিব পাৰোঁ আৰু আমাৰ বৰ্তমান যিটো ইন্ধনৰ নাটনি হৈছে সেই লক্ষ্য ৰাখি পেলাইও যিখিনি ওচৰৰ ঠাইৰ পৰা মানুহ আহে চাইকেল লৈ অহাৰ অৱস্থা চেষ্টা কৰিছে গতিকে আমাৰ এটা বৰ ডাঙৰ কথা বিদেশত যেনেকে সকলোৱে এটা চাইকেল লৈ পেলাই অহা প্ৰৱণতা আছে আমাৰ বিশ্ববিদ্যালয়ত যদি সকলোৱে বাইক পৰিহাৰ কৰি পেলাই চাইকেল লৈ অহা যা কৰে তাতে ইন্ধনৰো সকাহ হ'ব যে স্বাস্থ্যও ভালকৈ থাকিব এই লক্ষ্যৰে আমি এটা বিশ্ব স্বাস্থ্য দিৱস উদযাপন কৰিছোঁ আমি আজি 15 কিলোমিটাৰ দীৰ্ঘ চাইকেল যাত্ৰা এটা কৰিম ভাবিছোঁ গতিকে আশা কৰোঁ সকলোৱে এই চাইকেল প্ৰৱণতাটো কলি লওক আৰু আমাক ইন্ধনৰ লগতে ফিটনেছটো বজাই ৰাখক।

কল্পতৰুৰ আৰম্ভণিতে শুনিলে ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত। অনুষ্ঠানত এবাৰ এই চিঠিখন হাতত লৈছোঁ। আমালৈ লিখি পঠিয়াইছে জাজি খাটোৱাল গাঁও শিৱসাগৰৰ পৰা প্ৰণৱ কুমাৰ দত্ত, মাধুৰ্য দত্ত, পাপৰি দত্ত, পুতুমণি দত্ত আৰু লক্ষী দত্তই। আপোনালোকে শুনিব বিচাৰিছে হিয়াৰ দাপোনত তোমাৰ এই ছবি। এই ছবিখনৰ পৰা জুবিন গাৰ্গৰ কণ্ঠত এটি গীত।

জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰ এই চিঠিখন লৈছোঁ, আমালৈ লিখি পঠিয়াইছে চিপাঝাৰ কলেজ চকৰ পৰা পাৰ্থ, প্ৰিয়াংশু আৰু তেওঁলোকৰ মা দেউতাই। আপোনালোকে শুনিব বিচাৰিছে বোৱাৰী ছবিখনৰ পৰা মহানন্দ মজিন্দাৰ বৰুৱাৰ কণ্ঠত এই গীতটি।

বোৱাৰী ছবিখনৰ গীতটি শুনিলে। কল্পতৰু অনুষ্ঠানৰ শেষত এই চিঠিখন হাতত লৈছো, আমালৈ লিখিছে দেওমৰ্ণৰ পৰা বিকাশ আৰু জয়ন্তই। আপোনালোকে শুনিব বিচাৰিছে সৰগম ছবিখনৰ পৰা লতা মংগেশকাৰ আৰু মহম্মদ ৰফিৰ দ্বৈত কণ্ঠত এই গীতটি।

সারগাম ছবিখনৰ গীতটি শুনিলে আৰু শ্ৰোতাসকল ইয়াৰ লগে লগে আজিলৈ কল্পতৰু অনুষ্ঠানটিৰ অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আইদেউৰ বুলনী।

0: নমস্কাৰ, সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই নিভাই মুকলি কৰিছোঁ আজিৰ বুলনি। শ্ৰোতাসকল, বুলনিত আজি আপোনালোকৰ বাবে আগবঢ়াইছোঁ লগ পাওঁ আহক শিতান্তি। এই শিতানত আজি আপোনালোকে লগ পাব বাহুবলেৰে বিশ্বজয় কৰা এগৰাকী মহিলা ক্ৰীড়াবিদক, একেধাৰে এগৰাকী বিশ্ব পাঞ্জা খেলুৱৈ, এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰোত্তোলক ক্ৰীড়াবিদ, এগৰাকী আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ। এইগৰাকী মহিলাৰ শক্তি, সাহস আৰু অদম্য মনোবলৰ কথা আজি আমি পাতিম। 13 বাৰকৈ ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰা এইগৰাকী কৃতি ক্ৰীড়াবিদ ৰঞ্জিতা ফুকন গগৈ, 23 বছৰ বয়স অতিক্ৰম কৰাৰ পাছতো যিগৰাকী ক্ৰীড়াবিদে ক্ৰীড়াৰ জগতখনত সবল উপস্থিতিৰে উজ্বলি আছে। সদৌ অসম পাঞ্জা খেলৰ ৰেফাৰী ৰঞ্জিতা ফুকন গগৈয়ে এতিয়াও নিয়মীয়া শাৰীৰিক ব্যায়াম, অনুশীলন আৰু ক্ৰীড়াৰ প্ৰতি থকা অন্তহীন অনুৰাগেৰে নিজকে সুস্থ সবল কৰি ৰাখিছে। এয়া আমাৰ সৈতে ৰঞ্জিতা ফুকন গগৈ। বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: আপোনালোকে মোক আমন্ত্ৰণ কৰাৰ কাৰণে মই আকাশবাণী গুৱাহাটী কেন্দ্ৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: হয়, আজি আমাৰ বুলনিৰ জৰিয়তে আপোনাক আকাশবাণী গুৱাহাটীৰ শ্ৰোতাসকলে লগ পাব। বাইদেউ, আপোনাক দেখাৰ পিছতে মোৰ মনলৈ অহা প্ৰশ্নটোৱেই হৈছে, কিদৰে আপুনি এতিয়াও জীৱনৰ 23টা বছৰ পাৰ কৰাৰ পাছতো নিজকে সুস্থ সবল, ইংৰাজীত যাক কয় ফিট, কিদৰে নিজকে ফিট কৰি ৰাখিছে? মই যে দেখিছোঁ প্ৰথম দেখাৰ লগে লগে আপোনাক এনেকুৱা লাগিছে, ইমান ধুনীয়া হৈ আহিছে আপুনি, আৰু কথাখিনি মোৰ জানিবলৈ মন গৈছে, কেনেকৈ আপুনি নিজকে ফিট কৰি ৰাখিছে কওকচোন।
1: মোৰ মানে তোমাৰ কথাখিনি শুনি ইমানেই ভাল লাগিছে। মই মানে নিজকে কিবা মানে মই যেন এজনী টিনেজাৰ, মোৰ মনলৈ মানে এনেকুৱা ভাৱ আহিছে। কিন্তু মোৰ এতিয়া বয়স 64 হৈছে, কিন্তু সেই বয়সতো যে মোক তুমি ধুনীয়া দেখিছা, সেইটোৰ মূল কাৰণটো মই মানে খেলতে দিম। খেল বোলা বস্তুটো বা ব্যায়াম বোলা বস্তুটো, ফিজিকেল ফিটনেছ আমাৰ দৰকাৰ, সেইটো মোৰ কাৰণে এটা ৰেগুলাৰ ৰুটিন। মই ভাবোঁ তাৰ পৰাই মোৰ বডিৰ ফিটনেছটো আহিছে। তুমি মোক সৰু যেন দেখিছা আৰু
0: সৰু যেন লাগিছে।
1: বহুত ধন্যবাদ জনাইছোঁ।
0: এতিয়াও আপোনাৰ ছাল চুলি ইমান সুন্দৰ হৈ আছে, হয়তো আপুনি ক্ৰীড়াৰ সৈতে ইমান বছৰ ধৰি একেৰাহে চুলি জড়িত হৈ থকাৰ কাৰণে চাগে আপোনাৰ শৰীৰে এতিয়াও বয়সক বাধা দি ৰাখিব পাৰিছে নহয় জানো?
1: হয় হয়, ফিটনেছ বুলিয়েই নহয়, মই খুব কনচিয়াছ এবাউট মাই বডি। গোটেই মই মানে অকল মোৰ জিমলৈ গৈ বা মই নিজৰ বডিটো ফিট কৰোঁ এইটোৱে নহয়, মোৰ তাৰ লগে লগে মই মোৰ ডায়েটিং, মোৰ যিটো বেলেঞ্চ ডায়েট, সেই ডায়েটটো মই সদায় কণ্ট্ৰল কৰোঁ। মই মানে মোৰ বেলেঞ্চ ডায়েট হ'বই লাগিব। মানে এনেকুৱা কিছুমান মোৰ ৰুটিন আছে। মই ভাবোঁ জীৱনটো যদি এটা ছিষ্টেমত মানে এটা নিয়মত বনাই লোৱা হয়, বা খোৱাই হওক বা নিজৰ লাইফ ষ্টাইলটোৱেই হওক, এটা যদি নিয়মত বনাই লোৱা নিজক মানে তেতিয়া ধুনীয়াকৈ ৰাখিব পাৰি। আৰু এটা কথা, এটা পজিটিভ মাইণ্ড সদায় থাকিবই লাগে।
0: আপুনি ঠিকেই কৈছে বাইদেউ, মনৰ প্ৰফুল্লতা, ইতিবাচক মনোভাৱ
1: হয়
0: আৰু এখন এটা
1: শৃংখলাবদ্ধ ৰুটিন এটা লাগে,
0: ৰুটিনাবদ্ধ এটা জীৱন,
1: খোৱা বোৱাই হওক, কাম কাজৰে
0: জীৱনশৈলী,
1: প্ৰণালীবদ্ধ এটা জীৱন লাগে। এই খেলি মেলি হ'লে, খোৱাটোৱে যদি খেলি মেলি হয়, আমাৰ বডিত এফেক্ট কৰিবই, আমি এটা ভাল মানে স্বাস্থ্য নাপাম,
0: বা তেতিয়া বয়সকো বাধা দি ৰাখিব,
1: বয়সক বাধা দিব। আৰু মই এটা কথা, মই বয়সটোতো আহিবই, সেইটো এটা নেচাৰেল বস্তু, কিন্তু আমি বয়সক আগবঢ়াব নালাগে, বয়স সদায় পিছলৈ থ'ব লাগে। তাৰমানে কি, মোৰ এতিয়া 64, কিন্তু মই নাভাবোঁ মই যে 64, মই ভাবোঁ মই 3000, মই কিয় নোৱাৰিম? যদি মানে এগৰাকী মানুহে প্ৰথমতে ভাবে যে ইছ মোৰতো 40 হৈছে, এগৰাকী নাৰীয়ে দিন ৰুটিনত এটা এক্সাৰচাইজ ভৰাই ল'বই লাগে। মই খেলৰ মানুহ যেতিয়া মই সেইটোৱে কৈছোঁ, কিছুমানে হয়তো সৰুতে খেলিছিলে, কোনোকামে যোগা হওক, জুম্বা হওক, এইবিলাক কিবা এটা নহয়, আপুনি প্ৰথমতে আধা ঘণ্টা কৰক, পৰা উপৰি কৰিব নালাগে, এটা ছিষ্টেমত যাব লাগে। কিবা এটা মই ধৰা এক্সাৰচাইজেই ল'লোঁ, প্ৰথমতে লাহে লাহে মানে কষ্টটো কৰিবই লাগিব, প্ৰথমতে মানে খোজকঢ়াটোকে মই ধৰিছোঁ, আপুনি 100 মিটাৰমান খোজকাঢ়িলে, তাৰপিছত 200 মিটাৰ বঢ়াই দিলে, ক'ব নোৱাৰাকেই তেনেকৈ মানে বাঢ়ি বাঢ়ি গৈ থাকে, নিজৰ বডিটো ফিটটো হৈয়ে যাব, কিন্তু সেই

0: যিটো এটা চিষ্টেম কমৰ পৰা মানে চিষ্টেমেটিকেলি বহাই নিব লাগে। এগৰাকী মহিলাই ঘৰখনৰ তেওঁ মেইন গৰাকী, গোটেই ঘৰখন চলাবলগীয়া হয়। সেই মহিলাগৰাকী যদি সুস্থ নহয়, তেওঁ শাৰীৰিকভাৱেই হওক বা মানসিকভাৱেই হওক, তেওঁ দুয়োটা ক্ষেত্ৰতে সুস্থ হ'ব লাগিব। মানে প্ৰথম শাৰীৰিকভাৱে সুস্থ হৈ ল'ব লাগিব, তাৰপিছত মানসিকভাৱেও তেওঁ সুস্থ হয়।
1: আপুনি খুব সুন্দৰ কথা কৈছে বাইদেউ, আৰু এই কথাটো যে ক'লে যে এগৰাকী মহিলাই মূল লাই খুটা, গতিকে এই লাই খুটাটো যদিহে সুস্থ
0: হ'লে নহ'বতো,
1: হয় সবল হৈ থাকিলেহে মানসিকভাৱেও সবল হৈ থাকিব পাৰিব। গতিকে তাৰ কাৰণে এটা প্ৰণালীবদ্ধ জীৱন লাগিব। আৰু আপুনি এটা বৰ সুন্দৰ কথা ক'লে অকণমান আগতে যে বয়সক আমি লাই দিব নালাগে,
0: বয়সক লাই দিব
1: নালাগে। আমাৰ আইদেউসকলে শুনি ভাল পোৱাকৈ আপুনি খুব সুন্দৰকৈ জীৱনটো কেনেকৈ আমি আগবঢ়াই নিব লাগে সেই কথাখিনি আপুনি কৈ আছে, ফিটনেছৰ কথা কিদৰে আপুনি ৰাখিছে নিজক, আকৌ আমি সেই বিষয়ে কথা পাতিম।
0: ফিটনেছ
1: এতিয়া মই আপোনাক সুধিবলৈ খুজিছোঁ, এই যে আপোনাৰ এই জীৱনটো, এই যে কথাখিনি ক'লে অভিজ্ঞতাৰ পৰা, ইয়াৰ আৰম্ভণি, এই যে খেলক ইমান অন্তৰেৰে ভাল পোৱা হ'ল, এই যাত্ৰাটোৰ কথা আমি পাতিব খুজিছোঁ বাইদেউ। কেতিয়া কেনেদৰে আপুনি খেলৰ সৈতে জড়িত হৈছিল?
0: মোৰ দেৰগাঁৱত জন্ম হৈছিলে আৰু মই শিৱসাগৰলৈ বিয়া হৈছোঁ। মই এতিয়া যোৰহাটৰ বাসিন্দা।
1: এতিয়া পঢ়া শুনা ক'ত কৰিছিল?
0: মই প্ৰথমটো হাইস্কুল কলেজলৈকে মই দেৰগাঁৱতে পঢ়িছোঁ। তাৰপিছত মই এগ্ৰিকালচাৰত পঢ়িবলৈ আহিলোঁ, কমিউনিটি চায়েন্স পঢ়িলোঁ আৰু মোৰ বিয়া হ'ল, তাৰপিছত সংসাৰ আৰম্ভ হ'ল আৰু সেয়াই আৰু।
1: খেলৰ সৈতে কেতিয়া জড়িত হৈছিলে?
0: খেলটো আচলতে আৰম্ভণিটো প্ৰথমতে মোৰ ঘৰৰ পৰাই হৈছিলে। মই মোৰ মাক লৈ মই গৌৰৱ অনুভৱ কৰোঁ, কিয়নো মায়ে, আমি যেতিয়া সৰু আছিলোঁ মায়ে মানে যোগা বহুত জানিছিলে, সৰুৰ পৰাই আমাক মায়ে যোগাবিলাক শিকায়। আৰু যোগা কিবিলাক কিছু এনে কিছুমান আছে যে এইটো কৰ মানে পঢ়াত চোকা হবি, এইটো কৰ মানে হজম হ'ব, মায়ে মানে সেইবিলাক মানে আমাক যোগাখিনি ঘৰতে শিকাইছিলে। গতিকে সেইটো যে খেলা আমি জনা নাছিলোঁ, মায়ে যোগা কৰিবলৈ কয় আমি সেইখিনি মানে ভালকৈ কৰি যাওঁ। কিন্তু তাৰ উপৰিও মই আৰু এটা কথা কওঁ, আমাৰ মানে আমাৰ গাঁৱত জন্ম দেৰগাঁৱৰ দাধৰাত, আমাৰ মানে মাটি সম্পত্তি বহুত আৰু মানে খোলা মাটি আমাৰ বহুত আছিলে, মুকলি ঠাই, এখন মানে আমাৰ নিজৰ ফিল্ড আছিলে। সেই ফিল্ডখনত কি হয়, আমাৰ ডাঙৰখিনিয়ে চবেই মানে একদম ওচৰতে ভোগদৈ নদী আছিলে, তাৰ পৰা বালি আনে, বালি আনি আমি আবেলি মানে গোটেই গাঁওখনৰ ল'ৰা ছোৱালীবোৰ আহি আমি সেই ডাঙৰ ফিল্ডখনত আমি চব খেল খেলোঁ, মানে লং জাম্পৰ পৰা হাই জাম্পৰ পৰা দৌৰৰ পৰা, সৰুতে আমি সেইবিলাক মানে ইমানেই খেলোঁ নহয়, সেই খেলবোৰ মানে ঘৰতে খেলি থকাৰ কাৰণে হাইস্কুলতো আমি বহুতখিনি ধৰা কিবা এটা খেল হ'লে আমি মানে আৰু চব ফাৰ্ষ্টেই পাওঁ, কাৰণ আমাৰ অনুশীলনটো ঘৰতে আছেই। গতিকে হাইস্কুলতো তেনেকৈ খেলিছোঁ, কলেজতো মানে তেনেকৈ খেলিছোঁ, তাৰপিছত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আহোঁতে তাতো মানে খেলা হয়, তাতো মই জইন কৰিছোঁ, সেই তেনেকৈ কম্পিটিশ্যনবিলাক কৰোঁ আৰু। আৰু হোম চায়েন্সৰ বছৰি খেলা হয়, সেইখিনিতো জইন কৰিছোঁ, ইনডোৰো খেলোঁ মই, আউটডোৰো খেলোঁ আৰু তেনেকৈ।
1: কি কি খেলিছিল সেই সময়ত?
0: সেই সময়ত মানে বেছিভাগ মই আউটডোৰ খেলিছিলোঁ, আউটডোৰখিনি খেলোঁ, কিন্তু মই টেবুল টেনিছো খেলিছিলোঁ, টেবুল টেনিছ মই হাইস্কুলৰ পৰা খেলিছিলোঁ, এগ্ৰিকালচাৰটো মই টেবুল টেনিছেই খেলিছিলোঁ, ইনডোৰ আৰু সেইটোৱে।
1: তাৰপাছত আপুনি এই যে আপুনি 13 বাৰকৈ আপুনি ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰিছে, সেইটো কেতিয়া কথা, প্ৰথম কেতিয়া গৈছিল?
0: মোৰ মানে বিয়া হোৱাৰ পিছত আমি কোৱাৰ্টাৰতে আছিলোঁ, তাতো মানে এগ্ৰিকালচাৰত এটা জিম আছিলে, মোৰ ল'ৰা ছোৱালী তেতিয়া সৰু হৈ থাকোঁতেও মই মানে জিমটো মই কণ্টিনিউ কৰি আছিলোঁ, টাউনত এটা ক্লাব আছিলে এবিটা বুলি, তাত মই জিম কৰিবলৈ ল'লোঁ। এতিয়ালৈকে মই মানে পাৱাৰ লিফ্ট এইবিলাক এনেই জিমখিনি কৰিহে থাকোঁ, কিন্তু মই কম্পিটিশ্যনত মই যোৱা নাছিলোঁ। মোৰ বয়স 48ৰ পৰাহে মই কম্পিটিশ্যনবিলাক জইন কৰিবলৈ লৈছোঁ। প্ৰথমতে কম্পিটিশ্যন ডিষ্ট্ৰিক্টবিলাক খেলিব লগা হৈছিল, ডিষ্ট্ৰিক্টবিলাক খেলিছিলোঁ, তাৰপিছত ডিষ্ট্ৰিক্টত ছিলেক্ট হৈ ষ্টেট খেলিলোঁ, ষ্টেটত আকৌ ছিলেক্ট হৈ নেশ্যনেল খেলিলোঁ, নেশ্যনেলৰ পৰা আকৌ ইণ্টাৰনেশ্যনেল খেলিলোঁ। মই বহুত দেৰিকৈহে মানে কম্পিটিশ্যনখিনি কৰিবলৈ লৈছোঁ। আৰু 2012ত যেতিয়া যোৰহাটত চুইমিং পুলটো মানে আৰম্ভ হৈছিলে, সেই তেতিয়াৰ পৰা 2012ৰ পৰা এতিয়ালৈকে মানে এইটো ইয়াৰলৈকে মই চুইমিং মানে মই কণ্টিনিউ কৰিয়ে আছোঁ।
1: শেহতীয়াভাৱে ক'ত খেলিছে আপুনি?
0: ভাৰতৰ বহুত ঠাইত মই নেশ্যনেল খেলিবলৈ গৈছোঁ, বিশাখাপট্টনম হওক, মাইছৰ হওক।

0: বেংলোৰ হওক, কেলকাতা, গোৱা, তাৰপিছত গুজৰাট আৰু লাষ্ট হায়দৰাবাদত খেলিছোঁ। হায়দৰাবাদত খুব মই ভাল প্ৰদৰ্শনী কৰিছোঁ। হায়দৰাবাদত মোৰ এজৰ যিখিনি কম্পিটিশ্যন হৈছিলে সেই তাৰ ভিতৰত মই বেষ্ট চুইমাৰি পাইছোঁ। তেনেকৈ মানে গোটেইখিনি মই গ'ল্ডেই বেছিখিনি পাওঁ আৰু, চিলভাৰটো খুব কমেই পাওঁ। আৰু মানে মোৰ চুইমিংটো খুব ভাল লগা,
1: এশৰো অধিক মেডেল আপুনি পাইছে?
0: অঁ হয় হয়, সেয়া মোৰ গোটেই লাইফৰ আৰু, এশতকৈ বেছিহে হ'ব।
1: হয়, অসমৰ ক্ৰীড়াৰ জগতখনত এগৰাকী ৱৰ্ল্ড আৰ্ম ৰেচলাৰ হিচাপে আপোনাক জানে, বিশ্ব পৰ্যায়ৰ এগৰাকী পাঞ্জা খেলুৱৈ হিচাপে, পাঞ্জা খেলৰ আৰম্ভণিৰ বিষয়ে কওকচোন বাইদেউ।
0: এইটো ক্ৰেডিট মই আচলতে মোৰ কোচবিলাকক দিব লাগিব। তেওঁলোকে মানে মোৰ যিটো পাৰফৰ্মেঞ্চ দেখে জিমত মই যিখিনি কৰি থাকোঁ, তেতিয়া কয় যে কোচবিলাকে, বাইদেউ অল আছাম আপোনাৰ পাঞ্জা খেল হৈছে, বাইদেউ আপুনি জইন কৰকচোন, আপুনি পাবই। মই ভাবিছোঁ সেইটো খেলনো কেনেকুৱা, মানে ৰুলছবিলাকতো মই জানিব লাগিব, মোকতো প্ৰথমতে তোমালোকে ৰুলছবিলাক শিকাই দিয়া। তাৰপিছত তেওঁলোকে সেই ৰুলছবিলাক শিকাই দিয়ে, তেওঁলোকে

0: আমি পাওঁ। আৰু মানে মোৰ চুইমিংটো খুব ভাল লগা,
1: 100ৰো অধিক মেডেল আপুনি পাইছে।
0: অঁ হয় হয়, সেয়া মোৰ গোটেই লাইফৰ আৰু 100তকৈ বেছিহে হ'ব।
1: হয়, অসমৰ ক্ৰীড়াৰ জগতখনত এগৰাকী ৱৰ্ল্ড আৰ্ম ৰেচলাৰ হিচাপে আপোনাক জানে, বিশ্ব পৰ্যায়ৰ এগৰাকী পাঞ্জা খেলুৱৈ হিচাপে। পাঞ্জা খেলৰ আৰম্ভণিৰ বিষয়ে কওকচোন বাইদেউ।
0: এইটো ক্ৰেডিট মই আচলতে মোৰ কোচবিলাকক দিব লাগিব। তেওঁলোকে মানে মোৰ যিটো পাৰফৰ্মেঞ্চ দেখে, জিমত মই যিখিনি কৰি থাকোঁ, তেতিয়া কয় যে কোচবিলাকে, বাইদেউ অল আছাম আপোনাৰ পাঞ্জা খেল হৈছে, বাইদেউ আপুনি জইন কৰকচোন, আপুনি পাবই। মই ভাবিছোঁ সেইটো খেলনো কেনেকুৱা, মানে ৰুলছবিলাকতো মই জানিব লাগিব, মোকতো প্ৰথমতে তোমালোকে ৰুলছবিলাক শিকাই দিয়া। তাৰপিছত তেওঁলোকে সেই ৰুলছবিলাক শিকাই দিয়ে, তেওঁলোকে কয় যে আপুনি যাওকচোন বাইদেউ, আপুনি গ'লটো আনিব, আমি জানোৱে। আৰু তেওঁলোকে মোক যেনেকৈ উৎসাহ দিয়ে, তেনেকৈ মই চেষ্টা কৰোঁ। প্ৰথমতে ৰাজ্যিক খেলিলোঁ, তাতো ছিলেক্ট হ'লোঁ, তাৰপিছত নেশ্যনেল খেলিলোঁ। আৰু এটা মই ক'বলৈ ভাল পাইছোঁ, মই ৱৰ্ল্ডলৈ মানে দুবাৰ ছিলেক্ট হৈছোঁ। 2024ত গ্ৰীচলৈ ছিলেক্ট হৈছোঁ, সেইটো কাৰণে। তাৰপিছত আজাৰবাইজানলৈ 2025 ছিলেক্ট হৈছোঁ। তাৰ কাৰণে নেশ্যনেলত মই এটা ভাল প্ৰদৰ্শন কৰিব লাগিব, তেতিয়াহে মানে ৱৰ্ল্ডলৈ ছিলেক্ট কৰে। সেইটো মানে অল ইণ্ডিয়াৰ ভিতৰত সেইটো এটা টাফ কম্পিটিশ্যনেই হয়। সেইটোতো মই যোৱাবাৰ বেংগলোৰত হৈছিলে, যিটো মানে আজাৰবাইজানৰ ৱৰ্ল্ড আৰ্ম ৰেচলিঙৰ কাৰণে ছিলেকশ্যন হৈছিলে, সেইটোত মই সোঁহাত বাওঁহাত দুইটাতে মই গ'ল পাইছিলোঁ। সেই তেনেকৈ মই ছিলেক্ট হ'লোঁ। ৱৰ্ল্ডতো মই তেনেকৈ প্ৰাইজ পাই আহিলোঁ। আৰু তাতো মোৰ কম্পিটিটৰ আছিলে, জাপানৰ আছিলে, ছুইডেনৰ আছিলে, আমেৰিকাৰ আছিলে, চাইনাৰ আছিলে, মোৰ মানে
1: বিভিন্ন দেশৰ আপুনি নিজৰ পাৰদৰ্শিতা
0: সেইটো এটা নহয়। প্ৰথম মানে প্ৰাইজটো মনলৈ নাহে, যেতিয়া মই যিখন এখন ডাঙৰ ইমান ডাঙৰ ৱৰ্ল্ড যেতিয়া প্লেটফৰ্মত মই উঠি যাওঁ, তেতিয়া মোৰ মানে নিজে এটা প্ৰাউড ফিল হয়।
1: সেইটোৱে
0: সেইটো এটা পুৰস্কাৰ যেন লাগে। আৰু মই এটা কথা ক'বলৈ মানে খুব মন গৈছে, মই এইবাৰ যেতিয়া আজাৰবাইজানত মানে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হ'ব, আৰু মোৰ এনেকুৱা লাগিল মই যেন মই মানে মোৰ চাদৰ মেখেলা এযোৰ লৈ গৈছিলোঁ, মুগাৰ চাদৰ মেখেলা এযোৰ। মই ভাবিলোঁ মই এই মুগা চাদৰ মেখেলাযোৰ মই মানে ৱৰ্ল্ডক দেখুৱামেই। তাৰপিছত আৰু মই আমাৰ যিকেইজন ছাৰ গৈছিলে তেওঁলোকক সুধিলোঁ, মই যে প্ৰাইজটো ল'বলৈ যাওঁতে মই চাদৰ মেখেলাযোৰ পিন্ধিমনে? তাৰপিছত ক'লে দিব জানো। তেওঁলোকে মানে ভয় কৰিছে, ইমান ডাঙৰ প্লেটফৰ্ম, মানে চবেইতো খেলাৰ ড্ৰেছ কৰি প্ৰাইজ লৈছে,
1: প্ৰটকল এটা
0: প্ৰটকল এটা থাকে। মই ৰ'বা, মই আমাৰ যিজন জুৰিৰ মানে প্ৰেচিডেণ্ট তেওঁৰ ওচৰলৈ গ'লোঁ, একদম আগলৈ গৈ মই ভাবিছোঁ, ছাৰ মই মানে যেতিয়া মই প্ৰাইজ ল'ম, মই মানে আমাৰ যিটো নেশ্যনেল ড্ৰেছ মই সেইটো পিন্ধিব খুজিছোঁ, পাৰিমনে? তেখেতে ইমানেই ভাল পালে, ঐ এইটো চাৰি চাৰি ন, এইটো মানে সুধিছে চাৰি বোলে ন, তেওঁ জানে। মই ভাবিছোঁ ছাৰ চাৰি লাইক ইট ইজ টু পিচেছ, মানে আমাৰ যিটো চাদৰ মেখেলা নাই, আপুনি পাৰিব পাৰিব। একেবাৰে দৌৰি আহি একদম মোৰ খেলাৰ ড্ৰেছটোতো আছে, তাৰ ওপৰতে টানি আজৰি পিন্ধি মানে মই প্ৰাইজটো ল'বলৈ গৈছোঁ। মোৰ এইটোৱে ভাল লাগিলে, মই মানে চাদৰ মেখেলাযোৰ গোটেই ৱৰ্ল্ডক দেখালোঁ, মোৰ মুগাৰ চাদৰ মেখেলাযোৰ
1: বিদেশৰ মঞ্চত।
0: আৰু মই উঠি যাওঁতে মোৰ এইটো ভাল লাগিলে, প্ৰতিজন মানে মানুহ বেলেগ বেলেগ কাণ্ট্ৰিৰ বিউটিফুল ইণ্ডিয়ান লেডি, বিউটিফুল ইণ্ডিয়ান লেডি এনেকৈ যেতিয়া কৈ গৈছে ন, মোৰ মানে মই কেনেকুৱা এটা মোৰ অনুভৱ হৈছে মইতো বুজাব নোৱাৰোঁ, অবৰ্ণনীয় অনুভৱ। আৰু নিজৰ ইণ্ডিয়ান ফ্লেগখন লৈ গৈ প্ৰাইজটো লোৱাটো, সেইটোতো এটা বহু এটা মোৰ কাৰণে শিহৰণকাৰী। আৰু
1: বিদেশৰ বহু ঠাইত আপুনি খেলিছে, যিসকল লোকক লগ পাইছে আপোনাৰ বয়সৰ বৰ্ষীয়ান যিসকলে এতিয়াও খেলে, তেনেকুৱা কিছুমান অভিজ্ঞতাৰ কথা কওকচোন আপুনি।
0: চুইমিঙৰ কথাই কওঁ, মানে এনেকুৱা লাগে প্ৰতিজন খেলুৱৈক দেখি মই যেন সদায় কমহে খেলিছোঁ। ইমান বয়সীয়া মানুহ আহে সুইমিংতে, কেতিয়াবা 98 আহে, 80 আহে, তেওঁলোকে যিমান সাঁতোৰে তাৰমানে ইমান ডাঙৰ এটা উৎসাহ জাগে নহয়, এই আমি দেখোন বহুত কমি খেলিছোঁ, আমি মানে আৰু খেলিব লাগিব, মানে সেই সময়ত মানে বয়সটো একেবাৰে মনলৈ নাহে, এনেকুৱা লাগে।

0: আমি খুব কম কৰিছো, আৰু আমাৰ কৰিব লগা আমাৰ বহুত আছে, খেলিব লগা বহুত আছে, প্ৰেক্টিচ কৰিব লগা আমাৰ বহুত আছে, সেই মনটো আহে তাৰমানে।
1: হয়, আমাৰ পৰিৱেশত, আমাৰ সমাজত দুকুৰি বছৰ পাৰ হ'লেই আমি মই পাৰিম জানো এনেকুৱা ধৰণৰ এটা মনোভাৱ আহে।
0: হয় হয়,
1: আমাৰ মহিলাসকলৰ মাজত বহুতৰ ক্ষেত্ৰত, সকলোৰে ক্ষেত্ৰত নহয়, আমাৰ যিখিনি শ্ৰোতা আছে তেওঁলোককো আপুনি উৎসাহী কৰিবলৈ, আপোনাৰ কথাই নিশ্চয় তেওঁলোকক ইতিমধ্যে উৎসাহ যোগাইছে মনত। সকলোৱে হয়তো ক্ৰীড়াবিদ হ'ব নোৱাৰিব পাৰে, সকলোৱে খেলুৱৈ হৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব পাৰে, কিন্তু কেনেকৈ আমি মনক প্ৰফুল্ল কৰি ৰাখিম, ইতিবাচক কৰি ৰাখিম, মনলৈ হয়তো বিভিন্ন ধৰণৰ সকলোৰে বেলেগ বেলেগ পৰিৱেশ, বিভিন্ন হতাশাৰ পৰিৱেশ থাকে, কেতিয়াবা দুখ সুখ থাকিবই, এইবোৰৰ মাজতো আমি নিজক ইতিবাচক কৰি প্ৰফুল্লিত কৰি ৰাখিব লাগিব। আমাৰ নৱপ্ৰজন্মক আপুনি উৎসাহ দিবলৈ আৰু আমাৰ আইদেউসকলক উৎসাহী কৰি তুলিবলৈ আপুনি কি ক'ব বাইদেউ?
0: মই প্ৰথমতে মহিলাসকলকে কওঁ, মই নিজৰ কথা কৈ মানে মই গৌৰৱ অনুভৱ কৰা নাই, মই যেতিয়া আৰম্ভ কৰিছোঁ বহুত দেৰিকৈ আৰম্ভ কৰিছোঁ বুলি কৈছোঁৱেই। গতিকে এই যিকোনো এটা খেল, যিকোনো এটা ব্যায়াম, সেইবিলাক বয়সৰ কথা নাথাকে, এইটো মানে এটা আত্মবিশ্বাস লাগিব, অনুশীলন কৰিবলৈ যামেই বুলি মানে নিজে এটা ভাবি ল'ব লাগিব, নিজৰ মানে মনটো প্ৰথম স্থিৰ কৰি ল'ব লাগিব, মনটো স্থিৰ কৰিলেহে কিবা এটা আমি কাম কৰিব পাৰোঁ। আচলতে কিছুমানক দেখা যায় এই মোৰ সময় নাই, এই মোৰ সংসাৰৰ, এইবিলাক আচলতে মই ভাবোঁ প্ৰতিগৰাকী মহিলাৰ এটা বাহানা। এগৰাকী মহিলা যদি 8টা বজাত উঠা মহিলা, এগৰাকী 4টা বজাত উঠা মহিলাৰ মাজত ডিফাৰেঞ্চ থাকিবই, তেওঁ 4 ঘণ্টা বেছিকৈ পালে। গতিকে সময় নাই বুলি এইটো কথা নহয়, আমি সেইখিনি সময় মানে কেনেকৈ আমি ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰোঁ সেইটো আমি জানিব লাগিব। আপোনালোকে ওলাই আহি চাওকচোন, কিবা এটা খেলত জইন কৰি চাওক, আপোনালোকে আপোনালোকৰ এনেকুৱা লাগিব যেন এটা মই নতুন জীৱন আৰম্ভ কৰিছোঁ, সেই অনুভৱটো মই কৈছোঁ 100% আহিব। আৰু এটা মানে তেখেতসকলে এটা কাম কৰিব পাৰে, ঘৰৰ কামবোৰ কৰি কৰি কৰি কৰি আমাৰ টায়াৰ্ডনেছটো আহে, কিছুমানৰ হয়তো মানে বহুত কাম কৰে তেওঁলোকৰ কিন্তু মানে ৰাতি টোপনি নাহে। সেইটো কাৰণে কৈছোঁ যদি এক্সাৰচাইজ কৰা হয় আমাৰ বডিৰ যিখিনি মাছল সেইবিলাক ষ্ট্ৰং হ'ব, হাড় চাড়বোৰ ষ্ট্ৰং হ'বই, খাবলৈ মন যাব, আমাৰ হজমী শক্তিটো আহিব, তাৰ লগে লগে আমাৰ কি হ'ব, ৰাতি আমাৰ ধুনীয়া টোপনি আহিব। টোপনিটো আমাৰ বহুতেই প্ৰয়োজন, গতিকে সেই টোপনি হোৱাৰ লগে লগে আমাৰ স্বাস্থ্যটো মানে ক'ব নোৱাৰাকৈ মানে ভাল হৈ আহে। এটা ৰেগুলাৰ যেতিয়া মানে এটা ডিচিপ্লিন, এটা নিয়মানুবৰ্তিতা থাকে, নিজৰ বডিটো ভাল হৈ আহে, মনটো সদায় মানে সদায় ভাল কৰি ৰাখিব লাগে, পজিটিভ কৰি ৰাখিব লাগে,
1: অজুহাত উলিয়াব নালাগে, সময়ক আমি সদ্ব্যৱহাৰ কৰিব লাগে, সেই বিষয়ে আপুনি কৈছে, তেনেকৈ আমি ওলাই আহিব লাগিব। আৰু এই যে আমি নোৱাৰিম, আমাৰ সময় নাই, সেই ধৰণৰ অজুহাত আপুনি
0: বহুতেই দেখা যায়, প্ৰথম সেইটোৱেই দেখা যায়।
1: খেলৰ পৃথিৱীখনৰ সৈতে আপোনাৰ যিখিনি সম্পৰ্ক সেই বিষয়ে আমি কথা পাতিলোঁ, আপোনাৰ পাৰিবাৰিক জীৱনৰ কথা অকণমান এইখিনিতে সুধিব খুজিছোঁ।
0: মই মোৰ 2টা ল'ৰা, মোৰ হাজবেণ্ড আছে, তেখেত অসম কৃষি বিশ্ববিদ্যালয়ত তেওঁ প্ৰফেচাৰ হয়, তেওঁ ৰিটায়াৰ্ড এতিয়া, আৰু মোৰ ডাঙৰ ল'ৰা, সিও মানে ইণ্টেৰিয়ৰ ডেক'ৰেশ্যনৰ ইঞ্জিনিয়াৰ, সৰুটো ল'ৰা এতিয়া এইবাৰ এগ্ৰিকালচাৰ MSc পাছ কৰিছে, সেয়াই মোৰ ফেমিলি।
1: আৰু খেলৰ বাহিৰে কি কি কৰি ভাল পায় আপুনি?
0: মোৰ মানে মই খুব বেছি মানে গছপুলি ৰুই ভাল পাওঁ, মোৰ বাৰীখনত মানে গোটেই ফল মূলেৰে ভৰপূৰ, এতিয়া আম লাগিছে, পুৰা আমলখি লাগিছে, মানে গোটেই মধুৰিৰ পৰা আদি কৰি বগীজামৰ পৰা গোটেই মোৰ বাৰীখন মানে মই যিটো চুকতে যাওঁ সেইটোৰ পৰা এটা চিঙি আনি খাওঁ, মানে সেইটো মোৰ খুব চখ, মানে গছপুলি লগোৱা খোৱা মানে বাৰী ফুলৰ সেইটো মোৰ বহুত চখ। আৰু মোক বাহিৰত যিটো অৱস্থাত দেখে মোৰ ঘৰৰ অৱস্থাত মানে মোৰ হেৰিও বেলেগ, মানে মই ইমানেই কাম কৰোঁ বাহিৰত মানুহে হয়তো মোক নাভাবে মই যে এনেকৈ কাম কৰি ফুৰোঁ। আৰু মই ফুলনি মানে ইমানেই পাতোঁ নহয়, মই ফুল খুব ভাল পাওঁ, মোৰ সতেজ ফুল মানে কৰ্ণাৰে কৰ্ণাৰে থাকিবই লাগিব, আৰ্টিফিচিয়েল ফুল থাকিলে মোৰ ভাল নালাগে, ফুল লগাই খুব ভাল পাওঁ। আৰু মই ফুৰিটো খুব ভাল পাওঁ, ৰান্ধি মেলি খুব

0: ভাল পাওঁ। তাৰ উপৰিও মই মানে এনেকুৱা ক'ৰবাত বিউটি বোলে কম্পিটিশ্যন পাতিছে তাতো যাওঁ, তেনেকে মানে প্ৰাইজো পাইছো। মোৰ মনটো মানে এঠাইত নহয়, মই প্ৰতিটো কাম কৰি চাবলে মন যায়। মানে ধৰা এতিয়া মই সাঁতুৰিলো নহয়, সাঁতোৰ মই গোটেই টেকনিক খিনি জানিলো, তাৰপিছত ভাবিলো মই আমৰেষ্টিংটো মই এই টেকনিক খিনি মোৰ জানিব মন, এই বস্তুটো কেনেকে খেলিছে। তাৰপিছত লাগিলে মই পাৱাৰ লিফটিংটোনো কি আছে, তাৰ ৰুলছ বিলাক কি, মোৰ সেইটো জানিবলৈ মন গ'ল। সেই মোৰ মনটো মানে এনেকুৱা, বাৰু সেইটো বিউটি কণ্টেষ্টত যোগ দি মই বেষ্ট স্মাইলিং ফেচ পাইছিলোঁ, তাৰপিছত বেষ্ট টেলেণ্ট পাইছিলোঁ।
1: এই কথাখিনি জানিও বাইদেউ বহুত ভাল লাগিল, এই কথাখিনিও আমাৰ মহিলাসকলৰ কাৰণে দৰকাৰী কথা।
0: গতিকে প্ৰতিটো কথাই মই ভাবিছোঁ প্ৰতিটো কামেই আচলতে কৰি চাব লাগে। আৰু মানে কিছুমান এনেকুৱা এই মই সহজতে পাম বুলি কেতিয়াও ভাবিব নালাগে, মানে লাইফটো অলপ কষ্ট কৰিব লাগে। কষ্ট কৰাৰ ফলটোহে মিঠা বুলি কয় যে, এই কষ্ট কৰিব জানিব লাগে। মোৰ মানে ৰুটিনখন বহুতেই টাইট। প্ৰথম ধৰা মই চুইমিঙলৈ গ'লোঁ, মোৰ 5টাৰ পৰা 6টালৈ চুইমিং হয় এঘণ্টা, গতিকে মই 4টা বজাত উঠিবই লাগিব। 4:30 মই ঘৰৰ পৰা ওলাই যাওঁ, সেই তাৰপিছত চুইমিং 1 ঘণ্টা কৰিলোঁ। 1 ঘণ্টা কৰি মই চুইমিঙৰ গেলেই এতিয়া 1/2 ঘণ্টা মই বহোঁ। বহি পেলাই মই কিবাকিবি খাই লওঁ, খাই লৈ ওচৰতে থকা মই জিমত সোমাওঁ, জিমৰখিনি অলপ কৰি লওঁ। আৰু অল্টাৰনেট ডে মই মানে মোৰ আৰ্ম ৰেষ্টিঙৰ যিটো মানে প্ৰেক্টিছ যোৰহাটৰ পোলাৰ ভিলা বুলি আছে, মই তাত কৰোঁ। অল্টাৰনেট ডে মই মানে ৰুটিনখন মই মিলাই লওঁ তেনেকৈ, কাৰণ মোৰ শৰীৰেও পাৰিব লাগিব। শৰীৰতকৈ বেছি মই যদি এক্সাৰচাইজ কৰোঁ সেইটো মোৰ নিজৰ কাৰণে এটা লোকচানদায়ক,
1: অতিৰিক্ত
0: অতিৰিক্ত চাৰ্জ দিব নালাগে। সেইটো এটা মানে এটা ভাৰসাম্য ৰাখিহে কাম কৰিব লাগে। এতিয়া মই গোটেইখিনি কৰিছোঁ যদিও কিছুমানে ভাবিব হয়তো ইমানখিনি কেনেকৈ কৰে, সেইটো কিন্তু নহয়।
1: খুব উৎসাহজনক আপুনি কিছুমান কথা কৈছে। আমাৰ যুৱ প্ৰজন্মৰ বাবে আপুনি কি ক'ব?
0: প্ৰথমতে মই তেওঁলোকক ক'মেই যে পঢ়াৰ লগে লগে যিকোনো এটা খেল তেওঁলোকে ইনক্লুড কৰক, সেইটো মানে নিজৰ ল'ৰা ছোৱালীক কিবা নহয় কিবা এটা খেল মানে দিমেই। সেইটো প্ৰথমতেতো মাক দেউতাকে ঠিক কৰে।
1: এগৰাকী সফল ক্ৰীড়াবিদ হিচাপে আপোনাক সুধিবলৈ বিচাৰিছোঁ, পিতৃ মাতৃয়ে আজিৰ যুগত সন্তানক ক্ৰীড়া ক্ষেত্ৰত আগুৱাই নিবলৈ হ'লে কিদৰে আগবাঢ়িব, শ্ৰোতাসকলক পৰামৰ্শ দিব নেকি বাইদেউ?
0: প্ৰথমতে নিজৰ ল'ৰাটোকে, ল'ৰা বা ছোৱালীয়ে হওক, তেওঁ অন্যতকৈ মাক দেউতাকে বেছি ভালকৈ জানে। তেওঁ মানে ঘৰততো আমি সৰুতে প্লাষ্টিকৰ এইবিলাকে ফুটবল খেলিবলৈ দিয়া হয়েই, তেওঁ মাক দেউতাকে প্ৰথম ধৰিব পাৰে যে তেওঁ ক্ৰিকেটত বেছি মন কৰিছেনে ফুটবল বেছি খেলিছেনে, সেইটো মাক দেউতাকে প্ৰথম ধৰিব পাৰে, সেই অনুপাতে দিব লাগে। কিন্তু জোৰ জবচ তেওঁ যদি ক্ৰিকেট খেলি ভাল পায় ক্ৰিকেটতে দিব লাগে, তেওঁ যদি ভলীবল খেলি ভাল পায় ভলীবলতে দিব লাগে। তেওঁ যি জোৰ জবচ কৰিলে মানে এটা ছাকচেছ ৰিজাল্ট পোৱা নাযায়, তেওঁ যিটো ভাল পায়। কিছুমানে মাক দেউতাকে জোৰ জবচ চুইমিঙৰ পানীত দিবলৈ কয়, মানে এইবিলাক এটা সিহঁতৰ এটা মানসিক এটা চক সোমাই যায়। গতিকে প্ৰতিটো কথাই এটা মানে ধীৰ স্থিৰে মাক দেউতাকে সিদ্ধান্ত ল'ব লাগে। তাৰ উপৰিও মানে সেই খেলখিনি আৰম্ভ হওঁতে ইনষ্টিটিউটটো কেনেকুৱা, শিকোৱাৰ মানে যিজন কোচ সেইখিনিৰ ওপৰতো বহুত ডিপেণ্ড কৰে। ল'ৰাই হওক ছোৱালীয়ে হওক, তেওঁলোকে এটা সপোন দেখি ল'ব লাগে। প্ৰথম এটা সপোন দেখিব লাগে যে মই এইটো খেলিম, তাৰ এণ্ডিঙলৈকে সপোন থাকিব লাগে। সেই যাৰ এটা সপোন থাকে তেওঁ মানে মাইণ্ডটোৱে কেতিয়াও নকয় যে শুই থাক বহি থাক, তেওঁ মানে নিজৰ সপোন এটা আছে যেতিয়া নিজৰ এক্টিভ কৰিয়েই ৰাখিব। এজ এ সপোন দেখা ল'ৰা যে মই ফুটবল খেলিম, মই ক্ৰিকেট খেলিম, তেওঁ কেতিয়াও শুই থাকিব নে, তেওঁলোকৰ এটা ৰুটিন থাকে যে এই সময়ত মই যাব লাগিব, এই সময়ত মই খেলিবগৈ লাগিব। গতিকে মই প্ৰথম সপোন দেখিবলৈ কওঁ, খুব ভালকৈ ফ'ল' কৰিলে প্ৰতিটো খেলতে আগবাঢ়ি মানে ছাকচেছ হোৱাৰ ৰাস্তাটো খুব সহজ হয়। মোৰ মানে এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, যিয়ে মানে নিজৰ মতে কৰিবলৈ যায় তেওঁলোকৰ দেৰি লাগে, আৰু যিয়ে মানে কোচ

0: যিখিনি শিকায় কোচে যিখিনি মানে এক্সাৰচাইজ দিয়ে সেইমতে যদি আগবাঢ়ি যোৱা যায় মানে সফলতাটো পাবলৈ খুব সহজ হয়।
1: হয় বাইদেউ, খুব সুন্দৰ পৰামৰ্শ আপুনি দিছে। আমিও আশা কৰিছোঁ আমাৰ শ্ৰোতাসকলে আপোনাৰ কথাখিনি শুনি আমাৰ নতুন প্ৰজন্মক, আমাৰ মাতৃসকলে তেওঁলোকৰ সন্তানক আৰু মাতৃসকলে নিজেও এনেদৰে আগবাঢ়ি যাওক। শেষত মই আপোনাক সুধিবলৈ বিচাৰিছোঁ যে এই যে ক্ৰীড়াৰ সৈতে জড়িত হোৱাৰ এটা এটা সপোন দেখাৰ ক্ৰীড়াক লৈ, বা আপুনি নিজে যিদৰে আগবাঢ়িছে তেনেকৈ আপুনি এটা পৰামৰ্শ দিছে, তাৰ ফলত নিশ্চয় আমাৰ সমাজতো এটা ইতিবাচক পৰিৱৰ্তন হ'ব নহয় জানো, প্ৰভাৱ পৰিব।
0: হয় হয়
1: হয় যুৱচামৰ যদি খেলৰ জৰিয়তে আগবাঢ়ে, আপুনি এই বিষয়ে কি ক'ব খোজে?
0: মই প্ৰথমতেই কওঁ, খেলৰ যিটো ঘৰত শিকাব নোৱাৰি, এজন ল'ৰা যেতিয়াই মানে একে মানে এটা বিশৃংখল লাইফ হয়, তেওঁৱে যদি খেলাত যৈ গৈ জইন কৰে তেওঁ এটা ডিচিপ্লিন আহি যায়, তেওঁ এটা সময় নিষ্ঠাটো তেওঁ আহি যায়, তেওঁৰ যিটো বন্ধুত্ব গঠন, তেওঁ বন্ধুত্ব পাতিব জানে, সেইটো এটা ডাঙৰ কথা। সকলোৰে লগত মিলি থাকিব পাৰে আৰু সমাজত তেওঁলোকে কেনেকৈ কথা ক'ব লাগে, ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে, সেই প্ৰতিটো কথা তেওঁলোকে যিবিলাক গুড মেনাৰ্ছ সেইবিলাক খেলৰ যোগেদিয়ে শিকি যায়। সেই যিটো পৰিপাটি এটা লাইফ, এটা ছিষ্টেমেটিক যিটো, সেই লাইফটোৱে তেওঁ ভৱিষ্যতত তেওঁ বহুত সহায় কৰে, সমাজৰ এগৰাকী ভাল নাগৰিক হিচাপে তেওঁ থিয় দিব পাৰে সমাজত।
1: তেনেকৈ সমাজতো এটা ইতিবাচক প্ৰভাৱ,
0: হয় হয়, এইটো এটা বহুত ডাঙৰ প্ৰভাৱ পৰে সমাজত। ল'ৰা ছোৱালীখিনি ভাল হোৱা, সংযম হোৱা, মানে নিয়মানুৱৰ্তী যি মানি চলে, গুড মেনাৰ্ছ, সেইখিনিয়েইটো সমাজত এখন সমাজ ভাল কৰা বা উন্নতি কৰাৰ সেইটোৱেইটো এটা ভাল ৰাস্তা।
1: হয় হয়, সমাজখন বিকশিত,
0: হয় হয়,
1: সমাজখন উন্নতিৰ পথলৈ।
0: হয় হয় হয়,
1: খুব ভাল লাগিল বাইদেউ আপোনাৰ লগত কথা পাতি। জীৱনটো সুন্দৰকৈ যাপন কৰাৰ, উদযাপন কৰাৰ যি আপোনাৰ প্ৰয়াস, এয়া সদায় থাকক। জীৱন যাপনৰ কলাৰে আপুনি আনৰ বাবে প্ৰেৰণাৰ আধাৰ হৈ থাকক। ক্ৰীড়াৰ জগতখনৰ সৈতে জড়িত মহিলাৰ বাবে আপুনি সাহস আৰু মনোবলৰ প্ৰতীক হৈ থাকক। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ বাইদেউ, এনেদৰে আপুনি ক্ৰীড়াৰ জগতখনত উজ্বলি ৰওক।
0: মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আকাশবাণী গুৱাহাটীয়ে মোক আজি এই ইয়ালৈ আমন্ত্ৰণ কৰাৰ কাৰণে। মই মানে মোৰ মনৰ কথাখিনি ক'বলৈ পাই মই বহুতেই সুখী। আপোনালোকক সকলোকে মই ধন্যবাদ জনাইছোঁ।
1: ধন্যবাদ বাইদেউ,
0: ধন্যবাদ।
2: ইমান পৰে লগ পাওঁ আহক শিতানত বৰ্ষীয়ান ক্ৰীড়াবিদ ৰঞ্জিতা ফুকন গগৈৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে, সাক্ষাৎ গ্ৰহণ কৰিলে নিভাৰাণী ৰায়ে।
1: শ্ৰোতাসকল, আজিলৈ আমাৰ বোলনিৰ সময়ো উকলিল। বোলনি সামৰি মই নিভাই আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ।

আইদেউৰ বোলনি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1 বজাত হিন্দীত আৰু 1:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।

শ্ৰোতাসকলে আধুনিক গীত শুনি আছে নীলিমা খাতুনৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ।

নীলিমা খাতুনৰ কণ্ঠত দুটি আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক মহেশ্বৰ নাথ আৰু সহশিল্পীসকলৰ কণ্ঠত ওজাপালি।

ইমানপৰে শ্ৰোতাসকলে মহেশ্বৰ নাথ আৰু সহশিল্পীসকলৰ কণ্ঠত ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কমল কটকীৰ স্পেনিছ গীটাৰত লঘু সংগীতৰ সুৰ।

0: কমল কটকের স্পেনিশ গিটারত লঘু সংগীতৰ সুৰ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বাতৰি।
1: বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংহত জনজাতি উন্নয়ন সংস্থা আৰু সংহত জনজাতি উন্নয়ন প্ৰকল্পসমূহ শক্তিশালী কৰাৰ লক্ষ্যৰে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় সন্মিলনৰ শুভাৰম্ভ কৰে। ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক চেৰ পেলাই বাৰ্ষিক সৌৰশক্তি উৎপাদন সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত 2025 বৰ্ষত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ সৌৰশক্তি বিকাশ বজাৰ হিচাপে পৰিগণিত হৈছে। গুৱাহাটীত IIM স্থাপনৰ কাম কাজ দ্ৰুতগতিত আগবাঢ়িছে বুলি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কৰ্ণাটকৰ কংগ্ৰেছ দলৰ বিধায়িনী নেতা DK শিৱকুমাৰে আজি ৰাজ্যখনৰ 25 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব আৰু মহিলা ছাফ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আজি ভাৰত ভূটানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সংহত জনজাতি উন্নয়ন সংস্থা আৰু সংহত জনজাতি উন্নয়ন প্ৰকল্পসমূহ শক্তিশালী কৰাৰ লক্ষ্যৰে নতুন দিল্লীত আয়োজিত ৰাষ্ট্ৰীয় সন্মিলন আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে দেশৰ বিভিন্ন প্ৰান্তৰ জনজাতীয় সমাজসমূহ সাংস্কৃতিকভাৱে চহকী

0: আৰু সেয়েহে এই সম্প্ৰদায়সমূহক আগবঢ়াই নিয়াৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা উচিত। দেশৰ শেষ প্ৰান্তৰ অন্তিমটো পৰিয়াল আৰু অন্তিমখন গাঁওকো উন্নয়নে স্পৰ্শ কৰা উচিত বুলি শ্ৰীমতী মুৰ্মুৱে কয়। এতিয়াও জনজাতীয় সম্প্ৰদায়ৰ বহু লোক উন্নয়নমূলক কাম কাজ সম্পৰ্কে অৱগত নহয় বুলিও তেওঁ মন্তব্য কৰে।
1: ये दूर दराज के लोग जो जंगलों में रहते हैं उन तक एक रोड मैप बनाना चाहिए। आप कौन सी गांव को कवर किया, कौन सी पॉपुलेशन के थे, ट्राइबल के कितने लोग हैं, कहां तक हम पहुंच पाए, कहां तक नहीं पाए। पढ़ा लिखा होते हुए भी बहुत लोग बहुत चीजें जानते हैं लेकिन वो खुलते नहीं। लेकिन उनको खुलना पड़ेगा, शामिल होना पड़ेगा देश के विकास के लिए, समाज के विकास के लिए, आदिवासी लोगों को आगे लाने के लिए तो खुद को ही कुछ करना पड़ेगा।
0: উল্লেখযোগ্য যে চলিত বছৰৰ জনজাতীয় গৰিমা উৎসৱৰ অংশ হিচাপে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ নেনো ছায়েন্স আৰু ইঞ্জিনিয়াৰিং চেণ্টাৰত ভাৰ্চুৱেল ব্যৱস্থাৰে এটা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিব। তেওঁ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ত স্থাপন কৰা 75টা মহাকাশ পৰীক্ষাগাৰো মুকলি কৰিব। এই সন্মিলনত সমগ্ৰ দেশত জনজাতি উন্নয়নৰ বাবে

0: উল্লেখযোগ্য যে চলিত বছৰৰ জনজাতীয় গৰিমা উৎসৱৰ অংশ হিচাপে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ নেনো ছায়েন্স আৰু ইঞ্জিনিয়াৰিং চেণ্টাৰত ভাৰ্চুৱেল ব্যৱস্থাৰে এটা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিব। তেওঁ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ত স্থাপন কৰা 75টা মহাকাশ পৰীক্ষাগাৰো মুকলি কৰিব। এই সন্মিলনত সমগ্ৰ দেশত জনজাতি উন্নয়নৰ বাবে প্ৰতিষ্ঠানগত ব্যৱস্থাসমূহ অধিক শক্তিশালী কৰা সন্দৰ্ভত আলোকপাত কৰা হ'ব। 26খন ৰাজ্য আৰু 4খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধিয়ে এই সন্মিলনত অংশ ল'ব। ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক চেৰ পেলাই বাৰ্ষিক সৌৰশক্তি উৎপাদন সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত 2025 বৰ্ষত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ সৌৰশক্তি বিকাশ বজাৰ হিচাপে পৰিগণিত হৈছে। কেন্দ্ৰীয় নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি এই সাফল্যৰ বিষয়ে সদৰি কৰি কয় যে দেশৰ সৌৰশক্তি বিকাশ গাথাই গোলকীয় মান স্থাপন কৰিবলৈ সমৰ্থ হৈছে আৰু নীতিগত সমৰ্থন উদ্ভাৱন আৰু বিশ্বমানৰ আন্তঃগাঁথনিৰ বলত অভিলেখ পৰিমাণৰ উৎপাদন সামৰ্থ্য বৃদ্ধিৰে নতুন ইতিহাস ৰচনা কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ নিকা শক্তিলৈ ৰূপান্তৰৰ প্ৰক্ৰিয়া তীব্ৰতৰ হৈ উঠিছে, বহনক্ষম উন্নয়নে গতি লাভ কৰিছে আৰু নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত গোলকীয় নেতা হিচাপে দেশৰ স্থিতি সবল হৈ উঠিছে। গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIM স্থাপনৰ কাম কাজ দ্ৰুতগতিত আগবাঢ়িছে বুলি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু অসমক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যম X-ত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে IIMৰ প্ৰস্তাৱিত চৌহদ সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে শ্ৰীপ্ৰধানক ৰাজ্যৰ শিক্ষা আন্তঃগাঁথনি উন্নীতকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। প্ৰস্তাৱিত IIMএ অসমক উত্তৰ পূব ভাৰতৰ শিক্ষা গৱেষণা আৰু বিদ্যায়তনিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা ল'ব বুলি তেওঁ উল্লেখ কৰে। তদুপৰি প্ৰতিষ্ঠানটো স্থাপনৰ ফলত ব্যৱস্থাপনা, শিক্ষা, দক্ষতা বিকাশ আদি ক্ষেত্ৰৰো উন্নতি সাধন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি তেওঁৰ সৈতে পথ পৰিবহণ বিষয়ত বিভিন্ন কথা আলোচনা কৰে। তেওঁ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদৰ সৈতেও আলোচনাত মিলিত হয়। কৰ্ণাটকৰ কংগ্ৰেছ দলৰ বিধায়িনী নেতা ডি কে শিৱকুমাৰে আজি ৰাজ্যখনৰ 25 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। বিয়লি 4:05 বেংগালুৰুত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যপাল থাৱৰচান্দ গেহলাটে মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱাব। কৰ্ণাটকৰ প্ৰাক্তন গৃহমন্ত্ৰী ডঃ জি পৰমেশ্বৰে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আজি অন্য 10গৰাকী বিধায়কেও মন্ত্ৰী হিচাপে শপত ল'ব। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী, দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু ৰণদীপ সিং সূৰ্যেৱালা, আধ্যামিক নেতা, লেখক, অভিনেতা আৰু বিশিষ্ট উদ্যোগীসকল এই অনুষ্ঠানত উপস্থিত থকাৰ কথা। লোকভৱনত আয়োজিত এই অনুষ্ঠানৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে 3000ৰো অধিক আৰক্ষী কৰ্মী নিয়োগ কৰা হৈছে। জনসাধাৰণে শপতগ্ৰহণ অনুষ্ঠান প্ৰত্যক্ষ কৰিব পৰাকৈ মহানগৰীৰ ঠায়ে ঠায়ে LED স্ক্ৰীণ লগোৱা হৈছে। আজি বিশ্ব বাইচাইকেল দিৱস। পৰিৱেশ সুৰক্ষা আৰু স্বাস্থ্য ৰক্ষাৰ অন্যতম আহিলা হিচাপে চাইকেলৰ ব্যৱহাৰ তথা ব্যয়সাধ্য, সহজ, নিৰ্ভৰযোগ্য আৰু পৰিৱেশ অনুকূল পৰিবহণৰ মাধ্যমৰূপে চাইকেল চলোৱাৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ 3 জুনত এই দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই তুৰ্কমেনিস্তান চৰকাৰৰ এটা প্ৰস্তাৱ মৰ্মে এই দিৱস পালনৰ সিদ্ধান্ত লৈছিল। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে সেউজ ভৱিষ্যতৰ বাবে চাইকেল চলোৱা। কাৰ্বন নিৰ্গমন ৰোধ কৰা, যানজট দূৰ কৰা আৰু সুস্থ তথা বহনক্ষম নগৰীয়া জীৱন সৃষ্টিৰ ক্ষেত্ৰত চাইকেলৰ বিশেষ গুৰুত্ব আছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মন্দাভিয়াই দেশৰ যুৱ প্ৰজন্মক চাইকেল চলাবলৈ আৰু সুস্থ, সবল তথা সেউজ ৰাষ্ট্ৰ গঢ়ি তোলাত অগ্ৰণী ভূমিকা ল'বলৈ আহান জনাইছে। বিশ্ব বাইচাইকেল দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে চাইকেল চলোৱাৰ নিয়মীয়া অভ্যাসে সুষম আৰু শৃংখলাবদ্ধ জীৱনশৈলীক উদগনি যোগোৱাৰ লগতে সুস্থিৰ পৰিৱেশ আৰু নিকা পৰিবহণ ব্যৱস্থাৰ প্ৰসাৰত সহায় কৰে। তেওঁ কয় যে চাইকেল চলোৱাৰ অভ্যাসে এগৰাকী ব্যক্তিক শাৰীৰিক, মানসিক আৰু সুস্থতা বৰ্তাই ৰখাতেই নহয় বৰং এখন সুস্থ আৰু সেউজ ৰাষ্ট্ৰ গঢ়াটো অৰিহণা যোগায়।
1: চাইক্লিং কো আপনে জীৱন কা হিচা বনাই। চাইক্লিং কেৱল এক ব্যায়াম য়া এক দিন কি হবি নহিঁ বল্কি স্বস্থ আৰু সশক্ত জীৱন শৈলী কি পহচান হে। ইয়ে হমাৰে স্বাস্থ্য কে সাথ সাথ পৰ্যাৱৰণ কো সুৰক্ষিত ৰখনে কা সবসে সস্তা, সুন্দৰ আৰু টিকাও মাধ্যম হে। জিতনা অধিক হম চাইকেল কা উপয়োগ কৰেংগে উতনা হি প্ৰদূষণ কম হোগা আৰু পেট্ৰল ডিজেল কি বচত কে মাধ্যম সে দেশ কো ভি লাভ মিলেগা।
0: অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চাইকেল দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত শাৰীৰিক সক্ৰিয়তা আৰু সুস্বাস্থ্যৰ বাবে চাইকেল মহৌষধ বুলি উল্লেখ কৰে। তেওঁ প্ৰকৃতিৰ সৈতে সহাৱস্থান আৰু নিজক নিৰোগী কৰি ৰখাৰ স্বাৰ্থত সকলোকে চাইকেল চলোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ আহান জনায়। দিল্লীৰ মালব্য নগৰত আজি পুৱা

0: ঘটিত অগ্নিকাণ্ডত 21 জন লোকে প্ৰাণ হেৰুৱায়। দক্ষিণ দিল্লীৰ উপ আৰক্ষী আয়ুক্ত আনন্দ মিট্টালে প্ৰকাশ কৰা মতে অগ্নি নিৰ্বাপন বিভাগৰ 8খন গাড়ীৰ সহায়ত জুই নিয়ন্ত্ৰণ কৰা হৈছে আৰু 40 জন লোকক উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ কৰা লোকসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি তেওঁ জানিবলৈ দিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক লৈ গভীৰ শোক ব্যক্ত কৰিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰীক্ষাত চি বি এছ ইয়ে প্ৰকাশ কৰা মতে প্ৰায় 40,000 শিক্ষাৰ্থীয়ে পুনৰ মূল্যায়ন আবেদন সফলতাৰে দাখিল কৰিছে আৰু কোনো ধৰণৰ অসুবিধা অবিহনে আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। চি বি এছ ইয়ে কালি ইয়াৰ অধীনৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উত্তৰ বহীৰ স্কেন কপি পুনৰ মূল্যায়নৰ বাবে লাইভ পৰ্টেল মুকলি কৰে। অহা 6 জুন পৰ্যন্ত এই পৰ্টেল মুকলি থাকিব বুলি চি বি এছ ইয়ে প্ৰকাশ কৰিছে। বোৰ্ডে এটা বিবৃতিযোগে কয় যে উত্তৰ বহীৰ স্কেন কপি লাভ কৰা শিক্ষাৰ্থীসকলেহে এই সুবিধা লাভ কৰিব পাৰিব। সুৰক্ষাজনিত কাৰণত আধাৰ প্ৰত্যায়িতকৰণ ব্যৱস্থাও এই সুবিধাত সংলগ্ন কৰা হৈছে। আধাৰ নম্বৰ নথকা শিক্ষাৰ্থীসকলে পিতৃ মাতৃ, অভিভাৱক বা অন্য নিকটাত্মীয়ৰ আধাৰ নম্বৰ ব্যৱহাৰ কৰিব পাৰিব। মহিলা ছাফ ফুটবল প্ৰতিযোগিতাত আজি গোৱাৰ মাদগাঁওত হ'বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত ভাৰত ভূটানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নিশা 8 বজাত আৰম্ভ হ'ব। পাঁচবাৰৰ চেম্পিয়ন ভাৰতে গ্ৰুপ বিৰ আটাইকেইখন খেলত জয়লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষত আছে। ভাৰতে নিজৰ প্ৰথমখন খেলত মালদ্বীপক 11-0 পৰাভূত কৰে আৰু দ্বিতীয়খন খেলত যোৱাবাৰৰ চেম্পিয়ন বাংলাদেশক 3-0 পৰাস্ত কৰে। ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ পি ভি সিন্ধুৱে নিজৰ প্ৰথমখন খেলত জয়লাভ কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। অৱশ্যে পুৰুষৰ ছিংগলছৰ শাখাত ভাৰতৰ লক্ষ্য সেন প্ৰথম ৰাউণ্ডতে পৰাজিত হয়। পুৰুষৰ ছিংগলছত আজি এইচ এছ প্ৰণয়ে আয়াৰলেণ্ডৰ খেলুৱৈৰ বিৰুদ্ধে আৰু আয়ুষ ছেট্টীয়ে চীনৰ খেলুৱৈৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে পুৰুষৰ ডাবলছত ভাৰতৰ সাত্বিক ছাইৰাজ ৰাংকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে মালয়েছিয়াৰ যুটীৰ বিৰুদ্ধে খেলিব। মিক্সড ডাবলছত ৰোহন কাপুৰ আৰু ঋত্বিকা শিৱানীৰ যুটীটোৱে টাইৱানৰ যুটীৰ বিৰুদ্ধে খেলিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংহত জনজাতি উন্নয়ন সংস্থা আৰু সংহত জনজাতি উন্নয়ন প্ৰকল্পসমূহ শক্তিশালী কৰাৰ লক্ষ্যৰে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় সন্মিলনৰ শুভাৰম্ভ কৰে। ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক চেৰ পেলাই বাৰ্ষিক সৌৰশক্তি উৎপাদন সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত 2025 বৰ্ষত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ সৌৰশক্তি বিকাশ বজাৰ হিচাপে পৰিগণিত হৈছে। গুৱাহাটীত আই আই এম স্থাপনৰ কাম কাজ দ্ৰুতগতিত আগবাঢ়িছে বুলি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কৰ্ণাটকৰ কংগ্ৰেছ দলৰ বিধায়িনী নেতা ডি কে শিৱকুমাৰে আজি ৰাজ্যখনৰ 25 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আৰু মহিলা ছাফ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আজি ভাৰত ভূটানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: এতিয়া বহুত সুস্থ দেখা গৈছে।
3: হয়,
2: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
3: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
3: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক তুলিকা মহন্তৰ কণ্ঠত দুটি লোকগীত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিয়লি তিনি বজাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী, বিয়লি তিনি বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। সাক্ষাৎকালত ডক্টৰ শৰ্মাই দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণৰ পাছত অসমৰ উন্নয়ন যাত্ৰাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। তেওঁলোকে দেশৰ দ্ৰুততম বিকাশশীল ৰাজ্যসমূহৰ অন্যতম হিচাপে অসমে লাভ কৰা সাফল্য আৰু অনাগত দিনত এই যাত্ৰা অধিক শক্তিশালী কৰাৰ নীতি পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ কৰে আৰু গুৱাহাটীৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIM স্থাপনৰ কাম কাজ দ্ৰুতগতিত আগবাঢ়িছে বুলি প্ৰকাশ কৰে। ডঃ শৰ্মাই শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ শিক্ষা আন্তঃগাঁথনি শক্তিশালী কৰা আৰু অসমক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যম X-ত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে IIMৰ প্ৰস্তাৱিত চৌহদ সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে শ্ৰীপ্ৰধানক ৰাজ্যৰ শিক্ষা আন্তঃগাঁথনি উন্নীতকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। প্ৰস্তাৱিত IIMএ ৰাজ্যখনক উত্তৰ পূব ভাৰতৰ শিক্ষা, গৱেষণা আৰু বিদ্যায়তনিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা ল'ব বুলি তেওঁ উল্লেখ কৰে। তদুপৰি প্ৰতিষ্ঠানটো স্থাপনৰ ফলত ব্যৱস্থাপনা শিক্ষা, দক্ষতা বিকাশ আদিৰ ক্ষেত্ৰৰো উন্নতি সাধন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ডক্টৰ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি তেওঁৰ সৈতে পথ পৰিবহণ বিষয়ত বিভিন্ন কথা আলোচনা কৰে। তেওঁ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদৰ সৈতেও আলোচনাত মিলিত হয়। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ে অসমৰ মুগা শিল্পৰ উত্তৰণৰ বাবে প্ৰণালীবদ্ধভাৱে কাম কৰি আছে বুলি বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰকাশ কৰিছে। অসমৰ বাচক বুনিয়া মুগা শিল্পৰ প্ৰসাৰ আৰু বিকাশৰ বাবে 400 কোটিৰ অধিক টকা ব্যয় সাপেক্ষে কালি মুকলি কৰা চেনেজৰী শীৰ্ষক মুগা অভিযান সন্দৰ্ভত নতুন দিল্লীত আজি এখন সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত বিগত 12 বছৰত মুগাৰ উৎপাদন 10,000 মেট্ৰিক টন বৃদ্ধি পাইছে। তেওঁ কয় যে মুগাৰ সৈতে জড়িত কৃষকৰ পৰা শিপিনী সকলোকে সামৰি ক্ষেত্ৰখনৰ উত্তৰণৰ বাবে দনাৰ মন্ত্ৰালয় আৰু অসম চৰকাৰৰ যৌথ প্ৰচেষ্টাত আৰম্ভ কৰা এই প্ৰকল্পত ৰাজ্য চৰকাৰ

0: ৪৬ কোটি টকা বিনিয়োগ কৰিব আৰু কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয় তথা কেন্দ্ৰীয় ৰেচম পৰিষদৰ ৫৫ কোটি টকাৰ অৰিহণা থাকিব। ৩৩ মাহৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে অসমত বাৰ্ষিক মুগা উৎসৱৰ আয়োজন কৰা হ'ব আৰু ঢকুৱাখানা তথা লখিমপুৰত ৰেচম পৰ্যটন উদ্যান স্থাপন কৰা হ'ব।
1: মুগা ৰেলিং ইউনিট যোৰহাট, শিৱসাগৰ, মাজুলী আৰু শুৱালকুছি তথা লখিমপুৰত প্ৰতিষ্ঠা কৰা হ'ব। মুগা স্পান মিল ধেমাজিত স্থাপন কৰা হ'ব। ইয়াৰ উপৰিও ১১৮০টা ফাৰ্মাৰ ইণ্টাৰেষ্ট গ্ৰুপক সামৰি লোৱা হ'ব। ৩০টা মুগা চিল্ক FPO কোঅপাৰেটিভক ইয়াত সংযুক্ত কৰা হ'ব। গতিকে সামগ্ৰিকভাৱে উৎপাদনৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তৰ বজাৰৰ সৈতে সংযুক্ত কৰিবৰ বাবে এই ডোনাৰ আৰু অসম চৰকাৰৰ যৌথ সন্মিলনত স্থাপিত এই চেনেহ এনাজৰী অভিযানে আমাৰ মুগা শিল্পক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াক ত্বৰান্বিত আৰু অধিক প্ৰণালীবদ্ধ কৰিব। তাৰ উপৰিও ইয়াৰ সমান্তৰালভাৱে চিল্ক টুৰিজিম পাৰ্ক স্থাপন কৰা হ'ব ঢকুৱাখানাৰ লখিমপুৰত।
0: অসমীয়া সাহিত্যৰ উজ্জ্বল নক্ষত্ৰস্বৰূপ ডঃ লক্ষ্মীনন্দন বৰাৰ আজি পুণ্যতিথি। গৱেষণালব্ধ সৃষ্টিশীল প্ৰতিভাৰে সাহিত্য জগতক অনন্য শিখৰলৈ লৈ যোৱা ডঃ বৰাই ভাওনা গল্পটিৰে লেখক হিচাপে আত্মপ্ৰকাশ কৰিছিল। ডঃ বৰাই বহুতো অমূল্য গ্ৰন্থ সম্ভাৰেৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি থৈ গৈছে আৰু পঢ়ুৱৈৰ মনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। তেওঁ সাহিত্যৰ মাজেৰে সমাজ, মানুহৰ জীৱন সংগ্ৰাম, মূল্যবোধ আৰু সময়ৰ স্পন্দনক অনন্য দক্ষতাৰে ৰূপায়িত কৰিছিল। ডঃ লক্ষ্মীনন্দন বৰাৰ কালজয়ী উপন্যাসসমূহৰ ভিতৰত পাতাল ভৈৰৱী, কায়াকল্প, গঙা চিলনী পাখি অন্যতম। সাহিত্যিকগৰাকীক পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে ১৯৮৮ চনত সাহিত্য একাডেমী বঁটা আৰু কায়াকল্পৰ বাবে সৰ্বভাৰতীয় সৰস্বতী সন্মান প্ৰদান কৰা হৈছিল। তেওঁক ২০১৫ চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছিল। ডঃ বৰাই ১৯৯৬-৯৭ চনত অসম সাহিত্যসভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুণ্যতিথি উপলক্ষে সাহিত্যিকগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে সৰস্বতী সন্মান প্ৰাপক বৰাদেৱৰ সাহিত্যকৰ্ম, চিন্তা আৰু আদৰ্শ নতুন প্ৰজন্মৰ বাবে সদায় প্ৰেৰণাৰ অম্লান উৎস হৈ ৰ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি ৪ বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া শুনাবলৈ লৈছোঁ তৰালী শৰ্মাৰ কণ্ঠত মুকলি শীৰ্ষক চৈব্য সফুৰাটিৰ পৰা দুটি গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে আধুনিক গীত শুনি আছে তৰালী শৰ্মাৰ কণ্ঠত।

এয়া আকাশবাণীৰ তেজপুৰ। আজি হৈছে বুধবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 19 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 3 দিন। সমশ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আজিৰ বিয়লিৰ অধিৱেশনৰ মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত। শ্ৰোতাসকলে নিউজ অন AIR এপৰ যোগেদিও এই অনুষ্ঠান শুনিবলৈ পাব। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ কৰ্তব্যত আছে ৰাজীৱ গগৈ আৰু অংকুৰ ৰামচিয়াৰী। ট্ৰেন্সমিটাৰৰ দায়িত্বত আছে অম্লানজ্যোতি দত্ত। পৰিবহণৰ দায়িত্বত আছে নয়ন দৈমাৰী। ডিউটিৰ মত আছে ইমতিয়াজ হুছেইন। আৰু এয়া মাইক্ৰফোনৰ সন্মুখত মই অল্পনা শইকীয়া।

ৰজাৰ বেকনে কৈছিল, জ্ঞানৰ অহংকাৰ কৰা বা তল শ্ৰেণীৰ মানুহক সেৱজ্ঞান কৰা অনুচিত। ভগৱানে অতি সাধাৰণ মানুহকো এনে কিছুমান জ্ঞানৰ অধিকাৰী কৰিছে যিবোৰ বৰ বৰ মানুহৰো অজ্ঞাত।

0: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছো অৰ্ধা আকাশ অনুষ্ঠানটিৰ।
1: এয়া আকাশবাণী তেজপুৰ আৰম্ভ কৰিছো অৰ্ধ আকাশ। সমূহ আইদেউকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটি আৰম্ভ কৰিছো। আমি সকলোৱে জানো নাৰীয়েই সৃষ্টিৰ আধাৰ, নাৰীয়েই শক্তিৰ স্বৰূপ। এখন দেশৰ সৰ্বাংগীন বিকাশত পুৰুষৰ সমানেই নাৰীৰো ভূমিকা আছে, যদিও কোনো কোনো ক্ষেত্ৰত বৰ্তমান অৱস্থাত নাৰী আজি অৱহেলিত। আইদেউসকল, নাৰীসকল যে কিছু কিছু ক্ষেত্ৰত আজিও অৱহেলিত, সেই বিষয়টোলৈ অৰ্থাৎ নাৰীসকলৰ সম অধিকাৰৰ বিষয়টোলৈ আলোচনা কৰিম। এই আলোচনাটিত ভাগ ল'বলৈ এয়া আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে লিখক সমাজসেৱক ভুৱন চন্দ্ৰ গগৈদেৱ। তেখেতৰ বৰ্তমান বয়স 81 বছৰ। নমস্কাৰ গগৈদেৱ। আৰু লগত আছে মানসী দত্ত, সাধাৰণ সম্পাদিকা তেজপুৰ জিলা মহিলা সমিতি। নমস্কাৰ বাইদেউ।
2: নমস্কাৰ।
1: আলোচনাৰ বিষয়টো হ'ল নাৰীসকলৰ সম অধিকাৰ। সেয়ে মই প্ৰথমেই এটি প্ৰশ্ন সুধিব বিচাৰিছোঁ গগৈদেৱক। যিহেতু আপোনাৰ বয়স 81 বছৰ, আপুনিতো আপোনাৰ আইতাক দেখিছে, মাক দেখিছে, আৰু তেতিয়াৰ পৰা আপুনি আমাৰ সমাজ ব্যৱস্থাও দেখি আহিছে। এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিম তেতিয়াৰ নাৰীসকলৰ আৰু এতিয়াৰ নাৰীসকলৰ সম অধিকাৰৰ বিষয়ে, আপুনি কওকচোন।
3: নাৰীৰ আচলতে তেতিয়াও নাৰীৰ সম অধিকাৰ একেবাৰে নোহোৱা নাছিলে, সেই সময়তো আছিলে। কাৰণ নাৰী হ'ল কি, তেতিয়া পুৰুষ প্ৰধান বুলি কোৱা হয়। পুৰুষ প্ৰধান এইটো কাৰণে হয়, গোটেই লীডটো বা গোটেই ঘৰখন ধৰি ৰাখিছিলে পুৰুষজনে, সেইকাৰণে পুৰুষ প্ৰধান বুলি কয়। কিন্তু নাৰীৰো তাত কম অৰিহণা আছিলে, কাৰণ নাৰীয়ে গোটেই ঘৰখন চম্ভালিবলগীয়া হৈছিলে। পুৰুষজনে হাল বোৱাৰ পৰা, খেতি কৰাৰ পৰা, বজাৰলৈ যোৱাৰ পৰা, পইচা মানে তেওঁলোকে লোৱা, হেণ্ডলিং কৰা, বজাৰ সমাৰ কৰাৰ পৰা সব কৰে। কিন্তু মানুহ মহিলাগৰাকীয়ে সেইবিলাক চুবলগীয়া নাপায়, তেওঁ ঘৰখন ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰোঁতেই যায়। কিন্তু তেওঁলোকৰ ভিতৰত এটা সুসম্পৰ্ক আছিলে। তেতিয়া কিন্তু অধিকাৰ বোলা বস্তুটো নাই, তেতিয়া অধিকাৰ বোলা শব্দটো কোনো বোধহয়তো ভবাও নাছিলে। তেতিয়া অধিকাৰ নাছিলে, প্ৰত্যেকে নিজৰ নিজৰ কাম কৰিছিলে। গতিকে নাৰীয়ে পইচা যে চুব লাগে, পইচাৰ কাৰণে তেওঁলোকৰ প্ৰয়োজন নাই, তেওঁলোকে বজাৰলৈ যাব নালাগে। একো বস্তু যিটো বস্তু দৰকাৰ হ'ব, সেই বস্তুটো স্বামীয়ে বজাৰৰ পৰা আনি দিছিলে। আৰু তেতিয়া ইমান লাক্সৰিয়াছ বা এনেকুৱা ধৰণৰ বস্তু নাছিলে। পুৰুষে যিজনে আনিছিলে, ঘৰত খাব লাগে, মেলিব লাগে, চাকৰি কৰা চাকৰি কৰিবলৈ ওলাই গ'ল, গোটেই ঘৰখন মানুহজনে চম্ভালিছে। গতিকে ইন বিটুইন তেওঁলোকৰ সমালোচনা বা তেওঁলোকৰ মানে আণ্ডাৰষ্টেণ্ডিঙৰ মাজত সেই ঘৰখন চলিছিলে, বুজাপৰাৰ মাজত। তেতিয়াও কিন্তু যেতিয়া সেই সময়ত সেই অধিকাৰ মোৰ আমুকটোহে মই নাপালোঁ, তামুকটোহে মই নাপালোঁ, এই তেওঁলোকে মহিলাই অধিকাৰৰ পৰা বঞ্চিত হোৱা নাছিলে। কিন্তু ক'ৰবাত হয়তো বাকমিতা হৈছিলে বা তেনেকুৱা হৈছিলে। মই এনেকুৱাও জানো, তেতিয়া নাৰীয়ে কিন্তু পুৰুষক বৰ শ্ৰদ্ধা কৰিছিলে, শ্ৰদ্ধা পুৰুষেও কৰিছে, নকৰা নহয়। এজন হালোৱাই পথাৰত চাহ দিয়া দেৰি হোৱাত হালোৱা ছাৰে ঘৈণীয়েকক ৰাস্তালৈকে উলিয়াই আনি পিটিছিলে। পিটাৰ পিছত সেই মানুহজনী এতিয়া হ'লে সেই মানুহজনী পলাই গুচি গ'ল নাজানো, কিন্তু সেই মানুহজনী তাত থাকি সেইখন আকৌ ধুনীয়া এখন ঘৰ কৰি পিছত সুখৰ সংসাৰ হৈছে। সেই সময়ৰ সেইটো
2: মানে বুজা পৰা বুলি ভাবে।

0: পূজাৰ পৰা আপুনি
1: সেইটোৱে সেই যে নাৰীৰ যিটো হেৰি মানে ভক্তি বা মানিব লাগিব, তেওঁ দুখ স্বীকাৰ কৰিছে, হয় চাহ দিয়া মোৰ দেৰি হ'ল গতিকে মোক কোবালে আৰু মই সেই, কিন্তু সেইবুলি তেওঁতো গুচি যোৱা নাই।
0: এতিয়া আপুনি ক'ব বিচাৰিছে নেকি এতিয়াৰ যিটো শ্ৰদ্ধা আৰু ভক্তিটো কমি গৈছে নেকি?
1: প্ৰপৰ্চনেটলি মানে যিটো আমি দেখিছোঁ এটা আমাৰ বয়সৰ যিটো হেৰিয়াত আমি দেখিছোঁ বহুত ক্ষেত্ৰত সেইটো কমি গৈছে, বহুত ক্ষেত্ৰত কমিছে। সেইটো হয়তো শিক্ষা বেছিকৈ পোৱাৰ কাৰণে নেকি, নে শিক্ষাই অলপ গোলমাল কৰিছে নেকি, নে আধুনিক জগতখনৰ এই যে নানা ৰকম মানে সমাজখন বহল হৈ গৈছে, শিক্ষাৰ পোহৰ পাইছে, বহুত মানুহ লগালগি হৈছে, মানুহৰ ব্যস্ততা বাঢ়িছে, তাৰপিছত ধৰি লওক এতিয়া ধৰি লওক ছোৱালীও চাকৰি কৰিবলৈ লৈছে, গতিকে ব্যস্ততাৰ কাৰণে হয়তো অকণমান এটা হেৰি এটা হৈছে। গতিকে ধৰি লওক এতিয়া এগৰাকী নাৰী, তেওঁ চাকৰি কৰে, ইজন মানুহজনো চাকৰি কৰে, তেওঁ টাইমলি যাব লাগিব, তেওঁ মানুহজনো টাইমলি যাব, গতিকে হয়তো বুঢ়া বুঢ়ী শাহুশৰ আছে, মই আপোনালোকে কি কৰে কৰিব দেই মই গ'লোঁ, এনেকুৱাও কৰি থৈ যাব পাৰে, সেইটো অসন্মান নহয়, কিন্তু সময় সাপেক্ষে বা হেৰিয়ে বাধ্য কৰিছে মানুহ।
0: এতিয়া মই বাইদেউক সুধিব বিচাৰিছোঁ, গগৈদেৱে যিটো কথা ক'লে যে নাৰীসকলৰ শ্ৰদ্ধা ভক্তি এতিয়া কমি আহিছে, এই ক্ষেত্ৰত কি ক'ব আপুনি? কমি আহিছে বুলি ক'বনে আমাৰ নাৰীসকল সজাগ হৈছে বুলি ক'ব?
2: আচলতে কথাটো হয় কি, আগৰ যেতিয়া সময়ছোৱাত মহিলা সমানে শিক্ষিত নাছিলে, গতিকে হয়তো জ্ঞানৰ পোহৰ নোপোৱাৰ কাৰণে বা বহুত সজাগতাৰ অভাৱৰ কাৰণে বহুত সময়তে দুৰ্যোগবিলাক মানি লৈছিলে। নিৰ্যাতন চাবলৈ গ'লে তেখেতে যিটো কৈছে যে হালোৱা আচাৰিৰে কোবোৱাৰ পিছতো আণ্ডাৰষ্টেণ্ডিঙৰ মাজত আকৌ সংসাৰখন চলি গৈছিলে। কিন্তু কথাটো হ'ল যেতিয়া এগৰাকী মহিলাই তেওঁৰ নিজৰ কোনখিনিলৈকে তেওঁৰ মানৱ অধিকাৰ আছে সেইখিনি জানিব, তেতিয়া নিশ্চয় সেই কথাখিনি মানি লৈ পেলাই তেওঁ আগবাঢ়িবলৈ বৰ কঠিন পাব, কাৰণ সেই আণ্ডাৰষ্টেণ্ডিং আচলতে নহয়, সেইটো চাবলৈ গ'লে এটা ডমিনেশ্যন, হয়তো শিক্ষাৰ অভাৱ যাৰ কাৰণে তেওঁ পিছৰ জীৱনটোত কি কৰিব, বেলেগ প্ৰতিবাদ উঠোৱাৰ লগে লগে তেওঁ আঁতৰি আহিব লাগিব পৰিয়ালটোৰ পৰা, নিজক ছাপোৰ্ট কৰিব নোৱাৰিব, আৰু ফলত তেওঁ বাধ্য হৈ পেলাই হয়তো সেই কথাখিনি মানি ল'বলগীয়া হয়। আৰু অধিকাৰ বস্তুটো মই কেতিয়াও নকওঁ মহিলাৰ ক্ষেত্ৰত যে সম অধিকাৰ, কাৰ লগত সম অধিকাৰ হ'ব, মই কওঁ যে এগৰাকী মহিলাৰ সম অধিকাৰৰ কথা আহিব নালাগে, এগৰাকী মহিলাৰ অধিকাৰ সিমানখিনিলৈকে পাব লাগে য'ত মহিলাগৰাকীয়ে নিজৰ ব্যক্তিত্ব বা নিজক প্ৰকাশ কৰিব পৰা পৰিৱেশ পাব, আৰু সেই অধিকাৰখিনিকে আমি বিচাৰোঁ। আমি হয়তো সেই অধিকাৰ পুৰুষৰ সমান নহ'বও পাৰে কোনো ক্ষেত্ৰত, আৰু কোনো ক্ষেত্ৰত বহুত বেছিও হওঁ।
0: আপুনিও ধৰক মহিলা সমিতিত জড়িত হৈ আছে, আমাৰ বহুত মহিলা এতিয়াও পিছ পৰি আছে, ধৰক আমাৰ সংবিধানেও বহুত আইন মহিলাক দিছে সম অধিকাৰ যিটো পুৰুষৰ সমানে সমানে প্ৰতিটো পৰ্যায়তে, প্ৰতিটো শাখাতে ক'ব গ'লে ধৰক শিক্ষাই হওক বা খেলতে হওক যিকোনো ক্ষেত্ৰতে দিছে, কিছু কিছু ক্ষেত্ৰত মহিলাসকল এতিয়াও বঞ্চিত হৈ আছে, তে সেইটোত আপুনি সম অধিকাৰ বুলি নক'ব নেকি? মানে নেকি সজাগতাৰ অভাৱ কাৰণে আগবাঢ়ি অহা নাই বুলি ভাবিব নে কি ভাবিব আপুনি?
2: বহুত সময়তে মহিলাসকলে কি হয় এখন পুৰুষ প্ৰধান সমাজত তেওঁ লালিত পালিত
0: হয়,
2: গতিকে তেওঁৰ মনৰ ভিতৰত যেনেকৈ এটা কম্পিউটাৰত এটা পেকেজ ভৰাই দিয়া হয় তাৰপিছত সি তেনেকেই চালিত হয়, ঠিক তেনেকৈ এগৰাকী মহিলাক যেতিয়া আমি মোৰ ছোৱালীক ধৰক মই ডাঙৰ কৰিম এটা সেই সমাজ ব্যৱস্থাটোৰ লগত মিলাই পেলাই ডাঙৰ কৰিম, মই কেতিয়াও তাইক ভাবিবলৈ নিদিওঁ যে তুমি ল'ৰা বা ছোৱালীৰ নহয় তুমি মানৱ বুলি ভাবিবলৈ নিদিওঁ, আমি দুটা বিভাজন কৰি আনো, তেতিয়া ডেফিনেটলি তেওঁৰ শিক্ষা দীক্ষা থকাৰ পিছতো হয়তো তেওঁ মাত মাতিবলৈ ভয় কৰিব, যাক ছ'চিয়েল ৰিডিকল বুলি কয়, সামাজিক যিটো ভয় সেই ভয়টোৰ কাৰণে বহুত সময়তে মাত মাতিবলৈ ভয় কৰে সজাগতা থকাৰ পিছত, আৰু বুজন সংখ্যকৰ সজাগতা নাই বুলিও ক'ব পাৰোঁ, কাৰণ আমি যদি একেবাৰে সাধাৰণ শ্ৰেণীটোলৈ যাওঁ যিখিনি দৰিদ্ৰ সীমাৰেখাৰ মানুহ হয় ব্যক্তি হয় তেখেতসকলে, মই বহুত সময়তে দেখোঁ, মই নিজৰ আমাৰ অফিচৰ যিটো লিগেল এইড চেল আছে আইন সাহাৰ্য বিভাগ সেই গোটেই চেলটো মই কোঅৰ্ডিনেট কৰোঁ, গতিকে তাত মই দেখিবলৈ পাওঁ যে তেওঁলোকৰ ল'ৰা, মোৰ ধৰক ল'ৰা আছে আৰু ছোৱালী আছে, মই ল'ৰাটোক পঢ়াত প্ৰিফাৰেঞ্চ দিলোঁ কিন্তু ছোৱালীজনীক নিদিওঁ, তেওঁক আৰ্লি মেৰেজ সোনকালে 16 বছৰ আগতে মই বিয়া দি দিলোঁ, গতিকে তেওঁ ক'ৰ পৰা সজাগতা, তেওঁ মাকৰ ঘৰত শিকিলে যে যেনেকৈ দেউতাকে ক'ব লাগে তেনেকেই চলিবলৈ,
0: হয়
2: বিয়াৰ পিছত তেওঁ যেনেকৈ হাজবেণ্ডে ক'ব লাগে স্বামীয়ে ক'ব লাগে ঠিক তেনেকৈ চলি গ'ল, গতিকে তেওঁৰ সেই ঠাইটোৱে স্পেচটোৱে নাপালে নিজৰ বিষয়ে চিন্তা কৰে। কম মহিলা আছে আপোনাক মই এইটোৱে কওঁ, গোটেই পৃথিৱীজুৰি যিটো সমীক্ষা চলি আছে সেই সমীক্ষাৰ পিনৰ পৰা আমি ক'ব পাৰোঁ যে প্ৰায় 16% মহিলাইহে মাত্ৰ মেনেজাৰিয়েল

0: পদত আছে আজিৰ দিনত,
1: আজিৰ দিনত হয়।
2: এতিয়াও বহুত পিছপৰি আছে বুলি ক'ব লাগিব। এতিয়া মই গগৈদেৱক সুধিব বিচাৰিছোঁ, আমি যেতিয়ালৈকে মানুহ হিচাপে আমাৰ চিন্তাধাৰাটো সলনি নকৰোঁ তেতিয়ালৈকে ধৰক আমাৰ সমাজ ব্যৱস্থাও একে থাকিব। এতিয়া প্ৰশ্ন হ'ল, এই মানুহ হিচাপে আমি যেতিয়া নাৰী পুৰুষ উভয়ে আমাৰ চিন্তাধাৰা সলনি কৰিম তেতিয়াহে সমাজখনৰো উন্নতি হ'ব। এই যে আমাৰ চিন্তাধাৰাটো, তুমি ছোৱালী তুমি ল'ৰা, এইটো আপুনি কেতিয়া সলনি হ'ব বুলি ভাবিব?
3: এইটো সময়ে ক'ব। কিন্তু এটা কথা, আমি বহুত কথাত, মই তাৰ বিষয়ে কন্যা সন্তান বুলি প্ৰান্তিকতা গল্প প্ৰবন্ধ এটা লিখিছোঁ।
2: আপুনিটো বহুত মহিলাৰ বিষয়ে লিখিছে,
3: কন্যা সন্তান, গতিকে কন্যা মই সেইখনতেই বহুত কথা। কন্যাটো বৰ সাংঘাতিক বস্তু, যিটো ল'ৰাতকৈ বহুত মানে তেওঁলোকক গুণী, তেওঁলোক বহুত কন্যাইহে ঘৰখনৰ কাৰণে চিন্তা কৰে। গতিকে সেই যিটো আত্মচেতনাটো যেতিয়া লাহে লাহে আহি যাব, গোটেইখিনি শিক্ষাৰে যেতিয়া মানুহ ভৰি পৰিব বা মানুহ সজাগ হ'ব, এতিয়া লাহে যেনেকৈ সজাগ হৈছে, তেতিয়া অট'মেটিকেলি সেইটো আহি যাবগৈ। আগতে মহিলাই ফুটবল খেলা নাছিলে, মহিলাই ক্ৰিকেট খেলা নাছিলে, এতিয়া মই মহিলাৰ ক্ৰিকেট ফুটবল এই আটাইকেইখন চাইছোঁ। কাৰণ এটা কথা কি, তাত মহিলাৰ যিখিনি খেলা পুৰুষৰ খেলাতকৈ মানদণ্ড বহুত ওপৰত, কাৰণ পুৰুষৰ তাত ফাউল হয় আৰু প্লেয়াৰে অতিষ্ঠ হয়, কিন্তু নাৰী সিহঁত অতিষ্ঠ নহয় আৰু সিহঁত ফাউলো নকৰেই। পুৰুষৰ যিখিনি খেলা তাতো ওলোটাই আকৌ গৈ পেলাই লাইলে ঘুচিবলৈহে বিচাৰে। গতিকে এই যে নাৰীৰ এইটো ফুটবল খেলিছে, ক্ৰিকেট খেলা আমিতো ভবা নাছিলোঁ, কিন্তু লাহে লাহে আহিছে। কল্পনা চাওলা কিমানলৈ গৈছে, মহাকাশ গৈছে, গতিকে উদ্ভগামী হৈছে। আৰু উদ্ভগামী হ'বলৈ আৰু কথা কি, চববিলাক কথা অসমত অসমখন পিছপৰা বুলি চবেই কৈ আছিলে, কিন্তু অসমখন পিছপৰা বুলি কোৱাতকৈ আমাতকৈ বহুত এডভান্স বুলি কোৱা ঠাই পশ্চিমত এতিয়াও আমাতকৈ বেছি পিছপৰা হৈ আছে। আমাৰ মহিলাখিনি আৰু ডেভেলপে হৈছে বুলি মই ভাবোঁ, আৰু লাহে লাহে ক্ৰমাগতিত এইখিনি হৈ আহিছে। এতিয়া চাকৰিৰ ক্ষেত্ৰতে মহিলা কিমান চাকৰিয়াল হৈছে, য'ত যিকোনো এনেকুৱা এটা অফিচ নাই য'ত মহিলা নাই। গতিকে কৰ্মনীতি হৈ আছে আৰু সেইটো বাধা দি কোনো ৰাখিবও নোৱাৰে, হৈ যাব। এতিয়া আৰু এটা কথা কি, এইখিনি ভাল কথা কৈছে, এতিয়া বহুতে ছোৱালী হোৱাতে বহুত দেউতাক মই পাইছোঁ, কিন্তু মোৰ ঘৰতে ভাড়া থকা মানুহ এজনে পাইছোঁ, আগৰটো ছোৱালী পিছৰটো বোলো কি আশা কৰা, নাই মোক ছোৱালীয়ে লাগে। ল'ৰাহঁতে
2: ভাল লাগিছে আপোনাৰ পৰা শুনি, আজি আমাৰ আইডিয়াসকলেও শুনি ভাল পাব আপোনাৰ কথা।
3: কাৰণ কিয় হৈছে কি, মই সুধিছিলোঁ, সি কৈছে নহয় আজিকালি এই মানে ল'ৰাবিলাকে চাকৰি দায়ত কিবা দায়ত তেওঁতে বাহিৰলৈ গুচি যায়, গৈ পেলাই মাক দেউতাকৰ অৱস্থাটোত কোনো নাই, তেতিয়া সেই ছোৱালীজনীয়ে আহি মাক দেউতাকক মৰালৈকে চাই ৰাখে। গতিকে মোক ছোৱালীহে লাগে, মোক ছোৱালী হ'ল, ভগৱানে কি দিলে ছোৱালীয়ে হ'ল। গতিকে ঠিক বহুতৰ হৈছে, বহুতে সেইটোৱে কামনা কৰে।
2: আপুনি বাৰু ক'লে তেতিয়াৰ পৰা এতিয়ালৈকে বহু ক্ষেত্ৰতে আমাৰ মহিলাসকল আগবাঢ়ি গৈছে, হ'লেও আমি ভাবোঁ এতিয়াও বহুত পিছপৰি আছে। বাইদেউটো আপুনি মহিলা সমিতিৰ লগত জড়িত হৈ বিভিন্ন অঞ্চল ঘূৰিছে বা মহিলাসকলৰ কাৰণে আপুনি এতিয়াও কাম কৰি আছে, আপুনি কি ভাবে আৰু কিমানখিনি সজাগতাৰ প্ৰয়োজন হ'ব ধৰক সকলো মহিলা আগবাঢ়ি আহিবলৈ?
4: আচলতে মহিলাসকলে সমান যিটো স্থিতি, সামাজিক স্থিতি
2: হয়,
4: সেই স্থিতিটো যদি অধিকাৰ বুলি মই নকওঁ, তাক স্থিতি বুলি কওঁ,
2: হয়,
4: সেই স্থিতিটোক সমানতালৈ আনিবলৈ হ'লে প্ৰথম সেই আন্দোলনটো আমি নিজৰ ভিতৰত,
2: নিজৰ মাজত,
4: মই মাতৃ হিচাপে যদি মই নিজেই সেই ক্ষেত্ৰত যদি মই নিজৰ ভিতৰত নিজৰ মনত আন্দোলনটো নকৰোঁ, তেতিয়াহ'লে মই মোৰ সন্তানহঁতক কি শিকাম? যদি মই কৰ্ম বিভাজন কৰি পেলাওঁ মোৰ ল'ৰা ছোৱালীৰ মাজত, যে মোৰ ল'ৰাটোৱে এইখিনি কৰিব আৰু মোৰ ছোৱালীজনীয়ে এইখিনি কাম, যেনেকৈ আমাৰ ঘৰখনত সদায় বোৱাৰীগৰাকীৰ আৰু পুত্ৰৰ কৰ্ম বিভাজন এটা হৈ পৰে, যেনেকে মই উদাহৰণস্বৰূপে ক'ব পাৰোঁ, চাকৰিয়াল মাতৃ কিন্তু দিনটোৰ কাৰণে যেতিয়া সন্তানটোক এৰি যাব, তেতিয়া মই এনেকুৱাও পাইছোঁ বহুত 6-7 ফিডিং বটল ঠিক কৰি থৈ যায়, স্বামীয়ে তেওঁৰ সেইখিনি নকৰে। কিন্তু ক'তোটো এইটো কথা নাই যে জৈৱিক ক্ষেত্ৰটোত সন্তান ধাৰণ কৰিব পৰাটো মাতৃৰ কথা, কাৰণ আমি জানো যে জৈৱিক যিবোৰ প্ৰক্ৰিয়া সেইবিলাক ক্ষেত্ৰত কিছু পাৰ্থক্য আছে প্ৰজনন ক্ষেত্ৰত, কিন্তু তাৰ কাৰণটো এইটো নহয় যে মই কাম কৰিব নোৱাৰোঁ। যেনেকৈ উদাহৰণস্বৰূপে মই কওঁ যে আমাৰ ঘৰত আমি পুৰুষৰ হতুৱাই ভাত নৰন্ধাওঁ, কিন্তু আমি যদি বাহিৰৰ এটা ব্যৱসায়িক ক্ষেত্ৰলৈ যাওঁ তেতিয়াহ'লে অধিকাংশ ৰান্ধনীয়ে হৈছে পুৰুষ। যেনেকৈ ঘৰৰ ল'ৰা ছোৱালীকেইটাৰ কাপোৰ কানি যদি কিবা চিলাইও এৰায়, যদি দেউতাক দৰ্জীও হয় তেওঁলোক, কিন্তু ব্যৱসায়িক ক্ষেত্ৰত ইন টাৰ্মছ অফ মানিলৈ যেতিয়া যায় তেতিয়া কথাটো সলনি হয়। গতিকে এই চিন্তাধাৰাটো প্ৰথম সলনি হ'ব লাগিব নিজৰ, তাৰপিছত নিজৰ ঘৰখনৰ, আৰু তাৰপিছত সেই শিক্ষাৰ যেতিয়া প্ৰত্যেকখন ঘৰে সলনি হ'ব,

0: তেতিয়া যেনেকৈ এটা ঘৰ বনাবলৈ বহুত ইটাৰ প্ৰয়োজন হয়, তেনেকৈ এটুকুৰা টুকুৰা ইটা হৈছে এখন এখন ঘৰ। আৰু সেই ইটা টুকুৰা এখন এখন ঘৰ যেতিয়া সবল হ'ব, মানসিকভাৱে নিজৰ চিন্তাধাৰাৰ সলনিৰে সবল হ'ব, তেতিয়া সামাজিক পৰিৱৰ্তন আহিব। আৰু তেতিয়াহে যত আইন প্ৰণয়ন নকৰক লাগে, সেই আইনবিলাক তেতিয়া ছাকচেছফুল হ'ব, আদাৰৱাইজ কেতিয়াও ই ছাকচেছ হ'ব নোৱাৰে।
1: মানে মানসিকভাৱে মহিলাগৰাকী ধৰক প্ৰথমে সজাগ হ'ব লাগিব।
0: হয়,
1: এতিয়াও আমাৰ কিছু মহিলা ভয়ত ওলাই নাহে যিহেতু অতীজৰ পৰাই চলি আহি আছে পৰম্পৰা মতে মই আগবাঢ়ি যামনে, তো ভয় ভাৱটো এতিয়াওতো আছে, এতিয়াও আমাৰ নাৰীসকল নিৰ্যাতনটো হৈয়ে আছে, ধৰ্ষণেই হওক বা যৌতুকৰ ক্ষেত্ৰতে হওক, এইটো জানো আমি নিৰ্যাতন বুলিয়েই নকম। এই ভয় ভাৱটোৰ পৰা ওলাই আনিবলৈকে আমাৰ মহিলাসকলৰো দায়িত্ব আছে, বা যিসকল মানে পুৰুষ বা সমাজৰো দায়িত্ব আছে বুলি মই ভাবোঁ। তো আপুনি কি ক'ব?
0: নিশ্চয়কৈ, কাৰণ যুক্তিৰে প্ৰত্যেকটো কথা চাব লাগে।
1: হয়,
0: আমি এতিয়া উদাহৰণস্বৰূপে ধৰোঁ যে আমি খেতিপথাৰত কাম কৰা যিখিনি আমি গাঁৱৰ

0: ক্ষেত্ৰতে হওক, এইটো জানো আমি নিৰ্যাতন বুলিয়ে নকম, এই ভয় ভাৱটোৰ পৰা ওলাই আনিবলৈকে আমাৰ মহিলাসকলৰো দায়িত্ব আছে, বা যিসকল মানে পুৰুষ বা সমাজৰো দায়িত্ব আছে বুলি মই ভাবোঁ। তো আপুনি কি ক'ব
1: এই ক্ষেত্ৰত? কাৰণ যুক্তিৰে প্ৰত্যেকটো কথা চাব লাগে।
0: হয়,
1: আমি এতিয়া উদাহৰণস্বৰূপে ধৰোঁ যে আমি খেতিপথাৰত কাম কৰা, যিখিনি আমি গাঁৱৰ ব্যৱস্থাটোৰ কথা কৈছোঁ, খেতিপথাৰত যেতিয়া কাম কৰে তেতিয়া আমি কওঁ যে খেতিৰ যিখিনি উৎপাদন হয় মহিলাৰ হাতলৈ নাহে, কিন্তু
0: নাহে
1: আৰু পাৱাৰ কেতিয়া আহে? যেতিয়া পইচা আহে হাতত, যেতিয়া ইনকাম হ'ব তেতিয়া তাত পাৱাৰ আহে। গতিকে মহিলাগৰাকীৰ হাতত পাৱাৰ ক'ৰ পৰা আহিব? তেওঁৰ হাততো ইনকামেই নাই। গাঁৱলীয়া সমাজ ব্যৱস্থাত হয় কি,
0: স্বাৱলম্বীৰ কথাটো আপুনি ক'ব খুজিছে,
1: গতিকে গাঁৱলীয়া সমাজ ব্যৱস্থাত হয় কি, যেতিয়া খেতিপথাৰ কাম হয় তেতিয়া দেখা মানে যিটো মুখে মুখে চলিত কথা, তাত হয় যে অধিকাংশ কাম পুৰুষে। কিন্তু আপোনালোকৰ জ্ঞাতাৰ্থে মই কওঁ যে আমি মহিলা সমিতিৰ ফালৰ পৰা কিছুমান প্ৰজেক্টত কাম কৰোঁ, গতিকে তাত আমি পুৰুষ মহিলা সকলোকে মিলাই কিছুমান কৰ্মশালা কৰোঁ, আৰু সেই কৰ্মশালাত আমি ফ্ল' চাৰ্ট এটা ডেভেলপ কৰিছিলোঁ। সেই ফ্ল' চাৰ্টত আমি পুৰুষক বেলেগকৈ দিছিলোঁ খেতিপথাৰত কোনকেইটা কাম তেওঁলোকে, আৰু মহিলাই আগ দিছিলোঁ তেওঁলোকে কোনকেইটা কৰে। তাৰপিছত আমি যেতিয়া কেলকুলেশ্যন কৰি উলিয়াই দেখুৱাই দিলোঁ যে পুৰুষৰ কৰ্ম কিন্তু খেতিপথাৰৰ ক্ষেত্ৰত মহিলাতকৈ কম, তাক যুক্তিৰে প্ৰতিপন্ন কৰি সেইখিনিক কথা যুক্তিৰে চাব লাগে। এই কামখিনি মহিলাই কৰিব লাগে ঘৰুৱা ক্ষেত্ৰত, পুৰুষে নালাগে, কিয়? সেই কথাবিলাকৰ যেতিয়া কিয় কথাটো নাহে, যেতিয়ালৈকে যুক্তি কথাটো নাহে, তেতিয়ালৈকে কিন্তু এই সলনি কথাটোৰ পৰা বহুত আঁতৰত, এইটো শিক্ষা দীক্ষাও নহয়, কিন্তু সময়তে শিক্ষা দীক্ষাও নহয়, বহুত এনেকুৱা অশিক্ষিতও, শিক্ষা নালাগে কোনো মতে নিজৰ চহীটো কৰিব পৰা মহিলাও আছে আমাৰ লগত, যি বহুত চিন্তাধাৰাৰ ক্ষেত্ৰত বহুত এডভান্স হয়। গতিকে সেইটোৱে মই যিটো উল্লেখ কৰিলোঁ, ছ'চিয়েল ৰিডিকল, এই ছ'চিয়েল ৰিডিকল বহুত পুৰুষে এইকাৰণে নকৰে কাম, ঘৰুৱা কাম মহিলাক সহায় কৰিবলৈ, কাৰণ সমাজে হাঁহিব। এই যে সমাজে হাঁহিব, এটা পিতৃপ্ৰধান সমাজ ব্যৱস্থাত আমি পালিত হ'লোঁ আৰু সমাজে হাঁহিব, এই কথাটো যেতিয়া আঁতৰিব, আৰু আঁতৰাবৰ কাৰণে আমি নিজে আঁতৰাব লাগিব, এইটো কোনেও আঁতৰাই নিদিয়ে। আমি আমাক এটা আইন দিছে, এই আইনটো কোনেও আহি পেলাই আমাৰ হাতত তুলি নিদিয়ে, আমি বিচাৰিব লাগিব, নাপালে আমি তাক আজৰি ল'বলৈ শিকিব লাগিব। কাৰণ এটা কেঁচুৱাই যেনেকৈ যেতিয়া তাৰ ভোক লাগে সি কান্দে, কান্দে মিনছ সি আন্দোলন কৰে, সি প্ৰতিবাদ কৰে মোক খাবলৈ দিয়া। গতিকে সেই কথাটোৰ পৰাই আমি আমি আমি মাতৃ হিচাপে আমি ল'ৰা ছোৱালী ডাঙৰ কৰোঁ, কিয় আমি শিক্ষা সেইখিনিৰ পৰা নলওঁ?
0: বাইদেৱে যিটো ক'লে পৰিৱৰ্তন, সেইটোতো আৰম্ভণি ঘৰখনৰ পৰাই হ'ব। তো ঘৰখন বুলি কওঁতে পুৰুষ মহিলা উভয়ে থাকিব, পুৰুষজনৰো মানসিকতা সলনি হ'ব লাগিব। যেতিয়া উভয়ৰে মানসিকতা সলনি হ'ব তেতিয়াহে ভাবোঁ সমাজখনৰো মানসিকতা লাহে লাহে সলনি হ'ব। আপুনি কি ক'ব?
2: মই পুৰুষসকলৰ সলনিৰ কথাটোৰ আগতে এটা মই বাইদেউ কথা এটা কৈছে, মহিলা সমিতিৰ মই মীনা আগৰৱালা বাইদেউ, তেখেতৰ জীৱনী লিখিছোঁ মই, তেতিয়া এইবিলাক তথ্য সংগ্ৰহ কৰোঁতে এটা বৰ ভাল বস্তু পাইছিলোঁ। এতিয়া চৰকাৰে যিটো এই যে য'ত কি গোট গোট বনাইছে, আত্মসহায়ক গোট, তেতিয়া মীনা আগৰৱালা বাইদেউ তেতিয়াই বনাইছিলে, কাৰণ তেওঁৰ উদ্দেশ্য আছিলে যে মহিলাখিনিয়ে হাতত পইচা নাপায়, মহিলাখিনিৰ হাতত পইচা নাই, পুৰুষেই চব কৰে। গতিকে তেওঁলোকে সেই মহিলা বৃহগুৰিৰ ফালে কেইবাটাও শাখা খুলিছিলে, খুলি তেওঁলোক হাঁহ পাৰ এন তেন এনেকুৱা ধৰণৰ খুলিবলৈ কাৰণে, তেতিয়াই তেওঁলোকৰ হাতত পইচা যাতে চুব পাৰে, তেওঁলোকে পইচা আহিলে মনটোৰ সলনি হ'ব, স্বাৱলম্বী হ'ব, এনেকুৱা ধৰণৰ তেতিয়াই তেওঁলোক কৰিছিল মীনা বাইদেউ, তেতিয়াহে চৰকাৰে এইবিলাক কৰিব ধৰিছে। গতিকে সেই এটা অৰ্থনীতিৰ তেখেতে যিটো ক'লে, পইচা পালে, পইচা হাতত পালে মনটো বেলেগ হৈ যায়, হেৰি হয়,
0: মানসিকতাটো সলনি হয়,
2: সলনি হয়। আৰু এটা কথা, এই যে নাৰীৰ জাগৰণটো, এতিয়া আপুনি বহুতো অনুষ্ঠান হৈছে, আন কিবা এটা হ'লে নাৰীয়েহে প্ৰথম আগতে আন্দোলন, আগভাগ আগতেহে নাৰীহে যায়, পুৰুষ ক'ৰবাতেই থাকে, ক'ৰবাত হ'ব। এতিয়া আমাৰ মই চাহ বাগিচাতে দেখিছোঁ, চাহ বাগিচাৰ মহিলাখিনি একেবাৰে পিছপৰা বুলি কয়, কাৰণ তেওঁলোকৰ পিছপৰা মানে সেই সিহঁতৰ বস্তুটোৱেই তেনেকুৱা, তেওঁলোকে কোনো হেৰি কৰিব নালাগে, শিক্ষিত হৈ ধৰি লওক পঢ়ি শুনি কোনোবাই যদি চাকৰি তাকৰি কৰিবলৈ ওলাইছে বেলেগ কথা, কিন্তু চাহপাত তোলা মানুহ সিহঁত সেইটো মাত্ৰ লিমিটেড, গতিকে সেইটো। কিন্তু তাত বাগানত যদি কিবা এটা অঘটন হয়, কিবা এটা হয়, কিবা হয়, নাৰীখিনিয়ে যেতিয়া আগত থিয় হ'ব, আন্দোলনটো সিহঁত ছাকচেছফুল হ'ব, পুৰুষে চাৰিটাই লাঠি লৈ আহিলেও একো নহয়। গতিকে চবতে নাৰী কিন্তু আগবাঢ়িছে এই ক্ষেত্ৰত, সিহঁতো নাৰী বাগিচাৰ নাৰীও কিন্তু আগবাঢ়ি আহিছে, আৰু সিহঁতে এই আন্দোলনটো ছাকচেছফুল কৰিছে বহুত ক্ষেত্ৰত।

0: মই নিজে ভুক্তভোগী দেখিছোঁ। গতিকে বহুত ক্ষেত্ৰত হৈছে। আৰু পুৰুষে আপুনি কোৱা মতে পুৰুষে ডমিনেট মানে পুৰুষে ডমিনেট এতিয়া কৰিবৰ দিন নাই, আগতে সেইটো পৰম্পৰা মতে চলি অহা মতে কৰিছে। আৰু কিছুমান হ'ল কি অশিক্ষিত এনেকুৱা ধৰণৰ মানুহ আছে য'ত হয়তো মানুহজনীকেই মানে তই মাৰ বাপেৰ ঘৰৰ পৰা আমুক নানিলিকিলি তামুক নানিলিকিলি এনেকুৱা ধৰণৰ স্বভাৱ কিছুমান আছে, এই সেই স্বভাৱৰ কিছুমান মানুহ আছে। সেইটো পাৰ্চেণ্টেজটো বোধহয় কম হ'ব এতিয়া, আৰু আগতে বেছি আছিলে, এতিয়া লাহে লাহে কম হ'ব।
1: আছে
0: যদি পথাৰত শিক্ষিত মানুহৰ ভিতৰতো আছে,
1: আৰু যদি ধৰ্ষণলৈ যাওঁ আমি ধৰক
0: সেইটোতো সেইটো এটা মানসিকতা,
1: সেই
0: মানসিকতাটো ধৰি লওক আমি সলনি কৰিবলৈ চৰকাৰে প্ৰচেষ্টা ল'ব লাগিব। কাৰণ আপুনি মই এনেকৈ নোৱাৰোঁ, কাৰণ এইটো প্ৰচাৰতা, মই মোৰ মতে তেওঁলোকে ক'ৰবাত প্ৰচাৰ কৰিব লাগিব যে এনেকুৱা যদি হয় আমুক এনেকুৱা যদি হয় তেওঁলোকক হাত ভাঙি দিব লাগিব, জেল ফাঁচি দিব লাগিব, এনেকুৱা শাস্তি কৰিব লাগিব, আপোনালোকে এনেকুৱা এনেকুৱা ধৰণৰ তেওঁলোকে প্ৰচাৰ এটা কৰিব লাগিব। যিটো প্ৰচাৰ নহ'লে কিন্তু নহ'ব, কাৰণ আপুনি মই এই মিটিং কৰি পেলাই আমি এই হেৰি মানসিকতাক আমি হেৰি কৰিব
1: নোৱাৰোঁ,
0: সলনি কৰিব নোৱাৰোঁ। আৰু দ্বিতীয় কথা কি, যিখিনি মানুহৰ কথা আমি ক'ব বিচাৰিছোঁ সিহঁতে কাগজ পত্ৰ নপঢ়ে, বোধহয় টিভিও নাচায়, হ্যাঁ, গতিকে আপুনি লিখা পঢ়া কৰি এই আলোচনা পাতি পেলাই সিহঁতক আপুনি একো কৰিব নোৱাৰে। তেওঁলোকক চৰকাৰে বা পঞ্চায়তত তেনেকুৱা ধৰণৰ যদি কৰে যে এনেকুৱা যদি ইয়াত হয় তোমাৰ গাঁৱৰ মানুহবিলাক চব ভালে কুশলে থাকিবি, কোনো এইবিলাকত মানসিক নৰবি, কেলৈ কিন্তু এনেকুৱা দণ্ডৰ হাত ভৰি কেনে দিব, বা এনেকুৱা ধৰণৰ কিছুমান ল'ব লাগিব, তেতিয়াহে যদি মানসিকতাটো ভাল হয়। আৰু মানসিকতা আৰু এটা কথা কি, সেইটো অকল এই অশিক্ষিত মানুহখিনি মানুহ হোৱা নাই, এতিয়া আপুনি ডাঙৰ ডাঙৰ মানুহবিলাকো দেখিছে।
1: গগৈদেৱে যিহেতু সজাগতাৰ কথা ক'লে, বাইদেউক মই সুধোঁ শাস্তিৰ ব্যৱস্থাটো, আমাৰতো আইনত শাস্তিৰ ব্যৱস্থা আছে, ধৰ্ষণকাৰীয়ে হওক বা যৌতুককাৰীয়ে হওক সকলোৰে সমান শাস্তিৰ ব্যৱস্থা আছে। আইনৰ বিষয়ে আমাৰতো এতিয়াও মহিলাসকলে বহুতখিনি কথা নাজানে, যে আগবাঢ়ি নাহে যে কিছু ক্ষেত্ৰত, বা কিছু ক্ষেত্ৰত আগবাঢ়ি আহিলেও ফল নহয়গৈ, কি কাৰণে নহয়।
2: মই প্ৰথমত আপোনাক কওঁ, যেতিয়া অত্যাচাৰ হয় সেই অত্যাচাৰটোৰ ওপৰত প্ৰথমতে কেতিয়াও ৰিপৰ্ট কৰিবলৈ ওলাই নাহে মহিলাই বা এজনী ছোৱালী। যেনেকে আমাৰ লিগেল চেলতো বহুত সংখ্যক এনেকুৱা ধৰণৰ গোচৰ আছে য'ত নেকি সৰু ছোৱালী ধৰ্ষণ হৈছে, কিন্তু এইটো ৰিপৰ্ট হোৱা নাই, ৰিপৰ্ট কৰিবলৈ নিদিয়ে, দিয়া নহয়। কি কাৰণটো হৈছে, ছোৱালীজনী ডাঙৰ হ'লে বিয়া নকৰাব, যিটো সামাজিক ধাৰণা। মই সেইকাৰণে কৈছোঁ যে আইন বেলেগ এফালে আৰু সামাজিক চিন্তাধাৰাটো বেলেগ এফালে। যেতিয়ালৈকে সামাজিক চিন্তাধাৰাটোৰ সলনি নকৰোঁ নিজে, তেতিয়ালৈকে ইয়াৰ সলনি নহয়। আৰু দ্বিতীয়তে মই আৰু এটা কথা কওঁ, যে আমাৰ ইয়াতে নিৰ্যাতনৰ কোপটো কমা নাই,
1: বাঢ়িছে।
2: কাৰণ আমাৰ চেলতে এভাৰেজ 6-7 দিনে নিৰ্যাতনৰ কেছ আহে,
1: তেতিয়াহ'লেতো বহুত বাঢ়িছে,
2: গতিকে বহুত বাঢ়িছে। কিন্তু তাৰ লগতে আৰু এটা কথা, আনটা আমি যদি এটা পজিটিভ দিশৰ পিনে চাওঁ, তেতিয়াহ'লে আমি ক'ম যে সেইখিনি লগে লগে সজাগতাও হয়তো বাঢ়িছে, কাৰণ আগতেও হয়তো এনেকুৱা ধৰণৰ অত্যাচাৰ হৈছে, সেইবিলাক ৰিপৰ্ট কৰিবলৈ ওলাই অহা নাই, সেইটো এটা পজিটিভ চাইনো হয়। গতিকে কিছু ক্ষেত্ৰত হৈছে, আৰু গগৈ মহোদয়ে ক'লে যে আমি কিছু মেল মিটিং পাতিয়ে নহয়, তাৰ কাৰণে কিছু ব্যৱস্থা লোৱা হৈছে। যেনেকৈ আমি বাটৰ নাট কৰোঁ, বাটৰ নাট অতি সাধাৰণ মানুহখিনিৰ মাজত সোমাই অতি সাধাৰণ কথাৰে কৰা যায়, আৰু আমি জেনেৰেলি ডেভেলপ কৰোঁ সেইবিলাক প্ৰত্যেকেই নিজৰ জীৱনত পোৱা অভিজ্ঞতা, গতিকে সেইবিলাক, কাৰণ এটা চিন্তাধাৰাৰে এটা পৰম্পৰা গঠি অত যুগ যুগ ধৰি সেই যিটো চিন্তাধাৰা, সেইটো হয়তো ইমান তৎক্ষণাত উলিয়াই দিব নোৱাৰে, বৰ কঠিন কাম সেইটো
1: সলনি কৰাটো,
2: গতিকে কি সময় ল'ব। কিন্তু কথাটো হৈছে যে আমি সমভাৱাপন্ন একেধৰণে চিন্তাধাৰা কৰা যিবিলাক অনুষ্ঠান আছে, সেই অনুষ্ঠানবিলাকো আমি একেলগ হ'ব লাগিব। একেলগ হৈ পেলাই যদি আমি যুঁজ দিওঁ, কাৰণ আমি অকলে চিঞৰিলে আমাৰ এটা মাত যায়, কিন্তু হাজাৰজনে চিঞৰিলে সেই মাতটো বহুত ওপৰলৈ, গতিকে সেইটো এটা খুব ডাঙৰ কথা, য'ত নেকি আমি আমাৰ মানুহৰ কথাটো হৈছে আমি একেলগ নহওঁ, আমি বেলেগ বেলেগকৈ নিজৰ কথা বহুত, আমি বহুত ব্যক্তিকেন্দ্ৰিকো হয়, গতিকে আমাৰ নিজৰ নামটো আহিব, গতিকে আমি এইখিনি কৰিবলৈ নাযাওঁ। মহিলা সমিতিৰ কথা এটা হৈছে জিলা পৰ্যায়ত আমাৰ গোটেই মহকুমাজুৰি প্ৰায় আমাৰ 200খনতকৈও অধিক প্ৰাথমিক মহিলা সমিতি আছে, আৰু সেইখিনি আমি একেলগে এটা গোটত কাম কৰোঁ। কিন্তু এই গোটটো যোনদিনাখনে ভাঙি যাব, যোনদিনাখন জিলা পৰ্যায়ৰ যিখন মহিলা সমিতি ধ্বংস হৈ যাব, সেইদিনাখনেই হয়তো এই যিটো একেলগে কাম কৰাৰ জোৰ, সেই জোৰটো হয়তো নাইকিয়া হৈ যাব, গতিকে সেইটো খুব প্ৰয়োজনীয় কথা।
1: আপুনি যিটো কথা ক'লে, সকলোৱে

0: একেলগে আমি মনৰ পৰিৱৰ্তন কৰিবলৈ আগবাঢ়ি আহিব লাগিব। যিহেতু আমি আজি মহিলাৰ সম অধিকাৰৰ কথা পাতি আছোঁ, আপোনালোকে মহিলা সমিতিৰ জৰিয়তে আৰু কি কি কাম কৰিছে?
1: নিশ্চয়কৈ আমি কৰিছোঁ। আমি প্ৰধানকৈ কৰোঁ অৰ্থনৈতিক ক্ষেত্ৰত, যেনেকৈ তেখেতে ক'লে যে আমি সঞ্চয় ভঁৰাল বুলি কওঁ, আমি চৰকাৰতকৈ বহুত আগতেই আমাৰ আৰম্ভ হৈছিলে আৰু সেইখিনি আমাৰ জিলাৰ ফালৰ পৰা মনিটৰহে কৰে এই গোটেই কথাখিনি। কিন্তু হিচাপ নিকাচ গোটেইখিনি কৰা, আমি কোনো পইচা নোচোঁ তাত। প্ৰাথমিকৰ সাধাৰণ গাঁৱৰ মহিলাক আমি ডেভেলপ কৰোঁ, সেই গোটেই বস্তুটো ডিল কৰিব না, আমি ট্ৰেইন কৰোঁ, তেওঁলোকক প্ৰশিক্ষণ দিওঁ তাৰ ওপৰত, আৰু সময়ে সময়ে তেওঁলোকৰ লগত আমাৰ ভাৱৰ আদান প্ৰদানো হয়। য'তেই অসুবিধা হৈছে তাতেই আমি ছাপোৰ্ট কৰিছোঁ। এতিয়াও বৰ্তমান আমাৰ প্ৰায় 38টামান এনেকুৱা ধৰণৰ গোট আছে। তাৰোপৰি আমি হেণ্ডলুমৰ ওপৰত, বোৱা কটাৰ ওপৰত আমি কাম কৰি আছোঁ। তাৰ ওপৰত আমি মহিলাসকলক ট্ৰেইনিং দিছোঁ। এতিয়া বৰ্তমান আমাৰ ASDMৰ আণ্ডাৰত ট্ৰেইনিং চলি আছে, লিগেল এইড চেল আছে, য'ত নেকি মহিলাক ঘৰৰ পৰা উলিয়াই দিছে। এটা টাইমত আমাৰ ইয়াত শোণিতপুৰতো আনকি শ্বৰ্ট ষ্টে হোম নাছিলে, তেতিয়া সেই যিখিনি মহিলাক উলিয়াই দিছে তেওঁলোকক আমাৰ মহিলা সমিতিৰ আবাস গৃহত বিনামূলীয়াকৈ ৰাখি আমি তেওঁলোকক ট্ৰেইনিং দিওঁ বয়ন শিল্পৰ ওপৰত। আৰু তেওঁলোকে এটা দুটা মাহ আমি আমাৰ ফালৰ পৰা তেওঁলোকক অৰ্থনৈতিকভাৱে ছাপোৰ্ট কৰাৰ পিছত তেওঁলোকৰ যেতিয়া উৎপাদন আহে তেওঁলোকে স্বাৱলম্বী হিচাপে নিজে কাম কৰে। তাৰোপৰি আমি সজাগতাবিলাক দিওঁ, স্বাস্থ্যৰ সজাগতা, আইনৰ সজাগতা। আমি ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচেছ অথৰিটিৰ লগত একেলগ হৈও বহুত কাম কৰোঁ, ডাইনী হত্যা ইত্যাদিৰ ওপৰতো কাম কৰিছোঁ, বা তেনেকুৱা ধৰণৰ যিটো সমাজত জানিব লাগে মহিলাই, অকল মহিলা বুলিয়েই নহয়, আমি পুৰুষৰ লগতো, আনকি আমি কৰ্মশালা কৰিছোঁ জেণ্ডাৰ ছেন্সিটাইজেশ্যনৰ ওপৰত, পুলিচৰ লগত কৰিছোঁ, এডভোকেটৰ লগত কৰিছোঁ, আমাৰ সাংবাদিকসকলৰ লগত কৰিছোঁ। কাৰণ তেখেতসকলৰ যিটো মানসিকতা, সেই মানসিকতা যদি সলনি নহয় তেতিয়াহ'লে কেতিয়াও, যেনেকৈ যদি আমি মিডিয়াৰ মানুহক আমি সেই মানসিকতাৰ পূৰ্বৰ মানসিকতাৰে থাকে, তেতিয়াহ'লে তেওঁলোকৰ নিউজ যিটো প্ৰচাৰ হ'ব সেইটো কেতিয়াও কাৰেক্ট ভাৱে যাব নোৱাৰে।
0: হয়,
1: গতিকে সেই কথাবিলাক আহিব।
0: তেতিয়াহ'লে এই আলোচনাটিৰ পৰা আমি ক'ব লাগিব যে সম অধিকাৰ পাবলৈ হ'লে সকলোৰে মানসিকতা সলনি হ'ব লাগিব।
2: এতিয়া ধৰি লওক চাকৰিয়াল মহিলাই যিজনে স্বামীও যেতিয়া চাকৰি কৰা হেৰি কৰে, তেওঁলোকে পৰস্পৰে পৰস্পৰৰ কামবিলাক নিজেই কৰে। ল'ৰা ছোৱালীক যেনেকৈ এতিয়া মাকেও যেনেকৈ ডাঙৰ দীঘল কৰিছে, মাকৰ অবিহনে মানুহজনেও কৰিছে। লাহে লাহে এই বুজাপৰাটো আহিছে। মানুহৰ আৰু এটা কথা কি, ঠেকিলেহে শিকে। এই যেতিয়া ঠেকিব, মাক গুচি গ'ল, ল'ৰা ছোৱালীকেইটা মই ডাঙৰ দীঘল কৰিব লাগিব, তেনেকুৱা ধৰণৰ কৰিছে। গতিকে এইটো এটা সৰু কথা, এটা ঘৰ দুঘৰ তেনেকৈ হ'লে ঠিক তেনেকৈ সেই বস্তুটো সম্প্ৰসাৰণ এতিয়া বাধ্য হৈছে। মানুহজনে কামলৈ গ'লে মানুহটোৱে কৰিবই লাগিব। এতিয়া ঘৰত মা দেউতাকক, যদি অসুস্থ মাক দেউতাক বোৱাৰীগৰাকীক গ'ল, গতিকে ল'ৰাটোৱে সেই মাক দেউতাকক চাবই লাগিব। গতিকে সেই এটা, সেই মানুহজনে দায়িত্ব এটা দিছে, সম অধিকাৰ অধিকাৰটো এটা দি থৈ গৈছে। গতিকে সেইটো চলি আছে, এতিয়া একেবাৰে নাই বুলি ক'ব নোৱাৰোঁ। এই বুজাপৰাটোৱেই হ'ল মানে চব সকলো, গতিকে পুৰুষেও আজিকালি সেইটো লৈছে, বহুত ক্ষেত্ৰত হৈছে।
0: পুৰুষ আৰু মহিলা সমানে বুজাপৰাৰে আগবাঢ়িলে আমাৰ সমাজখনৰো উন্নতি হ'ব আৰু আমাৰ সকলোৰে মানসিকতাবোৰ সলনি হ'ব বুলি আশা ৰাখি আমাৰ আলোচনাটো আমি আজিলৈ ইমানতে সামৰিছোঁ।
2: ধন্যবাদ।
0: ধন্যবাদ। শ্ৰোতাসকলে, ইমান পৰে নাৰীসকলৰ সম অধিকাৰৰ বিষয়ে আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে লিখক সমাজসেৱক ভুৱন চন্দ্ৰ গগৈ আৰু মহিলা সমিতিৰ সাধাৰণ সম্পাদিকা মানসী দত্তই। আলোচনাটিৰ আঁত ধৰিলে চিত্ৰামণি বড়োৱে, প্ৰযোজনা পঞ্চানন দলেৰ।
3: শ্ৰোতাসকলে, অৰ্ধ আকাশ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ।
4: কিউআৰ কোড স্কেন কৰক, 5000 টকা কেশবেক পাওক। বাহ, আৰু কি লাগে?
5: পছিলে! UPI পিন কেৱল পইচা পঠিয়াবলৈ দিব লাগে।
6: RBIয়ে কয়,
7: জানি ৰক, সতৰ্ক হৈ ৰক।
8: ফলা ফলাওক, অভ্যাস ফলাওক।
9: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
8: ফলাওক ফলাওক, অভ্যাস ফলাওক।
10: এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে, তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBIয়ে কয়, জানি লওক, সতৰ্ক হৈ ৰওক।

শ্ৰোতাসকলে আৰাধনা অনুষ্ঠানত নীতি ভূঞাৰ কণ্ঠৰ মাধৱদেৱ বিৰচিত বৰগীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো আজিৰ দিনটোত আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। অনুষ্ঠান পৰিস্থিতিৰ পাছতেই আগবঢ়োৱা হ'ব গীতালী। গীতালী অনুষ্ঠানত আজি হিন্দী বোলছবিৰ গীত শুনোৱা হ'ব। 6:45 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী আৰু ইংৰাজী বাতৰি, 7:10 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই লৈ কৰি শুনাব। 7:20 প্ৰচাৰ কৰা হ'ব যুৱবাণী অনুষ্ঠানটিৰ। 7:50 নিবেদন কৰা হ'ব আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। 8:00 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি আমাৰ কেন্দ্ৰই লৈ কৰি শুনাব। 8:02 প্ৰচাৰ কৰা হ'ব এখনি নাট তেজপিয়া, ৰচনা খগেন্দ্ৰজিৎ নাথৰ। 8:45 আৰু 9:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু News@9 আমাৰ কেন্দ্ৰই লৈ কৰি শুনাব। 9:15 আগবঢ়োৱা হ'ব জুবিন গাৰ্গৰ কণ্ঠৰ গীত। 9:30 নিবেদন কৰা হ'ব দম্পতী অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ। 10:00 নিবেদন কৰা হ'ব বাৰেৰহণীয়া অনুষ্ঠানটিৰ। 10:30 আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিব। শ্ৰোতাসকল, এয়াই আছিল আজিৰ দিনটোত আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। এতিয়া আগবঢ়াইছো গীতালী। গীতালী অনুষ্ঠানত আৰম্ভণিতে শুনাব লৈছো কচুৰ বোলছবিৰ অলকা য়াগ্নিক আৰু কুমাৰ চানুৰ কণ্ঠৰ এই গীতটি।

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ সৈতে হোৱা সাক্ষাৎকালত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্ৰুত বিকশিত ৰাজ্য হিচাপে অসমৰ সাফল্য তথা ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে আলোচনা। ৰাজ্য চৰকাৰ আৰু বস্ত্ৰ মন্ত্ৰালয়ে অসমৰ মুগা শিল্পৰ উত্তৰণৰ বাবে প্ৰণালীবদ্ধভাৱে কাম কৰি আছে বুলি বস্ত্ৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰকাশ কৰিছে।

0: এতিয়া প্ৰধান বাতৰিসমূহ হ'ল নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ সৈতে হোৱা সাক্ষাৎকালত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্ৰুত বিকশিত ৰাজ্য হিচাপে অসমৰ সাফল্য তথা ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে আলোচনা। ৰাজ্য চৰকাৰ আৰু বস্ত্ৰ মন্ত্ৰালয়ে অসমৰ মুগা শিল্পৰ উত্তৰণৰ বাবে প্ৰণালীবদ্ধভাৱে কাম কৰি আছে বুলি বস্ত্ৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা প্ৰকাশ। উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইত জিলা বিজেপিৰ সংবাদমেল। কৰ্ণাটকৰ কংগ্ৰেছ বিধায়িনী দলৰ নেতা ডি কে শিৱকুমাৰৰ ৰাজ্যখনৰ 25 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ। আৰু শ্বিলঙত কাইলৈ উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন। নমস্কাৰ, এতিয়া বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। ডঃ শৰ্মাই দেশৰ দ্ৰুততম বিকাশশীল ৰাজ্যসমূহৰ অন্যতম হিচাপে অসমে লাভ কৰা সাফল্য আৰু অনাগত দিনত এই যাত্ৰা অধিক শক্তিশালী কৰাৰ নীতি পৰিকল্পনাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণৰ পাছত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ সৈতে এয়া আছিল ডঃ শৰ্মাৰ প্ৰথমটো সাক্ষাৎ। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰীয়ে শ্ৰীমতী মুৰ্মুক সাহস, ধৈৰ্য আৰু নেতৃত্বৰ প্ৰতীক বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে মত বিনিময় কৰাটো সদায় এটা প্ৰেৰণাদায়ক অভিজ্ঞতা বুলি তেওঁ কয়। সাক্ষাৎকালত ডঃ শৰ্মাই দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণৰ পাছত অসমত উন্নয়নৰ যাত্ৰাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ কৰে আৰু গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIM স্থাপনৰ কাম কাজ দ্ৰুতগতিত আগবাঢ়িছে বুলি প্ৰকাশ কৰে। ডঃ শৰ্মাই শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু অসমক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা সন্দৰ্ভত আলোচনা কৰে। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি তেওঁৰ সৈতে পথ পৰিবহণ বিষয়ত বিভিন্ন কথা আলোচনা কৰে। তেওঁ লগতে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদৰ সৈতেও আলোচনাত মিলিত হয়। মুখ্যমন্ত্ৰীগৰাকী কিছু সময় পূৰ্বে তেওঁৰ দিল্লী ভ্ৰমণ সামৰি অসমলৈ ঘূৰি আহিছে। তেওঁ এই ভ্ৰমণে অহা 5 বছৰত দ্বৈত ইঞ্জিন চৰকাৰে ৰাজ্যৰ উন্নয়নৰ যাত্ৰাক অধিক গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ে অসমৰ মুগা শিল্পৰ উত্তৰণৰ বাবে প্ৰণালীবদ্ধভাৱে কাম কৰি আছে বুলি বস্ত্ৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰকাশ কৰিছে। অসমৰ বাচকবনীয়া মুগা শিল্পৰ প্ৰসাৰ আৰু বিকাশৰ বাবে 400 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে কালি মুকলি কৰা চেনেহজৰী শীৰ্ষক অভিযান সন্দৰ্ভত নতুন দিল্লীত আজি এখন সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত বিগত 12 বছৰত মুগাৰ উৎপাদন 10,000 মেট্ৰিক টন বৃদ্ধি পাইছে। তেওঁ কয় যে মুগাৰ সৈতে জড়িত কৃষকৰ পৰা শিপিনীসকলকে সামৰি ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে ডনাৰ মন্ত্ৰালয় আৰু অসম চৰকাৰৰ যৌথ প্ৰচেষ্টাত আৰম্ভ কৰা এই প্ৰকল্পত ৰাজ্য চৰকাৰে 46 কোটি টকা বিনিয়োগ কৰিব আৰু কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয় তথা কেন্দ্ৰীয় ৰেচম পৰিষদৰ 55 কোটি টকাৰ অৰিহণা থাকিব। 33 মাহৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে অসমত বাৰ্ষিক মুগা উৎসৱৰ আয়োজন কৰা হ'ব আৰু ঢকুৱাখানা তথা লখিমপুৰত ৰেচম পৰ্যটন উদ্যান স্থাপন কৰা হ'ব।
1: মুগা ৰেলিং ইউনিট যোৰহাট, শিৱসাগৰ, মাজুলী আৰু শুৱালকুছি তথা লখিমপুৰত প্ৰতিষ্ঠা কৰা হ'ব। মুগা স্পান মিল ধেমাজিত স্থাপন কৰা হ'ব। ইয়াৰ উপৰিও 1,180টা ফাৰ্মাৰ ইণ্টাৰেষ্ট গ্ৰুপক সামৰি লোৱা হ'ব। 30টা মুগা চিল্ক FPO কোঅপাৰেটিভক ইয়াত সংযুক্ত কৰা হ'ব। গতিকে সামগ্ৰিকভাৱে উৎপাদনৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তৰ বজাৰৰ সৈতে সংযুক্ত কৰিবৰ বাবে এই ডনাৰ আৰু অসম চৰকাৰৰ যৌথ সন্মিলনত স্থাপিত এই চেনেহ এনাজৰী অভিযানে আমাৰ মুগা শিল্পক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াক ত্বৰান্বিত আৰু অধিক প্ৰণালীবদ্ধ কৰিব। তাৰ উপৰিও ইয়াৰ সমান্তৰালভাৱে চিল্ক টুৰিজিম পাৰ্ক স্থাপন কৰা হ'ব ঢকুৱাখানাৰ লখিমপুৰত। আৰু প্ৰস্তাৱ আগবঢ়োৱা হৈছে যে মাল্টি ভেনু ফেষ্টিভেল বিভিন্ন ঠাইত প্ৰত্যক্ষভাৱে যাতে আমাৰ নতুন প্ৰজন্ম বা বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকসকলে যাতে আমাৰ মুগা শিল্পৰ লগতে সামগ্ৰিকভাৱে অসমৰ বয়ন শিল্প আৰু লোককৃষ্টিক যাতে প্ৰত্যক্ষ কৰিব পাৰে।
0: ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি পৰহিলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে আত্মসহায়ক গোটৰ সদস্যাসকলে ৰাজ্যজুৰি এই পদক্ষেপত অংশগ্ৰহণ কৰি অকল সেউজ অসম গঢ়াৰ দিশতেই নহয় বৰং পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত নাৰী

0: শক্তি, অদম্য নেতৃত্ব আৰু দায়বদ্ধতাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিব। সমগ্ৰ শিক্ষা অসমে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যকলাপ গ্ৰহণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালক ওম প্ৰকাশে প্ৰেৰণ কৰা এই পত্ৰত উল্লেখ কৰা অনুসৰি বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সামঞ্জস্য ৰাখি পৰহিলৈৰ পৰা 30 জুনলৈ ইক' ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰ অনুষ্ঠিত কৰা হ'ব। সুস্থ জীৱনশৈলী গ্ৰহণ, বহনক্ষম খাদ্য প্ৰণালী, ই আৱৰ্জনা হ্ৰাস, এবাৰ ব্যৱহাৰ্য প্লাষ্টিক বৰ্জন আদি বিষয় লৈ এই শিবিৰ আয়োজন কৰা হ'ব। পত্ৰখনত লগতে প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰিবলৈ কোৱা হৈছে। ইয়াৰ জৰিয়তে 28,34,232 গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। বিদ্যালয়ত পৰ্যাপ্ত স্থানৰ অভাৱ হলে ঘৰ, ৰাস্তাৰ কাষত, ৰাজহুৱা স্থানত গছপুলি ৰোপণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। মিছন সঞ্চালক ওম প্ৰকাশে ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু স্থানীয় লোকৰ সহযোগত বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যকলাপ সকলো বিদ্যালয়ত পালন কৰিবলৈ আহ্বান জনাইছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
1: উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইৰ জিলা বিজেপিৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত হয়। চৰাইদেউ জিলাৰ বিজেপিৰ কাৰ্যালয়তো আজি এই সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত হয়। ইয়াৰ জৰিয়তে উমৈহতীয়া দেৱানী বিধিৰ উদ্দেশ্য, প্ৰয়োজনীয়তা আৰু ভৱিষ্যতে সমাজ জীৱনত ইয়াৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত আলোকপাত কৰা হয়। সংবাদমেলত ৰাজ্যসভাৰ সাংসদ যোগেন মোহন, সোণাইৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু দলৰ মুখপাত্ৰ মনোজ ধানোৱাৰে উমৈহতীয়া দেৱানী বিধিৰ বিভিন্ন দিশ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়।
2: এই আইনখন আমাৰ সমাজখনৰ কাৰণে অতিকে প্ৰয়োজন বুলি আমি দলীয় মজিয়াত ক'ব বিচাৰিছোঁ। UCC অহাৰ পিছৰ পৰাই এতিয়া জাতি ধৰ্ম নিৰ্বিশেষে সমান আকাৰত চবৰ কাৰণে প্ৰযোজ্য হ'ব। দৰাচলতে UCC অহাৰ আগত যিটো পলিগেমি বা বহু বিবাহ প্ৰথা, আমাৰ ইয়াত কিছুমানে এই বহু বিবাহ প্ৰথাৰ নামত মহিলাসকলক বা শিশুসকলৰ প্ৰতি যি অত্যাচাৰ, তেওঁলোকৰ প্ৰতি যি অন্যায় আমাৰ সমাজ ব্যৱস্থাখনত প্ৰচলিত আছিলে, এই UCC অহাৰ পিছৰ পৰাই এই ধৰণৰ যি মহিলাসকলৰ প্ৰতি বা শিশুসকলৰ প্ৰতি যি অত্যাচাৰ বা অন্যায় চলি আহিছিল, এয়া নিশ্চয়কৈ ৰোধ হ'ব, বন্ধ হ'ব।
1: একেদৰে নগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই উমৈহতীয়া দেৱানী বিধিৰ সন্দৰ্ভত বিভিন্ন তথ্য দাঙি ধৰে। তেওঁ এই দেৱানী বিধি খিলঞ্জীয়া ৰক্ষা কবচ তথা নাৰীৰ অধিকাৰ আৰু সাহসৰ দলিল বুলি মন্তব্য কৰে। তামোলপুৰ জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত ৰাজ্যিক বিজেপিৰ মিডিয়া পেনেলিষ্ট আশীষ ভৰালীয়ে উমৈহতীয়া দেৱানী বিধিৰ বিভিন্ন কাৰ্যকৰী দিশ সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা কৰে। বহুবিবাহৰ দৰে স্পৰ্শকাতৰ বিষয়ত আইনগত সংস্কাৰৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি শ্ৰীভৰালীয়ে উমৈহতীয়া দেৱানী বিধিয়ে দেশৰ সকলো নাগৰিকক সম অধিকাৰ প্ৰদান কৰিব বুলি প্ৰকাশ কৰে। বিশেষকৈ ইছলামধৰ্মী মহিলাসকলক বিবাহ, বিবাহ বিচ্ছেদ, ভৰণ পোষণ আৰু সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত ই আইনী সুৰক্ষা প্ৰদান কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। কৰ্ণাটকৰ কংগ্ৰেছ বিধায়িনী দলৰ নেতা ডি কে শিৱকুমাৰে আজি ৰাজ্যখনৰ 85 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বেংগালুৰুত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যপাল থাৱৰচন্দ গেহলটে মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। কৰ্ণাটকৰ প্ৰাক্তন গৃহমন্ত্ৰী ডঃ জি পৰমেশ্বৰে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁলোকৰ সৈতে অন্য 12গৰাকী বিধায়কেও মন্ত্ৰী হিচাপে শপত লয়। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী, দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু ৰণদীপ সিং সূৰ্যেৱালা, আধ্যাত্মিক নেতা, লেখক, অভিনেতা আৰু বিশিষ্ট উদ্যোগীসকল এই অনুষ্ঠানত উপস্থিত থাকে। তামোলপুৰ জিলাৰ কুমাৰপাৰাত আজি প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত এটা সামূহিক পুখুৰী প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ উদ্বোধন কৰা হয়। বাক্সাৰ মুছলপুৰ ভূমি সংৰক্ষণ সংমণ্ডলৰ উদ্যোগত এই উপলক্ষে আয়োজিত অনুষ্ঠানত BTCৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰী উপস্থিত থাকে। এই সামূহিক পুখুৰী প্ৰকল্পই অঞ্চলটোৰ জলসম্পদৰ সংৰক্ষণৰ উপৰি স্থানীয় কৃষকসকলক কৃষি কাৰ্যত যথেষ্ট সহায় কৰিব বুলি শ্ৰীনাৰ্জাৰীয়ে উল্লেখ কৰে। তদুপৰি এই প্ৰকল্পই মীন পালনত সহায় কৰাৰ লগতে কুমাৰপাৰা আৰু পলাকগুৰি চুবা অঞ্চলৰ পানীৰ নাটনিও দূৰ কৰিব বুলি আশা কৰা হৈছে।
3: আজি আমি ইয়াতে চেচাপানী কুমারপাড়া পলাশগুড়িত 20 বিঘা মাটিত আমি পুখুরী আৰ্জিৰ পৰা আৰম্ভ কৰিম। এইটো হ'ল PMKSY কালানদী 2.0 ইয়াৰ যিটো স্কিম, এই স্কিমৰ দ্বাৰা আমি এইটো আজিৰ পৰা আৰম্ভ কৰিম পলাশগুড়ি কুমাৰপাড়াৰ কাৰণে। হাল এটা মানে আঁচনি ইয়াত আমাৰ চলঘন চাৰ অফিচৰ দ্বাৰা ইয়াতে কাম কৰিব।

0: মই ডিপার্টমেন্টৰ সকলো বিষয়াসকলক মই ধন্যবাদ দিছো আৰু তেখেতসকল ইতিমধ্যে আমাৰ এই মোৰ দৰংগাজুলি সমষ্টিত পাঁচটা ডাঙৰ ডাঙৰ পুখুৰী ইতিমধ্যে বনালে। অহা পাঁচ তাৰিখ পৰিৱেশ দিৱস ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে দিনা আমি পাঁচটা ডাঙৰ ডাঙৰ পুখুৰী আমি ইনগ্ৰেশ্যন কৰিম।
1: গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি কাইলৈ গ্ৰহণ কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনখন শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইপিনে অভিযুক্তগৰাকীৰ মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্টট্ৰেক আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই চেতন ধীৰাচৰীয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনৰ সন্দৰ্ভতো কাইলৈ শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে এই ব্যক্তিগৰাকীৰ সৈতে যৌথ অংশীদাৰিত্বৰে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো স্থাপন কৰিছিল। জুবিন গাৰ্গৰ পৰা লুণ্ঠন কৰা ধনেৰে এই প্ৰতিষ্ঠানটো স্থাপন কৰাৰ অভিযোগত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে এই প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ আৰক্ষীক অনুমতি প্ৰদান কৰিছিল। অসমীয়া সাহিত্যৰ উজ্জ্বল নক্ষত্ৰস্বৰূপ ডঃ লক্ষ্মীনন্দন বৰাৰ আজি পুণ্যতিথি। গৱেষণালব্ধ সৃষ্টিশীল প্ৰতিভাৰে সাহিত্য জগতক অনন্য শিখৰলৈ লৈ যোৱা ডঃ বৰাই ভাওনা কল্পতিৰে লেখক হিচাপে আত্মপ্ৰকাশ কৰিছিল। ডঃ বৰাই বহুতো অমূল্য গ্ৰন্থ সম্ভাৰেৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি থৈ গৈছে আৰু পঢ়ুৱৈ মনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। তেওঁ সাহিত্যৰ মাজেৰে সমাজ, মানুহৰ জীৱন সংগ্ৰাম, মূল্যবোধ আৰু সময়ৰ স্পন্দনক অনন্য দক্ষতাৰে ৰূপায়িত কৰিছিল। ডঃ লক্ষ্মীনন্দন বৰাৰ কালজয়ী উপন্যাসসমূহৰ ভিতৰত পাতাল ভৈৰৱী, কায়কল্প, গঙা চিলনী পাখি অন্যতম। সাহিত্যিকগৰাকীক পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে 1988 চনত সাহিত্য একাডেমী বঁটা আৰু কায়কল্পৰ বাবে সৰ্বভাৰতীয় সৰস্বতী সন্মান প্ৰদান কৰা হৈছিল। তেওঁক 2015 চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছিল। ডঃ বৰাই 1996-97 চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুণ্যতিথি উপলক্ষে সাহিত্যিকগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে সৰস্বতী সন্মানপ্ৰাপক বৰাদেৱৰ সাহিত্যকৰ্ম, চিন্তা আৰু আদৰ্শ নতুন প্ৰজন্মৰ বাবে সদায় প্ৰেৰণাৰ অম্লান উৎস হৈ থাকিব।
2: উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন কাইলৈ মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত হ'বলগীয়া এই বৈঠকত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীয়ে লাভ কৰা অগ্ৰগতিৰ বিষয়ে আলোচনা কৰা হ'ব। অধিৱেশনত পৰ্যটন, কৃষি আৰু উদ্যান শস্য, বিনিয়োগৰ প্ৰসাৰ, অৰ্থনৈতিক কৰিডৰৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ তথা হস্ততাঁত আৰু হস্তশিল্প সন্দৰ্ভত উপস্থাপন কৰা হ'ব। তিৱা সাহিত্য পৰিষদৰ উদ্যোগত মৰিগাঁৱত আজি হিতাধিকাৰীৰ মাজত কৃষি, হস্ততাঁত, কুটিৰ শিল্প আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়। তিৱা সাহিত্য পৰিষদৰ অধীনৰ বহুকেইটা বিভাগৰ উন্নয়ন পুঁজিৰ জৰিয়তে 36টা পৰিষদীয় সমষ্টিৰ হিতাধিকাৰীসকলক এই সামগ্ৰী বিতৰণ কৰা হয়। ডিব্ৰুগড় জিলা আয়ুক্তৰ সভাকক্ষত আজি পথ সুৰক্ষা সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কোঁৱৰীৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত পথ সুৰক্ষা বৃদ্ধি আৰু জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে দিয়া নিৰ্দেশনা আৰু দিহা পৰামৰ্শসমূহৰ ওপৰত আলোকপাত কৰা হয়। গুৱাহাটীৰ ৰূপনগৰ নিবাসী বিশিষ্ট সমাজকৰ্মী অমলপ্ৰভা হাজৰিকাৰ আজি নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 85 বছৰ। উল্লেখযোগ্য যে অসম আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা অমলপ্ৰভা হাজৰিকাক 2023 চনত সদৌ অসম লেখিকা সন্থাই সুকন্যা মাতৃ বঁটা প্ৰদান কৰিছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ সৈতে হোৱা সাক্ষাৎকালত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্ৰুত বিকশিত ৰাজ্য হিচাপে অসমৰ সাফল্য তথা ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে আলোচনা। ৰাজ্য চৰকাৰ আৰু বস্ত্ৰ মন্ত্ৰালয়ে অসমৰ মুগা শিল্পৰ উত্তৰণৰ বাবে প্ৰণালীবদ্ধভাৱে কাম কৰি আছে বুলি বস্ত্ৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা প্ৰকাশ। উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইত জিলা বিজেপিৰ সংবাদমেল। কৰ্ণাটকৰ কংগ্ৰেছ বিধায়িনী দলৰ নেতা ডি কে শিৱকুমাৰৰ ৰাজ্যখনৰ 25 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ আৰু শ্বিলঙত কাইলৈ উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।
3: नमस्कार, आकाशवाणी समाचार के साथ मैं मुनीश शर्मा।

নির্মালী শর্মায়। এতিয়ার প্রধান বাতৰিসমূহ হল, কেন্দ্রীয় মন্ত্রীসভায় বিমানের ইন্ধন মূল্য সুস্থির করাত সহায় আগবার তেল বিপণন কোম্পানীসমূহক 10,000 কোটি টাকার এককালীন বাজেট সমর্থন আগবার অনুমোদন জানাইছে। উত্তর পূব পরিষদর 73 সংখ্যক পূর্ণাঙ্গ অধিবেশন কাইলৈ মেঘালয়ের রাজধানী শিলংত অনুষ্ঠিত হব। কর্ণাটকের কংগ্রেস দলের বিধায়িনী নেতা ডি কে শিবকুমারে আজি রাজ্যখনের 25 সংখ্যক মুখ্যমন্ত্রী হিসাবে শপথ গ্রহণ করে। দিল্লির মালবিয়া নগরত আজি পুৱা সংঘটিত অগ্নিকাণ্ডত 21 জন লোকে প্রাণ হেরায়। আৰু ইন্দোনেশিয়া ওপেন সুপার 1000ত ভারতের আয়ুষ শেট্টিয়ে চীনের ইয়েং হং ইয়াংর পরাস্ত করে পরবর্তী রাউন্ডত প্রবেশ করেছে। কেন্দ্রীয় মন্ত্রীসভায় ভারতীয় বিমান সংস্থাসমূহক বিমানের ইন্ধন মূল্য সুস্থির করাত সহায় আগবার তেল বিপণন কোম্পানীসমূহক 10,000 কোটি টাকার এককালীন বাজেট সমর্থন আগবার অনুমোদন জানাইছে। পশ্চিম এশিয়ার সংকটের ফলত সৃষ্টি হওয়া ইন্ধনের অত্যাধিক মূল্যবৃদ্ধির সময়ত ভারতীয় বিমান সংস্থাসমূহক তেওঁলোকৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উড়ন অব্যাহত ৰখাৰ ক্ষেত্ৰত ইন্ধনের মূল্য সুস্থির করার তেল বিপণন কোম্পানীসমূহলৈ এই সহায় আগবার হব। নতুন দিল্লীত আজি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই সিদ্ধান্তই অসামৰিক বিমান পৰিবহণৰ সৈতে জড়িত 77 লাখ কৰ্মচাৰীক নিৰাপত্তা দিব। উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন কাইলৈ মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত হ'বলগীয়া এই বৈঠকত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীয়ে লাভ কৰা অগ্ৰগতিৰ বিষয়ে আলোচনা কৰা হ'ব। অধিৱেশনত পৰ্যটন, কৃষি আৰু উদ্যান শস্য, বিনিয়োগৰ প্ৰসাৰ, অৰ্থনৈতিক কৰিডৰৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ তথা হস্ততাঁত আৰু হস্তশিল্প সন্দৰ্ভত উপস্থাপন কৰা হ'ব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী তথা সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডক্টৰ এল মুৰুগানে আজি মিজোৰামৰ কলাশিপ জিলাত কেইবাটাও চৰকাৰী প্ৰতিষ্ঠান আৰু উন্নয়নমূলক প্ৰকল্প পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে চাইৰাণৰ আঞ্চলিক ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ পি এম শ্ৰী চৰকাৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়, ডিয়াকৱানৰ হাইস্কুল, অড্ৰিন স্কিজিমৰ শিশুগৃহ আৰু এটা অংগনবাড়ী কেন্দ্ৰ ভ্ৰমণ কৰে। মন্ত্ৰীগৰাকীয়ে চলি থকা কল্যাণকামী কাৰ্যসূচীসমূহৰ পৰ্যালোচনা কৰাৰ সময়ত ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অন্যান্য কৰ্মচাৰী, শিশু আৰু অভিভাৱকসকলৰ সৈতেও মত বিনিময় কৰে। ডক্টৰ মুৰুগানে লগতে দীৰ্ঘস্থায়ী কৃষিকাৰ্য আৰু ৰাসায়নিক সাৰমুক্ত কৃষিকৰ্মক উদগনি যোগোৱাৰ উদ্দেশ্যে আয়কৰৰ অধীনত খেৰ বচাও অভিযান মুকলি কৰে। কৃষি আৰু কৃষক আৰু বিভাগৰ বিষয়াসকলক সম্বোধন কৰি তেওঁ শস্যৰ গুণগত মান আৰু উৎপাদন বৃদ্ধিৰ উদ্দেশ্যে আধুনিক প্ৰযুক্তি ব্যৱহাৰৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে বতৰৰ ওপৰত ভিত্তি কৰি মিজোৰামত কৃষিকৰ্মৰ বাবে কৃষি পৰামৰ্শৱলী আৰু সফলতাৰ কাহিনী শীৰ্ষক পুস্তিকা মুকলি কৰে। কৰ্ণাটকৰ কংগ্ৰেছ দলৰ বিধায়িনী নেতা ডি কে শিৱকুমাৰে আজি ৰাজ্যখনৰ 25 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বেংগালুৰুত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যপাল থাৱৰচান্দ গেহলটৰ মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তাৰ ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। কৰ্ণাটকৰ প্ৰাক্তন গৃহমন্ত্ৰী ডঃ জি পৰমেশ্বৰে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অন্য 12গৰাকী বিধায়কে আজি মন্ত্ৰী হিচাপে শপত লয়। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী, দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু ৰণদীপ সিং সুৰ্জেৱালা, আধ্যাত্মিক নেতা, লেখক, অভিনেতা আৰু বিশিষ্ট উদ্যোগীসকল এই অনুষ্ঠানত উপস্থিত থাকে। জনসাধাৰণে শপতগ্ৰহণ অনুষ্ঠান প্ৰত্যক্ষ কৰিব পৰাকৈ মহানগৰৰ ঠায়ে ঠায়ে এল চি ডি স্ক্ৰীণ লগোৱা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে ডি কে শিৱকুমাৰক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে অনাগত কাৰ্যকালৰ বাবে তেওঁক শুভেচ্ছা জনায়। জনসাধাৰণৰ কল্যাণৰ হকে কৰ্ণাটকৰ চৰকাৰৰ সৈতে কেন্দ্ৰই ঘনিষ্ঠভাৱে কাম কৰি যাব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। দিল্লীৰ মালভিয়া নগৰৰ এখন হোটেলত আজি পুৱা সংঘটিত অগ্নিকাণ্ডৰ ফলত 21 জন লোকে প্ৰাণ হেৰুৱায় আৰু 40 জন লোকৰ উদ্ধাৰ কৰা হয়। দক্ষিণ দিল্লীৰ উপ আৰক্ষী আয়ুক্ত আনন্দ মিট্টলে কয় যে 8টা অগ্নি নিৰ্বাপক বাহিনীৰ সহায়ত জুই সফলভাৱে নিৰ্বাপিত কৰা হয়। তেওঁ কয় যে আৰক্ষী, অগ্নি নিৰ্বাপক সেৱা আৰু অন্যান্য জৰুৰীকালীন সেৱাৰ সমন্বিত প্ৰচেষ্টাত 40 জনতকৈ অধিক লোকক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে কৰ্তৃপক্ষই ক্ষতিগ্ৰস্তসকলক সকলো

0: ধৰণৰ সহায় আগবঢ়াই আছে। শ্ৰীমোদীয়ে লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা মৃতকৰ নিকটাত্মীয়ক 2,00,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে। লগতে আহতসকলক 50,000 টকাৰ সাহায্য দিয়া হ'ব বুলি ঘোষণা কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অগ্নিকাণ্ডৰ ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে অগ্নিকাণ্ডৰ ঘটনাত প্ৰাণ হেৰুওৱাৰ খবৰটো অত্যন্ত হৃদয়বিদাৰক। তেওঁ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়। আনহাতে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আহতসকলৰ মংগল আৰু আশু আৰোগ্যৰ প্ৰাৰ্থনা কৰে আৰু শোকসন্তপ্ত পৰিয়ালৰ লোকসকলক এই শোকৰ সময়ত শক্তি আৰু সাহসৰ কামনা কৰে। ইফালে গৃহমন্ত্ৰীগৰাকীয়ে স্থানীয় প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযানত সক্ৰিয়ভাৱে নিয়োজিত হৈ আছে বুলি অৱগত কৰে। তেওঁ লগতে কয় যে আহতসকলক উন্নত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। শ্ৰীশ্বাহে সকলো আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবেও প্ৰাৰ্থনা কৰে আৰু নিহতসকলৰ শোকসন্তপ্ত পৰিয়ালসমূহলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তায়ো এই ঘটনাত শোক প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চি বি এছ ইয়ে প্ৰকাশ কৰা মতে প্ৰায় 40,000 শিক্ষাৰ্থীয়ে পুনৰ মূল্যায়নৰ আবেদন সফলতাৰে দাখিল কৰিছে আৰু কোনো ধৰণৰ অসুবিধা অবিহনে আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। চি বি এছ ইয়ে কালি ইয়াৰ অধীনৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উত্তৰ বহীৰ স্কেন কপি পুনৰ মূল্যায়নৰ বাবে লাইভ পৰ্টেলত মুকলি কৰে। অহা 6 জুন পৰ্যন্ত এই পৰ্টেল মুকলি থাকিব বুলি চি বি এছ ইয়ে প্ৰকাশ কৰিছে। বোর্ডে এটা বিবৃতিযোগে কয় যে উত্তৰ বহীৰ স্কেন কপি লাভ কৰা শিক্ষাৰ্থীসকলেহে এই সুবিধা লাভ কৰিব। সুৰক্ষাজনিত কাৰণত আধাৰ প্ৰত্যায়িতকৰণ ব্যৱস্থাও এই সুবিধাত সংলগ্ন কৰা হৈছে। আধাৰ নম্বৰ নথকা শিক্ষাৰ্থীসকলে পিতৃ মাতৃ অভিভাৱক বা অন্য নিকটাত্মীয়ৰ আধাৰ নম্বৰ ব্যৱহাৰ কৰিব পাৰিব। চি বি এছ ইৰ সূত্ৰই প্ৰকাশ কৰা মতে প্ৰতিখন উত্তৰ বহী মূল্যায়নৰ বাবদ ছাত্ৰ ছাত্ৰীয়ে 100 টকাকৈ আৰু প্ৰতিটো প্ৰশ্নৰ মূল্যায়নৰ বাবদ 25 টকাকৈ দিব লাগিব। এই মাচুল অনলাইন পদ্ধতি অৰ্থাৎ UPI, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড অথবা নেট বেংকিং ব্যৱস্থাৰে দিব পাৰিব। ইয়াৰ বাবে চি বি এছ ইয়ে মুকলি কৰা ভিডিঅ' চাই এই ব্যৱস্থা সম্পৰ্কে সবিশেষ অৱগত হ'বলৈ আহ্বান জনোৱা হৈছে। উল্লেখযোগ্য যে বোৰ্ডৰ পৰীক্ষাৰ নম্বৰত অসন্তুষ্ট ছাত্ৰ ছাত্ৰীক উত্তৰ বহী পুনৰ পৰীক্ষা কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে কৰ্তৃপক্ষই যোৱা 26 মে'ত অনলাইন পৰ্টেল লাইভ হ'ব বুলি ঘোষণা কৰিছিল যদিও কাৰিকৰী বিজুতিৰ বাবে 1 জুনলৈ এই সময় বৃদ্ধি কৰা হৈছিল। অৱশ্যে কালি অনলাইন পৰ্টেলটো মুকলি কৰিব পৰা নগ'ল। অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত অহা 5 জুনৰ পৰা দুদিনীয়াকৈ মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ সহযোগত সাগৰীয় খাদ্য ৰপ্তানি বিষয়ক এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা আয়োজন কৰিছে। অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ সহযোগত আয়োজন কৰা এই কৰ্মশালাৰ লক্ষ্য হৈছে ৰাজ্যখনৰ লগতে অংশীদাৰসকলৰ মাজত ভাৰতৰ সাগৰীয় খাদ্য ৰপ্তানি পৰিৱেশতন্ত্ৰ শক্তিশালী কৰি তোলাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰা। ইণ্ডোনেছিয়া অপেন ছুপাৰ 1000ত ভাৰতৰ আয়ুষ ছেট্টীয়ে চীনৰ য়েং হোং য়াঙক 8-21, 22-20, 21-15 ছেটত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে। আনহাতে মিক্স ডাবলছত ভাৰতৰ ৰোহন কাপুৰ আৰু ৰুথবিকা গাড্ডী চীনৰ টাইপেৰ য়াং পো হুয়ান আৰু হু লিং ফাঙক 21-14, 21-14 পোনপটীয়া ছেটত পৰাস্ত কৰি উল্লেখযোগ্য জয়লাভ কৰে। ইফালে পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডত সাত্বিক ছাইৰাজ ৰনকি ৰেড্ডী আৰু চিৰাগ ছেট্টী যুটীটোৱে মালয়েছিয়াৰ খেলুৱৈৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা খেলখনত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে খেলখনৰ পৰা অৱসৰ লয়। ইপিনে আজি সন্ধিয়া মহিলাৰ একক ইভেণ্টত ভাৰতৰ উন্নতি হুদাই জাপানৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন নজমি অ'কুৰাৰ বিৰুদ্ধে খেলিব। কেন্দ্ৰীয় মন্ত্ৰীসভাই বিমানৰ ইন্ধন মূল্য সুস্থিৰ কৰাত সহায় আগবঢ়োৱাৰ বাবে তেল বিপণন কোম্পানীসমূহক 10,000 কোটি টকাৰ এককালীন বাজেট সমৰ্থন আগবঢ়োৱাত অনুমোদন জনাইছে। উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন কাইলৈ মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। কৰ্ণাটকৰ কংগ্ৰেছ দলৰ বিধায়িনী নেতা ডি কে শিৱকুমাৰে আজি ৰাজ্যখনৰ 25 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। দিল্লীৰ মালবীয়া নগৰত আজি পুৱা সংঘটিত অগ্নিকাণ্ডত 21 জন লোকে প্ৰাণ হেৰুৱায় আৰু ইণ্ডোনেছিয়াৰ অপেন ছুপাৰ 1000ত ভাৰতৰ আয়ুষ ছেট্টী চীনৰ য়েং হোং য়াঙক পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰৰ যুৱবাণীৰ এটি বিশেষ অনুষ্ঠান যুৱ প্ৰতিভাৰ মাজলৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছো। মই ৰিণী বৰুৱাই। আজি আমাৰ সৈতে উপস্থিত আছে তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ এগৰাকী ছাত্ৰ ৰাহুল ৰোহন পল। তেখেতে এগৰাকী সুবিতাৰ্কিক জনবক্তা আৰু যুৱ নেতা হিচাপে পৰিচিত। মই পোনপ্ৰথমে ৰাহুল, তোমাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আৰু আমাৰ শ্ৰোতাসকলক তোমাৰ নিজৰ পৰিচয় দিবলৈ অনুৰোধ জনালো।
1: ধন্যবাদ। মই নিজৰ বিষয়ে যদি ক'ব যাওঁ, তো মই ৰাহুল ৰোহন পল, যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ জড়িত আছোঁ। আৰু ক'ব গ'লে মই ডিবেটিং, পাব্লিক স্পিকিং ফিল্ডত এক্টিভলি পাৰ্ট লৈ আছোঁ। আৰু মই যোৱা কেইদিনমান আগতে ইউথ পাৰ্লিয়ামেণ্টত অসমক প্ৰতিনিধিত্ব কৰি পিনে 12 ছিলেক্টেড স্পিকাৰ্ছৰ মাজত আছিলোঁ। এনেকৈয়ে মই নিজৰ জীৱনটোত পাব্লিক স্পিকিঙত এক্টিভ হৈ পিনে মই ভাবোঁ যে মানুহৰ লগত জড়িত হৈ যাব পাৰোঁ। ডিবেটিং, পাব্লিক স্পিকিং, স্পীচ কোৱা বা আপোনাৰ যি কাৰ লিখা মেলা যি থাকে, মই সাহিত্যৰ এই সমাজটোৰ পৰা জড়িত হৈ আছোঁ। আৰু মই বৰ্তমানৰ যি আমি যুৱকসকলক ক'ব বিচাৰোঁ যে মই নিজক যদি ভাবোঁ কি যদি মই সংক্ষেপত ক'ব পাৰোঁ, তেতিয়া মই এতিয়া এটা লাইফক এক্সপ্ল'ৰ ফেজত লৈ আছোঁ আৰু এক্সপ্ল'ৰ কৰি আছোঁ বহুত বিভিন্ন ক্ষেত্ৰত, য'ত মানে মই ভাবোঁ নিজৰ মতামতটো ৰাখিব পাৰোঁ, অপিনিয়ন ৰাখিব পাৰোঁ আৰু ভাবোঁ নিজৰ ভিতৰত যদি এটা কনফিডেন্স আনে, নিজৰ ভিতৰত এটা যদি মানে বুষ্ট আপ কৰিব পাৰে, নিজক এটা এনেকুৱা এটা চাৰ্কলৰ পৰা ওলাব পাৰে, কমফৰ্ট জ'নৰ পৰা ওলাব পাৰে আৰু নিজৰ যেতিয়া মতটো ৰাখিব, এটা মঞ্চত ৰাখিব, সেই পাব্লিক স্পিকিংটো এতিয়া বুজি পাব। তো সেই পাব্লিক স্পিকিঙৰ ফৰমত বা পাব্লিক স্পিকিঙৰ কমিউনিটিত মই এটা এক্টিভ পাৰ্টিচিপেণ্ট হিচাপে তৈৰি হৈ আছোঁ।
0: হয়, অতি সুন্দৰ। পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম, এজন জনবক্তা আৰু এজন বিতৰ্কিক হিচাপে আপোনাৰ যাত্ৰা কেনেকৈ আৰম্ভ হৈছিল?
1: অলপ আগতে যিহেতু মই উল্লেখ কৰি গ'লো মোৰ পাব্লিক স্পিকিং ফৰমত কেনেকৈ এক্টিভ হৈ এতিয়া মানে এক্টিভলি পাৰ্ট লৈ আছোঁ বা মই সেই পাব্লিক স্পিকিং ফিল্ডত কেনেকৈ জড়িত হৈ আছোঁ, সেই যাত্ৰাটো মোৰ কাৰণে এনেকুৱা নহয় যে মই আগৰ পৰা গম পাওঁ যে সেই ফিল্ডত আহিম। মোৰ কাৰণে এইটো আৰম্ভ হ'ল 2023 মানত। 2023 মানৰ আগত মই বিভিন্ন বস্তু, যেনেকৈ মই ক'লোঁ মোৰ এটা এক্সপ্ল'ৰিং ফেজ চলি আছে টাইপৰ, সেই এক্সপ্ল'ৰিং ফেজত যেতিয়া আছিলোঁ তেতিয়া NCC লিখা মেলা কৰিছিলোঁ, কিতাপত মোৰ কিছুমান কবিতা আহিছিলে, তেতিয়া মই লিখি ভাল পাওঁ, লিখা মেলা কৰি ভাল পাওঁ। তো মোক মানুহে কিছুমানে ক'লে কি তুমি যিটো লিখা সেইটো তুমি মঞ্চত কিয় নকোৱা। তেতিয়া মই ভাবিলোঁ কি যদি মানুহে বিচাৰিছে এবাৰ কৈ চাওঁ। বাট যেতিয়া সেই মঞ্চত উঠিলোঁ বা মঞ্চত নিজৰ কথা, মোৰ প্ৰথম যাত্ৰা যিটো হ'ল পাব্লিক স্পিকিঙৰ, সেইটো কিন্তু কোনো ডিবেট বা কোনো স্পীচ বা কোনো ভাষণ নাছিলে বা কোনো এনেকুৱা নহয় যে কিবা এটা কম্পিটিটিভ ফিল্ড বুলি যে কওঁ, সেই ফিল্ডটো নাছিলে, সেইটো এটা কবিতাৰ আবৃত্তিৰ মঞ্চ আছিলে। তো সেই মঞ্চত মই নিজৰ কবিতাখিনি, শায়েৰী বুলি কয় মই হিন্দীত যিহেতু কবিতা ৰচনা কৰোঁ আৰু কওঁ, তেতিয়া সেই মই কৰি পিনে মোৰ ভিতৰত সেই মঞ্চলৈ এটা আকৰ্ষণ আহিলে। তেতিয়া 2023ত, তাৰ আগতো 2022ত মই যুৱ মহোৎসৱত মানে বক্তৃতা প্ৰদান কৰিছিলোঁ, তাত ব্ৰঞ্জ মেডেল পাইছিলোঁ। এই 2023ত প্ৰথম মই ভৰি দিলোঁ। মই ভাবিলোঁ যদি চবে চেষ্টা কৰে পাৰিব পাৰে। মই নিজে ভাবোঁ যে মই স্কুলত বহুত ইন্ট্ৰভাৰ্ট আছিলোঁ, চাগে কথা একদমেই কম কম। মোৰ স্কুলৰ লগৰবোৰে যেতিয়া এতিয়া কিবা চাই মোৰ এচিভমেণ্টৰ ক'ব পাৰে, কিবা এটা যদি চাই মই আজি তাত গ'লোঁ বা আজি মই এইটো পালোঁ বা মোক নিমন্ত্ৰণ কৰা হ'ল, মই সংসদত ভাষণ দি আহিছোঁ, সেইবোৰ চালি সিহঁতে আচৰিত হৈ যায় যে এই ল'ৰাটোৱে ইমান কথাই নাপাতে স্কুলত, একদম শান্ত। তো মোৰ কাৰণে ইন্ট্ৰভাৰ্টৰ পৰা পাব্লিক স্পিকাৰ হোৱা যাত্ৰাটো সেই 2023ত যেতিয়া মই ভাবিলোঁ, নিশ্চিত কৰিলোঁ মই মঞ্চটো ভাল পাওঁ, সেই মঞ্চটোত খালি মই কবিতা আবৃত্তি কৰি নহয় মই মঞ্চত নিজৰ কথা আগবাঢ়ি থ'ম। তো সেইকাৰণে মোৰ তৰ্কৰ সমাজ বা এই যুৱ সংসদৰ সমাজটো বা ভাষণ দিয়া, বক্তৃতা দিয়া, সেইবোৰ মই আৰম্ভ কৰিলোঁ।
0: অসমৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ যোৱাৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ সুযোগ আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল?
1: অসমৰ পৰা যেতিয়া আপুনি উল্লেখ কৰিলে অসম বুলি, তেতিয়া আমি পূৰ্বাঞ্চল ভাৰতৰ যেতিয়া কথাটো কওঁ, নৰ্থ ইষ্টৰ পৰা বহুত কম ৰিপ্ৰেজেণ্টেশ্যন আপুনি দেখিব এইবোৰ ক্ষেত্ৰত। আমাৰ কাৰণে পাব্লিক স্পিকিং অসমত এটা ব্লুমিং ফিল্ড বুলি ক'ব পাৰে, এইটোক আমি নাম দিব পাৰোঁ ব্লুমিং ফিল্ড। ব্লুমিং ফিল্ড মানে এতিয়ালৈকে এইটো সেই পৰ্যায়ত অহা নাই, আগবাঢ়ি আছে। অসমত এটা বস্তু বহুত ভাল, তাৰ তৰ্ক সমাজটো বহুত এক্টিভ। আমি ক'ব পাৰোঁ 12 মাহত 12 দিনত 12টা ডিবেট, এনেকুৱা বুলি কওঁ আমি। আমাৰ এটা বস্তু কি হয়, ৰাষ্ট্ৰ পৰ্যায়তো কোনো যাব নোৱাৰে, বহুত মানে এনেকুৱা লাগে যে সুযোগকেইটা আমাৰ নাই, যিটো আমি বেলেগ ভাগত ভাৰতৰ চাব পাৰোঁ, দিল্লী ক্ষেত্ৰত হয়, মহাৰাষ্ট্ৰৰ ক্ষেত্ৰত হয়। মই যেতিয়া গ'লোঁ, মোৰ এক্সপিৰিয়েঞ্চত কৈ আছোঁ যে মই চালোঁ যে সিহঁতৰ সুযোগটো বেছি আছিল, আৰু সেইটোৱে মোৰ কাৰণে এটা চেলেঞ্জ। যেতিয়া আপুনি প্ৰশ্নটো সুধিলে কি এই অসমৰ পৰা যোৱাটো বহুত টান হয়, তেতিয়া মই ক'ব পাৰোঁ যে আমাৰ চৰকাৰৰ পৰা যিটো এটা মাই ভাৰত

0: ইউথ পাৰ্লিয়ামেণ্টত অসমক প্ৰতিনিধিত্ব কৰাৰ অভিজ্ঞতা কেনে আছিল?
1: অভিজ্ঞতাটো মোৰ কাৰণে এটা ডাঙৰ কথা। এটা 13 বছৰৰ ৰাহুলে চাকে বিশ্বাস কৰিব নোৱাৰিব যে সি 10 বছৰ পিছত অসমক প্ৰতিনিধিত্ব কৰি পিনে প্ৰথম যুৱক হ'ব যোনে 2 বছৰত 3টা সংসদত নিজৰ ভাষণ প্ৰদান কৰিলে। সেইটো মোৰ কাৰণে ডাঙৰ কথা। মই য'ৰ পৰা আহিছোঁ বা মই য'ৰ পৰা এটা কিবা হ'বলৈ বিচাৰিছোঁ, সেই বস্তুটো মোৰ কাৰণে এটা বহুত এটা অভাৰৱেলমিং মোমেণ্ট। সেইটো মানে ক'ব গ'লে লাইফ কামছ এট ফুল চাৰ্কল বুলি এটা ইংৰাজীত কথা আছে। সেইটোৰে মোৰ এটা আবেদন। আৰু ক'ব গ'লে মই ভবা নাছিলোঁ যে ইমান এটা ৰাষ্ট্ৰ পৰ্যায়ত মই ওম বিৰলা ছাৰৰ ওচৰত, যোন লোকসভা স্পীকাৰ আছিল, দিল্লী পাৰ্লিয়ামেণ্টত ভাষণ প্ৰদান কৰিব পাৰিম। আৰু সেনেকৈ জয়পুৰ বিধানসভাত, অসম বিধানসভাত, বিভিন্ন বিধানসভাত মই স্পীকাৰৰ ওচৰত, ডিগনিটেৰিজৰ ওচৰত নিজৰ ভাষণ কনফিডেণ্টলি প্ৰদান কৰিছোঁ। চ' মই ভাবোঁ যে 13 বছৰ ৰাহুলে কেতিয়াও বিশ্বাস কৰিব নোৱাৰে এনেকৈ এটা সপোন সি পূৰণ কৰিব বুলি।
0: হয়, যুৱকসকলৰ মাজত ৰাজনৈতিক আৰু গণতান্ত্ৰিক সচেতনতা বৃদ্ধি কৰাত ইউথ পাৰ্লিয়ামেণ্টৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ?
1: এটা বস্তুৱে মই যদি সংক্ষেপত কওঁ, এই সমাজত আজি নিউট্ৰেল হ'ব নালাগে। নিউট্ৰেলিজম মানে স্পাইনলেছ। মানে আপুনি যদি এটা পলিটিকেল অপিনিয়নৰ কথা যেতিয়া ক'লে, পলিটিকেল অপিনিয়ন আপুনি তেতিয়া ক'ব লাগিব যে আপুনি চৰকাৰৰ কামটো ভাল পাইছে, চৰকাৰৰ কামটো বেয়া পাইছে, বা আপুনি যি বিশ্বাস কৰে আপোনাৰ বিশ্বাসটো কি। এই তাতে ইউথ পাৰ্লিয়ামেণ্টৰ এটা ৰোল কি দিছে, আমাক এটা মঞ্চ দিছে য'ত আমি ফ্ৰীলি, উইদাউট এনি ফিয়াৰ অফ জাজমেণ্ট, আমি নিজৰ মাতটো ৰাখিব পাৰোঁ। সেইটো মানে ইউথ পাৰ্লিয়ামেণ্টে এটা ষ্টেজ ক্ৰিয়েট কৰি দিছে।
0: এখন সংসদীয় মঞ্চত বক্তব্য প্ৰদান কৰাৰ সময়ত এজন বক্তাৰ বাবে কোনসমূহ গুণ আটাইতকৈ গুৰুত্বপূৰ্ণ?
1: ডাঙৰ গুণ হ'ল, মই ভাবোঁ, এটা মই পলিচি নহয় বা মোৰ এটা ফৰ্মুলা মই কওঁ, 3C, ক্লেৰিটি, কণ্টেণ্ট আৰু কমিউনিকেশ্যন। আপুনি কি ভাবি আছে সেইটোত ক্লেৰিটি ৰাখিব। ভাবাটো যদি ক্লিয়াৰ হ'ব তেতিয়া আপুনি কি লিখিছে যিটো কণ্টেণ্ট বনাই সেইটো ক্লিয়াৰ হ'ব, সেইটো ধুনীয়া হ'ব। যেতিয়া আপুনি জানে আপুনি কি কৈ আছে, এইটো আপোনাৰ মত, বেলেগৰ মত নহয়, আপুনি যি চিন্তাধাৰা ৰাখিছে সেইটো ভাবি পিনে যদি আপুনি কিবা লিখিছে আৰু ক'ব যায়, তেতিয়া আপোনাৰ কনফিডেন্স আহিব আৰু কমিউনিকেশ্যনটো ভাল হ'ব। তো মই ভাবোঁ দ্য 3 C's, ক্লেৰিটি, কণ্টেণ্ট এণ্ড কমিউনিকেশ্যন, সেই গুণটো দৰকাৰ।
0: হয়, খুবেই সুন্দৰ। যিহেতু আমাৰ হাতত সময় অতিকে কম, সেয়েহে আমি অনুষ্ঠানৰ একেবাৰে শেষৰটি প্ৰশ্নৰ মাজলৈ যাবলৈ আগবাঢ়িছোঁ। শেষত আপোনাৰ পৰা জানিব বিচাৰিম, আপোনাৰ মতে আজি যুৱ সমাজৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান কি?
1: সমাজৰ মাজত আটাইতকৈ এতিয়া ডাঙৰ প্ৰত্যাহ্বান কি, এইটো হ'ল এতিয়া চলি থকা সমাজত বস্তু কেইটামান। যেতিয়া আপুনি চাব যে আজি আমাৰ নিজৰ ভিতৰতে এটা ইনফাইটিং চলি আছে, বা নিজৰ ভিতৰতে আমি আমাৰ কথা বা মেণ্টেলি এটা প্ৰেছাৰ ক্ৰিয়েট হৈ আছে, বা সেই বস্তুটো চাব গ'লে ইউথৰ মাজত এতিয়া চলি আছে যে আমাৰ নিজৰ মাজতে একতাটো ভাঙি আছে। তো মই ভাবোঁ মোৰ এটা ইউথলৈ মেছেজো আছে আৰু চেলেঞ্জটো মই এড্ৰেছ কৰিব বিচাৰোঁ যে আপোনালোকে চবে আজি যুৱ সংঘ, আমাৰ ইণ্ডিয়াটো আমাৰ চবতে ডাঙৰ ইউথ পপুলেশ্যনৰ কাণ্ট্ৰি হয়। যদি আমি ভাবোঁ কি আমাৰ ভিতৰত এটা চেঞ্জ আনিব পাৰোঁ, আজি ৰেডিকেল মাইণ্ডছেট এটা দৰকাৰ, প্ৰয়োজন আছে। আপুনি ভয় নোখোৱাকৈ নিজৰ মাতটো ৰাখক, ভালেই কৈ আছে যদি ভাল কওক, বেয়া কৈ আছে যদি বেয়া ক'ব, বাট নিজৰ মতটো ৰাখিব, ভয় নাখাব। সেইটো এটা ডাঙৰ চেলেঞ্জো, আৰু সেইটো মোৰ এটা অনুৰোধো যে আমি পাব্লিক স্পিকিং বুলি নহয়, আপুনি এটা যদি ভাল ডান্সাৰ হয়, ছিংগাৰ হয়, আপুনি যি হয় নিজৰ আৰ্টৰ দি নিজৰ অপিনিয়ন এটা ৰাখিব। এই সমাজত অপিনিয়ন ৰখা খুবেই দৰকাৰ, কিয়নো সেই অপিনিয়নে আমাৰ দেশখনক সলনি কৰিবলৈ, চেঞ্জ কৰিবলৈ, ভাল পথলৈ লৈ যাবৰ কাৰণে কাম আহে।
0: হয়, অশেষ ধন্যবাদ যাচিলোঁ ৰাহুল। শেষত
1: ধন্যবাদ,
0: তুমি আমাৰ শ্ৰোতাসকলৰ মাজলৈ কি আগবঢ়াব বিচাৰিবা?
1: এটা বস্তুৱে ক'ম, লাইফ এটা ৰাইড হয়। যদি লাইফত আপোনাৰ ডাউনছ আহে, আপছো আহিব, বাট এটা সৰু বস্তুৱে ক'ম, নিজৰ কামটো কৰি যাবা, কনচিষ্টেণ্ট থাকিবা, নিজৰ কষ্টত কনচিষ্টেণ্ট থাকিবা আৰু বিশ্বাস ৰাখিবা। যদি তুমি সেইটো পূৰা অনেষ্টি আৰু কনচিষ্টেণ্টলি কৰি আছা, নিজৰ যি বস্তুতে তুমি চেষ্টা কৰি আছা, বিশ্বাস কৰিবা ভগৱানে তোমাৰ কাৰণে কিবা ভালে ৰাখিব। আৰু সদায় তেখেতৰ এটা ডাইলগেই আছে, বিলিভ ইন গডছ প্লেন, সেই বস্তুটোত বিশ্বাস ৰাখিলে তোমাৰ এফৰ্টছটো নিশ্চয় এটা পৰিণাম আনিব।
0: ধন্যবাদ। প্ৰিয় শ্ৰোতা, আপোনালোকে শুনিবলৈ পালে আজি যুৱবাণীৰ যুৱ প্ৰতিভা অনুষ্ঠানটি। আজি আমাৰ মাজত উপস্থিত আছিল তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ ৰাহুল ৰোহন পল।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, মই দিশা শইকীয়াই আপোনালোকক পুনৰ আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে আন এজন উদীয়মান যুৱক নিয়ৰ শইকীয়া। পোনপ্ৰথমে তোমাক আমাৰ আকাশবাণী মজিয়ালৈ স্বাগতম জনাইছোঁ।
3: আজি এই বিশেষ অনুষ্ঠানটোলৈ আপোনালোকে নিমন্ত্ৰণ কৰাৰ বাবে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আকাশবাণীৰ নিচিনা এখন মঞ্চত মোক কথা ক'বলৈ সুযোগ দিয়াৰ বাবে আপোনালোকক ধন্যবাদ, আৰু এই অনুষ্ঠানটোত কথা কোৱাৰ সুযোগ পোৱাৰ বাবে মই ধন্য হৈছোঁ।
2: পোনপ্ৰথমে আমি জানিব বিচাৰিম তোমাৰ পৰিচয়টো।
3: নমস্কাৰ, মোৰ নাম শ্ৰী নিয়ৰ শইকীয়া, মোৰ ঘৰ মিলনপুৰত। মই ইনস্পায়াৰ একাডেমীৰ পৰা এইবাৰ দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হৈছোঁ। লগতে মই নাট্য জগতখনৰ লগত জড়িত আৰু মই লিখা মেলাও মাজে মাজে কৰোঁ। এয়াই মোৰ পৰিচয়।
2: তোমাৰ পৰা আমি এতিয়া জানিব বিচাৰিম যে তুমি নাট্য জগতখনৰ লগত কেতিয়াৰ পৰা বা কেনেকৈ জড়িত হ'লা?
3: নাট্য জগতখন এখন বিশাল জগত, যিখন জগতৰ লগত সকলোৱে জড়িত হ'বলৈ সুযোগ পাই থাকে, আৰু তেনেদৰে মই

0: প্ৰথম গাঁৱৰ পৰাই সুযোগ পাইছিলোঁ। নাট কৰ্মশালা জুলাই মাহত হয় আৰু সেই জুলাই মাহৰ নাট কৰ্মশালাতে মই প্ৰথম নাটক শিকিছিলোঁ। তাৰ পাছতেই মই আমাৰ গাঁৱৰে NSD অৰ্থাৎ নেশ্যনেল স্কুল অৱ ড্ৰামাৰ প্ৰশিক্ষকপ্ৰাপ্ত প্ৰশিক্ষক সুনীতজ্যোতি ছাৰৰ পৰা নাটকৰ প্ৰশিক্ষণ লাভ কৰিছিলোঁ। তাৰ পাছত মই অৰিন্দম নাট্য বিদ্যালয়ৰ পৰা নাটক শিকিলোঁ দিগন্ত কুমাৰ ভূঞা ছাৰ, চিমি গোস্বামীৰ পৰা, চিমি গোস্বামী মেমৰ পৰা, আৰু তাৰ পাছতেই মই নাটকত এতিয়ালৈকে নাটক কৰি আছোঁ।
1: এতিয়া আমি জানিব বিচাৰিম তুমি কোনকেইখন নাটকৰ লগত জড়িত আছিলা, তাৰ অভিজ্ঞতাৰ বিষয়ে সকলোখিনি কথা আমাৰ শ্ৰোতাক জনোৱাচোন।
0: প্ৰথমে মই নাটক কৰিছিলোঁ শিয়ালি পালেগৈ ৰতনপুৰ, আৰু তাৰ পাছতেই মই বুঢ়ী আইৰ সাধুৰ চিলনী জীয়েকৰ সাধু আদি নাটকত অভিনয় কৰিছোঁ। তাৰ পাছতেই মই অৰিন্দম নাট্য বিদ্যালয়ৰ পৰা ৰহিলা সুন্দৰী বিয়াৰ পৰাও মই অভিনয় কৰিছোঁ। তাৰ পাছত গালো বালো খোলাগতি তাল, তাৰ লগতে বহুকেইখন নাটক মই কৰিছোঁ, আৰু তাৰ লগতে মই ফস্কলি .com বুলি এখনো নাটক কৰিছোঁ। আৰু সকলোতকৈ মোৰ প্ৰিয় নাটকখন হৈছে ৰহিলা সুন্দৰী বিয়া, কাৰণ সেইখন নাটকত মই নিজেও সংলাপ লিখিছিলোঁ।
1: এতিয়া আমি তোমাৰ পৰা এটি সংলাপ শুনিব বিচাৰিম।
0: মই সেই নাটকখনৰ এটি সংলাপ মাতিব বিচাৰিছোঁ। সেই শিয়ালটোৱে আমাৰ এই অঞ্চলটোৰ বিপৰ্যয় সৃষ্টি কৰিছে, আমাৰ পৰা তন্ত মন্ত্ৰ শিকি শিকি ভাবিছে সি এই সাম্ৰাজ্য দখল কৰিব, ইয়াক হ'বলৈ দিয়া নহ'ব।
1: খুব সুন্দৰ। এতিয়া আমি জানিব বিচাৰিম তুমি ভাওনাৰ লগতো যিহেতু জড়িত, গতিকে ভাওনাৰ লগত তুমি কেতিয়াৰ পৰা জড়িত হ'লা বা কেনেকৈ জড়িত হ'লা, তাৰ অভিজ্ঞতাৰ বিষয়ে।
0: ভাওনাৰ লগত মই নাটকৰ পিছতেই মই ভাওনাৰ লগত জড়িত। ভাওনা আমাৰ গাঁৱত হৈ থাকে, গাঁৱৰ নামঘৰত সকলোৰে ভাওনা চাওঁ আৰু নিজৰো কৰিবলৈ মন গ'ল, আৰু তেনে অৱস্থাত মই ভাওনা কৰিলোঁ। ভাওনা কৰাৰ পিছত মই বহুকেইখন ভাওনাত অভিনয় কৰিলোঁ। তাৰ পাছত মই ইনস্পায়াৰ একাডেমিতো মই ভাওনা এখন কৰিছিলোঁ, সেইখন মোৰ সকলোতকৈ প্ৰিয় আছিল, কাৰণ সেইখনত আমাক শিকাইছিল শিৱসাগৰৰ দুজন প্ৰখ্যাত ভাওনা শিল্পীয়ে, সত্যম খনিকৰ আৰু মঞ্জিত ছাৰে, আৰু সেইখন নাটক মোৰ ভাওনা মোৰ সকলোতকৈ প্ৰিয়।
1: আমি এতিয়া তোমাৰ পৰা এটি ভাওনাৰ বচন শুনিব বিচাৰিম।
0: মই সেই ভাওনাখন বান পৰাজয় অৰ্থাৎ কুমাৰ হৰণ হৰিহৰৰ যুদ্ধৰ ভাওনাৰ এটি সংলাপ মাতিব বিচাৰিছোঁ। অসম্ভৱ ৰাজন, ম্লেচক কৃষ্ণই কৰিব দমন, ই এক দিবা স্বপ্ন কামাতুৰ কৃষ্ণৰ, আহে যদি শত শত কৃষ্ণ এই বিকালেই অকলে কালৰূপে কৰিব দমন।
1: খুব সুন্দৰ। তুমি বৰ্তমান ধাৰাবাহিকৰ লগতো জড়িত নহয় জানো, গতিকে সেই ধাৰাবাহিকত তুমি কাম কৰিবলৈ কেনেকৈ পেলাই সুযোগ পালা, তাৰ বিষয়ে আমাৰ শ্ৰোতাসকলক জনোৱা।
0: ধাৰাবাহিকত কাম কৰিবলৈ সুযোগ পোৱাটো এটা শিকাৰ দৰে কথা, কাৰণ এই ক্ষেত্ৰখনত আগলৈ মোৰ কাম কৰিবলৈ মন আছে। প্ৰথম অৱস্থাত মই এখন ৱেব ছিৰিজ প্ৰজেক্ট এক্স বুলি, সেইখনত মই কাম কৰিছিলোঁ। সেইখনৰ পৰিচালনা কৰিছে অসমৰ এগৰাকী জনপ্ৰিয় পৰিচালক অম্লান দাই, আৰু তাৰ পাছতেই মই বহুত মানুহক চিনি পালোঁ। তাৰ চিনি পোৱাৰ পাছতেই মই বহুকেইখন চিনেমাৰ মই পোষ্ট প্ৰডাকশ্যনৰ কামতো সহায় কৰি দিছিলোঁ। আৰু হনুমেন বুলি এখন চিনেমা আহিছিল হিমাংশু প্ৰসাদ ছাৰৰ, সেইখন ছাৰৰ মই যিটো প্ৰচাৰ টীম, সেই প্ৰচাৰ টীমটোৰ লগতো মই জড়িত আছিলোঁ। তাৰ পাছত মই বিকিদাক লগ পালোঁ। বিকিদাই মোক ক'লে যে বেহাবাৰীত কাইলৈ তুমি এক্টিং কৰিব লাগিব, গুৱাহাটীলৈ আহিব লাগিব। তেনেদৰে মই বেহাবাৰীত কাম কৰাৰ সুযোগ পালোঁ।
1: তাৰ অভিজ্ঞতাৰ বিষয়ে আমাক জনোৱাচোন, কেনেকুৱা লাগিলে তাতে কাম কৰি, বা তুমি কি কি গম পালা তাৰ পৰা নতুন কথা, সেইখিনি কথা আমাৰ শ্ৰোতাক জনোৱা।
0: বেহাবাৰীত অভিনয় কৰি মই কেমেৰাৰ আগত কেনেকৈ অভিনয় কৰে সেই কথাবোৰ শিকিব পাৰিলোঁ, কাৰণ সেইটো আমি সদায় যেনেদৰে মঞ্চত অভিনয় কৰোঁ, সেই মঞ্চত অভিনয় কৰাতকৈ আমি যেতিয়া কেমেৰাৰ সন্মুখত অভিনয় কৰিম সেইটো বহুত পৃথক। সেই বস্তুটো মই বেহাৰবাৰীৰ পৰা শিকিব পাৰিলোঁ। আৰু প্ৰজেক্ট এক্সেও মোক বহুতখিনি শিকাইছে, কাৰণ সেইখন এখন সুবিশাল ৱেব ছিৰিজ আৰু তাত মই কেমেৰাত কেনেকৈ কাম কৰিব লাগে সেইখিনি শিকিছিলোঁ।
1: খুব সুন্দৰ। তুমি যিহেতু লিখা মেলাৰ লগত জড়িত, তুমি কেতিয়াৰ পৰা লিখা মেলা আৰম্ভ কৰিছিলা বা এতিয়ালৈকে তুমি কি কি লিখিলা, সেইখিনি কথা আমাৰ শ্ৰোতাক জনোৱা।
0: লিখা মেলা বুলি ক'বলৈ গ'লে মই প্ৰথম লিখা মেলা আৰম্ভ কৰিছিলোঁ ৰহিলা সুন্দৰী বিয়াৰ পৰা, কাৰণ যেতিয়া কবিবোৰৰ অৰ্থাৎ আমাৰ সকলোৰে সমাজত প্ৰচলিত কথাবোৰ, কাহিনীবোৰ আমি যেতিয়া শুনো সেই কাহিনীবোৰ লিখিবলৈ মন যায়, তেনেদৰে ৰহিলা সুন্দৰী বিয়াখন লিখিলোঁ। লিখাৰ পাছতেই মই কবিতা লিখিবলৈ আৰম্ভ কৰিলোঁ হীৰেণ ভট্টাচাৰ্যদেৱৰ কবিতাবোৰ শুনি, কাৰণ তেওঁৰ কবিতাবোৰত মাটিৰ গোন্ধ পোৱা যায় আৰু মাটিৰ গোন্ধ পোৱা কবিতাবোৰ শুনি মোৰো লিখিবলৈ মন গ'ল। তেনেদৰেই মই টেইনৰ পৰা মই কবিতা লিখিবলৈ আৰম্ভ কৰিলোঁ। তাৰ লগতে মই এখন চুটিছবি লিখিছিলোঁ, যিখন চুটিছবিয়ে বৰ্তমান 5টা শিতানত পুৰস্কাৰ পাবলৈ সক্ষম হৈছে ইণ্টাৰনেশ্যনেল মোবাইল ফিল্ম কম্পিটিশ্যনৰ পৰা, যিখনে শ্ৰেষ্ঠ চিত্ৰনাট্য

0: সংলাপো বঁটাও লাভ কৰিছে। আৰু সেইখন মোৰ সকলোতকৈ মানে মোৰ উল্লেখযোগ্য অৱদান বুলি মই ভাবোঁ, কাৰণ তাৰপৰা মই লিখিব শিকিছোঁ ভালকে কেনেদৰে লিখে।
1: খুব সুন্দৰ। তুমি এতিয়া যিহেতু ক'লা তুমি কবিতা কেইবাটাও লিখিছা, গতিকে তুমি নিজে লিখা কবিতা এটা তোমাৰ মুখৰ পৰা আবৃত্তি শুনিব বিচাৰিম।
0: মই এটা কবিতা লিখিছিলোঁ মানুহক লৈ, জীৱশ্ৰেষ্ঠ কোন বুলি প্ৰশ্ন কৰিছোঁ। জীৱশ্ৰেষ্ঠ কোন? সকলোৱে ক'ব মানুহ। মোৰ মতে জীৱশ্ৰেষ্ঠ নহয় মানুহ। কেনেকৈ হ'ব পাৰে? যি মানুহে আনৰ কথা ভাবিব নোৱাৰে, যি মানুহে দুখ সুখৰ সমভাগী হ'ব নোৱাৰে, যি মানুহে দেৱীক পূজা কৰি নাৰীক সন্মান কৰিব নাজানে, যি মানুহে নিজৰ পূজনীয় পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থৈ আহিব পাৰে, সি কেনেকৈ জীৱশ্ৰেষ্ঠ হ'ব পাৰে? মোৰ মতে জীৱশ্ৰেষ্ঠ সেই জীৱ জন্তুবোৰেই, যিবোৰে মমতা বুজি পায়, আদৰ বুজি পায়। মোৰ মতে তেতিয়াহে মানুহ জীৱশ্ৰেষ্ঠ হ'ব যিদিনা মানুহে মানুহক বুজি পাব।
1: খুব সুন্দৰ। তোমাৰ অনুপ্ৰেৰণা কোন বুলি ক'লে তুমি কাৰ কথা ক'ব বিচাৰিবা?
0: অনুপ্ৰেৰণা বুলি ক'বলৈ গ'লে সকলোৰে নিজৰ নিজৰ অনুপ্ৰেৰণা থাকে, আৰু মোৰ অনুপ্ৰেৰণা বুলি ক'লে কবিতা ক্ষেত্ৰখনত ধীৰেণ ভট্টাচাৰ্য ডাঙৰীয়াদেৱ, আৰু তাৰ পাছতেই মই যদি অভিনয় ক্ষেত্ৰখনৰ কথা কওঁ কমললোচন ডাঙৰীয়াদেৱ, কাৰণ তেখেতসকলৰ যিবোৰ লিখনি আৰু কমললোচন দাৰ যিবোৰ অভিনয়ৰ পৰা বহুত শিকিব পাৰি তেখেতসকলে কেনেদৰে কাম কৰে, আৰু তেখেতসকলক চাই অভিনয় কৰিবলৈ শিকিছোঁ। আৰু তাৰ আগতেও বহুত গুণী জ্ঞানী ব্যক্তি আছে, তেখেতসকলকো মই অনুপ্ৰেৰণা বুলি ভাবোঁ।
1: খুব সুন্দৰ। বৰ্তমান সময়ত তোমাৰ অভিভাৱকৰ ছাপোৰ্ট কেনেকুৱা? তোমাক সৰুৰ পৰা যিহেতু ডাঙৰ কৰিছে, গতিকে তুমি আৰু এতিয়া সাংস্কৃতিক জগতখনৰ লগত জড়িত, গতিকে তোমাৰ অভিভাৱকসকলে কেনেধৰণে তোমাক ছাপোৰ্ট কৰি আহিছে আমাৰ শ্ৰোতাসকলক অলপমান জনোৱাচোন।
0: মোক এই ক্ষেত্ৰখনত মোৰ পিতৃ আৰু মাতৃয়ে আগবঢ়াই দিছে, তেখেতসকলে মই যিটো ভাল পাওঁ সেইটো কৰিবলৈ মোক আগবঢ়াই দিছে, ভুলবোৰ তেখেতসকলে শুধৰাই দিয়ে, আৰু তেনেদৰেই মই আগবাঢ়ি এতিয়া গৈ আছোঁ। তেখেতসকলৰ অনুপ্ৰেৰণাৰ বাবেই মই চাগে আজি এই আকাশবাণীৰ নিচিনা মজিয়াত মই কথা কৈ থাকিব পাৰিছোঁ। তেখেতসকলক মই নিজৰ পূজনীয় পিতৃ মাতৃ হিচাপে সদায় সন্মান কৰি আছোঁ, আৰু তেখেতসকলৰ অনুপ্ৰেৰণা নোহোৱাহেঁতেন চাগে আজি এনেদৰে কথা কৈ থাকিব নোৱাৰিলোহেঁতেন।
1: যদি মই সুধোঁ যে তোমাৰ ভৱিষ্যতৰ পৰিকল্পনা কি, তুমি কি বুলি ক'ব বিচাৰিবা?
0: ভৱিষ্যতৰ মোৰ পৰিকল্পনা এটাই, যে আমি আমাৰ লিখনিবোৰৰ দ্বাৰা আমি সমাজখনক কেনেদৰে শুদ্ধ কৰিব পাৰোঁ, কাৰণ সমাজত এতিয়া সকলোৱে এক যান্ত্ৰিকতাৰ মাজলৈ গৈ আছে, সেই যান্ত্ৰিকতাৰ মাজৰ পৰা আমি মানুহক কেনেদৰে উদ্ধাৰ কৰিব পাৰোঁ সেই কথাটো মই মনত ৰাখিম। আৰু এই শিল্পকলাটোক আৰু বেছিকৈ মই শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰিম, কাৰণ শিকিবলগীয়া বহুত আছে। এখন বিশাল সাগৰ, যিখন সাগৰত মই চাগে এতিয়ালৈকে সেই সাগৰখন পোৱাগৈ নাই, সেই সাগৰখনত সাঁতুৰিব মোৰ মন আছে, আৰু এই শিল্পকলাটোক আৰু আগবঢ়াই লৈ যাবলৈ মানে মোৰ মন আছে।
1: তুমি যিহেতু নাটক বা ভাওনাৰ লগতে জড়িত হৈ আছিলা, মাজতে গৈ পেলাই এখন ধাৰাবাহিকৰ লগত গৈ পেলাই কেমেৰা কামো কৰি আহিলা, গতিকে তোমাৰ পৰা আমি জানিব বিচাৰিম যে তুমি মঞ্চ অভিনয় আৰু যি কেমেৰা মানে পৰ্দাৰ অভিনয়ৰ মাজত কিমানখিনি পাৰ্থক্য দেখা পাইছিলা, আমাৰ শ্ৰোতাসকলক অলপ জনোৱাচোন।
0: মঞ্চ অভিনয় আৰু কেমেৰাৰ সন্মুখৰ অভিনয় দুয়োটাই পৃথক, কিন্তু মঞ্চৰ অভিনয়ত আমি সকলোবোৰ দৰ্শকক আমি প্ৰথমৰ পৰা শেষলৈকে ধৰি ৰাখিব লাগে, কিন্তু আমি কেমেৰাত যেতিয়া অভিনয় কৰিম সেই অভিনয়বোৰ আমি সৰলতা প্ৰকাশ কৰিব লাগে, কিন্তু মঞ্চত আমি কেতিয়াবা সেই অভিনয়টো আমি অলপ মানুহক ভাল পোৱাকৈ আমি মানুহক আকৰ্ষিত কৰিবলৈ কৰিবলগীয়া হয়। আৰু মঞ্চত সদায় লাইটৰ কথা থাকে, যেতিয়া আমি লাইটেদি এখন নাটক কৰিম তেতিয়া আমাৰ বহুখিনি কথা থাকে, ব্লকিঙৰ কথা থাকে মঞ্চত, তেনেদৰে আমি কেমেৰাৰ সন্মুখত যদি অভিনয় কৰোঁ তেতিয়াহ'লে তাত ব্লকিঙৰ কথা নাথাকে, তাত আমি যেনেদৰে ঘৰত কথা পাতি আছোঁ সেইবোৰ তেনেদৰেই এখন ধাৰাবাহিকত তেনেদৰে কৰা হয় বা এখন ছবিত কৰা হয়, সেইটো পাৰ্থক্য আমি দুয়োটাতে দেখিছোঁ। কিন্তু সেই দুয়োটা পাৰ্থক্যৰ মাজত মঞ্চৰ অভিনয়টো সদায় পৃথক, কাৰণ মঞ্চৰ অভিনয়ত সদায় দৰ্শকৰ পৰা হাত চাপৰি পাব পাৰি, তেখেতসকলৰ পৰা মৰম পাব পাৰি। কেমেৰাৰ অভিনয়ত আমি দৰ্শকবোৰক দেখি নাথাকোঁ, আমি দৰ্শকবোৰক পিছতহে দৰ্শকবোৰে আমাৰ সেই কামটো দেখে, আৰু সেই ক্ষেত্ৰত মই মঞ্চ অভিনয়টো সদায় আগস্থানত ৰাখিম, তাৰপিছত কেমেৰাৰ অভিনয়টো ৰাখিম। কিন্তু কেমেৰাৰ অভিনয়ৰ মাজত এতিয়া কেমেৰাত যোনবোৰে অভিনয় কৰে তেখেতসকলে কেমেৰাৰ সন্মুখত সৰলতাৰে অভিনয় কৰে, কিন্তু মঞ্চৰ অভিনয় আৰু যিটো কেমেৰাৰ সন্মুখৰ অভিনয় দুয়োটাই পৃথক, আৰু দুয়োটাৰ বাবে প্ৰস্তুতিৰ প্ৰয়োজন বুলি মই ভাবোঁ।
1: এতিয়া আমি তোমাৰ পৰা জানিব বিচাৰিম, তুমি যিহেতু এজন ছাত্ৰ

0: আৰু লগতে তুমি সাংস্কৃতিক জগতৰ লগতো জড়িত হৈ আছা, গতিকে দুয়োটা দিশ একেলগে চলাই নিবলৈ কেতিয়াবা অসুবিধাৰ সন্মুখীন হৈছিলা নেকি?
1: দুয়োটা দিশ চলাই নিবলৈ অসুবিধা বুলি ক'বলৈ গ'লে কথাটো এনেদৰে হয় যে যেতিয়া আমাৰ কিবা এটা বস্তু ভাল লাগে, সেই ভাল লগা বস্তুটো কৰি সদায় ভাল লাগে। এতিয়া পঢ়াৰ মাজত যেতিয়া নাটক এখন কৰিম, তেতিয়া সেই নাটকখনৰ প্ৰতি আকৰ্ষণ এটা থাকে, কিন্তু সেই দুখটো যে পঢ়াত মই ইমানখিনি কম পাইছোঁ কিন্তু নাটকখন মোৰ ভাল হৈছে, কিন্তু তেতিয়া তাত মজা পোৱা যায়। মানে দুয়োটা চলাই নিবলৈ অসুবিধা নহয়, কাৰণ যেতিয়া নাটক এখন আমি কৰোঁ, নাটক এনিটাইমো কৰি থকা নহয়, জুলাই মাহত কেতিয়াবা নাটক কৰোঁ বা কিবা যদি কিবা অনুষ্ঠান থাকে তেতিয়াহে নাটক কৰোঁ, কিন্তু পঢ়াটোৰ লগতে অভিনয়টো লৈ যাবলৈ অসুবিধা হ'ব বুলি মই নাভাবোঁ। কাৰণ যেতিয়া আমি নাটক কৰোঁ, নাটক কৰিলে আমাৰ স্মৃতিশক্তি বৃদ্ধি হয়, কাৰণ আমি সংলাপ মুখস্থ কৰিব লাগে, লগতে আমাৰ আত্মবিশ্বাসো গঢ়ি উঠে যে আমি দুয়োটা কাম কৰিব পাৰিম। তেনেদৰে মই দুয়োটা কাম আগবঢ়াই লৈ গৈছিলোঁ, পঢ়াটো আৰু নাটকৰ অভিনয় বা লিখা মেলাবোৰ, আৰু সেইবোৰে কেতিয়াবা সহায় কৰে, কাৰণ কেতিয়াবা আমি এখন যদি

0: আকৰ্ষণ এটা থাকে, কিন্তু সেই দুখটো যে পঢ়াত মই ইমানখিনি কম পাইছোঁ কিন্তু নাটকখন মোৰ ভাল হৈছে, কিন্তু তেতিয়া তাত মজা পোৱা যায়। মানে দুইটা চলাই নিবলৈ অসুবিধা নহয়, কাৰণ যেতিয়া নাটক এখন আমি কৰোঁ, নাটক এনিটাইমো কৰি থকা নহয়, জুলাই মাহত কেতিয়াবা নাটক কৰোঁ বা কিবা যদি কিবা অনুষ্ঠান থাকে তেতিয়াহে নাটক কৰোঁ, কিন্তু পঢ়াটোৰ লগতে অভিনয়টো লৈ যাবলৈ অসুবিধা হ'ব বুলি মই নাভাবোঁ। কাৰণ যেতিয়া আমি নাটক কৰোঁ, নাটক কৰিলে আমাৰ স্মৃতিশক্তি বৃদ্ধি হয়, কাৰণ আমি সংলাপ মুখস্থ কৰিব লাগে, লগতে আমাৰ আত্মবিশ্বাসো গঢ়ি উঠে যে আমি দুইটা কাম কৰিব পাৰিম। তেনেদৰে মই দুইটা কাম আগবঢ়াই লৈ গৈছিলোঁ, পঢ়াটো আৰু নাটকৰ অভিনয় বা লিখা মেলাবোৰ, আৰু সেইবোৰে কেতিয়াবা সহায় কৰে। কাৰণ কেতিয়াবা আমি এখন যদি নাটক লিখোঁ, আমি তেতিয়াহ'লে কাৰোবাক যদি দেখাওঁ, তাৰ উচ্চাৰণ কেতিয়াবা বা কিবা শব্দ এটা ভুল হ'লে আমি তাৰ পৰা শিকিব পাৰোঁ। কাৰণ অসমীয়া ভাষাৰ যিটো মানে অসমীয়া ভাষাৰ শব্দ বহুত আছে, আৰু সেই শব্দবোৰ আমি তেতিয়াহে শিকিব পাৰোঁ যেতিয়া আমি নাটক বা আমি জনপ্ৰিয় নাট্যকাৰসকলৰ নাটকবোৰ পঢ়োঁ, তেতিয়া আমি গম পাওঁ। সেইবাবে মই নাটকৰ ক্ষেত্ৰত পঢ়াই বাধা দিছে বুলি মই নাভাবোঁ।
1: যিহেতু তোমাৰ লগত আৰু কথা পাতিব থাকি গ'ল, কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অনুষ্ঠান ইয়াতে সামৰিব লাগিব। তাৰ আগতে তুমি আমাৰ শ্ৰোতাসকলক কি ক'ব বিচাৰিবা?
0: মই শ্ৰোতাসকলক এটা অনুৰোধ কৰিব বিচাৰিছোঁ, নিজৰ ছাত্ৰ ছাত্ৰীসকলে যিটো বিষয়ত আগ্ৰহ প্ৰকাশ কৰে সেই বিষয়টোতেই তেওঁলোকক আগবঢ়াই দিব লাগে। কাৰণ তেখেতসকলে যিটো বস্তু ভাল পায় সেই বস্তুটোত যদি কৰিয়ে তেখেতসকলৰ প্ৰতিভা আছে, তেতিয়াহ'লে সেই প্ৰতিভা বিকাশ কৰাত তেখেতসকল সদায় আগস্থানত থাকিব বুলি মই বিশ্বাস কৰোঁ।
1: খুব সুন্দৰ, আৰু তোমাকো ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ বাবে। আজিৰ এই অনুষ্ঠানৰ বাণীবন্ধনত আছিল দিশা শইকীয়া আৰু ৰিণী বৰুৱা, প্ৰযোজনা গৌতম নাথ। ধন্যবাদ।

0: শ্ৰোতাসকলে, যুৱবাণী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ।
1: পুলিচ?
2: মিছ সীমা?
1: হয়, কওক।
2: এতিয়াই পুলিচ ষ্টেচনলৈ আহক। ৰ'ব, নহলে ঘৰলৈকে আহি আছো।
1: কিন্তু মই কিয়?
2: অকলে অন্য এটা কোঠালৈ যাওক। আপোনাৰ ল'ৰাটো আমাৰ কাষ্টডিত আছে আৰু আপোনাক ডিজিটেল এৰেষ্ট কৰা হৈছে।
1: ডিজিটেল এৰেষ্ট?
2: 1,00,000 দিয়ক, বাচি যাব।
1: ইমান পইচা?
2: আৰু ঠিক আছে, এটা লিংক পঠিয়াইছো, এতিয়া প্ৰচেছিঙৰ বাবে 30,000 টকা দিয়ক, নহলে ল'ৰাটো জেললৈ যাব।
1: জেললৈতো তুমিহে যাবা, তোমাৰ মুখখন ৰেকৰ্ড হৈ গৈছে।
2: আৰে,
1: ডিজিটেল এৰেষ্ট বুলি একো নাই, এইবোৰ হৈছে ঠগবাজি, গতিকে ভয় নাখাব। পুলিচ, বেংক, RBI ইত্যাদিৰ নাম লৈ আহিব পৰা চাইবাৰ অপৰাধীৰ ফোন বা ভিডিঅ' কলৰ পৰা সাৱধানে থাকিব। তেওঁলোকলৈ পইচা নপঠিয়াব আৰু ততালিকে পুলিচক জনাব।
3: হেল্লো মাম্মা।
4: হাই।
5: RBI কয়,
1: জানি লওক, সতৰ্ক হৈ ৰওক।
6: কিউআৰ কোড স্কেন কৰক, 5,000 টকা কেশবেক পাওক। বাহ, আৰু কি লাগে?
7: পুছিলে।
8: UPI পিন কেৱল পইচা পঠিয়াবলৈ দিব লাগে।
9: RBI কয়,
5: জানি ৰক, সতৰ্ক হৈ ৰক।

তাৰিখক বিশ্ব চাইকেল দিৱস হিচাপে উদযাপন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱত চাইকেলৰ দীৰ্ঘ জীৱনকাল আৰু বহু কামত ব্যৱহৃত হোৱাৰ প্ৰশংসা কৰা হৈছিল। লগতে প্ৰায় দুই দশক কাল সাধাৰণ, কম খৰচী, বিশ্বাসযোগ্য, নিকা আৰু পৰিৱেশৰ বাবে উপযুক্ত যান বাহনৰ মাধ্যম হিচাপে চাইকেলৰ উল্লেখ কৰা হৈছিল। চাইকেল ব্যৱহাৰৰ সুফলৰ বিষয়ে সজাগতা সৃষ্টি কৰিবৰ বাবে মূলতঃ এই দিৱস উদযাপন কৰা হয়। বিশ্ব চাইকেল দিৱস গোটেই বিশ্বতে জাতি, ধৰ্ম, বৰ্ণ, লিংগ, বয়সভেদে উদযাপন কৰা হয়। চাইকেল মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ এক প্ৰতীক। ই সহনশীলতা, পাৰস্পৰিক বুজাবুজি আৰু শ্ৰদ্ধা বৃদ্ধি কৰাৰ লগতে সামাজিক সমাৱেশ আৰু সাংস্কৃতিক শান্তি প্ৰদান কৰে। বিশ্ব চাইকেল দিৱস বৰ্তমান সুস্থ জীৱন নিৰ্বাহ পদ্ধতিক প্ৰচাৰৰ বাবে অনুষ্ঠিত কৰা হয়। ইয়াৰ লগত বহুমূত্ৰ ৰোগ এক আৰু দুই জড়িত হৈ আছে। তদুপৰি চাইকেল চলোৱা স্বাস্থ্যৰ বাবে লাভকাৰক। ওঠৰশ ৪৪ চনৰ আজিৰ দিনটোতেই অন্তিম জোৰাই উকচৰাই হত্যা কৰা হৈছিল। ১৯১৫ চনৰ আজিৰ দিনটোতেই ইংৰাজ চৰকাৰে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক নাইট উপাধি প্ৰদান কৰে। কিন্তু জালিয়ানৱালাবালা হত্যাকাণ্ডৰ ফলস্বৰূপে ১৯১৯ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে এই উপাধি ত্যাগ কৰে। শ্ৰোতাসকল, এতিয়া আজিৰ দিনটোত জন্ম হোৱা বৰেণ্য ব্যক্তিসকলৰ বিষয়ে জনাব লৈছোঁ। ১৭২৩ চনৰ আজিৰ দিনটোতেই অষ্ট্ৰিয়াৰ চিকিৎসক আৰু প্ৰকৃতিবিদ জিয়োভান্নি এণ্টনিঅ'ৰ জন্ম হয়। ১৯২৬ চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ বিদ আন্দোলনৰ কবি এলেন গিনজবাৰ্গৰ জন্ম হয়।

শ্রোতাসকল, এতিয়া আগবঢ়াইছো আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। আজি হৈছে বুধবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 19 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 3 দিন। প্ৰত্যেক দিনেই হৈছে বিভিন্ন ঘটনাৱলীৰে ভৰপূৰ। প্ৰত্যেক দিনেই বিভিন্ন ঘটনাৰে ইতিহাসৰ পাতত খোদিত হৈ আছে। আজিৰ দিনটো তাৰ ব্যতিক্ৰম নহয়। আজিৰ দিনটো ঘটা বিভিন্ন ঘটনাৱলীৰ এক চমু বিৱৰণ দিবলৈ লৈছোঁ। আজি হৈছে বিশ্ব চাইকেল দিৱস। প্ৰতি বছৰে জুন মাহৰ 3 তাৰিখে গোটেই বিশ্বজুৰি এই দিৱস পালন কৰা হয়। 2018 চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 3 জুন

1983 চনৰ আজি দিনটোতে ভাৰতীয় শ্ৰমিক সংঘৰ সদস্য ৰাজনীতিবিদ সাংবাদিক আৰু কৃষিবিদ জৰ্জ ফাৰ্ণাণ্ডেজৰ জন্ম হয়। তেওঁ জনতা দলৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য আছিল আৰু সমতা দলৰ প্ৰতিষ্ঠাপক আছিল। তেওঁ সংযোগ, উদ্যোগ, ৰেলৱে আৰু প্ৰতিৰক্ষাৰ দৰে দপ্তৰৰ মন্ত্ৰী হিচাপে কাম কৰিছিল। বাংগালোৰৰ নিবাসী ফাৰ্ণাণ্ডেজক 1946 চনত যাজক হ'বলৈ বাংগালোৰলৈ পঠিয়াই দিয়া হৈছিল। 1949 চনত তেওঁ বোম্বেলৈ যায় আৰু তাত সমাজতান্ত্ৰিক শ্ৰমিক সংঘৰ আন্দোলনত জঁপিয়াই পৰে। ভাৰতীয় লেডত কৰ্মৰত অৱস্থাতে শ্ৰমিক সংঘৰ নেতা হিচাপে তেওঁ 1950-60ৰ দশকত বোম্বেত কেইবাটাও প্ৰতিবাদী কাৰ্যসূচী আৰু বন্ধৰ আয়োজন কৰিছিল। 1967 চনত দক্ষিণ বোম্বে সমষ্টিৰ পৰা নিৰ্বাচনৰ অংশ লৈ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এছ কে পাটিলক প্ৰভাৱিত কৰে। সৰ্বভাৰতীয় ৰেলকৰ্মী ফেডাৰেশ্যনৰ সভাপতি হৈ থাকোঁতে তেওঁ 1974 চনৰ ৰেলৱে প্ৰতিবাদত আন্দোলনৰ পৰিচালনা কৰিছিল। ভাৰতৰ জৰুৰীকালীন অৱস্থাৰ সময়ত তেওঁ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক প্ৰত্যাহ্বান জনাই আত্মবগন কৰিবলগীয়া হৈছিল।

1940 চনৰ আজিৰ দিনটোতে ভাৰতীয় অধিবক্তা তথা মানৱ অধিকাৰ আৰু লিংগ সমকতা কৰ্মী ইন্দিৰা জয়সিংহৰ জন্ম হয়। 2009 চনত তেওঁ ভাৰতৰ অতিৰিক্ত চলিচিটৰ জেনেৰেল পদত অধিষ্ঠিত হৈছিল। এই পদত নিযুক্তি লাভ কৰা তেওঁ প্ৰথমগৰাকী মহিলা। 2018 চনত তেওঁ ফৰ্চুন আলোচনীয়ে প্ৰকাশ কৰা বিশ্বৰ 50গৰাকী মহান নেতাৰ তালিকাত 20তম স্থান লাভ কৰিছিল। 2005 চনত ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে ৰাজহুৱা পৰিক্ৰমা শিতানৰ দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। আমেৰিকান বহুজাতিক ইউনিয়ন কাৰ্বাইড নিগমৰ বিৰুদ্ধে ক্ষতিপূৰণৰ দাবীত ইন্দিৰা জয়সিংহই ভাৰতৰ উচ্চতম ন্যায়ালয়ত ভূপাল দুৰ্ঘটনাৰ ভুক্তভোগীসকলক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ মুম্বাই গৃহহীন পুটফাটবাসীৰ গোচৰত যুক্তি দিছিল যিসকলে উচ্ছেদৰ সন্মুখীন হৈছিল। 1979 চনৰ পৰা 1990 চনলৈ হোৱা অতিৰিক্ত ন্যায়িক হত্যা, নিৰুদ্দেশ আৰু গণ অন্ত্যেষ্টিক্ৰিয়াৰ তদন্তৰ বাবে তেওঁ পাঞ্জাৱত হিংসা সম্পৰ্কীয় কেইবাটাও লোক আয়োগৰ সৈতে জড়িত আছিল। ৰাষ্ট্ৰসংঘই ম্যানমাৰৰ ৰাখাইন ৰাজ্যত ৰোহিংগীয়া মুছলমানসকলৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ দ্বাৰা কথিত হত্যা, ধৰ্ষণ আৰু অত্যাচাৰৰ তদন্ত কৰা এক সত্য সন্ধান অভিযানত ইন্দিৰাক আৰু আন দুগৰাকী বিশেষজ্ঞক নিযুক্ত কৰা হৈছিল।

আজি দিনটোতেই ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, লেখক আৰু চলচ্চিত্ৰ প্ৰযোজক সোণালী বসুৰ জন্ম হয়। 2005 চনত চলচ্চিত্ৰ পৰিচালনা আত্মপ্ৰকাশ কৰা বসুৱে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ব্ৰিষ্টন নেৰেটিভ বঁটা, ছান ডান্স, মহিন্দ্ৰা গ্ল'মেন ফিল্মফেয়াৰ বঁটা আদি বিভিন্ন স্বীকৃতি লাভ কৰিছে। ১৯৮৬ চনৰ আজি দিনটোতেই স্পেইনৰ বিখ্যাত টেনিছ খেলুৱৈ ৰাফেল নাডালৰ জন্ম হয়। এছ'চিয়েশ্যন এফ টেনিছ প্ৰফেচনেলছ বা চমুকৈ ATP-ৰ ৰেংকিং অনুসৰি বিশ্বত তেওঁৰ স্থান তৃতীয়। তেওঁ 209 সপ্তাহৰ বাবে প্ৰথম স্থানত অধিষ্ঠিত আছিল আৰু 5 বাৰকৈ বৰ্ষান্তৰ শীৰ্ষ স্থান লাভ কৰিছিল। নাডালে ব্ৰিষ্টা গ্ৰেণ্ড শ্লাম খিতাপ জয়েৰে ৰজাৰ ফেডেৰাৰ আৰু নভাক জকোভিচৰ সৈতে যুটীয়াভাৱে অভিলেখ স্থাপন কৰিছে। ইয়াৰ উপৰি তেওঁ 36টা মাষ্টাৰ্ছ 1001 শাখাৰ খিতাপ অৰ্জনেৰে নভাক জকোভিচৰ সৈতে শীৰ্ষ স্থানত আছে। শ্ৰোতাসকল, এতিয়া আজিৰ দিনটোত মৃত্যু হোৱা বিশ্ববিখ্যাত লোকসকলৰ বিষয়ে কিছু জনাব লৈছোঁ। 1924 চনৰ আজিৰ দিনটোতেই জাৰ্মান ঔপন্যাসিক ফ্ৰান্স কাফকাৰ মৃত্যু হয়। তেখেতক বিংশ শতিকাৰ সাহিত্যৰ অন্যতম লেখক হিচাপে গণ্য কৰা হয়। বাস্তৱবাদ আৰু ফেণ্টাচিৰ উপাদানৰ থকা তেওঁৰ কৰ্মত প্ৰায় অকলশৰীয়া, প্ৰটাগনিষ্ট অদ্ভুত বা অবাস্তৱিক দুৰ্দশা আৰু অবোধগম্য সামাজিক কূটনৈতিক শক্তি আৱৰি ধৰে। এনে কাহিনীৰ জৰিয়তে সামাজিক বিচ্ছিন্নতা, অস্তিত্ব সম্পৰ্কীয় উদ্বেগ, দুখ আৰু অযৌক্তিকতাৰ দৰে বিষয় বিশ্লেষণ কৰা হৈছে। তেওঁৰ শ্ৰেষ্ঠ কৰ্মসমূহ হৈছে দ্য মেটাফৰ্চিছ, দ্য ট্ৰায়েল আৰু দ্য কেষ্টল। তেওঁৰ লেখাত পোৱাৰ দৰে অৱস্থা বুজাবলৈ কাফকেছ শব্দৰ ইংৰাজী ভাষাত অন্তৰ্ভুক্ত কৰা হৈছে।

1979 চনৰ আজিৰ দিনটোতেই সাহিত্যিক, শিক্ষাবিদ, প্ৰবন্ধকাৰ, অধ্যাপক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ মৃত্যু হয়। তেওঁ অসমীয়া সাহিত্য সংস্কৃতিলৈ বিভিন্ন লিখনিৰ যোগেদি বৰঙণি আগবঢ়াই থৈ গৈছে। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তথা বৈষ্ণৱ ধৰ্মৰ বহুল প্ৰচাৰ কৰিছিল। তেওঁ বৃন্দাবনত শ্ৰীমন্ত শংকৰদেৱ সেৱা সংঘৰ মন্দিৰৰ যাত্ৰীনিবাস স্থাপনত আগভাগ লৈছিল। তেওঁ উত্তৰ গুৱাহাটীত আনন্দ সমিতি স্থাপন কৰিছিল। এই সমিতিৰ উল্লেখযোগ্য কাম আছিল এখন আলোচনা চক্ৰ আৰু আনন্দৰাম পুথিভঁৰাল স্থাপনৰ যোগেদি অসমীয়া ভাষা সাহিত্যৰ উন্নতি সাধন কৰা। ১৯৯৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু এগৰাকী গান্ধীবাদী কিশিভাই পেটেলৰ মৃত্যু হয়। কাইৰা জিলা দুগ্ধ সমবায় উৎপাদক সংঘৰ প্ৰতিষ্ঠাপক হিচাপে ত্ৰিভুৱন দাই কিশিভাই পেটেলক জনা যায়। পৰৱৰ্তী সময়ত তেওঁ ভাৰতৰ গুজৰাটৰ আনন্দ জিলাৰ আমূল দুগ্ধ সমবায় আন্দোলন গুৰি ধৰিছিল। 2021 চনৰ আজিৰ দিনটোতেই সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অসমীয়া সাহিত্যিক 1988 চনত পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰা ডক্টৰ লক্ষ্মীনন্দন বৰাৰ কোভিড-19ত আক্ৰান্ত হৈ পৰলোকটি হাপি ঘটে। শ্ৰোতাসকল, ইমানতে আজিৰ দিনটো অনুষ্ঠানটিৰ অন্ত পৰিল। ঘণ্টেক পাছতে গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি আমাৰ কেন্দ্ৰ ৰিলে কৰি শুনাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কিছু সময় পূৰ্বে তেওঁৰ দিল্লী ভ্ৰমণ সামৰি অসমলৈ ঘূৰি আহিছে। তেওঁৰ এই ভ্ৰমণে অহা 5 বছৰত দ্বৈত ইঞ্জিন চৰকাৰে ৰাজ্যৰ উন্নয়নৰ যাত্ৰাক অধিক গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ সৈতে হোৱা সাক্ষাৎকালত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দ্ৰুত বিকশিত ৰাজ্য হিচাপে অসমৰ সাফল্য তথা ভৱিষ্যৎ

0: পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন কাইলৈ মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। উমৈহতে দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইৰ জিলা বিজেপিৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত হয়। অসমৰ মুগা শিল্পৰ উত্তৰণৰ বাবে বাৰ্ষিক মুগা উৎসৱ আৰু ঢকুৱাখানা তথা লখিমপুৰত ৰেচম পৰ্যটন উদ্যান স্থাপন কৰা হ'ব বুলি বস্ত্ৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰকাশ কৰিছে। আজি বিশ্ব চাইকেল দিৱস। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই এই দিৱস উপলক্ষে দেশৰ যুৱ প্ৰজন্মক চাইকেল চলাবলৈ আৰু সুস্থ সবল তথা সেউজ ৰাষ্ট্ৰ গঢ়ি তোলাত অগ্ৰণী ভূমিকা পালন কৰিবলৈ আহ্বান জনায়। তামোলপুৰ জিলাৰ কুমাৰপাৰাত আজি প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত এটা সামূহিক পুখুৰী প্ৰকল্পৰ নিৰ্মাণ কাৰ্য উদ্বোধন কৰা হয়। ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি পৰহিলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আৰু ওদালগুৰি জিলাৰ কৃষি বিভাগৰ উদ্যোগত আজি জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত এগ্ৰী মেপাৰ অৰ্থাৎ কৃষিভূমিৰ মানচিত্ৰ আৰু তথ্য সংগ্ৰহ প্ৰযুক্তিৰ সন্দৰ্ভত বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এতিয়া মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 9:25।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ এখনি না তেজপিয়া, ৰচনা খগেন্দ্ৰজিৎ নাথৰ।

আকাশবাণী তেজপুৰ আজিৰ নাট্যানুষ্ঠানৰ নিবেদন তেজ বিয়া নাটকখনি ৰচনা খগেন্দ্ৰজিৎ নাথৰ। এয়া শুনক আজিৰ নাটক তেজ বিয়া।

0: মই ভৰি দুখন মোৰ ভৰি দুখন ভূমিলৈ দেচোন ভূমিভাগ পালো যেতিয়া কৃষ্ণ উখৰাম উখৰাম
1: আগে তোৰ এনেকুৱা অৱস্থা নাছিল নহয় নামঘৰীয়া বিষয় বাপডাল লোৱাৰ পাছৰে পৰাহে তই বেমাৰ চপাই ললি

0: Hej, bor Padde. Noarim. Mok zurko ya kunu kwabi.
1: Roba, oko man he. Roba sun.
0: Boti abo pora holeu. Baru palu hetan kizani. Nai, boti abo hunu aru.
1: Tumi tap mari hui thoka sun. Sondo ako bezo guilo goise. এবাৰ হনু বেমাৰৰ শিপা উভালি যোৱাকে ষ্টং দেৱাই দিব, লগতে ভালকৈ যাইব জনা মানুহ এটাকো পঠিয়াই দিব। মই বিহলঙনি আনিয়ে থৈছো, তুমি তুমি শুই থকাচোন, মনে মনে শুই থকা।
0: মাতো মাতো, মই এইকেইদিন কি খাই আছো হয়নে
1: দেৱাই? অইন তুমি আকৌ খাবলৈ দিলেও নোখোৱা যেন।
0: খাবলৈ মন গলেহে খাবি। হে মাথো, কিমান গল হয়নে? মাটি ৰুৱতী মাটি কিমান বেচিলি?
1: বেচা নাই নহয়, বন্ধ কথে দিছো। তুমি ভাল হলে আকৌ মোকলাই ল'ম নহয়, তুমি কিয় চিন্তা কৰিছা?
0: যদি ভাল নহয়,
1: কিনো অমংগলীয়া কথাবোৰ কোৱাহে। ভনা দিনা তুমি ৰক্তপান কৰিবলৈ দুশাসনক খেদি ফুৰোতেনে তোমাৰ ভৰি এটা নামঘৰৰ খটলাত লাগিছিল বুলি গণকে কোৱাত সেই ভনাখন পাতিছিলো। বুঢ়া ডাঙৰীয়াই চাগৈ দোষ মৰিখন কৰিছে, ভাল কেলেই নুহুবা হয়নে?
0: হলো জানো মৰতি, খটলাত মোৰ ভৰি কাহানিও লগা নাছিল।
1: তুমি কলে হব নে কিবা, গণকে নেজানে নেকি?
0: শুন মৰতি, তই চাৰে তাৰে কথাত ভুল গৈ হুৰে হুৰে ধন সোপা নেভাঙিবি।
1: তুমি মনে মনে থকাচোন,
0: ৰুৱতী মাটি বন্ধকত দি লাওলোৱা নহবি। গাটো একেবাৰে লৰাবকে নোৱাৰো, ককালে ডিঙিয়ে বাহুৱে খালি দোল আৰু তাপিজ।
1: তুমি শুই থকা, শুই থকা।
0: মোৰ শৰীৰৰ ওজনতকৈ সেইবোৰৰ ওজনহে সৰহ। আজি ৰাতি পুৱাওঁ কি নপুৱাওঁতে আকৌ কলৈ গৈছিলি হয়নে?
1: বৰপুখুৰী পাৰ আই
0: থানলৈ। এইবেলি আকৌ আই থানো পালিগৈ নহয়।
1: নগৈ উপায় আছেনে? নিজে জগৰ

0: লগাই থৈ আহিছা?
1: অ' হয়, সেই পিনে মই সেই এদিন মাত্ৰ সেই সেই গৰু বিচাৰিবলৈহে গৈছিলোঁ।
0: আৰু সেইদিনাই ক'ব নোৱাৰাকে আইৰ চাহ দেই গৈছিলা, হয়নে? তাৰ পূজাৰীয়ে আই জকাৰ সময়ত মোক সুধিছিল নহয়, আয়ে নিজেও কৈছিল।
1: তই গৈ তাত কি কৰিলি গৈ?
0: পূজা এভাগ আগবঢ়াই থৈ আহিলোঁ।
1: আৰু
0: আৰু ক'লা পঠা ছাগলী এটা।
1: সেয়ে বোলা আহিয়ে মোৰ কপালত ফুট দিলি, হয়নে?
0: মঙহ অকণো আনিছো, প্ৰসাদ হিচাপে খাবা আকৌ। মঙহ নোৱাৰিলেও জোল অকণকে খাবা দিয়া।
1: আৰু
0: আয়ে কৈছে নহয় তোমাৰ বেমাৰ ভাল হ'বই হ'ব। সৌৱা সৌৱা দিনকাই আহিছে, তোমাক জাৰি দিব।
1: বিহলঙনি সোপাৰে যাওঁতে যাওঁতে মোৰ গাৰ ছাল এৰাল।
0: তুমি মনে মনে থাকা, শুনিব,
1: মোৰ হানি পৰিব।
2: পেহী, অ' পেহী, এই চেহেৰা পাতি দেখোন ভাল হৈছে পেহী, খাবলৈ মন গ'লেই একদম ফিটিং হৈ যাব। পেহা, অ' পেহা, আই থানৰ মাহাত্তই বেলেগ পেহী।
0: জানো এথোন, বেজৰ দেৱায়ে কিন্তু কাম কৰা নাই চন্দ।
2: কিন্তু পেহী, লবণ বেজৰ দেৱাই খাই চহৰৰ ডাক্তৰেও ভাল পাইছে। এই চৰকাৰী হস্পিটেলৰ পৰা ঘূৰাই অনা বেমাৰী বেজৰ দেৱাইত উঠি বহিছেও।
0: মোৰ ভাগ্যই কিবা বেয়া অ' চন্দ, চাচোন ইমান দিন হ'ল এগৰা ভাত খোৱা নাই, পানী এটোপা খাবলৈকো মন নকৰে, মাজে মাজে খালি উগাৰ। উহ, এতিয়া পেটৰ গুৰ গুৰণি শুনিছ?
2: শুনিছো শুনিছো। এই পেহী, এই লবণ বেজক নহ'লে বা ৰেষ্ট দি ঘটাইক ধৰো পেহী। কিন্তু কথা হ'ল ঘটাইৰ ফিজ সৰহ, মানুহ আহেতো কিমানো সৰহ। অৱশ্যে ঘটাইৰ গুণো সৰহ আকৌ দেই পেহী, মই বেপাৰী মানুহটো বুজি পাওঁ দেচোন।
0: তেনেহ'লে চন্দ,
2: ঘটাইক ধৰাৰ আগতে পেহী ধন যোগাৰ কৰিব লাগিব দেই। ধনৰ জোৰ নাথাকিলে ঘটাইৰ গুৰিলে যোৱা মিছা। ঘটাই আকৌ বিৰা পোহে, বিৰা বিৰা দুটাক খুৱাব লাগে ঢেৰ। সৰহকে খাবলৈ নাপালে সিহঁতে বেজক চৰিয়াই ভুকুৱাই নগুৰনাগতি কৰে,
0: হয়নে?
2: বেজৰ গুৰিলে অহা মানুহৰ কাৰ কি বেমাৰ হৈছে, কাৰ কি জগৰ হৈছে, বেজে মন্ত্ৰ মৰাৰ লগে লগে বিৰা দুটাই বেজক কাণে কাণে কৈ দিয়ে।
0: ধনৰ যোগাৰ কৰি ময়ো চন্দ, তই খালি মোক তালৈ লৈ বলচোন, পেহাৰৰ কষ্ট চাই চাই মই আৰু ধৈৰ্য ধৰিব নোৱাৰা হৈছো অ চন্দ।
2: বেপাৰী মানুহ সময় নাই তত্ৰাছ। পেহী, মই বাৰু বেজৰ পৰা দেৰটা লৈ তোক লৈ যাম দে, চাহ পানী অকণ খাব পৰা হ'লে।
0: হ'ব দে হ'ব দে,
2: অকলশৰীয়া মানুহৰ বৰ বিপদ অ' পেহী, তাতে যদি আকৌ বেপাৰী হয় এ পাৰ যদিন।
0: মই পানী বহাওঁগৈ ৰ, তই অকণমান পেহাৰৰ ওচৰতে থাকচোন।
2: আছোঁ আছোঁ আছোঁ আছোঁ। পেহা, বতিয়াই দে চোন, বতিয়াই দে।
1: নোলাই নোলাই অ চন্দ, অ চন্দ, আৰু চেষ্টা নকৰিবি বুইছ, মোৰ যাবৰ হ'ল।
2: কি কলি পেহা, তই যাবি? অ পেহা, মোক মই যাবলৈ দিম, এই চন্দ থাকোঁতে তই যাব নোৱাৰ পেহা। এই যে হনুমন্তই লক্ষ্মণক জীয়াবলে গন্ধমাৰ্দন পৰ্বত দাঙি অনা দি ময়ো ঘটাই বেজক চাইকেলৰ কেৰিয়াৰত উঠাই লৈ লৈ আহিম অ বেপাৰী মানুহটো।

0: তই কান্দিছ কেলেই নবৌ, আমি আছো নহয়। ককাইদেউ এতিয়াও জীয়াই আছে নবৌ, তোৰ কান্দিবৰ হোৱা নাই।
1: কিন্তু মাত ভুল নকৰে কেলৈ হা, চকু নেমেলেচোন, গা দেখোন হাৰ্ষিকতিয়ে নাই।
0: ককাইদেউ খুব উইক নবৌ, খাব পৰা হ'লে ঠিক হৈ যাব।
1: তিনিদিন হ'ল গতাই বেজক আনিম বুলি চন্দ্ৰৰো খা খবৰে নাই, এতিয়া কি যে হ'ব।
2: খবৰ আছে নবৌ, চন্দ্ৰই কথা দি কথা নেপেলায়,
3: হেজাৰ হ'লেও বেপাৰী মানুহটো।
2: বেচকাই বেচকাই আহক আহক, মই বুজিছে বেচকাই, বেহাক কৈ গৈছিলোঁ বোলো গন্ধমাৰ্দন হনুমন্তই দাঙি অনা দি ময়ো আপোনাক চাইকেলৰ কেৰিয়াৰত তুলি আনিমেই আনিম।
4: এই মই আকৌ সেই চালপিয়াখনত কাপোৰ এখন পাই থোৱা আছে বুলিহে ভাবিছিলোঁ। ভীম ভাও লোৱা মানুহটো এয়াহে অৱস্থা হ'লনে? অ চন্দ্ৰ, আই ইমান দিন কা দেৱা খাই আছে অ?
2: আমাৰ এই লবণু বেজৰ।
4: হা, কা বুলি ক'লি?
2: লবণু বেজ।
4: লবণু তাৰমানে অ লবণু, এই মোৰ ঘৰত হালোৱাহে আছিল, সিনো বেজ হ'ল কেতিয়া?
2: এ মানে গাঁৱৰ চবকে সিয়েই চিকিৎসা কৰে, পানীও যায় দিয়ে নহয়।
4: এ তহঁতে একো গমি পিটি নাচাওৱে হ'বলা আৰু। চন্দ্ৰ
2: কক,
4: বেমাৰী কাণৰ লতি আৰু নাক পাহি পৰিছে নেকি চাচোন?
2: নাই, ঠিকে আছে অ বেচকাই,
4: নাই
2: নাই নাই।
4: ৰক্ষা ৰক্ষা, অকল দেৱায়ে নুহুব অ চন্দ্ৰ।
2: হা,
4: ঘৰ নঙলা মুখতে মোৰ গাটো শিশি আছিল বুজিছ, কিবা এটা আছে বাৰীখনত।
2: আছে
4: আছে,
1: মই আপোনাৰ ভৰিত ধৰিছো অ বেচকাই, মানুহটোক ভাল কৰক অ।
4: হ'ব হ'ব হ'ব হ'ব, কেচ মই ল'লো যেতিয়া চিন্তা নাই, হ'ব অ অ হেয়া হেয়া লোৱা হ'ল।
0: কওক বেচকাই।
4: হাই, বাৰীৰ পৰা হাউত কৰে আগলতি কলাপাত এখন চেক কৰে কাটি আনাচোন, আৰু সেই গৃহস্থনীয়ে খাই তেলৰ চাকিয়ে গৈছি আৰু তামোল পাত, বুজিছা? এই ৰবাচোন ৰবা ৰবা, লগতে অৰিহণা অৰিহণা যোগাৰ কৰা।
1: হ'ব হ'ব বেচকাই হ'ব,
4: মই আকৌ সেই নিশাই ঘৰ পাবগৈ লাগে, কাইলৈ আকৌ ঢেৰক দেৱাই দিব লগা আছে, সেইবোৰ সেই লিখাই ঠিক ঠাক কৰিব লাগিব নহয়, কাম জানো তাক, ডাক্তৰনী এজনো আহিব তাবিজ নিবলৈ।
2: কি হ'ল কথাই কাই ৰৈ গ'লচোন?
4: আলহী আহিছে মা, আলহী আহিছে, মই কিমতে শুশ্ৰূষা কৰো। কি কি কি কি বাপ কি বাপ,
2: কি হ'ল?
4: বৰ সাংঘাতিক কথা ও, সাংঘাতিক কথা।
1: হেৰ চান্দ চন্দ
2: পেহী, কি সাংঘাতিক কথা অ বেচকাই।
4: পৰিছে পৰিছে,
2: কি পৰিছে?
4: পলত শ'ল মাছ, ক'ত খাইব ক'ত খাইব, ঘটাই লগত খেলা কয়।
2: বুজা নাই অ ঘটাই কাই, বেপাৰী মানুহটো।
4: হা, কি বাপ কি বাপ,
2: বুজাই কোৱা বুজাই কোৱা।
4: একান্ত চিত্তে মই ভৰিত ধৰিছো বাপ, আলহীক মই কিমতে শুশ্ৰূষা কৰোঁ, কি বাপ কি বাপ,
2: বুজাই কোৱাচোন বুজাই কোৱা। বেপাৰী মানুহটো
4: চন্দ্ৰ, বাৰী উত্তৰ পশ্চিম চুকত কিবা বোলে নে হেৰি মানে গছ গছ গছ গছ,
2: কৰ্ণ এচোপা আছে হ'ব পাই নে পেহী, হয়নে?
4: তোমালোক সেই ডেকা লোৱাবো এই কোঁ এখন লৈ যোৱাচোন,
2: যাচোন যা যাচোন যা,
4: গছজোপা পূব ফালে এবেগেটমান খান্দি চোৱাগে, কিবা ওলাব লাগে দেখোন, যোৱা যোৱা যোৱা, বেগাই যোৱা বেগাই যোৱা,
2: খালি চাবলৈহে কৈছে, একো নোলাবওতো পাৰে নহয়নে বেচকাই, ভয় নেখাবিচোন হৈ বেচকাই আছে নহয়।
1: জানো জানো এথোন কি হৈ গৈ,
4: কিমতে শুশ্ৰূষা কৰোঁ কিমতে শুশ্ৰূষা কৰোঁ।
2: কি পালি কি পালি কি পালি,
0: চিচাৰ সৰু বটল এটা নবৌ,
4: লৈ আহা লৈ আহা, বেছি

0: বলুস্তুলনকই বা
1: সাও সাও সাও সাও সাও
2: এটু এটু এটু এটু
1: কক তো খোলা শুন কক তো খোলা
3: খুল খুল
1: এ ভয় কইব নে লাগে
3: শুনো
1: হয় খোলা খোলা খোলা
2: ও লালকে খুল
1: মাটিত বাকি দিয়া মাটিত বাকি দিয়া
2: বাকি দে বাকি দে বাকি দে
4: জানো জানো করবো ঈশ্বর
1: নঙলা মুখতে মই গম পাইছিলো হে হে ডেকা লোহত ভালকৈ চোৱাচোন কি আছে
2: চাচোন চা হেৰৌ ঐ বগাই চাচোন কি আছে ভিতৰত
1: চোৱা চোৱা চোৱা চোৱা
5: বটলটোত এইবোৰ দেখোন নখ চুলি কিহৰ বাহাৰ শিপা সেন্দুৰ
4: বস্তুটো কেতিয়া ফুটিলেহি বা
2: নাকান্দিবিচোন
1: কিবা কিবা আলহীক মই কি মতে শুশ্ৰূষা কৰো বাপ কি মতে শুশ্ৰূষা কৰো কোনোবা এটা অমাৱস্যা তিথি ডাঙৰ বেজে কৰিছে কামটো কিন্তু সি নেজানে ঘটাই বাপেকে যে তাৰ মুখেদি হলোকা হলোকে তেজ উলিয়াই দিব পাৰোঁ
4: এতিয়া মোৰ মানুহটো ভাল হবনে
1: শক্তি খেল বাঢ়ি কৰিলো যেতিয়া ভাল নুহি পায়নে মই আজি নিশাই খাই দেৱাই এদি কৈ থম দেই কোনোবা এজন গৈ লৈ আহিব
4: হ'ব হ'ব
1: হেৰি মই এতিয়া যাব লাগে কাইলৈ ঢেৰ পেচেণ্ট অহা কথা চহৰৰ ডাক্তৰনী এজনো আহিব তাবিজ দিব লাগে যায়ো দিব লাগে চন্দ্ৰ
2: কক কক কক
4: মই জপান সজাওঁগৈ বেচকাই আপুনিনো আৰু সুদা মুখে যাবনে মই বৰ বেয়া পাম
1: নালাগে নালাগে হ'ব হ'ব হ'ব বেয়া পাব নালাগে খাই যাম বাৰু চন্দ্ৰ
2: কওক
1: আই চাইকেলৰ চকা পাম চেক কৰি ল
2: ঘটাই বিজে বিৰা পোহে দুটা দেখা নাই দেখা নাই মাজে মাজে আঙুলিৰে কিবা তিলিক বাৰীখন বান্ধি দিবলৈ খাটনি
4: ধৰ
2: বাৰীখন বান্ধি দিলে এই বাৰীত জম দুটো সোমাব নোৱাৰে
4: এডাল শক্তি খেল বাৰু ওলাল দ্বিতীয় এডালতো পুতিব পাৰে তেনেহলে আপুনি দয়া কৰি মোৰ বাইকখন বান্ধি জইনটোকে মাৰি দিয়ক আৰু বেজকাই
1: কামটো কোৱা বৰ টান
2: টান
1: খৰচো মোৰ শৰীৰটো বৰ কষ্ট হয়
4: নহয় নহয় বেজকাই মই যি খা খৰচ হয় মই দিম আপুনি বাইকখন মাথো বান্ধি দিয়ক
1: আৰু ইমানকে ধৰিছা যেতিয়া হ'ব বাৰু
2: দিব দিব
1: খৰচৰ কথা খাই চন্দ্ৰই ক'ব দে
2: হ'ব
4: হ'ব হ'ব
1: মই এতিয়া যাওঁ অমাৱস্যাৰ দিনা নিশা আহিম হাঁহৰ মাংসৰে ভাতো খাম আকৌ
4: শুব শুব বেজকাই মই মাংস খুৱাম

0: হেৰ বাদুলি
1: দাদাই,
0: এৰ ককাইৰৰ অৱস্থাৰ কিবা উন্নতি হৈছেনে?
1: নাই হোৱা দাদাই, আমিতো সি বাচিব বুলি আশাই কৰা নাই। এই চাৰিনিশা পৰ দি আছোঁ, বেচেৰি কান্দি কান্দি নবৰো খোৱা বোৱা নাই।
0: এৰা, গাঁওখনৰ ভাল খুটি এটাই যাৰ ইতিহাস। বাৰু যা, ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, কৃষ্ণ কৃষ্ণ কৃষ্ণ।

হেৰ বাদুলি, খেদ খেদ, ককা এৰক নিবলৈ আহিছে হয়নে? খেদ, মোৰনো কি কপালৈ।

0: ইমান বুক কষ্ট, অতখিনি ধন,
1: দুহালিচা মাটি এনে এনে গল।
2: মই আহিছো। বেপাৰী মানুহটো একে জেগাত থাকিলে চলিব ক'ত?
0: চেচমেছ মানুহটোক মই হেৰুৱাম অ চন্দ। ঘটাই বেজে বাৰী বান্ধি দি কৈছিল নহয়, বাৰীত আৰু একো সোমাব নোৱাৰে, জমৰো পৰিৱেশ বন্ধ। কটা হা কটা, আজি দিনত বাৰীত জোৰ সাপ এযোৰ ওলাইছিল, এতিয়া এতিয়া সেয়া শুনিছ?
2: শুনিছো। হেৰি, কিন্তু ঘটাই বেজে এবাৰ বান্ধি দিয়া বাৰী আৰু পেহা দেখোন ভাল হ'ব লাগিছিল।
0: তাকে অ
2: বাদুলি, অ বাদুলি, এটা কাম কৰচোন, এই বগাইক লৈ তই তুফান যা ঘটাই বেজৰ ঘৰলৈ।
3: আচ্ছা,
2: বিতান্তখিনি কগৈ, ধেমালি পাইছে।
0: তাকে,
2: ইমান ধন দিলোঁ কি লাভ হ'ল? ময়ো গ'লোহেঁতেন, কিন্তু মই গ'লে বেজৰ লগত এখন যুদ্ধ হ'ব। তহঁত যা, তহঁত যা, বেগতে যা, বেগতে যা।
3: ঠিক আছে, ঠিক আছে।

0: বেজগাই বেজগায়ও আপুনি ভালকে কওক ডাইনী কোন, নহলে বা আমি কেনেকৈ জানিম?
1: অঁ চোৱা হওক চোৱা হওক, মই সেই ঘৰখন আৰু নাম ক'ব নোৱাৰো দেই, বিৱৰণহে দিব পাৰিম।
0: বিৱৰণকে দিয়ক।
1: তেনেহ'লে শুনা, ডাইনীজনী চকু এটা কণা হ'ব লাগিব, এটা ঠেং লেঙেৰা, ঘৰখনৰ তিনিটা মানুহ, মানুহকেইটা গা বনো ক'লা আৰু তেহেঁতৰ ঘৰত পোহা ছাগলী কুকুৰ আৰু মেকুৰীও বন ক'লা। অকল ছোৱালীজনীয়ে নহয় দেই, গোটেই ঘৰখনেই, গাঁৱৰ মানুহ আৰু মৰিব।
0: হ'ব হ'ব বেজগাই, আমি ডাইনীৰ ঘৰ উলিয়ালোঁ। বগাই বল বেগেতে, শুন ভৱানন্দ হত বুঝিছ, বল।

0: ৰতন ককাইদেউ, ৰতন ককাইদেউ,
1: কি হল মাধৱ? এই ইমান ফোপাইছ কিয়? হয়নে
0: মই লৰি আহিছো ককাইদেউ, সৰফৰ থাকিব নোৱাৰো, বাহিৰ ফুৰিবলৈ যোৱাৰ চলেৰে আহিছো। শুনা, গাঁৱত ডাইনী ওলাইছে।
1: ডাইনী?
0: অঁ, ঘটাইবে যে মঙল চাই কোৱাত মাতো নবৌৰ পৰামৰ্শ মতে বাদুলি বগাই ঢোলুং আৰু দুটা মানে আমাৰ ঘৰত পিতাইৰ লগত আলোচনা কৰি ডাইনী বুলি সন্দেহ হোৱা ভৱানন্দহঁতক ঘৰৰ ভিতৰতে পুৰি মৰাৰ সিদ্ধান্ত কৰিছে। তহঁতক কথাটো জনালো, মই যাওঁ, ধৰা পৰিলে বুকু কাটিব।
2: ৰতন,
1: প্ৰতিৰোধ কৰিব লাগিব। এটা কাম কৰ, হওক তহঁত তিনিওটা বেগাই গৈ সেই তুনিৰাম গদাধৰহঁতক মাতি আনি মাধৱহঁতৰ পদূলিত থাকিবি, হে, চাবি যাতে এই বাদুলিহঁত ঘৰৰ পৰা ওলাই আহিব নোৱাৰে দেই, হে। এই মোৰে সৈতে বকুল বল, ধনঞ্জয়হঁতক মাতি আনি ভৱানন্দ কাইৰ ঘৰৰ পদূলিত থাকিম, বুজিছ? চাবি যাতে সংঘৰ্ষ নহয়, এই দেৰি নকৰিবি, হওক বল বল।
3: বাদুলি বগাই, তোহঁত য'তে আছে ত'তে থাক, ওলাই নাহিবি, পুলিচ চি আৰ পিয়ে গাঁওখন ঘেৰি থৈছে।
4: ৰাম

0: ডাইনীয়ে মোৰ মানুহটোক মাৰিলে, খবৰটা কোনো নুসুমাবি, একেবাৰে ঘপিয়াই দিম, কাটি দুচেও কৰিম। মানুহটোক মৰিবলৈ এৰি দি ডাইনীক বচাবলৈ যায়, মই তোৰ কাকো সুধাই নেৰো।
1: সুধাই নেৰ, তই আমাক কাটিবি।

0: মনে মনে মনে মনে হেরো কতাই
1: জেঠু,
0: তুমি দিয়া বিবরণ মতে বাদুলিহঁতে খেদি খেদি ভবানন্দহঁতক মারি পেলালেহেঁতেন।
1: মইতো খাই ভবানন্দহঁতৰ নাম ডাইৰেক্ট কৈ দিয়া নাই নহয়। চন্দ্ৰই বিবৰণ দিবলৈ কৈছিল, কোনেহে মই বিবৰণ দিছিলোঁ।
0: চন্দ্ৰৰ কথা তুমি শুনিছিলা কেলে?
1: মানে হেৰি, সি মোক ধন দিছিল। মই তুলিকাই আজি মানে ৰাইজৰ আগত আঁঠুলৈ শপত খাইছোঁ, এইবোৰ ফাং ফুং কাম আৰু নকওঁ। ৰাইজে এইবাৰলৈ যেন মোক আৰু ক্ষমা কৰে। ভৱানন্দ, তোমাৰো চৰণত লৈছোঁ। মোক ঘপিয়াই দিয়া, ঘপিয়াই দিয়া, ঘপিয়াই দিয়া।
2: ৰ'বাচোন, ৰ'বা ৰ'বা ৰ'বা, চন্দ্ৰৰ কোনো সুংসূত্ৰকে পাবলৈ নাই। ওচৰৰ দোলনে কোৱা মতে চন্দ্ৰ যিদৰে এদিনেই গাঁৱত উপস্থিত হৈছিলহি, সেইদৰে পৰহি নিশা প্ৰস্থান কৰিলে। চন্দ্ৰ নাথাকিলেও চন্দ্ৰই এই ভৱানন্দহঁতক ডাইনী বুলি প্ৰচাৰ কৰিবলৈ যাৰ লগত মন্ত্ৰণা কৰিছিল সেইজন ব্যক্তি ঘটাই কাহে সভাত আছে বোলো। ঘটাই
0: ঘটাই
1: আছো। চন্দ্ৰই কেইবা ঘৰৰ পৰা ধান ধাই দি মাটি বন্ধকীত লৈছিল। সেই কণ লোৱাও দুবিঘা মাটি। সি আকৌ ধন ধাই লৈ ভৱানন্দৰ পৰা মাটি দিম বুলি, এইবাৰ ভৱানন্দই তাক দিলে বোলে মাটি দে নহ'লে সুদে মোলে ধন ঘূৰাই দে বুলি তাগিদা দিয়াত সি বোলে ভৱানন্দহঁত জীয়াই থাকিলেহে ধন মাটি দিব লাগিব, সেই তাতকৈ মাৰি পেলালেই ভাল, লেঠাক চেচ সেই বুলিহে আৰু।
0: সি নিজে কিন্তু নকৰিলো মাৰিলো
1: জেঠু, ইমান ডাঙৰ কৰিলি যে তাৰ নাই নহয়। সেয়েহে সি মোক সেই দায়িত্ব দি ক'লে বোলে সেই কণ লোৱা ভায়েক ভতিজাহঁত বৰ উগ্ৰ, এই সেহেঁতৰ আগত আপুনি আকাৰে ইংগিতে ভৱানন্দ কানি আৰু সেই লেঙেৰী ছোৱালীজনীৰ লগতে সিহঁতৰ গোটেই ঘৰখনকে ডাইনী বুলি কৈ দিব লাগে। ময়ো সেই হোলা ভাই মোলা আগপিছ নুগুনি কৈ দিলোঁ, সিহঁত ডাইনী এই বুলি কৈ দিলোঁ আৰু।
0: মানে ভৱানন্দহঁতক ডাইনী বনাইহে পেলোৱা হ'ল ঘটাই, প্ৰকৃততে নহয়।
1: নহয়নো কি আকৌ,
0: তাৰ অৰ্থ ডাইনী বুলি বেলেগ একো বস্তুৱেই নাই।
1: নাই আকৌ নাই।
2: ৰাইজে শুনিলেই নহয়, এই চন্দ্ৰহঁতৰ লেখীয়া কিছুমান স্বাৰ্থপৰ ধূৰ্ত মানুহে আমাক কেনেকৈ বিভ্ৰান্ত কৰি আছে। এইটো কম ডাঙৰ অপৰাধ নে? কাৰোবাৰ স্বাৰ্থত আমি কিমান জঘন্য কাম কৰিবলৈ আগবাঢ়ো দেখিলে? সদায় ঘৰৰ পৰা ওলাই দেখা পোৱা মানুহকো আমি ডাইনী জখিনী বুলি হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ। অথচ সেইবিলাক যে মিছা, সেই কথা এই লৱণকায় আৰু ঘটাইকায়ে নিজে স্বীকাৰ কৰিছে, কৰিছেনে নাই?
1: হে
2: কৰিলেতো। এতিয়া আমি আশা কৰোঁ সকলোৱে বুজি পালে যে ডাইনী বুলি কোনো বস্তু নাই। হে জৰা ফুকা এইবিলাক সব অন্ধবিশ্বাস মাত্ৰ। হে হয় নহয় ৰাইজ, বুজি পালে নহয়? এৰা অঁ।

0: শ্ৰোতা ইমান পৰে তৰুণ শইকীয়া ৰচিত নাট ডাইনী শুনিলে। নাটখনিৰ বিভিন্ন চৰিত্ৰত ৰূপায়িত কৰিলে অচ্যুত শৰ্মা, অনামিকা বৰদলৈ বৰুৱা, পুতুল বৰুৱা, ভূপেন শৰ্মা, নীতুমণি কলিতা, ইমতিয়াজ হুছেইন, সনীন ডেকা, বাবুল বৰঠাকুৰ আৰু জান তালুকদাৰ। নাটখনি আকাশবাণী উত্তৰ পূবৰ বাবে বিশেষ কাৰ্যসূচীৰ অধীনত প্ৰযোজিত। নাটখনিৰ সম্পাদনা আৰু বাণীবন্ধন চিত্ৰামণি বড়োৰ, প্ৰযোজনা পল্লৱী কলিতাৰ।
1: শ্ৰোতাসকলে নাটখনি উপভোগ কৰিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাব লৈছোঁ জগজিৎ সিঙৰ কণ্ঠৰ এটি গজল।

0: শ্ৰোতাসকলে জুবিন গাৰ্গৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছো দম্পতী অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ।
1: আকাশবাণী তেজপুৰ এতিয়া আৰম্ভ কৰিবলৈ লৈছো আমাৰ দম্পতী অনুষ্ঠানটি।

0: আজিৰ দম্পতি হৈছে বিশিষ্ট অভিনেতা সাংস্কৃতিক কৰ্মী ৰাজীৱ শৰ্মা আৰু তেওঁৰ সহধৰ্মিনী নৃত্যশিল্পী অভিনেত্ৰী মৌচুমী দেৱী শৰ্মা। আপোনালোক দুয়োকে আমাৰ এই দম্পতি অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ।
1: ধন্যবাদ।
0: তে আপোনালোকৰ এই সাংস্কৃতিক যাত্ৰা কেনেকৈ আৰম্ভ হ'ল? প্ৰথমে মই ৰাজীৱ শৰ্মাৰ পৰা আৰম্ভ কৰিছোঁ।
2: আচলতে ক'বলৈ গ'লে, যাত্ৰা বুলি ক'লে আমি যেতিয়া মই সৰু আছিলোঁ দেই, একে সৰুৰ পৰাই কওঁ কথাখিনি, মই আপোনাৰ কমান সেইখিনিমানো হ'ব, আমি তেতিয়া ক শ্ৰেণী এনেকুৱাহে আছিল আৰু, তেতিয়া ইংলিছ স্কুলৰ ইমান প্ৰভাৱ নাছিল। তো সেইখিনি সময়ত মানে আমাৰ ওচৰতে আমাৰ সেই জুলন যাত্ৰা হয়। জুলন যাত্ৰা হ'লে আমি তিনিদিনে আমি পাতোঁ ল'ৰাখিনি, সৰু সৰু ল'ৰাখিনি। তেতিয়া মানে কি হয়, যিদিনাখন পূৰ্ণিমা শেষ হয় সেইদিনাখন খিচিৰি বনাই আমি নাটক কৰোঁ সৰু সৰু ল'ৰাখিনি। তেতিয়াই মানে আমাৰ মনত, আৰু তেতিয়া মানে পুতলা থিয়েটাৰ খুব চলিছিল,
0: সেইবিলাক মাজতে কৈছোঁ কোন ঠাই আপোনাৰ মানে তেজপুৰ
2: নেপালীপুটিত আমাৰ মানে সেইখিনি মিক্স দেই। আমাৰ বেংগলী পৰিয়াল আছে, নেপালী পৰিয়াল আছে, অসমীয়া আমি আছোঁ দুই চাৰি ঘৰ।

0: মাৰোৱাৰী আছে এনেকুৱা আৰু, সেইকাৰণে আমাৰ গোটেইখিনি মিলি পেলাই আমি তেনেকুৱা ধৰণৰ মানে ফূৰ্তি কৰোঁ। সেই তেতিয়া মানে আমি কিছুমান নাটক কৰোঁ, এনেকুৱা সৰু সৰু সৰু ঘটনা আধা ঘণ্টা 45 মিনিটৰ এনেকুৱা কৰোঁ। এই মাহঁতে চায়, আমাৰ ঘৰৰ ওচৰৰ মানুহবিলাকেহে চবেই চায়, ৰাতি খিচিৰি খাওঁ আৰু গুচি যাওঁ। সেই তেনেকেই আৰম্ভণি হ'ল, হৈ পেলাই স্কুলৰ সময়তো কৰিলোঁ। তাৰপিছত বিশেষকৈ মোৰ নাটকৰ যাত্ৰা আৰম্ভ হ'ল হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ। মই আহি থাকোঁতে এদিন বানৰ সন্মুখত মৃদুল চুতীয়া নাট্যকাৰ পৰিচালক, তেতিয়া জংগম, জংগমত তেতিয়া মই থাকোঁ দেই, মই আছোঁ তেতিয়া সাংগঠনিক সম্পাদক। জংগমৰ নাটকত আমি কৰিবলৈতো মনত এটা আগ্ৰহ থাকেই, কিন্তু জংগমৰ লগত নাটক কৰিম ভাবিবই নোৱাৰোঁ, কল্পনাই কৰিব নোৱাৰোঁ। তেনেকুৱা সময়তে কি হ'ল, এদিন মানে সেই ৰাস্তাত আমি আহি থাকোঁতে আবেলি সময়ত মৃদুল্লা বাহিৰত ৰৈ আছে, মানে এটা কেৰেক্টাৰ পোৱা নাই। আহি থাকোঁতে দাদা ৰৈছে এনেকৈ ক'লোঁ বানৰ মুখত, কৈছে তোমালোক ক'ৰ পৰা আহিলা, কৈছে এনেকৈ আহিলোঁ এটা ঘৰলৈ যাওঁ, 6:30 মান হ'ব। তেতিয়া মৃদুল্লে কৈছে এটা কাম কৰিবা, তুমি নাটক কৰিবা নেকি, আত্মত খাই গ'লোঁ। নাটক কৰিবা মানে ভয়ো লাগিছে, ভালো লাগিছে, কিবা লাগিছে, কৈছে পাৰিম জানো, কৈছে হ'ব বাৰু আহা মই দেখাই দিম, এইবুলি মৃদুল্লাই লৈ গ'ল। গৈ পেলাই মৃদুল্লা সেই আৰম্ভণি মোৰ। তাৰপৰা আমি ৰিহাৰ্চেল কৰিলোঁ বাদল চৰকাৰৰ 3rd থিয়েটাৰ মিচিল, সেইখন আমি ASTC বাছ ষ্টেণ্ডত কৰিছিলোঁ, 3 দিন কৰিছিলোঁ। সেয়ে মোৰ আৰম্ভণি। আৰু মানে মৃদুল্লা অলকনাথ আছিলে, মৃদুল চুতীয়া, সঞ্জীৱ বৰুৱা, তাৰপিছত কামাল লচিত আহমেদ, গিৰিশ তালুকদাৰ, দীপক মহন্ত, আমি একে দীপক মহন্তৰ পৰিচালনা আছিলে দেই। সেই আৰম্ভণি মোৰ জংগমৰ পৰাই হ'ল, আৰু সেইটোৱেই মোৰ মানে এটা সঁচা কথা ক'ব গ'লে তেতিয়াৰ পৰা মনত সাহস এটা আহিল যে মই নাটক কৰিব পাৰিম।
1: আজিৰ মানে পৰ্যায়ত আপুনি অভিনয় কৰি আছে নহয় জানো, আমি বাকী কথাখিনি পাতিম বাৰু। মৌচুমী দেৱী শৰ্মা প্ৰথমতে নৃত্যশিল্পী আছিল নে অভিনেত্ৰী?
2: নৃত্যশিল্পী।
1: আপোনাৰ কি নৃত্যৰ?
2: মোৰ নৃত্য মানে কি, মোৰ নাচ মানে বিহু নাচ, প্ৰথম মই বিহুৱে নাচিছোঁ। তাৰপিছতে মই নাচিছিলোঁ হেমনগৰ, ৰাবাৰ বাগান যিখন হেমনগৰৰ মঞ্চত, হেমনগৰৰ মঞ্চত তেতিয়া মই তৃতীয় শ্ৰেণীত মই তেতিয়া হেমনগৰৰ মঞ্চত 3rd পজিশ্যন পাওঁ, আৰু তাত মোক এখন কিতাপ দিছিলে ডাইনী কিতাপখনৰ নামটো, সেয়ে মোৰ আৰম্ভণি। তেতিয়া পৰাই মই 1st, 2nd, 3rd গোটেই আৰু মধ্য তেজপুৰৰ পৰাই, তেতিয়া পৰা মই আজি পৰ্যন্ত মই বিহু নাচৰ লগত জড়িত হৈয়ে আছোঁ। তাৰপিছতে আকৌ মই আধুনিক নৃত্যও কৰিছিলোঁ, মোৰ যিখন আমাৰ শোণিতকুঁৱৰী নাটকত মই মোৰ চিত্ৰলেখা কেৰেক্টাৰটো আছিলে, চিত্ৰলেখাত মই নৃত্যৰে আৰু চিত্ৰলেখা, বিহু নাচটো মোৰ মেইন আৰু। আৰু তাৰ উপৰি মই সেই ৰাসত ৰাধা নাচোঁ, বা মই দশৱতাৰ দিওঁ, মোৰ মাও নৃত্যশিল্পী আছিলে, গতিকে মাৰ পৰা শিকি মই দশৱতাৰ দিওঁ, সেই তেনেকুৱা নৃত্য হিচাপে সেয়া আৰু মোৰ। তাৰপিছতহে মোৰ অভিনয় জগতখন।
1: কথাৰ সূত্ৰে গম পালোঁ যে আপোনাৰ ঘৰ নেপালী পত্নী নহয় জানো, আৰু আপোনাৰ মানে হেমনগৰ?
2: মোৰ ৰাবাৰ বাগান জ্যোতিনগৰ।
1: তাৰপিছত কেনেকে দুইজনৰ লগটো?
0: তাৰমানে কি হ'ল, মই যে ক'লো মই আছুৰ লগত জড়িত আছিলো, ছাত্ৰ সন্থাৰ লগত, তেজপুৰ আঞ্চলিকৰ মই তেতিয়া ছেক্ৰেটাৰী আছিলো দেই, 92 মানৰ ঘটনা, তেতিয়া ডিগ্ৰী পঢ়ি আছো ফাইনেল ইয়াৰ, তেতিয়া মই ছেক্ৰেটাৰী আছিলো আছুৰ, 92, 93, 94, 95লৈকে মই ছেক্ৰেটাৰী থাকিলো। তো সেই লক্ষ্যজ্যোতি হাজৰিকা, তেওঁ ঢুকাল মোৰ লগতে, একেলগে আমাৰ এক্সিডেণ্ট এটা হৈছিল গুৱাহাটী পাওঁতে, তেওঁ ঢুকাল আৰু দুজনমান ঢুকাইছে। তো সেইখিনি সময়ত যেতিয়া মই ছেক্ৰেটাৰী আছিলোঁ বা সাংগঠনিক সম্পাদক থকাৰ পৰাই আমি যেতিয়া অৰ্গেনাইজবিলাক কৰোঁ, আমাৰ বিশেষকৈ বিষ্ণু ৰাভা দিৱস, শিল্পী দিৱস, এইবিলাক যেতিয়া পাতোঁ, আমি ল'ৰা ছোৱালীবিলাক কালেক্ট কৰোঁ, আৰু আমাক সেইখিনি সময়ত গাৰ্জেনবিলাকেও যথেষ্ট আমাক মানে বিশ্বাস কৰিছিল, ল'ৰা মানে ছোৱালীখিনি দি দিছিল, আমাক একদম নিৰ্ভয়ে দিছিল। আমি ৰাতি 10:00, 12:00 বুলি কথা নাই, ঘৰতকে মাক দেউতাকক জগাই ছোৱালী চমজাই আনিছিল। তেনেকেই এওঁৰ লগত মোৰ চিনাকি। চিনাকি মানে কি হ'ল, আমি তেওঁক কুৰাজ গাবলৈ, তেওঁ কুৰাজ যেতিয়া, তেওঁ গানতো তেওঁ আছিলে, তেওঁ জ্যোতি ভাৰতীৰ
1: গীতো গাইছিল,
0: কুৰাজৰ কাৰণে ছোৱালী আমি এৰেঞ্জমেণ্ট কৰোঁ গোটাওঁ, তেনেকে তাই আহে, আহি পেলাই আমাক জোকাই বেয়া লাগে দেই, কিন্তু মই কিন্তু সঁচা কথা ক'লে মানে ছোৱালী তেতিয়া মই বিৰাট ভয় কৰোঁ, তাৰমানে আঁতৰি থাকোঁ, আৰু সেইকাৰণে চবে যিমানে জোকাই মই আঁতৰি ফুৰোঁ। সেই তেনেকে তেনেকে আমাৰ চিনাকি, কিবা এটা ঘনিষ্ঠতা হৈ গ'ল, সেয়ে আৰম্ভণি।
1: তাৰপিছতে মানে ঘৰত কথা বতৰা হ'ল নহয় জানো?
2: তাৰপিছতে মানে কি হ'ল, আমি পিছৰখিনি মানে কি হ'ল, সেই কুৰাজ গাওঁ, ৰাভা দিৱসত আকৌ মানে কি নাচো, বিহু নাচো, তাৰপিছতে আকৌ যেতিয়া নাটকলৈ আহিলোঁ, আমি নাটক কৰোঁ প্ৰায় মানে এওঁ মানে মোৰ প্ৰায় দেউতা হয় নাটকত দেই,
0: তেনেকুৱা
2: বান ৰজা, মই চিত্ৰলেখা, এনেকুৱা আৰু, নিমাতী কইনা কৰোঁতে মই নিমাতী কইনা, এওঁ মানে হেৰি, এনেকুৱা আৰু, তেনেকে তেনেকে সেই জোকোৱা জুকি আৰম্ভ হৈ হৈ সেয়া আৰু।
1: তাৰমানে একেলগে কৰোঁতে আপোনালোকে নায়ক নায়িকা হিচাপে কমেই কৰিছে আৰু নহয় জানো?
2: নায়ক নায়িকা হিচাপে, নায়ক নায়িকা নহয়গে, এনেকুৱা নিচিনা হয়, মই যদি কোনোবা এখন নাটকত কিবা হিৰোইন হলো, এওঁ পুলিচ ইন্সপেক্টৰ হল, সেনেকুৱা টাইপৰ তাৰমানে আৰু দেই।
1: তাৰমানে আমি প্ৰেম বিবাহ বুলি ক'ব পাৰো আপোনালোকৰ নহয় জানো?
2: প্ৰেম বিবাহ, প্ৰেম বিবাহ।
1: পিছত ঘৰত কিবা আপত্তি আছিল?
2: ঘৰত মানে কি, আচলতে তাৰমানে কি, সেইখিনি মানে বহুত পৰ্যায়, তাৰমানে

0: আমি যে এইখিনি পৰ্যায় পাইছোহি, বহুত মানে কি আৰু এই যে সংঘাত আৰু, কাৰণ কিহৰ কাৰণে কৈছো, প্ৰেম বিবাহটো এতিয়া যেনেকুৱা খোলাখুলি ভাৱে হৈছে নহয় জানো বাৰু,
1: তেতিয়াতো
0: মানে কিমান বছৰনো হৈছে এতিয়া প্ৰেম বিবাহটো ইমান বেছি খোলাখুলি হোৱা। তাৰ উপৰি মানে কথাটো হ'ল কি, এনেই আমাৰ এনেকুৱা ধৰণৰ আপত্তি কৰিবলগীয়া একো নাই, কাৰণ মানে কিবা কাষ্ট বুলিবলৈও আমাৰ একেই তাৰমানে দেই। কিন্তু বস্তুটো তাৰমানে কেনেকুৱা, এতিয়াৰ যিটো সময় এনেকুৱা ধৰক এই ঘৰত ক'ব লাগে কিবা লাগে, তেতিয়াতো অলপ ভয় ন,
2: সংৰক্ষণশীল মানে
3: কথাৰ মাজতে কৈছো দেই, তাৰমানে তেতিয়া এই যে বিহু নাচে এই বদনাম উলিয়ায়, তাৰমানে ল'ৰাৰ লগত বিহু মাৰিব যায় তেতিয়া মানে আজিকালি বিশ্বাস কৰিব মানে এই কৰ্মশালা দিয়ে মানে
1: বেলেগ দৃষ্টিৰে চায়,
3: হয় হয়, এতিয়া ল'ৰা মানে গাৰ্জিয়ানে ল'ৰা ছোৱালীক লৈ লৈ আহে, এই লৈ গৈ ধাই ধাই লৈ গৈ নমালে একদম বাইদেউ ভালকৈ চাই দিব দেই নচুৱাব সেয়া, কিন্তু ইহঁতে যেতিয়া নাচিছিল গ'ল এই এইজনী গ'ল আৰু এনেকুৱা ধৰণৰ মন্তব্য দিছিল,
1: এতিয়া বিহু নৃত্য কৰি বহুত লাখ লাখ টকা মানে উপাৰ্জন কৰিছে মানে, এতিয়াও কিন্তু আপত্তি নকৰে, আচলতে
3: এতিয়া নকৰে, এতিয়া উপজাচি লৈ যায়, কিন্তু তেতিয়া ইহঁতক হাঁহিছিল,
1: হয় হয়,
3: মই তেওঁক বহুত জোৰ দিওঁ দেই, এইবছৰ একো নাই এইবিলাক কথা নুশুনিবা, তুমি তোমাৰ কাম কৰি যোৱা,
0: অঁ সেইটোৱে মই বহুত ছাপৰ্ট পাইছো আজি পৰ্যন্ত বাৰু,
1: নাই সেইটোৱে আচলতে আমাৰ এইটো দম্পতীৰ উদ্দেশ্যটো সেইটো জানো, কেনেধৰণে আপোনালোকে আগবাঢ়ি গৈছে তাৰমানে এই জীৱন যুঁজত বিভিন্ন নিজৰ মানে কৰ্মক্ষেত্ৰত, আচলতে সেইখিনিয়ে আপোনাৰ প্ৰেৰণা বুলি ক'লে, আপুনি কৈছিলে মাৰ পৰা আপুনি নৃত্যৰ,
0: মোৰ মা মানে এইট মই যে কৈছো দশৱতাৰ, দশৱতাৰ মোৰ মায়ে শিকাইছে, আৰু মই যিটো নাচৰ মোৰ মানে প্ৰথম গুৰু বুলি ক'লে মোৰ মা, কিন্তু দেই মাৰ পৰাই মই শিকিছো, তাৰপিছতহে মই দলত গৈছো বা তেনেকুৱা নিচিনা কথা আৰু, আৰু তাৰপিছততো এওঁক লগ পোৱাৰ পিছত আৰু কথাই নাই আৰু।
1: আৰু আপোনাৰ প্ৰেৰণা বুলি ক'লে তেতিয়া
3: মোৰ প্ৰেৰণা
1: জংগমৰ যিটো,
3: হয় হয় মই কৈ আছো, প্ৰেৰণা মানে কি, সেইখিনি সময়ত আমি মানে ঘৰৰ মা দেউতা আমাৰো ল'ৰা ছোৱালীবোৰ আমাৰ বাইদেউ দাদা মিলাই আমাৰ আঠটা পৰিয়াল, গতিকে সেইখিনি সময়ত কোন কেনেকুৱা ইমান বেছি, আৰু আগৰ দিনত সিমান নাছিলতো আৰু যে কোনে কিমান ল'ৰা ছোৱালী কি কৰিছে, এতিয়াহে একেবাৰে প্ৰতিটো মুহূৰ্তত খবৰ, তেতিয়া নাছিল, আৰু মইতো মানে সামাজিক কামতে ব্যস্ত আছিলোঁ সৰুৰ পৰা, মানে মই ক্লাছ ছিক্সৰ পৰা মই আন্দোলনত যেতিয়া আমাৰ সেই স্বাধীনতা আন্দোলন মই তাত জড়িত, কিন্তু দেই মই ভূপেন ডেকা মৰিবৰ সময়ত সেইখিনি সময়তো মই পিকেটিং কৰি আছিলোঁ বাইদেউহঁতৰ লগত গৈ পেলাই,
1: হয় হয়
3: মনত আছে, মই তাৰমানে সৰুৰ পৰাই মই অলপ বাহিৰত বেছি ঘূৰি ফুৰা আছিলোঁ, তো সেই সূত্ৰে মানে কি হয় মই বাহিৰতে থাকিলোঁ, আৰু মা দেউতাহঁতে মানে কি প্ৰেৰণা বুলিবলৈ এই ল'ৰা দেখিছে আহিব কৰিব তেনেকুৱা ধৰণৰ আছিল, আৰু বাকীখিনিও আছিল তেনেকুৱা আছিল, আৰু তেওঁলোকেও ইমান আজৰি নাপাইছিল, মই বিশেষকৈ সঁচা কথা ক'ব গ'লে মোৰ নাটকত মই মৃদুল চুতীয়া আৰু দীপক মহন্ত এই দুজনৰ প্ৰেৰণাত মই কিন্তু মোক মৃদুল দাই যথেষ্ট সহায় কৰিছে আৰু দীপক মহন্তই মোক বহুত আত্মবিশ্বাস আনাইছে, আৰু বিশেষকৈ মই কওঁ মোৰ নাটক কৰিছিলোঁ যদিও মই বিশেষ ভাল চৰিত্ৰ এটা পাইছিলোঁ, বহুত মানে আগতে ঘপককৈ নাটক মানে ভাল চৰিত্ৰ নিদিয়ে মানে চাই ল'ৰাটো কিমান কৰিব পাৰে এনেকুৱা আছিল, কিন্তু দীপক মহন্তই অকলে চেলেঞ্জ কৰি হেনৰিক ইবছেনৰ ডলছ হাউচ সেইখন পুতলা ঘৰ বুলি অসমীয়া অনুবাদ সেইখন নাটক আমি কৰিছিলোঁ 92 চনত, সেইখন নাটকত কৃষ্ণা বাইদেউৰ লগত, কৃষ্ণা দাস অভিনেত্ৰী, সেই বাইদেউৰ লগত এগেইনষ্টত মোক হিৰো হিচাপে মোক, এতিয়াও মোৰ তাত ফটো আছে মই আপোনাক দেখুৱাম, তে মই তেতিয়া ডিগ্ৰী ল'ৰা, সেই বাইদেউৰ লগত মই হিৰো হিৰোইনৰ এটা তেনেকুৱা ধৰণৰ হেৰি কৰি পেলাই মই যথেষ্ট টান কেৰেক্টাৰ মই কৰিবলৈ মোক দীপক দাই সাহস দিয়ে, তেওঁক মই সেইকাৰণে কেতিয়াও পাহৰিব নোৱাৰোঁ, তাৰপিছত মৃদুল দাই মোক যথেষ্ট শিকাইছে, মই বিশ্বাস কৰক সেইখিনি সময়ত মানুহে সত্ৰীয়া মানে নৃত্যৰ কথা কৈছোঁ মই, তেতিয়া সিমান প্ৰচাৰ হোৱা নাছিল, কিন্তু আমি মৃদুল দা মই আৰু কেইজনমান আমাৰ আছিলে আমি মানে তেতিয়া বান থিয়েটাৰ ভাঙি পেলাই বনাই আছিলে, সেইখিনি সময়ত মৃদুল দাই নিজেও তেওঁতো জানেই তেওঁ কিমান নাটকৰ প্ৰতি ধাউতি তেওঁ, তেওঁ মানে তিলেশ্বৰ তামুলি বুলি এজন গুৰুৰ ওচৰত তেওঁক মাতি আনি আমি ৰাতিপুৱা ৰাতিপুৱা সদায় ক্লাছ কৰোঁ, নৃত্য শিকিছিলোঁ ছমাহ আমি সত্ৰীয়া নৃত্য শিকিছিলোঁ, সেই তেনেকেই তেওঁ মোক যথেষ্টখিনি সহায় কৰিছে আজি পৰ্যন্ত, আজি পৰ্যন্ত কিবা বস্তু নুবুজিলেও মই মৃদুল চুতীয়াৰ লগত কথা পাতোঁ, তেওঁ মোৰ গুৰু, দীপক মহন্ত মৰি গ'ল তথাপিও তেওঁক মই এতিয়াও স্মৰণ কৰোঁ, সেয়া
1: স্বামী স্ত্ৰী হিচাপে মানে একেটা ক্ষেত্ৰতে কাম কৰা
3: এই পৰ্যন্ত মই যথেষ্ট সহায় পাইছোঁ দেই, মই সঁচা কথা কৈছোঁ মানে
1: সুবিধা অসুবিধা
3: মাজতে মই এটা কথা কৈ দিওঁ, সেই যেনেকে কাগজ আৰু কলম,
1: সেইটো
3: কাগজ নহ'লে কলমৰ ভেলু নাই, কলমটো নহ'লে কাগজৰ ভেলু নাই, আমাৰ দুটা তেনেকুৱা তাৰমানে, আমাৰ এওঁ নহ'লে মোৰ নহ'ব, মই নহ'লে এওঁৰ নহ'ব, এনেকুৱা ধৰণৰ তাৰমানে।
1: এনেই আপোনাৰ পৰিয়াল হিচাপে
3: মোৰ ল'ৰা দুটা,
1: হয়
3: ডাঙৰটো এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে, সৰুটো 10th,
1: কেনে ধৰণৰ তেওঁলোকৰ লগত সময় মানে এইবিলাক ক্ষেত্ৰত ঘূৰি মানে ঘূৰি ফুৰা হয় আচলতে, নহয় জানো
0: তেওঁলোকে একে এনেকুৱা লাইনৰে
1: অভিনয় কৰে নেকি,
3: অভিনয় কৰে, এই ডাঙৰটো সৰুটো, সৰুটোতো সি চিনেমা টেলিফিল্ম কৰিছে,
0: কৰিছে
3: শ্বৰ্ট ছবি কৰি তেওঁ ইণ্টাৰনেশ্যনেলো
0: পাইছে, দুপমুকালি
3: বুলি এখন,
0: আৰু খেলৰটো আছে দুইজন,
3: খেলৰটো সি নেশ্যনেল খেলিছে, য়োগা কৰে, ৰিয়ন কৌশিক,
0: ৰিয়ন কৌশিক,
3: আৰু ডাঙৰটো হৈছে মৌৰাজ কৌশিক, সিও চিনেমা টিনেমা জড়িত বা নাটকো কৰে, বানৰো মেম্বাৰ,

0: বিচাৰক কৰিবলৈ গলো, বিচাৰক কৰিবলৈ গলে তেতিয়াহলে মানে কি এওঁ আৰু ল'ৰা দুটাক আমি একেলগে লৈ যাওঁ দেই, লৈ গৈ পেলাই আমি তাহাঁতক মানে আমি গাড়ীতে শুৱাই কৰি মানে স্কুল ক্ষতি নকৰাওঁ, 10% এটেণ্ডেঞ্চ তাৰমানে
1: তেনেকুৱা,
0: আৰু তেনেকুৱা হৈ পেলাই আৰু এবাৰ মানে এওঁ আৰু আমাৰ ল'ৰা দুটা গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত তিনিওজনে নাটক কৰিবলৈ গৈছে, তাৰপিছতে ৰাতিপুৱা গুৱাহাটীতে ইউনিফৰ্ম পিন্ধাই স্কুলত থৈ আমি ঘৰ
1: সোমাইছো,
0: আকৌ যেতিয়া গোলাঘাটত মই জাৰ্জ কৰিবলৈ গৈছো তেতিয়াও তাৰমানে কি ল'ৰা দুটাক তেনেকে লৈ গৈ আৰু তাতে ইউনিফৰ্ম কৰাই মানে কেতিয়াও সেইফালৰ পৰা মানে একো, সিহঁতেও তেনেকে এতিয়া ডাঙৰ ল'ৰা টাইকোৱাণ্ডো ব্লেক বেল্ট বা সৰু ল'ৰা আৰু য়োগা চেম্পিয়ন তেনেকুৱা সিহঁতো মানে হৈ গৈছে আৰু তেনেকে।
1: সেইখিনি সময়ত আমাৰ এনেকুৱা হৈছিলে তাই বিচাৰক কৰিব, তাইকটো নমাই দিওঁ সময়ত 6:30 বজাত নমাই দিওঁ, নমাই পেলাই গাড়ীত মই কচুৱা লৈ যাওঁ, টিফিনত বস্তু লৈ যাওঁ, ফ্লাক্সত গাখীৰ এই বনাই দিয়ে মই ৰেডি কৰি লৈ যাওঁ, সেইখিনি বস্তু আমি যোগাৰ ৰাখোঁ, যোগাৰ ৰাখি পেলাই সময়ে সময়ে খুৱাই থাকোঁ, প্ৰথমতে কচুৱা জ্বলাই গোটেই গাড়ীত যদি মহ থাকে খেদি লওঁ, খিৰিকী খুলি দিওঁ পূৰা, গ্লাছ নমাই দিওঁ, তাৰপিছত পূৰা গ্লাছ দি মাৰি দিওঁ, কম্বল চম্বল থাকে, বিহু সময়ত অলপ ঠাণ্ডা বতৰ থাকেতো, পাতলা ব্লেংকেট এখন বা কিবা এখন কাপোৰ লৈ যাওঁ, দুইটা খুৱাই থওঁ, সেই তেনেকৈ গোটেই ৰাতি আমি থাকি পেলাই এইটো শেষ হয়, তেনেকৈ আহি পেলাই পিছদিনাখন আকৌ স্কুলত থৈ আমি দুপৰীয়াহে অকণ পাৰিলে এঘণ্টামান শুওঁ, দিনততো কাম থাকে খোৱা নহয় আৰু, সেই তেনেকৈ আৰু সংগ্ৰাম কৰি আহিছোঁ আৰু।
2: মোৰ
1: ব্যৱসায় আছে, ব্যৱসায় প্ৰেছ এটা আছে, প্ৰেছৰ আৰু ফাৰ্ম ব্যৱসায় এটা আছে, মানে খেতি বাতি অকমান তেনেকুৱা আৰু,
2: নাটকটো এটা নিচা নহয় জানো,
1: নাটক নিচা, নাটক নোৱাৰো মানে, মই যদি এখন নাটক শেষ হোৱাৰ পিছত মাজত এমাহো যদি কিবা কাৰণত গেপ হৈ যায় কিবা পাগল পাগল লাগি থাকে, ক'ত যাওঁ কি কৰোঁ এনেকুৱা লাগি থাকে,
2: এনেকুৱা ক্ষেত্ৰত আচলতে ব্যৱসায়টো সুবিধাজনকো হয় কিছু ক্ষেত্ৰত মানে চাব গ'লে,
1: ব্যৱসায়ত ক্ষতিহে
2: হয়,
1: ক্ষতি হয় ক্ষতি আৰু মানে কি জানে আমি মানে মই আপোনাক কৈছো আৰু আমাৰ মানে মনবিলাক অকমান বহল টাইপৰ হয়তো, আচলতে আপুনি জানেই এই লাইনৰ মানুহখিনি মনবিলাক সদায় অলপ বহলেই হয় মানে নেৰ খুব কমেই হয়, সেইকাৰণে আমাৰ ব্যৱসায়ত যথেষ্ট ক্ষতি হয়,
2: আমি
0: চাৰিজনে মানে এনেকুৱা মই কথাটো কৈছো দেই, এতিয়া মানে কথাটো কি মোৰ যে এই নাচ বা এইবিলাকো আচলতে নিচায়ে, কাৰণ এনেই মানে মোৰ এখন পাৰ্লাৰ আছে, পাৰ্লাৰ আছিলে মোৰ মহাভৈৰৱ মন্দিৰৰ লগত, মই শিকাওঁ পাৰ্লাৰ, মই চাৰ্টিফিকেট দিওঁ তেনেকুৱা, এতিয়া মানে কি এই বহুতখিনি অকমান গ'লে অসুবিধা হয় কাৰণে কভিডৰ আগে আগে মই ঘৰত আনিলো মোৰ পাৰ্লাৰখন, তাৰ উপৰি ঘৰুৱা কামত আমাৰ মানে কোনো এনেকুৱা মানে কাম কৰা হেৰি নাই, আমি চাৰিজনৰ ভিতৰতে কৰোঁ দেই, এনেকুৱা নিচিনা কথা যে মোৰ এওঁ বা মোৰ ল'ৰা দুজনে এনেকুৱা নহয় যে মইহে দিব লাগিব বস্তু, মই যদি এতিয়া যেনিবা মই এই প্ৰগ্ৰেমটোলৈকে মই ওলাই আহিছোঁ, মোৰ এনেকুৱা চিন্তা নাথাকে যে মোৰ ল'ৰা দুজনে ভোকত থাকিব নেকি, সিহঁতে ইমান ধুনীয়াকৈ বনাই কৰি মোলৈ লাগে থৈ পেলাই সিহঁতে পঢ়া শুনাত বহিব বা নিজৰ কাম কৰিব এনেকুৱা টাইপৰ তাৰমানে, বা এওঁ হ'লেও এই একদম, আৰু সেইটো বস্তু এওঁ মানে এওঁ এনেকুৱা নহয় যে মইহে দিব লাগিব বস্তুটো, এতিয়া মই যদি মোৰ পাৰ্লাৰখন এতিয়া ঘৰতে মই যদি পাৰ্লাৰৰ কাম কৰি আছো পূজাৰ সময়ত অকণ মোৰ ভিৰো হয় দিয়কচোন, এনেকুৱা নহয় যে এওঁক মই দিব লাগিব এনেকুৱা নহয় তাৰমানে, আমাৰ চাৰিওজনেই মানে আমি একদম ভগৱানৰ কৃপাত বহুত আমাৰ বুজা পৰা, আমাৰ চাৰিওটা চাৰিওজন ব্যক্তিয়ে তাৰমানে এনেকুৱা নিচিনা কথা আৰু,
2: মানে আদৰ্শ দম্পতি বুলিয়ে মই কৈছো আচলতে,
0: মানে সেইটো
1: বাৰু আচলতে মই মানে এই ল'ৰাকেইজনক মানে এইকাৰণেই মই এইবিলাক বস্তু শিকাই দিছোঁ আমি দুটাই, যে কালি পৰহি আমি নাথাকিলে সিহঁতে কেনেকৈ কি কৰিব, এতিয়া আমি ঘূৰি ফুৰা মানুহ, আজি মই কিবা কাৰণত কিবা এটা চুক্তিবদ্ধ হৈ এমাহলৈ গুচি গ'লোঁ বা তাইও গুচি গ'ল, ল'ৰা দুটা আছে সিহঁতে খোৱা বোৱা কৰিব লাগিব কিবা কৰিব লাগিব, সেইবিলাক কথা কাৰণে অলপ শিক্ষাটো তেনেকৈ দিছোঁ,
2: আদৰ্শ বুলি এইকাৰণেই কৈছোঁ মানে ইমান সহনশীল শক্তি সকলোৱে নাথাকে, ভাত নহ'লে মানে ঐ মোৰ ভাত ভাত ক'ত,
0: আমাৰ কিন্তু ভগৱানৰ কিবা
2: মানে স্বামীও আছে মই জানো, গতিকে গতিকে তেতিয়াহ'লে এটা প্ৰশ্ন চাগৈ অপ্ৰাসংগিক হ'ব আপোনাৰ ক্ষেত্ৰত, মানে যিটো গৃহকণ্ডল দাম্পত্য কলহ সেইটো চাগৈ নাই নেকি,
0: আমাৰ মানে কি জানে মই সঁচা কথা এটা কৈছো মানে কি আপুনি ধৰক কেতিয়াবা বোলে নাই মনে মনেও চাওঁগেচোন ইহঁতৰ হেৰি তেনেকুৱা আৰু, আমাৰ মানে কি কিবা এনেকুৱা টাইপৰ মানে কিবা হাঁহি এনেকেই থাকো ভগৱানৰ কৃপাত আৰু দেই, তাৰমানে কি চাৰিওজনৰে এনেকুৱা নিচিনা নাইকে, তাৰমানে কি এনে সেই আৰু এই যে যিটো মানে কি খাবলৈ কিয় দিয়া নাই সেনেকুৱা নিচিনা হলেহে হ'ব হয়নে নহয় বাৰু, তেনেকুৱা
2: খোৱাৰ পৰাই কাজিয়া হৈ যাব পাৰে আচলতে হৈ যায়
0: তাকেতো,
1: আৰু মানে কি মই বিশেষকৈ কি কৰোঁ ঘৰত আমাৰ ল'ৰাকেইটাই কয় আমাৰ দেউতা ইমান ফকৰামি কৰি থাকে মানে সিহঁতৰ লগত আমাৰ পাৰ্টনাৰ বুলি কয় মোক,
0: আমাৰ বন্ধুৰ নিচিনা ল'ৰা দুটাও
1: কয় মোৰ পাৰ্টনাৰ, এই পাৰ্টনাৰে ফোন কৰিছে তাৰমানে মই ফোন কৰিলো পাৰ্টনাৰ বুলি কয়, তাৰমানে সিহঁতক যদি কিবা কথা

0: খং উঠে, মই এনেকুৱা ফকৰমি কৰিলোঁ সিহঁতে হাঁহিবলৈ বাধ্য, তাৰমানে হাঁহি লগে লগে খুব নিচাপ হৈ যায় তেনেকুৱা ধৰণৰ।
1: আৰু এনেই পাকঘৰত আপুনি বনায় নেকি?
2: খোৱাৰ টাইমটো বনোৱাৰ টাইমটো হৈ গৈছে, মইতো ৰেডি কৰি থমেই, তথাপি কেতিয়াবা মোৰ এনেকুৱা হৈ যাব যে নাই মানুহ আছে মই গৈ বনামগে, কিন্তু মই আহি দেখোহি এওঁ বা ল'ৰা দুটাই বনাইছে, মানে তেওঁলোকে ভোকত থাকিবলগীয়া হোৱা নাই, মানে মোলেও থৈহে দিছে, তেনেকুৱা নিচিনা কথা মানে। আৰু
1: তেতিয়াহ'লে মানে

0: মানে কিবা কাৰণত কেতিয়াবা ক'ব নোৱাৰোঁ। এতিয়া ধৰক আজি যেনিবা আপুনি ক'লে যে ইমান টাইমত আহিব লাগে দেই, গতিকে মই এওঁক মই সুধিলোঁ টাইম অঁ টাইম দিছে অঁ মই তেতিয়া ৰেডি হৈ আছোঁ তেনেকুৱা। আজি এটা অনুষ্ঠান আছিলে কিবা এটা বজাত পাবগৈ লাগে, আগতে আমি হাজিৰ তাৰমানে। এই নাটকৰ ক্ষেত্ৰতো আগতে ৰিহাৰ্চেলত মানে সেইটো কোনেও ক'ব নোৱাৰে যে দেৰিকৈ আহিছে
1: তেনেকুৱা নিচিনা কথা। মই নাটক আমাৰ যদি পাঁচ বজাত আখৰা দিয়ে মই 4:45 হাজিৰ হৈ যাওঁ, গৈ পেলাই চিট যিটো আমাৰ সজোৱা থাকে সেইবিলাক মানে থাকে চকী টকী লৈ বেঞ্চ চেঞ্চ সজাই চিট ৰেডি কৰি থৈ দিওঁ। এতিয়াও তাৰমানে এতিয়া মই বয়স হৈছে, মোতকৈ বহুত সৰু সৰু ল'ৰাৰ লগত আমি নাটক কৰোঁ এতিয়া, মোৰতো হ'ল এটা বয়স। সিহঁতে আচলতে আচলতে দাদা আপুনি কিয় কৰিছে, মই কৈছোঁ নাই এইটো মই কৰিমেই, তোমালোকে যদি কৰিব মন আছে তোমালোকে সোনকালে আহিবা, মই তেনেকুৱা ধৰণৰ তাৰমানে মই সেই বস্তুটো বুজি পাওঁ। মই কিন্তু কাকো নকওঁ যে কিয় এইখিনি কৰা নাই, মই নিজে নিজে কৰি যাওঁ।
2: আৰু আপোনাৰ অভিনয়ৰ মানে যিটো সমালোচনা বুলিয়ে কৈছোঁ, তেখেতে নিশ্চয় আপোনাৰ অভিনয় কৰাৰ পিছত কয় যে তোমাৰ এইটো হ'ব লাগিছিলে বা এনেকুৱা তেনেকুৱা ধৰণৰবিলাকো আলোচনা হয়।
0: অঁ এনেকুৱা আলোচনা হয় প্ৰতিটো ক্ষেত্ৰতে হয়, কিন্তু মানে কি আৰু যেনিবা এতিয়া ময়ে যেনিবা কিবা এটা কিবা নাচৰে কিবা এটা হ'ল তেওঁতো চাই থাকে পুৰা, তেওঁ কয় এইটো কিন্তু তোমাৰ এনেকুৱা হ'ব লাগিছিলে দেই, এনেকুৱা হ'লে ভাল লাগিব নেকি, সেইবিলাক আমাৰ আলোচনা হয়।
2: তেনেধৰণৰে মানে শুধৰা যায় আৰু
0: শুধৰা যায় কিন্তু।
2: অঁ অঁ আপুনি বহুকেইখন মানে টেলিফিল্মতো আপুনি অভিনয় কৰিছিলে?
0: অঁ মইতো এখনটো হনুমানৰ সাধুখনটো সেইখন কৰিছোঁ, তাৰপিছতে আকৌ এখন নিশি প্ৰভাত বুলি কৰিছোঁ, তাৰপিছতে আকৌ এখন চেতনা বাইদেউ সুজিত দা আছিলে বৰ্ষানী বিষয়েও বাৰু এংকৰিং কৰিছিলে, হেৰি ৰূপে ৰখে তেজপুৰ, আৰু আমি দুইজনে কৰিছোঁ হিৰো হিৰোইন। অ' এটা কথা আপুনি যে ক'লে নায়ক নায়িকা, আমি কৰিছোঁ নায়ক নায়িকা অনুৰণন বুলি এখন হিৰো হিৰোইন হৈছিলোঁ আৰু দুইজন আমি দেই।
1: চাতক অনুষ্ঠানটো ভৱানী ভূঞা
2: হয় হয়
1: তেখেতসকল প্ৰযোজনাত আছিলে, কৃষ্ণ ভূঞা ঢুকাল
0: তেখেতৰ
1: পৰিচালনা আছিলে,
2: কৃষ্ণ ভূঞা ভৱানী দৰে
1: ককায়েক আছিলে, ককায়েক আছিলে
0: সেয়া কৰিছিলোঁ।
2: এতিয়া আপুনি কম কৰে নেকি অলপ?
0: সেইটোৱে মই কম বাৰু এতিয়া, তাৰমানে কি হ'ল কথাটো, যেতিয়া মোৰ ল'ৰা দুজন আমাৰ বিয়াৰ পিছতো আমি কৰিলোঁ দেই, তাৰপিছত ল'ৰা দুজন হ'ল আৰু ইফালেতো আমিতো এইবিলাক আমাৰ নিচাহে নহয় জানো, আমিতো এইবিলাক এনেকুৱা নহয় যে এইটো কৰিলে পইচাটো পাই যে বিহু যে বিচাৰ কৰোঁ, এইটোতো নহয় যে এইটো মানে ভাল লাগে এখন সমাজ পোৱা যায় নহয় জানো বাৰু। গতিকে নাটকত কি হয় ধৰক এনেকুৱা নিচিনা কথা হয়, এওঁ নাটক কৰে, তাৰপিছত ধৰক মোৰ ল'ৰা দুটাও খেল নাটক এইবোৰ চবতে আছে আৰু দেই, গতিকে সিহঁতৰ লগতো মই যাব লাগে, এতিয়াহে অকণমান অকলে যাব পৰা হৈছে। নাটকত কি হয় সন্ধিয়া সময়ত ৰিহাৰ্চেল থাকে, এতিয়া ধৰকচোন এনেকুৱাটো নহয় যে মই নগ'লে নহ'ব, নাটকখনৰ ৰিহাৰ্চেল কৰিবই লাগিব, সেইটো কাৰণে মানে মই ভাবিলোঁ যে নাই নাটকততো সময়টো বহুত লাগে তাৰমানে, আৰু এওঁ যিহেতু কৰে সেইটো কাৰণে মানে মই ভাবিলোঁ কি নাই নাটকটো মই নকৰোঁ এতিয়া, কিন্তু মই নাচটো এৰিব নোৱাৰোঁ তাৰমানে। এওঁ মোক ক'লে তুমি যিকোনো এটা কৰিবই লাগিব, হয় নাটক নহ'লে নাচ, তো এওঁ ভালেই পায় কিন্তু মই সময় দিব নোৱাৰোঁ, টানি থাকে মোৰ মানে পাৰ্লাৰখনো আছে ন, তাৰপিছতে সেইটো কাৰণে আৰু নাচটো যিহেতু মই এৰিব নোৱাৰোঁ, নাটকত বহুত সময়ো লাগে, সেইটো কাৰণে আচলতে মই নাটকৰ পৰা অলপমান মানে হেৰি হৈছে আৰু মোৰ, কিন্তু
2: এটা
0: হেৰি হয় আৰু তেনেকুৱা, সেইটো কাৰণেহে মই আঁতৰিছোঁ আচলতে, যিহেতু যদি মই নাটকলৈ যাওঁ নহয় তেতিয়াহ'লে এওঁ আকৌ নাটক কৰিবলৈ অকণ দিগদাৰি হ'ব, কাৰণ ঘৰত কোনে চাব, নহ'লে ল'ৰাকেইটা তেতিয়া সৰু আছিলে, এনেকুৱা নিচিনা কথা আৰু।
2: অকণ বেলেগ এটা বিষয়লৈ আহিছোঁ, আচলতে এতিয়াতো ছ'চিয়েল মিডিয়াৰ যুগ, আচলতে ডিজিটেল এখন প্লেটফৰ্ম আছে, আপোনালোকে কিমান ব্যৱহাৰ কৰিছে প্লেটফৰ্মখন? আজিকালি ৰিলছ বনায় বহুতে, আপোনালোক দুইগৰাকী আচলতে অভিনেতা অভিনেত্ৰী, তেনেকুৱা কিন্তু বহুতকে মই দেখিছোঁ তাৰমানে কৰা, মানে আপোনালোকে এই কথাটোত ইমান
0: আমি খালি এইটো কৰোঁ যে যেনিবা কালি কিবা এটা প্ৰগ্ৰেম কৰিলোঁ, সেই প্ৰগ্ৰেমটো আজি দিলোঁ, এনেকুৱা নিচিনা কথা, এইটোত কিন্তু মই থাকোঁ দেই, এইটোত মই দিওঁ। এতিয়া কালি এওঁ কৰিলে বিচাৰক ভেকচনৰ বেচেৰিয়াত, সেইটো মই দিলোঁ পোষ্ট, বা মই বিচাৰক কৰিলোঁ নাচৰ সেইটো দিলোঁ, বা মোৰ ল'ৰা দুটা খেল বা কিবা কিবি এইবোৰৰ, এইটোত থাকোঁ কিন্তু মই অৱশ্যে দেই।
1: ৰীল বনোৱা হিচাপে
2: বহুতে নিজৰ প্ৰতিভা বিকাশো
0: কৰিছে।
2: আমাৰ সাংস্কৃতিক জগতখনৰ উন্নতিৰ বাবে কেনেকুৱা ধৰণৰ আপোনালোকে অৱদান যোগাব বিচাৰে, কি কৰাটো উচিত বুলি ভাবে?
1: প্ৰথম কথা হৈছে মানুহখিনি সাংস্কৃতিক লাইনৰ মানুহখিনিৰ কাৰণে মই এটা কথাই কওঁ, তেওঁলোকে কৰ্মটোৰ প্ৰতি গুৰুত্ব দিব লাগিব, তাৰমানে তেওঁ কি কৰিব কি নকৰিব সেইটো নিজৰ কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব দেই। আজিকালি বহুতে হাৱাতে আহি যায় দেই, মই পাইছোঁ সেইকাৰণে কৈছোঁ, বহুতে মানে আহি যায় ঢৌত আহি পেলাই কি কৰিব কি নকৰিব, নিজৰ কনচেপ্টটো ক্লিয়াৰ নহয়, নিজৰ কনচেপ্টটো ক্লিয়াৰ হ'লে তেওঁ কি কৰিব যাব কি কৰিছে সেই বস্তুটো ক্লিয়াৰ হৈ ল'লে বস্তুটো প্ৰকাশ পাব, ভাল হ'ব মই ভাবোঁ। আৰু চবকে মই এইটোৱে আহ্বান দিওঁ যে আহক কামখিনি কৰক, আৰু সাংস্কৃতিৰ লগত জড়িত থকা মানুহখিনি মনবিলাক চাফা হয় বুলি কয়, আৰু হয় মই প্ৰমাণ পাইছোঁ, আৰু কোনো ধৰণৰ আজিকালি সচৰাচৰ

0: সৰু ল'ৰাখিনিৰ কথা কৈছোঁ, আড্ডাবাজি। আজিকালি আপুনি চাব, যিখিনি সাংস্কৃতিৰ লগত জড়িত মানুহখিনি আড্ডাবাজিত নাথাকে, কিন্তু হয় কোনোবা গানৰ মানে গানৰ ক'ৰবাত মিউজিকৰ শিক্ষাত গৈছে, কোনোবা নাটকত জড়িত হৈ আছে, সেই তেনেকেই সময়টো পাৰ হৈছে। কিন্তু এই দোকানৰ আগত বহি আড্ডাবাজি যিটো আগৰ এটা কালচাৰ আছিল সেই বস্তুটো নোহোৱা হৈ গৈছে। গতিকে সাংস্কৃতিৰ লগত জড়িত হোৱাটো মই সকলোকে আহ্বান কৰোঁ, আহক, আহিব লাগে।
1: এতিয়া নাটকৰ কথা খুবেই পাতি আছে, অকণমান সংলাপ এটা যদি মই শুনি লওঁ, দুইগৰাকী একেলগেও যদি ক'ব পাৰে কথা নাই,
0: একেলগে মানে নহয়, মই এটা কাম কৰোঁ, তাৰমানে মোৰ নাটক মানে কি হৈছে, মই সেই আৰম্ভণি কৰাৰ পৰা মানে ডেৰ দুমাহৰ মূৰে মূৰে গেপে গেপত নাটক কৰি থকা হয়তো, মানে সংলাপবিলাক সিমান মনত নাই, তথাপি মই এখন নাটক মোৰ ভাল লগা
1: সদ্যহতে কৰা, এনেকুৱা
0: অলপতে কৰা এখন নাটক মই কৰিছিলোঁ, আমাৰ মই যে ক'লো মৃদুল চুতীয়া,
2: যোৱা বছৰ
0: ফেব্ৰুৱাৰীত আমি কৰিছিলোঁ হিলিবিলি, তিনিটা ষ্টেজত কৰিছিলোঁ, সেইটো মই নাম ভূমিকাত মই কৰিছিলোঁ, চেম বাখৰ চেম কেৰেক্টাৰটো মই কৰিছিলোঁ, সেইখন আপুনি গম পাই নহয় গোটেই কাহিনীটো, সেইখন কিন্তু মই মৃদুলাক কৈছোঁ এইখন লাগিলে কিবা টেলিফিল্ম হওক বা কিবা চিনেমা আকাৰে প্ৰকাশ কৰিব, মানে কি হৈছে যিটো চিটুৱেশ্যন, আমাৰ আজি অসমীয়া মানুহৰ আমাৰ মাটি নাই, হয়নে, কিমান দুখৰ কথা, আজি অসমীয়া মানুহ প্ৰায়বিলাক মাটি অনা অসমীয়া হাতত যাবলগীয়া হৈছে, পইচাৰ বাবে হওক বা যিকোনো সমস্যাত মাটি বেচিবলগীয়া হৈছে, বহুত প্ৰব্লেম হৈ গৈছে। এতিয়া সেই কাহিনীটো তেনে সেইকাৰণে মোৰ বেছি ভাল লাগিছিল, যে চেম বোলাজন তেওঁতো আমেৰিকাত থকা ল'ৰা, তেওঁ তাতে এগ্ৰিকালচাৰ, তেওঁ ডাঙৰ পষ্টত আছিল, আমেৰিকাৰ চৰকাৰে তেওঁক এখন ফাৰ্ম দি দিছে, তুমি যিমান পাৰা ইয়াতে তোমাৰ ইনভেষ্ট কৰি তুমি খেতি কৰি পেলাই আমাৰ আমেৰিকাৰ কাৰণে, কিন্তু তেওঁ ভাবিলে মানে নাটকখনৰ কাহিনীটো, তেওঁ ভাবিছে এইখিনি মই আমেৰিকাত কৰিলে কি হ'ব, আমেৰিকাৰহে উন্নতি হ'ব, তাতকৈ মই যদি অসমত কৰোঁ আমাৰ অসমৰ মানুহখিনি উন্নতি হ'ব, সেইখিনি তেওঁ অসমলৈ গুচি আহে, কিন্তু আহি বেচাৰে কি হয়, মাটি বিচাৰি হাহাকাৰ, নিজৰ ভাগৰ মাটিখিনি ককাকে বিক্ৰী কৰি দিয়ে, ওচৰৰ ঘৰৰ মানুহৰ ঘৰ যায়, নাই মাটি, অনা অসমীয়া কিনিলে, সেইখিনি বোলে কোনে, কোনোবা বেলেগ এজন অনা অসমীয়া কিনিলে, লাষ্টত মানে তেওঁ মাটি বিচাৰোঁতে চব মানুহে তাক তেওঁক পাগল বনাই দিলে, তেওঁক মানে চবেই কয় মাটি মাটি পাই, এই মাটি লাগিব নেকি চেম, মাটি লাগিব নেকি, এনেকৈ এনেকৈ কয়, তো লাষ্টত মানে কি হয়, সি এম পিৰ ওচৰতো যায়, গৈ পেলাই কয় আপোনালোকে এনেকুৱা এখন আইন আনক যে অসমীয়া মানুহৰ মাটিখিনি যাতে অসমীয়া মানুহে কিনিব পাৰে। সেই বস্তুৰ কনচেপ্টটো মৃদুলতা তেতিয়াই আছিলে, তেওঁ কৈছিলে যে মানে নাটকৰ থ্ৰুৱেদি ক'ব বিচাৰিছিল যে আমাৰ অসমীয়া মানুহৰ মাটিখিনি অসমীয়া মানুহে যাতে কিনা বেচা কৰক, বা যদি নোৱাৰে এনেকুৱা এটা ব্যৱস্থা কৰক যে গভৰ্ণমেণ্টে ৰাখি থওক, লাগিলে তাৰ বিনিময়ত মানুহজনক দৰকাৰ হোৱা মানুহজনক পইচা দিয়ক, আৰু যেতিয়া তেওঁ পইচাটো ঘূৰাই দিব মাটিখিনি ঘূৰাই দিয়ক, কিন্তু মাটিখিনি বিক্ৰী কৰিব নালাগে। সেই বিষয়ে মই ডাইলগটো ক'ব গৈছোঁ, সেইকাৰণে তাৰ ডাইলগটো এনেকুৱা আছিলে যে চেমে যেতিয়া আহি পেলাই তাক যেতিয়া পাগল সজাই দিলে গোটেই মানুহখিনিয়ে, তেতিয়া সি নিজকে পাগল বুলি ভাবিবলৈ বাধ্য হৈ গ'ল। তেতিয়া সৰু সৰু নৱপ্ৰজন্ম কেইজনমান ল'ৰা উঠি আহি পেলাই ক'লে যে আপোনাৰ আদৰ্শত আমি অনুপ্ৰাণিত হৈছোঁ, আমিও খেতি কৰিব বিচাৰোঁ, গতিকে আমি আপোনাৰ ওচৰত আহিছোঁ, আপুনি কিবা এটা কৰক, আমি আপোনাৰ লগত আছোঁ, আমি আপোনালোকক মাতি দিম। তেতিয়া সি নিজে নিজেই মানে ঠিক হয় যে তাক চবেই পাগল বুলি মাতে, সিটো এটা জেগাত শিৰত এটা বহি থাকে, গৈ পেলাই যে মই পাগল কৈ থাকে। ল'ৰাকেইজন আহি পেলাই কয় আপুনি পাগল নহয় এৰা, মই পাগল নহয়, সেয়া সেয়া নৱপ্ৰজন্মই কৈছে মই পাগল নহয়, সেতিয়া এতিয়া মোৰ বুদ্ধিৰে নৱপ্ৰজন্মৰ শক্তিৰে আমি নতুন নতুন কাম কৰি যাম, আমাক পাগল নসজাব, আমাক পাগল নসজাব, আমাক পাগল নসজাব। প্ৰথমতে আপোনালোকে নিজক ভাল পাবলৈ শিকক, তাৰ পাছত ঘৰখন, তাৰ পাছত জাতিটো, তাৰ পাছত দেশখনক, দেশৰ প্ৰতিটো জাতি প্ৰতিটো ধৰ্মক ভাল পাবলৈ শিকক, তেতিয়াহে দেশখন সেউজীয়া হ'ব। এবাৰ ভাবকচোন, এনেখন সুৱলা, এনেখন সুফলা, এনেখন মৰমৰ দেশ আজি আমাৰ চকুৰ সন্মুখতে কেনেকৈ ধ্বংস হৈ যাব খুজিছে। নাই, আমি আমি ধ্বংস হ'ব দিব নোৱাৰোঁ, নাই নাই, আমি ধ্বংস হ'ব দিব নোৱাৰোঁ।
1: সুন্দৰ মানে অৰ্থবহ এটা সংলাপ, আচলতে
0: অৰ্থবহ এটা মেছেজ আছে যে প্ৰথমতে নিজক ভাল পাবলৈ শিকক, তাৰপিছত ঘৰখন, তাৰপিছত জাতি, তাৰপিছত দেশখন, দেশখনৰ প্ৰতিটো জাতি প্ৰতিটো ধৰ্মক ভাল পাবলৈ শিকক। কিমান ডাঙৰ মেছেজ এটা গৈছে ইয়াত,
1: যে এইটো নতুন প্ৰজন্মৰ কথা ওলাইছে, নতুন প্ৰজন্মৰ পৰা আপুনি কি আশা কৰে?
0: নতুন প্ৰজন্মৰ পৰা তেওঁলোকে মানে কি, মই এইটোৱে আশা কৰোঁ যে তেওঁলোকেও এই নাটকৰ সংলাপৰ জৰিয়তেই মই যিটো কথা ক'লোঁ, তেওঁলোকেও নিজক প্ৰথমতে চিনি পাওক, তেওঁলোকে কি কৰিব, তেওঁলোকে এইখন সমাজত আহিছে, এইখন সংসাৰত আহিছে, তেওঁলোকে কি কৰিব, হয় ভালকৈ পঢ়া শুনা কৰি কিবা এটা কৰি তেওঁ দেশৰ কাৰণেও চিন্তা কৰক, ঘৰখনৰ কাৰণেও চিন্তা কৰক, হয়নে, জাতিটোৰ কাৰণেও চিন্তা কৰক, সেইটোৱে মূল্যবোধ, সময়ৰ মূল্যবোধটো বুজক, সেইটোৱেই মই আশা কৰোঁ।
1: হয় হয়, এতিয়া ভৱিষ্যতৰ সপোন, আপোনালোকেতো মানে একেলগে মানে কাম কৰি আগবাঢ়ি গৈ আছে, মানে সাংস্কৃতিক ক্ষেত্ৰখনত কিবা এটা আপোনাৰ সপোন আছে নেকি?
2: আছে,
0: মানে এওঁ আৰু মই মিলি সাংস্কৃতিকৰ মানে এনেকুৱা ধৰণে আমি কিবা কিবি প্ৰডাকশ্যনত জড়িত হ'ম,
2: প্ৰডাকশ্যনত জড়িত হ'ম, আৰু পিছলৈ আৰু তাৰমানে তেনেকুৱা আৰু আমাৰ ফালৰ পৰা আৰু তেনেকুৱা।
1: ঠিক আছে, আমাৰ শুভকামনা থাকিল বাৰু,
2: আগবাঢ়ি যাম।
1: ধন্যবাদ। সমালোচনাক আপোনালোকে কেনেধৰণে গ্ৰহণ কৰে? আচলতে কি হয়, বহুত ক্ষেত্ৰত আমাক বহুতে ভুলটো দেখুৱাই নিদিয়ে, বহুতে

0: লাগিছে বুলিয়ে কয়,
1: সেইটো ভাল নহয়।
0: দোষ ত্ৰুটিটো মানে দেখুৱাই দিলে,
2: সমালোচনা কৰিলেহে আগবাঢ়িব পাৰি।
1: সমালোচনা লাগিব
0: দেই, গঠনমূলক সমালোচনা
1: লাগিব লাগিব লাগিব। কোনোবা আকৌ গোচ কৰি বেহাতে লাগি থৈছে ভাবি, কোনোবাই যদি প্লেনিং কৰি ভাবে বোলে নাই তেওঁক আমি ধ্বংস কৰি দিওঁ, সেইটো সেইটো মই ক'ব নোৱাৰোঁ,
0: সেইটো বেলেগ হয়,
1: সেইটো বেলেগ। কিন্তু গঠনমূলক সমালোচনা বিৰাট দৰকাৰ লাগিব,
0: আন্তৰিকতা গ্ৰহণ কৰিব লাগে,
1: কৰিব লাগে, কৰিব লাগে। সমালোচনা নহ'লে মই গম নাপামতো, মই এতিয়া কেনেকুৱাকৈ মই মোৰ মুখখন মই আইনাখন চালেহে গম পাম, এতিয়া আইনা সমালোচনাৰ থ্ৰুৱেদি মই আইনাখন দেখা পাম, হয়নে? মোৰ ভুলটো মই সমালোচনাৰ থ্ৰুৱেদি মই গম পাম।
0: আৰু আজিকালি বহুতে মই অলপতে যিটো ছ'চিয়েল মিডিয়াৰ কথা ক'লো, বহুতে মনৰ ভাৱবিলাক প্ৰকাশ
2: কৰে,
0: সমালোচনা হিচাপেও ক'ব নোৱাৰো, তেওঁলোকে যে লিখে কালি বা নাটকখন এনেকুৱা হ'ল বা এই কথাখিনি লিখে, আৰু সেইটোৰ পৰাও সেই অভিনেতা অভিনেত্ৰীজনেও ল'ব পাৰে,
1: লাগে, কিন্তু কাৰণ ল'লেহে গম পাব তেওঁ কিখিনি ভাল কৰিলে কিখিনি ভুল কৰিলে।
0: এতিয়া শিল্পী দম্পতি হিচাপে আপোনালোক মানে সুখী বুলি ক'ব লাগিব নেকি? শিল্পী বুলি ক'লে মানে কয় যে বৰ কঠিন জীৱন,
2: কঠিন জীৱন মানে কি আৰু ধৰকচোন, এনে আমি কিন্তু বৰ্তমানলৈকে ভাল লাগিছে,
0: আমাৰভাৱে হয়তো সচল নহ'ব পাৰে মানে বহু ক্ষেত্ৰত। এতিয়া শিল্পীৰ অৱস্থা ভাল আচলতে, আগৰ দিনত অকণমান কষ্ট আছিলে, এতিয়াতো অলপ মানে আৰ্থিক দিশটো থাকেই, মানে আপুনি ক'ৰবাত বিচাৰ কৰিবলৈ গ'লেও আপোনাক এটা
2: আজিকালি সকলোৱে জানেই মাননীটো দিয়ে আৰু,
0: কিন্তু আগতে হয়তো এখন গামোচাৰ
1: তাৰমানে কি মই এই কথাটো ক'ব বিচাৰিছো, সেইটো কথা নহয়, আচলতে আমাৰ নিচাটো আমি এইবোৰ ভাল পাওঁ, সেইকাৰণে আমাক কোনোবাই মাতিলে আমি ভাল পাওঁ, তাৰ কাৰণে আমি পইচাটো, সেইটো বাৰু ছেকেণ্ডেৰী বিষয়, দ্বিতীয় পৰ্যায়ত ৰাখো, প্ৰথমতে কিন্তু আমি ভাল পাওঁ, আমাৰ মনৰ আনন্দটো পাওঁ।
2: কিন্তু মই এইটো কথা ক'ব বিচাৰিছো, আমি ভাল পাওঁ, আজি ধৰকচোন সৰু সুৰা হ'লেও এটা মোৰ ব্যৱসায় আছে বা এওঁৰ কিবা এটা আছে, সেইটো কাৰণে এইটো আমাৰ নিচা যে ক'ৰবাত মই বিচাৰক কৰিবলৈ গৈছো, এইটো আমাৰ নিচা, কমিটি এখনে মোক কিবা এটা দিছে মই তাতে সন্তুষ্ট হৈছো, হ'লেও কিন্তু মই এইটো কথা মই কৈছো মানে
0: শিল্পী আছে
2: গতিকে তাৰমানে তেওঁলোকক হ'লেও দিব লাগে, সেইটো কথা মই কওঁ আৰু দেই, এইটো মই লোৱা নোলোৱাটো কথা নহয়,
0: এইটো আটাইতকৈ ডাঙৰ কথা কি মানে
2: সময়ৰ
0: মূল্য
1: আজিকালি
0: মানুহৰ
2: সময় হয়। এতিয়া মই ধৰক এতিয়া বিহু নাচ মই শিকাওঁ বা এতিয়া মই আমি জুনৰ 24 তাৰিখে কলিকতা গৈ আছো আমাৰ দল লৈ পেলাই, এতিয়া ধৰকচোন তেওঁলোকৰ ফালৰ পৰা যে আমাক কিবা দিব, মই এই ল'ৰা ছোৱালীখিনিক কিবা এটা দিব নালাগিবনে, নহ'লে এই ল'ৰা ছোৱালীখিনিয়ে এনেই যাব নেকি, তাৰমানে এনেকুৱা নিচিনা কথা এটা আৰু দিয়কচোন, গতিকে সেইটো আৰু।
0: আপোনালোকৰ লগত কথা পাতি খুব ভাল লাগিছে, মানে কথা আচলতে আৰু আছে, কিন্তু আমাৰ অনুষ্ঠান সামৰিব লাগিব, যি কি নহওক ৰাজীৱ শৰ্মা, মৌচুমী দেৱী শৰ্মা, আপোনালোক এনেধৰণে হাঁহি মাতি আগুৱাই যাওক অসমৰ সাংস্কৃতিক জগতখনত, আৰু নিজৰ অৱদানেৰে আমাৰ সাংস্কৃতিক জগতখন চহকী কৰক, আৰু আপোনালোকে ব্যস্ত সময়সূচীৰ মাজতে আহি এইখিনি সময় আকাশবাণী তেজপুৰক দিয়াৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনালো,
1: ধন্যবাদ জনাইছো, ভাল লাগিছে আপোনালোকে আমাক বিচাৰিছে।
0: ইমান পৰে শ্ৰোতাসকলে দম্পতী অনুষ্ঠানটিত বিশিষ্ট অভিনেতা সাংস্কৃতিক কৰ্মী ৰাজীৱ শৰ্মা আৰু তেওঁৰ সহধৰ্মিনী নৃত্যশিল্পী অভিনেত্ৰী মৌচুমী দেৱী শৰ্মাৰ সৈতে হোৱা অন্তৰংগ আলাপটি শুনিলে। ইয়াত ভাগ ল'লে প্ৰাঞ্জল শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।
3: শ্ৰোতাসকলে দম্পতী অনুষ্ঠানটি শুনিলে, এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ বাৰেৰহণীয়া অনুষ্ঠানটিৰ। এই অনুষ্ঠানৰ আৰম্ভণিতে শুনাব লৈছোঁ পংকজ বৰদলৈৰ কণ্ঠৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচিত গীত।

পাৰিৰহণীয়া অনুষ্ঠানত এইবাৰ নিবেদন কৰিছো নমিতা ভট্টাচাৰ্যৰ কণ্ঠৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত এটি গীত।

এইবাৰ শুনাব লৈছোঁ শান্তনা বৰুৱা, কুকিলা গোস্বামীৰ কণ্ঠৰ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত আনেটি গীত।

0: কলা সলাওক, অভ্যাস সলাওক।
1: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
0: সলাওক সলাওক, অভ্যাস সলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
2: বাৰেৰহণি অনুষ্ঠানত এইবাৰ শুনাব লৈছোঁ নমিতা ভট্টাচাৰ্য, শান্তনা বৰুৱা, কুকিলা গোস্বামীৰ কণ্ঠৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত আন এটি গীত।

পাৰৰহণীয়া অনুষ্ঠানত শেষত শুনাব লৈছোঁ হৰিচন্দ্ৰ বসুমতাৰী আৰু সংগীবিন্দৰ কণ্ঠৰ বড়ো জনগোষ্ঠীৰ গীত।

শ্ৰোতাসকলে বাৰাহনীয়া অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগেই আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিল। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ কৰ্তব্যত আছিল ৰাজীৱ গগৈ আৰু অংকুৰ ৰামচিয়াৰী। ট্ৰেন্সমিটাৰৰ দায়িত্বত আছিল অম্লানজ্যোতি দত্ত। পৰিবহণৰ দায়িত্বত আছে নয়ন দৈমাৰী। কাইলৈ বিয়লি 5:25 এই একেই সময় আৰু বেণ্ডত আমাৰ বিয়লি অধিৱেশনৰ পুনৰ মুকলি